সুপ্রভাত, এ আকাশবাণী গুৱাহাটীর মহাবাহু। আজি বৃহস্পতিবার 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 20 দিন, 1948 শকাব্দৰ শাওন মাহৰ 15 দিন, 2026 খ্রিস্টাব্দৰ আগষ্ট মাহৰ আজি 6 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপ যোগেও শুনিব পাৰে।

বন্দনা অনুষ্ঠানটির মানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্রোতাসকলে উদেশনা ভার্গবীর কণ্ঠৰ মহাপুরুষ শ্রী শ্রীমাধবদেব বিরচিত বৰগীত, নারায়ণ কলিতাৰ কণ্ঠৰ লোকগীত, জীবকান্ত ফুকন আৰু সংগীসকলৰ কণ্ঠৰ টুকাৰী গীত, জুনমণি শইকীয়া আৰু সংগীসকলৰ কণ্ঠৰ এটি চিয়া গীত আৰু বীণা হাজৰিকাৰ কণ্ঠৰ এটি ভজন শুনিলে।

0: Kashmir POJK take credible, verifiable and irreversible action against terror networks operating from its soil and immediately vacate all Indian territories under its illegal and forcible occupation. In response to media queries regarding comments made by Pakistan Foreign Minister on the so-called Yom-e-Istisal, External Affairs Ministry spokesperson Randhir Jaiswal said the world is not fooled by these orchestrated spectacles. India has categorically rejected attempts by Pakistan to observe the so-called Yom-e-Istisal. Mr. Jaiswal said the Union territories of Jammu and Kashmir and Ladakh have always been and shall forever remain an integral and inalienable part of India. He stressed that the constitutional changes made on 5th of August 2019 are entirely an internal matter of India. These decisions have brought unprecedented socio-economic development, good governance and democratic empowerment to the people of the region. The spokesperson said Pakistan has no locus standi to comment on matters that are strictly internal to India. Iran has said that it is in the final stage of drafting an agreement with Oman over the Strait of Hormuz, and US President Donald Trump has said a deal could be announced this week that could potentially reopen the critical waterway, ease pressure on the world economy and help bring an end to the war. But the agreement is likely to be contingent on the US lifting its blockade on Iran's ports. The Trump administration has previously ruled out any deal that would cement Iran's grip over the strait, which would amount to a major loss for the US and a break with global norms. Iran has insisted on some measure of control over the strait, saying it will not go back to being an open international waterway as it was before the war. In hockey, teams from Odisha, Punjab, Jharkhand and Madhya Pradesh have advanced to the semi-finals of the 16th India Junior Men National Championship Division A after winning their quarter-final matches in Coimbatore, Tamil Nadu yesterday. And that is the end of this news bulletin.
1: Akashbani Guwahatir Mohabahu Mukutamala.
2: আত্মসংযম সম্পৰ্কে বেণুধৰ ৰাজখোৱাই কৈছিল, আত্মসংযম সাহসৰ এটি ৰূপান্তৰ মাথোন, ইয়াক স্বভাৱৰ এটি প্ৰধান অংগ বুলিব পাৰি। এই কথালৈ মহাকবি শ্বেক্সপিয়েৰে কৈছে, আগ পিছ কোনে যি কাৰ্য কৰে তেওঁকেই মানুহ বোলে। এই গুণটিৰ দ্বাৰাই মানুহ আৰু পশুৰ বিভিন্নতা জনা যায়। এই গুণ নাথাকিলে ক'তো যথাৰ্থ মনুষ্যত্ব থাকিব নোৱাৰে। আত্মসংযম সকলো ধৰ্মৰে মূল স্বৰূপ। কোনো কাৰ্যলৈ ঢাল খাব খোজা মনৰ গতিক যদি ভেটামোকোলাই দিয়া যায়, তেন্তে সেইদিনাৰে পৰা মানুহে ভাল বেয়া কামৰ স্বাধীনতা লাভ কৰিবলৈ অসমৰ্থ হ'ব। তেনে মানুহ জীৱনৰ সতত উটি যায় আৰু তেতিয়াই মনৰ একেবাৰে গোলাম হৈ পৰে। ন্যায় অন্যায় বচা বিবেকৰ অধীন হৈ মানুহে পশু গুচি মানুহ হ'ব খুজিলে মনৰ বেগক বাধা দিব পাৰিব লাগে। ইয়াক কেৱল আত্মসংযম গুণে শাৰীৰিক আৰু মানসিক জীৱনক বেলেগ কৰি দিয়ে আৰু ইয়েই মানুহৰ স্বভাৱ গঠনৰ প্ৰধান উপায়। যি বুলিয়ে ৰাজ্য দখল কৰে তেওঁ প্ৰশংসনীয় নহয়, কিন্তু যি নিজৰ মনক দমন কৰিব পাৰে তেৱেঁহে প্ৰশংসাৰ যোগ্য। এইবিধৰ বলি মানুহে শিক্ষাৰ বলত নিজৰ ভাৱ আৰু কাৰ্যক সদায় দমন কৰিব পাৰে। যিবিলাক ইচ্ছাই সমাজক তললৈ নিয়ে আৰু যাক নদমালে পাপৰ সংখ্যা বাঢ়ি সমাজ কলুষিত হয়, তাক মানুহে পুৰুষাৰ্থ কৰি এৰিব লাগে। আত্মশিক্ষা, আত্মসন্মান, আত্মসংযমেইহে মানুহক মনুষ্যত্ব শিকায়। সদায় এইবিলাক গুণলৈ চকু ৰাখি কাম কৰিলে অন্তঃকৰণ আৰু মন বিশুদ্ধ হয় আৰু স্বভাৱ পৰিমিতাচাৰৰ ওপৰত লাহে লাহে থিৰ হয়। স্বভাৱৰ আচল ধৰণী অভ্যাস আৰু মনটোক ভালপিনে যাবলৈ দিলে মন দয়াশীল ৰজা হয় আৰু বেয়াপিনে যাবলৈ দিলে অত্যাচাৰী ৰজা হৈ পৰে। ইচ্ছা কৰিলেই আমি সু চৰিত্ৰৰ উপৰিয়া ৰজা আৰু প্ৰলোভনৰ তলতীয়া গোলাম হ'ব পাৰোঁ। মনেই আমাক ভাল বাটলৈ নিবও পাৰে, বেয়া বাটৰ খালত পেলাব।

0: পাৰে। সাৱধানে শিক্ষা কৰিলেই অভ্যাস গঠিত হয়। বিবেকৰ অধীন হবলৈ শিক্ষা কৰিলেই কিমান ভাল কাম কৰিব পাৰি তাক শুনি আচৰিত হ'ব লাগে। সকলো কথাৰেই মূল শিক্ষা। ইয়াৰ বলত মানুহে যে কেনে সাহসী, ধৈৰ্যশীল আৰু পৰোপকাৰৰ নিমিত্তে নিজ প্ৰাণ পৰ্যন্ত দিবলৈও কুণ্ঠিত নোহোৱা হয়, এনেকুৱা উদাহৰণ বহুত আছে। যুদ্ধৰ সময়ত কিম্বা সাগৰত যাওঁতেই, কোনো কোনো মহা বিপদৰ সময়ত এনেকুৱা শিক্ষিত মানুহে যথাৰ্থ সাহস আৰু বীৰত্বৰ শলাগ ল'বলগীয়া উদাহৰণ দেখুৱায়। নৈতিক শিক্ষা স্বভাৱ গঠনৰ বাবে কম পৰাক্ৰমী নহয়। ই নহ'লে জীৱন সুচাৰুৰূপে অতিবাহিত কৰিবলৈ আন একো উপায় নাই। আত্মসন্মান, বিবেকিতা আৰু কৰ্তব্য পালন, এইকেইটি গুণ ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰে। আত্মাৱলম্বী, আত্মদমনকাৰী মানুহ শিক্ষাৰ অধীনত থাকে। শিক্ষা যিমান সুচাৰুৰূপে সম্পন্ন হয় তেওঁৰ নৈতিক স্বভাৱো সিমানেই ভাল হয়। নিজৰ আকাংক্ষাক শিক্ষা দিব লাগে আৰু এই পৃথিৱীৰ লোভক সৰ্বোত্তম শক্তিৰ তলতীয়া কৰিব লাগে। বিবেকক বিবেকৰ কথা শুনা কৰিব লাগে, নহ'লে সেইবিলাক মনোগতিৰ বশৱৰ্তী হৈ পৰিব। নৈতিক শিক্ষাৰ প্ৰথম আৰু আচল ঠাই হৈছে নিজৰ ঘৰ, তাৰ পাছত পঢ়াশালী, শেহতেই জগত। কামেই জীৱনৰ প্ৰধান বিদ্যালয়। আৰু মানুহে যিহকে নকৰক, অভ্যাসেৰে সৈতে কামৰ সম্বন্ধ আছেই আছে। যদিও নৈতিক স্বভাৱ বহুত পৰিমাণে গৃহস্থালী শিক্ষা আৰু বাল্য শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে, আত্মসংযমৰ সহায়েৰে প্ৰত্যেক মানুহে ইচ্ছানুসাৰে মনুষ্যত্ব লাভ কৰিব পাৰে। প্ৰকৃত আত্মশিক্ষা আৰু আত্মদমন, এই গুণ দুইটিয়েই ধাৰ্মিক মানুহৰ জীৱনৰ প্ৰধান অংগ। মানুহ ধীৰ আৰু চাৰিওপিনে চকু ফুৰোৱা হ'ব লাগে, বেয়া কুকলিয়াই ভালক গেলিব লাগে, জীৱনৰ সহজ বাটত আগবাঢ়ি যাব লাগে, বিবেকৰ বশীভূত হ'ব লাগে, বিপদক হেঁচা দিব লাগে আৰু আপদত সাহ আৰু ধৈৰ্যেৰে থিয় হৈ থাকিব লাগে। আধ্যাত্মিক বলেৰে পাৰ্থিৱ পাপসমূহক যুদ্ধত জিনিব লাগে, হৃদয়ত ধৰ্ম গছজুপিক তললৈ শিপা মেলিবলৈ দিব লাগে আৰু কৰ্তব্য কাৰ্যত ভাগৰ লগা হ'ব নালাগে। এইবিলাক উপদেশ মতে চলিব পাৰিলে নিজৰ জীৱনত পৃথিৱীকেই স্বৰ্গ বুলি ভাবিবা।
1: মুকুতামালা, আজিৰ মুকুতামালা বেণুধৰ ৰাজখোৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰমণী লাহন আৰু সংগীতসকলৰ কণ্ঠৰ টুকাৰি গীত।

ৰমণী লাহন আৰু সংগীসকলৰ কণ্ঠৰ কেইটিমান টুকাৰে গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ভজনৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ হিন্দী ছবিৰ কেইটিমান ভজন। প্ৰথমে শুনক সীমা ছবিৰ এটি ভজন মান্না দে আৰু সংগীসকলৰ কণ্ঠত।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ বিষয় বিভিন্ন উদ্ভিদৰ ওপৰত বতৰ পৰিৱৰ্তনৰ প্ৰভাৱ। অনুষ্ঠানটিত ভাগ ল'ব ডক্টৰ নীলাক্ষী দেৱী আৰু ডক্টৰ নমিতা নাথে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত মাছৰ সম্ভাব্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা বিষয়ক এটি আলোচনাত ভাগ ল'ব ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাই। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা, প্ৰযোজনা উৎপল বৰাৰ।

দিনৰ 12:30 বজাৰ আইডিঅ'ৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত বিশ্ব স্তনপান সপ্তাহ উপলক্ষে মাতৃদুগ্ধ মৰ্ত্যৰ অমৃত শীৰ্ষক এটি আলোচনাত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ পাৰ্থপ্ৰতিম বৰাই, আঁতৰিব জোনালী বৰুৱাই। পুৱা 7:30 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জীৱনৰ বিষয়ে কিছু কথা যুগুতাই আগবঢ়াব ইন্দ্ৰজিৎ দাসে। 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱাৰ সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। 7:15 মিনিটত আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 8:30 বজাৰ গীতিমালিকাৰ শিল্পী পাহাৰী দাস পংকজ বৰদলৈ, মৈত্ৰী দাস, দিলীপ দাস আৰু তৃষাৰাণী শইকীয়া। 9:15 মিনিটত জিলা ৰেহৰূপ, 9:20 মিনিটত লাইভ ফোন ইন কল্পতৰু।

পুৱা 10 বজাত মাটিৰ গান, 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ শুনিবলৈ পাব, 11:05 মিনিটত পৰাগমালা লাইভ, দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ যুৱ সাহিত্য শিতানত প্ৰাণজিৎ কোচৰ কবিতা আৰু অবিনাশ বৰুৱাৰ গল্প, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, 12:15 মিনিটত হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, 1:10 মিনিট আৰু সন্ধিয়া 7:45 মিনিটত মহানন্দ মজিন্দাৰ বৰুৱাৰ কণ্ঠৰ আধুনিক গীত।

দিনৰ 1:20 ধৰ্মেশ্বৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত হৰে কৃষ্ণ তালুকদাৰৰ বাঁহীবাদন, 1:50 সুচৰিতা সান্যালৰ কণ্ঠৰ ভজন, আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 কুইন দাসৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, বিয়লি 5:25 হিন্দী কথিকাৰ অনুষ্ঠানত সুতপা ৰয়ৰ কথিকা হিন্দী সাহিত্য অৰ ভাৰত নিৰ্মাণ মে যোগদান, 5:45 শিক্ষকৰ অনুষ্ঠানত প্ৰবীণ দাসৰ কথিকা গণিতৰ পাঠদান, 6:40 আৰু 7:05 বৃন্দগান, সন্ধিয়া 7:20 ডক্টৰ মঞ্জুলা দেৱীৰ সংস্কৃত কথিকা বৈদিকা সাহিত্যে আৰু আয়ুৰ্বিজ্ঞানম, 7:30 পূবালীৰ সুৰ অনুষ্ঠানত আহিনা ৰাহাং আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব। নিশা 8:30 আধুনিক গীত, 9:00 চিত্ৰগীত, 9:30 ডক্টৰ অনলাইন, অনুষ্ঠানটিৰ আঁতৰিব সীমান্ত বাৰ্মাই,

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: অগ্নিযুগৰ গান
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান
2: ও মোৰ প্ৰিয় জনগণ মই গাওঁ তোমাৰ গান
1: প্ৰতিপুৱা 8:15 পৰা 8:25 লৈ

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: পাৰমাণৱিক বোমা বিস্ফোৰণ। পাৰমাণৱিক শক্তিৰ দ্বাৰা বিস্ফোৰণ ঘটোৱা অতি উচ্চ শক্তিসম্পন্ন বোমাটোৱে হৈছে এটম বোম। পাৰমাণৱিক বোমা বিস্ফোৰণত মুহূৰ্তৰ ভিতৰতে প্ৰচণ্ড পাৰমাণৱিক শক্তি বিমুক্ত হৈ ভয়াৱহ ধ্বংসলীৰাৰ সৃষ্টি কৰে। ইউৰেনিয়াম পৰমাণুৰ নিউক্লিয়াছক নিউট্ৰন কণিকাৰ সংঘাতেৰে ক্ৰমাগতভাৱে ভঙাৰ ব্যৱস্থা কৰিলে এই প্ৰচণ্ড শক্তিৰ উদ্ভৱ হয়। এই বোমা এনেদৰে নিৰ্মাণ কৰা হয় যাতে কোটি কোটি পৰমাণুৰ নিউক্লিয়াছৰ ক্ৰমাগতভাৱে বিভাজন ঘটে আৰু তাৰ পৰা উৎপন্ন শক্তিয়ে এক ছেকেণ্ডৰ লাখ ভাগৰ কম সময়ত প্ৰচণ্ড বিস্ফোৰণ ঘটায়। দৰাচলতে পাৰমাণৱিক বোমাৰ বিস্ফোৰণ অসংখ্য ধাৰাবাহিক বিস্ফোৰণৰ সমষ্টি। ইয়াৰ নাম হৈছে শৃংখল বিক্ৰিয়া। উল্লেখযোগ্য যে হাইড্ৰজেনৰ পৰমাণুৰ নিউক্লিয় সংযোজন প্ৰক্ৰিয়াটো অতি প্ৰচণ্ড শক্তি উৎপাদক বোমাও আৱিষ্কাৰ হৈছে, যাৰ নাম দিয়া হৈছে হাইড্ৰজেন বোমা। পাৰমাণৱিক বোমাত কোনো তেজস্ক্ৰিয় ধাতুৰ নিউক্লিয়াছ বিভাজনৰ ফলত শক্তিৰ উৎপন্ন হয়, বিস্ফোৰণ ঘটে। কিন্তু হাইড্ৰজেন বোমাত হাইড্ৰজেনৰ নিউক্লিয়াছৰ সংযোজনৰ ফলত প্ৰচণ্ড শক্তিৰ উদ্ভৱ হয়, অধিক ভয়াৱহ বিস্ফোৰণ ঘটে। দ্বিতীয় মহাসমৰত আমেৰিকাই জাপানৰ হিৰোশিমা আৰু নাগাছাকি নামৰ দুখন চহৰত এটম বোমাৰ বিস্ফোৰণ ঘটাইছিল। পাৰমাণৱিক বোমাৰ আৱিষ্কাৰৰ কাহিনী বেছ চমকপ্ৰদ। দ্বিতীয় মহাসমৰৰ সময়ত ইহুদীসকলৰ প্ৰতি জাৰ্মান সৰ্বাধিনায়ক হিটলাৰ বিদ্বেষী মনোভাৱৰ বাবে ইউৰোপৰ বহু বিজ্ঞানী স্বদেশ ত্যাগ কৰিবলৈ বাধ্য হয় আৰু তেওঁলোকৰ বেছিভাগেই গোপনে আমেৰিকাত আশ্ৰয় লৈছিল। এই বিজ্ঞানীসকলৰ ভিতৰত আছিল এলবাৰ্ট আইনষ্টাইন, এনৰিকো ফাৰ্মি, নিলছ বোৰ আদিৰ দৰে প্ৰসিদ্ধ পৰমাণু বিজ্ঞানীসকল। এইসকল বিজ্ঞানীৰ লগতে আমেৰিকাৰো বহু বিজ্ঞানীয়ে আশংকা প্ৰকাশ কৰিছিল যে হিটলাৰে জাৰ্মান বিজ্ঞানীসকলক পাৰমাণৱিক বোমা প্ৰস্তুত কৰিবলৈ বাধ্য কৰাই শত্ৰুপক্ষক ধ্বংস কৰিব। ইয়াৰ প্ৰতিকাৰ স্বৰূপে আমেৰিকাতো এই বোমা তৈয়াৰ কৰি ৰখাটো উচিত হ'ব বুলি তেওঁলোকে বিবেচনা কৰিছিল। 1939 চনৰ 2 জুলাইত

আইনষ্টাইনে সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্টক বিজ্ঞানীসকলৰ এনে আশংকাৰ কথা চিঠিৰে জনাইছিল। সেই দিনটোতেই পাৰমাণৱিক বোমাৰ সূত্ৰপাত বুলিব পাৰি। এই চিঠিমৰ্মে ৰুজভেল্টে পাৰমাণৱিক বোমা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু দেশখনত বসবাস কৰা দেশী বিদেশী সকলো বিজ্ঞানীকে এই মাৰণাস্ত্ৰ নিৰ্মাণত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। সেই মৰ্মে বিজ্ঞানীসকলে আলোচনা কৰি ৰবাৰ্ট অপেনহাইমাৰক এই কামৰ বাবে নেতৃত্বৰ দায়িত্ব দিয়াৰ লগতে এডাল আগশাৰীৰ পৰমাণু বিজ্ঞানীক তেওঁৰ সহায়কাৰী হিচাপে নিযুক্তি দিয়ে। 1942 চনত আমেৰিকাৰ বিভিন্ন ঠাইত গোপনে প্ৰতিষ্ঠা কৰা হয় পাৰমাণৱিক গৱেষণাগাৰ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লছ এলামোছ নামৰ ঠাইত মানহাটন প্ৰজেক্ট নামেৰে পাৰমাণৱিক বোমা নিৰ্মাণৰ এক নিশ্চিদ্ৰ গোপন কৰ্মসূচী গ্ৰহণ কৰা হয়। এই প্ৰকল্পটোত প্ৰায় 1.5 লাখ কৰ্মী নিয়োগ কৰা হৈছিল, যদিও কেৱল 10-12 জন বিজ্ঞানী আৰু উচ্চপদস্থ কৰ্মীৰ বাহিৰে তাত কি হৈছে কোনেও নাজানিছিল। অৱশেষত বহু বিজ্ঞানীৰ সমবেত প্ৰচেষ্টা প্ৰায় 1.5 লাখ

ফিল নামৰ এডোখৰ নিৰ্জন ঠাইত অপেনহাইমাৰে পাৰমাণৱিক বোমাৰ প্ৰথমটো বিস্ফোৰণ ঘটায়। কিন্তু বিস্ফোৰণটো প্ৰত্যক্ষ কৰি বিজ্ঞানীসকল বিস্ময়ত স্তব্ধ হৈ পৰে। তেওঁলোকে কল্পনা কৰাতকৈ সহস্ৰগুণ ভয়ংকৰ আছিল সেই বোমা। পাৰমাণৱিক বোমাৰ এনে ভয়ংকৰ শক্তি দেখি অপেনহাইমাৰ আৰু আন বিজ্ঞানীসকল সচকিত হৈ পৰিছিল আৰু লগে লগে চৰকাৰৰ ওচৰত দাবী জনায় যে এই বোমা ব্যৱহাৰ কৰিব নোৱাৰি। লগতে বিজ্ঞানীসকলে কয় যে আমেৰিকাই ইংলেণ্ড, ৰাছিয়া, ফ্ৰান্স আৰু চীনক অনুৰোধ জনোৱাটো উচিত, যাতে আন্তৰ্জাতিক সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰতহে সকলোৱে পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰে। কিন্তু মাৰ্কিন চৰকাৰে বিজ্ঞানীসকলৰ সেই দাবীলৈ কোনো কৰ্ণপাত নকৰিলে, বৰং অপেনহাইমাৰক আৰক্ষীৰ জিম্মাত ৰাখি 1945 চনৰ 6 আগষ্টত জাপানৰ হিৰোশ্বিমা আৰু 9 আগষ্টত জাপানৰ আন এখন নগৰ নাগাছাকিত পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটায়।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহা নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in-ত নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে এই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, বিগত দুই তিনিদিন ধৰি অসমৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কালি নেটফ্লিক্সৰ সহ মুখ্য কাৰ্যবাহী বিষয়া টেড চাৰণ্ডেছক সাক্ষাৎ কৰে। ভাৰতে আফ্ৰিকাক সৰ্বাত্মক উদ্দেশ্য প্ৰণোদিত বিকাশমুখী সহযোগিতা আগবঢ়াব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনৰ পৱনহেন্স লিমিটেডে নতুন দিল্লীত নৰৱেৰ নয়মি এৰস্পেচৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে আৰু 16 ভাৰতীয় জুনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপত পঞ্জাব, ঝাৰখণ্ড, মধ্যপ্ৰদেশে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। বিগত দুই তিনিদিন ধৰি অসমৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38টা ৰাজহচক্ৰৰ 563 গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,60,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কালি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত শেহতীয়াকৈ উজনি অসমৰ 4খন জিলাত হোৱা প্ৰলয়ংকাৰী বানত হোৱা ক্ষয় ক্ষতি, বানপীড়িতক সাহায্য প্ৰদান আৰু পুনৰ্বাসনৰ পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক NDRFৰ নীতি কিছু শিথিল কৰি অধিক সংখ্যক ক্ষতিগ্ৰস্ত লোকক উপকৃত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে 4খন জিলাত শেহতীয়া বানত হোৱা স্থায়ী ক্ষতিৰ বিষয়ে জৰীপ কৰিবলৈ 7 আৰু 8 আগষ্টত বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হ'ব আৰু 9 আগষ্টত জৰীপ আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান সন্দৰ্ভত যোগাযোগ কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অক্টোবৰৰ মাজভাগ পৰ্যন্ত অসমত বানৰ আশংকা থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক যিকোনো পৰিস্থিতিৰ বাবে সাজু হ'বলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই NDRFৰ নীতি শিথিল কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক অৱগত কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ অসমৰ সংকটকালত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সাহায্য আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কালি নেটফ্লিক্সৰ সহ মুখ্য কাৰ্যবাহী বিষয়া টেড চাৰণ্ডেছক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে কয় যে ভাৰতত কাহিনী কোৱাৰ চহকী পৰম্পৰা আৰু সৃজনীশীল প্ৰতিভাৰ অসাধাৰণ আকৰ আছে। ইয়াৰ সহায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কণ্টেণ্ট সৃষ্টিৰ ক্ষেত্ৰত ভাৰতে অন্যতম স্থান অধিকাৰ কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীমোদীয়ে চাৰণ্ডেছৰ সৈতে ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ অপৰিসীম সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। ইপিনে নেটফ্লিক্স ইণ্ডিয়াই প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰীৰ সৈতে দেশৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ বাবে দৃষ্টিভংগী বিনিময় কৰা হয়।

0: সৃজনশীল প্ৰযুক্তিৰ ভাৰতীয় প্ৰতিষ্ঠান IICT আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ সহযোগত দক্ষতা বিকাশ আৰু শৈক্ষিক অংশীদাৰিত্বৰ জৰিয়তে নেটফ্লিক্স ইণ্ডিয়াই ষ্ট্ৰীমিং প্লেটফৰ্মত কাহিনী কথনৰ নতুন পদক্ষেপ ল'ব বুলিও ঘোষণা কৰিছে। দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহত সহযোগিতাৰে স্থানীয় পৰ্যায়ত সামৰ্থ বৃদ্ধিৰ লক্ষ্যৰে ভাৰতে আফ্ৰিকাক সৰ্বাত্মক উদ্দেশ্যে প্ৰণোদিত বিকাশমুখী সহযোগিতা আগবঢ়াব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি আফ্ৰিকা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ড জয়শংকৰে কয় যে ভাৰতে আফ্ৰিকাৰ সৰ্ববৃহৎ বাণিজ্য আৰু বিনিয়োগ অংশীদাৰ হিচাপে গৰ্ব অনুভৱ কৰে আৰু দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য বিগত বৰ্ষত 9,300 কোটি টকা আছিল।
1: India is proud to be one of Africa's largest trade and investment partners. Our bilateral trade stands at $93 billion last year. Similarly, India has emerged as one of the top investors in Africa with cumulative investments exceeding $80 billion. And these are spread across a varied set of sectors from telecom, energy, pharmaceuticals, infrastructure, agriculture and digital services.
0: ড জয়শংকৰে কয় যে আফ্ৰিকাৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2018 চনত উগাণ্ডাৰ সংসদত দিয়া ভাষণৰ 10 আদৰ্শৰে অনুপ্ৰাণিত। এই আদৰ্শসমূহে ভাৰতক বিনিয়োগ আৰু বাণিজ্য, মুকলি বজাৰ আৰু ডিজিটেল বিপ্লৱৰ ক্ষেত্ৰত আফ্ৰিকাক অংশীদাৰ হিচাপে লোৱাৰ বাবে অনুপ্ৰাণিত কৰিছে বুলিও তেওঁ মন্তব্য কৰে। ভাৰতৰ অধ্যক্ষতাত G20 ৰাষ্ট্ৰগোটৰ বৈঠকত আফ্ৰিকান ইউনিয়নক স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাটোৱে গ্লোবেল ছাউথ আৰু আফ্ৰিকাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাকেই সূচায় বুলিও তেওঁ মন্তব্য কৰে। 2013 চনৰ মেনুৱেল স্কেভেঞ্জাৰ বা ৰেলৰ চাফাই কৰ্মী নিযুক্তি নিষিদ্ধকৰণ আৰু তেওঁলোকৰ পুনৰ্বাসন আইনৰ অধীনত 2024-25 বৰ্ষত দেশৰ কোনো জিলাতে নতুনকৈ কোনো হাতেৰে শৌচালয়ৰ আৱৰ্জনা পৰিষ্কাৰ কৰা ৰেলৱে চাফাই কৰ্মী চিনাক্ত কৰা হোৱা নাই বুলি চৰকাৰে সদৰি কৰিছে। ৰাজ্যসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্তৰ দি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড বীৰেন্দ্ৰ কুমাৰে কয় যে 2013 আৰু 2018 চনত দেশজুৰি চলোৱা সমীক্ষাত 58,098 গৰাকী হাতেৰে শৌচালয় পৰিষ্কাৰ কৰা ৰেল চাফাই কৰ্মী চিনাক্ত কৰা হৈছিল। চৰকাৰৰ পুনৰ্বাসন প্ৰচেষ্টাৰ অংশ হিচাপে চিনাক্ত কৰা সকলো চাফাই কৰ্মীকে 40,000 টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে জনায় যে 2023-24ৰ পৰা 2025-26 বৰ্ষলৈকে মুঠ 5,632 গৰাকী ৰেল চাফাই কৰ্মী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকক দক্ষতা বিকাশ প্ৰশিক্ষণ দিয়াৰ লগতে বিকল্প স্বনিয়োজন প্ৰতিষ্ঠান স্থাপনৰ বাবে 483 গৰাকীক মূলধনী সাহায্য প্ৰদান কৰা হৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনৰ পৱনহান্স লিমিটেডে কালি নতুন দিল্লীত নৰৱেৰ নোৱেমি এৰস্পেচৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। এই উপলক্ষে দিয়া ভাষণত শ্ৰীনাইডুৱে কয় যে এই সহযোগিতাই ভাৰতৰ থলুৱা বিমান পৰিবহণ সামৰ্থ বৃদ্ধি কৰাৰ লগতে অসামৰিক বিমান পৰিবহণ খণ্ডত নতুন প্ৰযুক্তি সন্ধানৰ বাবে উদাৰ দৃষ্টিভংগীকেই প্ৰতিফলিত কৰে। তেওঁ কয় যে 2026 চনৰ কেন্দ্ৰীয় বাজেটত জলবিমানৰ থলুৱাভাৱে নিৰ্মাণ আৰু ইয়াৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগী শক্তিশালীভাৱে প্ৰতিফলিত হৈছে। যোৱা দুবছৰত চৰকাৰে দেশত জলবিমান সম্পৰ্কীয় কাম কাজৰ প্ৰসাৰৰ বাবে কেইবাটাও সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে। ভাৰত আৰু উজবেকিস্তানৰ মাজত প্ৰতিৰক্ষা সহযোগিতা বিষয়ত ষষ্ঠ যুটীয়া কাৰ্যগোটৰ বৈঠক কালি টাস্কেণ্ডত অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব দীনেশ কুমাৰ আৰু উজবেকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আন্তঃৰাষ্ট্ৰীয় সামৰিক সহযোগিতাৰ কেন্দ্ৰীয় বিভাগৰ মুৰববী লেফটেনেণ্ট কৰ্ণেল চুক্ৰভিজন ছদিগজনোভিচ ছিৰোজোভে এই বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰকাশ কৰা মতে এই বৈঠকত যুটীয়া প্ৰশিক্ষণ আৰু অনুশীলন, সামৰ্থ বৃদ্ধি, প্ৰতিৰক্ষা, শিক্ষা, উদ্যোগ গঠনকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰা হয়। ভাৰতীয় ৰেলৱেই আৰ্হি ৰেহাই চুক্তিৰ সংশোধনীসমূহত অনুমোদন জনাইছে। ইয়াৰ অধীনত কণ্টেইনাৰ ট্ৰেইন অপাৰেটৰসকলক 25 কোটি টকাৰ এককালীন সৰ্বভাৰতীয় পঞ্জীয়ন মাচুলৰ বিনিময়ত ভাৰতীয় ৰেলৰ সমগ্ৰ যাত্ৰাপথতেই কণ্টেইনাৰ ৰেল চলোৱাৰ অনুমতি দিয়া হ'ব। চৰকাৰে বিভিন্ন পথৰ শ্ৰেণীৰ বাবে থকা পৃথক অনুমতি আৰু মাচুলৰ পূৰ্বৰ ব্যৱস্থাও বাতিল কৰিছে। কইম্বাটুৰত কালি অনুষ্ঠিত 16 ভাৰতীয় জুনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপৰ এ ডিভিজনৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহত জয়লাভ কৰি

0: উড়িষ্যা, পঞ্জাব, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশৰ দলসমূহে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কালি পঞ্জাবে কৰ্ণাটকক 5-2, উড়িষ্যা হাৰিয়ানাক 5-1, মধ্যপ্ৰদেশে দাদৰা আৰু নগৰ হাভেলি তথা দমন আৰু দিউক 7-3 পৰাস্ত কৰে। ইপিনে ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ মাজৰ খেলখন 3-3 ড্ৰ হৈ ৰোৱাত শ্বুট আউটৰ জৰিয়তে ঝাৰখণ্ড বিজয়ী হয়। কইম্বাটুৰতে হ'বলগীয়া আজিৰ ছেমি ফাইনেল দুখনত উড়িষ্যা পঞ্জাবৰ আৰু ঝাৰখণ্ড মধ্যপ্ৰদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিগত 2-3 ধৰি অসমৰ কেইবাখনো জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14 বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কালি নেটফ্লিক্সৰ সহ মুখ্য কাৰ্যবাহী বিষয়া টেড ছাৰণ্ডোছক সাক্ষাৎ কৰে। অসমৰ বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনৰ পৱনহংস লিমিটেডে নতুন দিল্লীত নৰৱেৰ নৰ্বি এৰস্পেচৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে আৰু 16 ভাৰতীয় জুনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপত পঞ্জাব, ওড়িশা, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া শুনক আজি পুৱা।

কনফুসিয়াসে কৈছিল, তোমাৰ সন্মুখত থকা কৰ্তব্য যদি অৱহেলা কৰা তেন্তে ই তোমাৰ নৈতিক সাহসৰ অভাৱহে সূচনা কৰিব। প্ৰিয় শ্ৰোতা, আজি হিৰোশ্বিমা দিৱস। প্ৰতি বছৰে আগষ্ট মাহৰ ছয় তাৰিখে এই দিৱস পালন কৰা হয়। ধ্বংসস্তূপৰ পৰা ক্ৰমাৎ প্ৰাণ পাই উঠিছে জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকি অঞ্চল। পুনৰ একোটি ব্যস্ত চহৰলৈ পৰিণত হৈছে হিৰোশ্বিমা আৰু নাগাছাকি। কিন্তু বিশ্ববাসীয়ে আজিও সোঁৱৰে ইতিহাসৰ সেই ভয়াৱহ দিনটো। সেই সময়ত শুই আছিল সমগ্ৰ হিৰোশ্বিমাবাসী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান বাহিনীয়ে জাপানৰ হিৰোশ্বিমাত নিক্ষেপ কৰিছিল এক পাৰমাণৱিক বোমা। হঠাৎ কঁপি উঠিছিল পৃথিৱী। মুহূৰ্ততে প্ৰাণ হেৰুৱাইছিল প্ৰায় ডেৰ লাখ লোকে। 1945 চনৰ 6 আগষ্টত জাপানৰ হিৰোশ্বিমাত আৰু 9 আগষ্টত নাগাছাকি অঞ্চলত ক্ৰমে লিটল বয় আৰু ফেটমেন নামেৰে দুটাকৈ পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটাইছিল। বিশ্বযুদ্ধত প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বোমাৰ ব্যৱহাৰ কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰই, যাৰ ফলত তাৎক্ষণিকভাৱে হাজাৰ হাজাৰ লোক নিহত হৈছিল আৰু আঘাত আৰু বিকিৰণৰ ফলত দীৰ্ঘম্যাদী ক্ৰিয়াৰ সৃষ্টি হৈছিল। হিৰোশ্বিমা দিৱস হৈছে প্ৰাণ হেৰুওৱা লোকসকলক স্মৰণ কৰা আৰু পাৰমাণৱিক যুদ্ধৰ ভয়ানক প্ৰভাৱ সম্পৰ্কে আলোকপাত কৰা। শিক্ষা, যুক্তি প্ৰদৰ্শন আৰু সামূহিক পদক্ষেপৰ জৰিয়তে আমি এনে এক ভৱিষ্যতৰ দিশত কাম কৰিব পাৰোঁ য'ত হিৰোশ্বিমাৰ ভয়াৱহতাৰ পুনৰাবৃত্তি কেতিয়াও নহয়। এই দিনটোৰ উদ্দেশ্য হৈছে মানুহক পাৰমাণৱিক অস্ত্ৰৰ দ্বাৰা হোৱা অপৰিসীম ক্ষতিৰ বিষয়ে শিক্ষিত কৰা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপন্যাস পাঠৰ অনুষ্ঠানত প্ৰচাৰিত প্ৰথমখন উপন্যাস হৈছে শতগ্নি। চীনা আক্ৰমণৰ পটভূমিত ৰচিত উপন্যাসখনৰ স্ৰষ্টা আছিল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰিয় শ্ৰোতা, বৰেণ্য ব্যক্তিত্বৰ অধিকাৰী এইগৰাকী স্বনামধন্য সাহিত্যিক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ আজি স্মৃতি দিৱস। তেখেত আছিল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া সাহিত্যিক। স্বৰাজোত্তৰ যুগৰ অসমীয়া সাহিত্য জগতৰ উজ্জ্বল নক্ষত্ৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল 1924 চনত শিৱসাগৰ জিলাৰ সোণাৰীৰ ওচৰৰ চফৰাই চাহ বাগিচাত। শিক্ষকতাৰ বৃত্তিত জড়িত হোৱাৰ উপৰি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য পৰিগণিত হৈছিল অসমৰ এগৰাকী লব্ধ প্ৰতিষ্ঠিত উপন্যাসিক হিচাপে। আনহাতে গল্পকাৰ, কবি, নিবন্ধকাৰ তথা সাংবাদিক হিচাপেও তেখেত

তেখেত বিশেষভাৱে পৰিচিত আছিল। তেখেতৰ সংবেদনশীল সৃষ্টিৰাজিক আদৰি লৈছিল অসমীয়া পাঠক সমাজে। বিষয়বস্তু নিৰ্বাচন, ভাৱৰ গভীৰতা আৰু সূক্ষ্ম জীৱনবোধৰ অনুভূতিয়ে তেখেতৰ উপন্যাসক প্ৰদান কৰিছিল এক অনন্য মাত্ৰা। ইয়াৰ উপৰি তেখেতৰ উপন্যাসত স্পষ্ট ৰূপত প্ৰতিফলিত হৈছিল এক ৰাজনৈতিক চেতনা। অসম তথা ভাৰতৰ জাতীয় জীৱনত প্ৰভাৱ পেলোৱা ঘটনাৰাজিক পটভূমি হিচাপে গ্ৰহণ কৰি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰায় সংখ্যক উপন্যাস ৰচনা কৰিছিল। উপন্যাসৰ জৰিয়তেই জীৱন দৰ্শন, ৰাজনীতি তথা সামাজিক সমস্যাৰ প্ৰতি তেখেতৰ যি দৃষ্টিভংগী সেয়া প্ৰকাশ কৰিবলৈ যত্ন কৰিছিল। 1979 চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লাভ কৰিছিল জ্ঞানপীঠ বঁটা। অসমৰ এচুৱা ৰাজনৈতিক কালৰ পটভূমিত ৰচিত মৃত্যুঞ্জয় এখন কালজয়ী উপন্যাস। অসম তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ছোৱাত হিংসা আৰু অহিংস আন্দোলনে সৃষ্টি কৰা পৰিস্থিতিৰ পটভূমিত ৰচনা কৰা হৈছিল মৃত্যুঞ্জয় উপন্যাসখন। পাঠকৰ মনত গভীৰ সাঁচ বহুওৱা এই উপন্যাসখন আজিও পাঠকৰ মাজত সমানেই আদৰৰ। প্ৰিয় শ্ৰোতা, এইগৰাকী স্বনামধন্য সাহিত্যিকৰ প্ৰতি শ্ৰদ্ধা জনাই আপোনালোকলৈ আগবঢ়াইছো মৃত্যুঞ্জয় উপন্যাসৰ আধাৰত আকাশবাণীযোগে প্ৰচাৰিত একে নামৰ নাটকৰ কিয় অংশ। অনাতাৰ অভিযোজনা আছিল অৰুণ শৰ্মাৰ আৰু প্ৰযোজনা আছিল নীলু চক্ৰৱৰ্তীৰ।

0: ইমান আন্ধাৰ, বাটটো ভালকৈ টটকি ধৰিব পৰা নাই।
1: ফুলাচোন, নৈ পাৰ পাৰে গৈ থাকোঁ, ওলাম গৈ। হেৰা, সেইখন নাও যেন পাইছোঁহে, সেইটো নাৱৰীয়াই মাতিছে হ'ব বোলা।
2: আমি মহাজনতালৈ যাওঁ। অঁ, আপুনি বা কোন? বাৰু ককাই, এই পাৰলৈকে অলপ উঠি আহাচোন, বেয়া নোপোৱা যদি।
3: অঁ, আপোনালোক বা কোনপিনে আহিছে?
2: মহাজনতালৈ আহিছোঁ, বৰ জৰুৰী কামতহে আহিলোঁ। মহাজন আছেনে?
3: আছে, পিছে এই সময়ত মহাজনক যে সেই মানুহে লগ পোৱাটো টান হ'ব, মই গ'লেহে হ'ব।
2: আপুনি তেনেহ'লে আমাক অকণমান লৈ যাবনে? আপুনি বিপদৰ বন্ধু, সাক্ষাৎ দামোদৰ।
3: বাৰু, ব'লা ব'লা গৈ থাকোঁ।
2: এই নাৱৰীয়া কাক পাই ভালেই হ'ল, মই আগেয়ে কেইবাবাৰো আহিছোঁ, পিছে এই আন্ধাৰ ৰাতি মহাজনৰ ঘৰ উলিয়াবলৈ অসুবিধাতেই পৰিলোহেঁতেন।
3: এই মহাজনৰ বাহৰ পাইছোঁহি, পিছে এই কিনো ইমান জৰুৰী কামটো হ'ল যে আপোনালোকে এই মাজনিকাখন আহিবলগীয়া হ'ল?
4: কাম কৰিবলৈ আহিছোঁ, মৰিলেও মৰিম।
3: বাৰু বাৰু, এইখিনিতে আপোনালোক ৰওক, এই ৰাতিখন ঘপহকৈ মহাজনৰ ওচৰত গৈ ওলোৱাটো আৰু সুবিধাৰ নহয়।

অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা ৰবীন বেনাৰ্জীৰ আজি স্মৃতি দিৱস। 1908 চনৰ 12 আগষ্ট তাৰিখে পশ্চিমবংগৰ বৰহমপুৰ নামৰ অঞ্চলত ৰবীন বেনাৰ্জীৰ জন্ম হয়। তেখেতে শান্তি নিকেতনত প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। ইয়াৰ পাছত তেখেতে কলকাতা মেডিকেল কলেজত চিকিৎসাবিদ্যা অধ্যয়ন কৰিছিল। পৰৱৰ্তী সময়ত ৰবীন বেনাৰ্জীয়ে 1934 চনত লিভাৰপুল আৰু 1936 চনত এডিনবাৰ্গলৈ গৈ উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। 1937 চনত তেখেতে লিভাৰপুলত ৰয়েল নেভিত যোগদান কৰিছিল আৰু অতি ওচৰৰ পৰা দ্বিতীয় বিশ্বযুদ্ধ প্ৰত্যক্ষ কৰিছিল। এই যুদ্ধৰ পিছতেই তেখেতে ভাৰতলৈ উভতি অহাৰ সিদ্ধান্ত লয়। 1952 চনত তেখেতে অসমলৈ আহি চাবুৱা চাহবাগানত মুখ্য চিকিৎসা বিষয়া হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। ৰবীন বেনাৰ্জীৰ প্ৰথমখন তথ্যচিত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিত নিৰ্মিত হৈছিল আৰু 1961 চনত এই তথ্যচিত্ৰ বাৰ্লিন টিভিত প্ৰদৰ্শিত হৈছিল। এই তথ্যচিত্ৰখনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে তথ্যচিত্ৰ নিৰ্মাতা হিচাপে সুখ্যাতি লাভ কৰিছিল। পৰৱৰ্তী কালত তেখেতে 32খন তথ্যচিত্ৰ নিৰ্মাণ কৰে আৰু ইয়াৰ বাবে প্ৰায়

14টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম আছিল। 1971 চনত ভাৰত চৰকাৰে ৰবীন বেনাৰ্জীক পদ্মশ্ৰী প্ৰদান কৰিছিল। 1991 চনত তেখেতক অসম কৃষি বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। পৰৱৰ্তী সময়ত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাও সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। ৰবীন বেনাৰ্জীয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰকেইখনমান আছিল কাজিৰঙা, ৱাইল্ড লাইফ অফ ইণ্ডিয়া, ৰাইন কেপচাৰ, এ ডে এট জু, এলিফেণ্ট কেপচাৰ, মনচুন, নাগালেণ্ড, লেক ৱাইল্ডনেছ, ফ্লাইং ৰেপটাইলছ অফ ইণ্ডোনেছিয়া, থ্ৰ' দিজ ডোৰছ, এনিমেলছ অফ আফ্ৰিকা, পিচ গেম, ফ্লাৱাৰ্ছ অফ আফ্ৰিকা, আণ্ডাৰৱাটাৰ ৱৰ্ল্ড অফ স্নেকছ, দ্য ৱৰ্ল্ড অফ ফ্লেমিংগো ইত্যাদি। 2003 চনৰ 6 আগষ্ট তাৰিখে ৰবীন বেনাৰ্জীৰ দেহাৱসান ঘটে। এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী তথা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ অধিবক্তা সুষমা স্বৰাজৰ আজি স্মৃতি দিৱস। ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী সুষমা স্বৰাজে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপেও 2018 চনৰ 26 মে'ৰ পৰা 2019 চনৰ 30 মে'লৈকে কাৰ্যনিৰ্বাহ কৰিছিল। বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা তেখেত আছিল ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয়গৰাকী মহিলা। সুষমা স্বৰাজে 7 বাৰৰ বাবে সংসদলৈ আৰু 3 বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল। 25 বছৰ বয়সতে তেখেতে হাৰিয়ানা ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰা কনিষ্ঠতম মন্ত্ৰী হিচাপে পৰিগণিত হৈছিল। ইয়াৰ লগতে তেখেতে 1998 চনৰ 13 অক্টোবৰৰ পৰা 1998 চনৰ 3 ডিচেম্বৰলৈ দিল্লীৰ 5ম গৰাকী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত বাতৰি কাকত ৱাল ষ্ট্ৰীট জাৰ্নেলে তেখেতক ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ৰাজনীতিজ্ঞ বুলি সম্বোধন কৰিছিল। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1825 চনত বলিভিয়াই পেৰুৰ পৰা স্বাধীনতা লাভ কৰে। 1962 চনত জামাইকাই ব্ৰিটিছৰ পৰা 300 বছৰ শাসনৰ পাছত স্বাধীনতা লাভ কৰে। জাৰ্মান ভূগোল বিজ্ঞানী আলফ্ৰেড হেটনাৰৰ জন্ম হয় 1859 চনত। বিখ্যাত জীৱবিজ্ঞানী আৰু পেনিচিলিনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ ফ্লেমিঙৰ জন্ম হয় 1881 চনত। ভাৰতৰ 5ম লোকসভাৰ অধ্যক্ষ গুৰুদয়াল সিং ধিলনৰ জন্ম হয় 1915 চনত। ইংৰাজ কবি তথা নাট্যকাৰ বেন জনছনৰ মৃত্যু হয় 1663 চনত। ভাৰতীয় কংগ্ৰেছৰ নেতা সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ মৃত্যু হয় 1925 চনত।

0: সোমাজত অশোক চক্ৰৰে সজ্জিত আমাৰ তিনিবৰণীয়া ৰাষ্ট্ৰীয় পতাকাখন দেশৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এক স্বাভিমান, এক আবেগ। আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি সন্মান প্ৰদৰ্শন আমাৰ সকলোৰে এক দায়িত্ব। স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে অহা 9 আগষ্টৰ পৰা 17 আগষ্টলৈ আয়োজন কৰা হৈছে হৰ ঘৰ তিৰংগা অভিযান। এয়া হৈছে দেশৰ প্ৰতিগৰাকী লোকৰ বাসগৃহত দেশৰ ত্ৰিৰংগ পতাকাখন উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপনৰ এক অভিনৱ আয়োজন। আহক, আমি সকলোৱে এই অভিযানত অংশ লৈ ঘৰে ঘৰে ত্ৰিৰংগ পতাকা উত্তোলন কৰি সন্মান প্ৰদৰ্শন কৰাৰ লগতে স্মৰণ কৰোঁ দেশৰ প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামী বীৰ যোদ্ধা শ্বহীদক। তিলেশ্বৰী বৰুৱা আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী শ্বহীদ। 1920 চনৰ 20 ছেপ্টেম্বৰত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলকাৰীক উদ্দেশ্যে পুলিচে গুলীচালনা কৰাত গুলীবিদ্ধ হৈ থিতাতে মৃত্যুমুখত পৰিছিল তিলেশ্বৰী বৰুৱাই। একেদিনাখনেই গহপুৰত মৃত্যুবৰণ কৰিছিল কনকলতা বৰুৱায়ো। ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা ত্যাগ আৰু সংকল্পৰ এক গাথা। অনন্য প্ৰত্যাহ্বান আৰু জটিলতাৰ সন্মুখীন হোৱা স্বত্তেও অসমৰ ৰাইজে স্বাধীনতাৰ সংগ্ৰামত দেশবাসীৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছিল। আইন অমান্যৰ পৰা সশস্ত্ৰ প্ৰতিৰোধলৈকে অসমৰ অৱদান ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। প্ৰবল বৰষুণৰ ফলত পাহাৰীয়া নৈ উপনৈসমূহৰ জলপৃষ্ঠ উফন্দি গহপুৰ জামুগুৰি হাতত সংহাৰী ৰূপ ধাৰণ কৰিছে। জাগীৰোডতো কৃত্ৰিম বানৰ ভয়ংকৰ ঢল। ইফালে ভূটানেও এৰি দিছে কুৰিচু বান্ধৰ পানী। নামনি অসমত জাৰি কৰা হৈছে হাই এলাৰ্ট। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে জলপ্ৰলয়ত বিধ্বস্ত বিহুবোৰৰ নেপালী খুঁটি পৰিদৰ্শন জে পি নাড্ডাৰ। কেন্দ্ৰই দিব আৰ্থিক সহায় সংস্থাপন ক্ষতিপূৰণ গাই গৰু কিনি দিয়াৰ লগতে নেপালী খুঁটিত ঘৰ নিৰ্মাণ কৰাৰো প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। নিপকুৱে এৰিলে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী। উফন্দি উঠিছে ধনশিৰি দৈয়াং গেলাবিল কাকডোঙা কালিয়নী নৈ। পাম্পৰ বাবে সুপ্ৰীম কোৰ্টৰ প্ৰস্তাৱ। গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰল ডিজেল। দৰঙত নোৱা নদীৰ মথাউৰি ছিগি জলমগ্ন ঔতলা। গছৰ ডাল বাঁহ বান্ধি নদীৰ সোঁত নিয়ন্ত্ৰণৰ চেষ্টা ৰাইজৰ। এছ আৰ ডি শিক্ষকক কোষাগাৰত দৰমহা দিয়াৰ দাবীত আন্দোলন। শংকাত ভুগিছে 15,000 শিক্ষাগুৰুৱে। বিধ্বংসী বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে। পাঠ্যপুথি ক্ৰয়ৰ বাবদ পুঁজি মুকলি। ৰাজ্যবাসীলৈ সুখবৰ কঢ়িয়াই স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতি ভৱনৰ অতিথি হিচাপে নিমন্ত্ৰণ লাভ কৰিছে ওদালগুৰিৰ দিদম দৈমাৰীয়ে। সংসদৰ বৰ্ষাকালীন অধিৱেশনত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক গৃহীত কৰিবলৈ সমৰ্থ নোহোৱাত সেই লক্ষ্য পূৰণৰ বাবে লোকসভাত তিনিদিনীয়া বিশেষ অধিৱেশন আহ্বান কৰিবলৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰে। খেলৰ পৃষ্ঠাত আছে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক উষ্ম আদৰণি গৃহভূমিত। বাতুমি অপেন ইণ্টাৰনেশ্যনেল উচু চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা চাৰিগৰাকী খেলুৱৈয়ে 4টা স্বৰ্ণসহ 3টা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসমীয়া আধুনিক সাহিত্যৰ দিক নিৰ্ণয়কাৰী নাম। তেখেতৰ ভূমিকাক বাদ দি স্বৰাজোত্তৰ আধুনিক অসমীয়া সাহিত্যৰ বৈচিত্ৰ আৰু গভীৰতা অনুধাৱন কৰা কঠিন। তেওঁ আছিল একেধাৰে ঔপন্যাসিক, গল্পকাৰ, কবি, নাট্যকাৰ আৰু প্ৰাবন্ধিক। এই সকলোবোৰ পৰিচয় চেৰাই গৈ তেওঁ আছিল প্ৰখৰ সমাজ মনস্কতাৰে সমৃদ্ধ এগৰাকী সাংবাদিক তথা সম্পাদক।
1: স্বাধীনতাৰ অবিহনে সাহিত্য সাধনা হয়তো আমাৰ সম্পূৰ্ণভাৱে সফল নহ'ব। এই ভবাটোৰ কাৰণ আছিল এইটো যে প্ৰত্যেক লেখকৰ এটা স্বাধীন চিন্তাৰ আৱশ্যক। চৰকাৰী চাকৰি কৰিলে বা চৰকাৰী কোনো অনুষ্ঠানৰ লগত জড়িত থাকিলে স্বাধীনতাৰ এটা খৰ্ব হয়। এইটো আমাৰ ব্ৰিটিছ পৰাধীনতাৰ যুগৰ কালৰ আমাৰ এটা খুব ডাঙৰ অভিজ্ঞতা আছিলে। সেইকাৰণে মই এটা সংকল্প লৈছিলোঁ যে পৰাপক্ষত আমি জীৱিকা এনেকৈ উলিয়াম যাতে স্বাধীনতাও ৰক্ষা পৰে আৰু সৃষ্টিশক্তিও অটুট থাকে।
0: ভাতৃৰ বিষয়ে নলিনীধৰ ভট্টাচাৰ্যই লিখিছিল, প্ৰখৰ বুদ্ধিমান বীৰেণ সৰুৰে পৰাই জিজ্ঞাসু আছিল। আমাৰ চোতালতে দুজোপা দেৱদাৰু গছ লগালগিকৈ আছিল। গছ দুজোপা ওখ আৰু পোন। সেই গছ দুজোপা দেখিলেই সি কয়, আমি ইমান ওখ হ'ব পাৰিমনে? জীৱনত সি সঁচাকৈয়ে ওখ হৈছিল।

0: তাৰ মণিহাৰে সি খ্যাত হৈ উঠিছিলগৈ। কত পাম এনে সুদৰৰ ভাই যি ক্ষুদ্ৰৰ দেওনা ভাঙি বিৰাটৰ সাধনা কৰিছিল, মংগলময় ভৱিষ্যতৰ স্বপ্ন দেখিছিল, যাৰ মাজত অতন্দ্ৰিত আছিল অসমীয়া জাতি, ভাষা, সাহিত্য, শিল্পকলাৰ বিকাশৰ বাবে বিৰামহীন অন্বেষা। মৃত্যু যে কাল ধৰ্ম এই কথা বুজিও কব পাৰিছিল, মই মৰিলেও মোৰ মৰণ নাই, জনতাই জানে মই কেৱল বৰ্তমানেই নহয়, মই মহাভৱিষ্যত। ঔপন্যাসিক ৰূপে তেখেতৰ আছিল এক বিশেষ পৰিচয়। তেখেতৰ এই যাত্ৰাৰ আৰম্ভণি হৈছিল কলিকতাত থকা সময়তে। কীৰ্তিকমল ভূঞাৰ সৈতে হোৱা আকাশবাণীৰ এটি সাক্ষাৎকাৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই নিজৰ সাহিত্য চৰ্চাৰ আৰম্ভণিৰ সময়খিনিৰ কথা এনেদৰে কৈছিল।
1: মই এখন উপন্যাস লিখিছিলো, প্ৰথম উপন্যাস মোৰ। হাৰ্ডিঞ্জ হোষ্টেলত কৃষ্ণ বৰকাকতিৰ আলহী হৈ আছিল আৰু তাত থাকোঁতে মই দিনত এডভান্স কাগজত কাম কৰোঁ আৰু ৰাতি আহি পেলাই উপন্যাসখন লিখোঁ। লিখি পেলাই এইটো সমাপ্ত কৰিলোঁ। কৰি পেলাই অমূল্য বৰুৱা এদিন আহিছিলে তেওঁৰ মেছৰ পৰা। মই বোলো এনেকৈ এখন উপন্যাস লিখিছোঁ, আপুনি পঢ়িব নেকি? অমূল্য বৰুৱাই ক'লে নিশ্চয় পঢ়িম। এইবুলি পেলাই তেওঁ লৈ গ'ল। লৈ যোৱাৰ পিছত ইতিমধ্যে তেওঁ সাম্প্ৰদায়িক সংঘৰ্ষত তেওঁ হেৰি হ'ল, ঢুকালে। ঢুকোৱাৰ পিছত কিতাপখন মই বিচাৰি উলিয়াব নোৱাৰিলোঁ আৰু। স্বৰ্গীয় হলিৰাম ডেকা তেতিয়া তাত এজন প্ৰসিদ্ধ উকিল আছিলে, তেওঁৰো সহায় বিচাৰিছিলোঁ। তেওঁ লালবাজাৰত গৈ পেলাই পুলিচৰ মূল কাৰ্যালয়ত গৈ পেলাই অনুসন্ধান কৰিও সেই বস্তুটো উলিয়াব নোৱাৰিলে, সেইটো লোপ পালে তাতে, নাইকিয়া হ'ল।
2: পিছত উপন্যাসখন আকৌ আপুনি লিখাৰ কথা নাভাবিলে আৰু?
1: মই সেই কথাটো নাভাবিলোঁ, কাৰণ মোৰ মনটো অন্যফালে ঘূৰিলে আৰু সেই যিটো লিখিছিলোঁ সেইখিনি আকৌ নতুনকৈ লিখিব পাৰিম বুলি পেলাই মোৰ মানে ধাৰণা নহ'ল।
2: সেই হিচাপে আপোনাৰ উপন্যাসখনৰ নামটো কি আছিল বাৰু? প্ৰথম
1: কিতাপখনৰ নাম আছিলে মহাপ্ৰস্থানৰ পথিক।
2: আপুনি গদ্যৰে লেখা প্ৰথম আৰম্ভ কৰা নাছিল নেকি?
1: অঁ, এইটো মই যেতিয়া কলেজত থাকোঁ তেতিয়া আমাৰ চফ্ৰাই বাগানত যেতিয়া আমি বগগন্ধত ঘূৰি যাওঁ তেতিয়া আমি এখন সৰু হাতালিখা মেগাজিন উলিয়াইছিলোঁ, পূৰবী অৰুণ। পূৰবী অৰুণখন হৈছে তাৰ ল'ৰা ছোৱালীবিলাকৰ নাম যিমান আছিলে আমাৰ লগৰ সকলোবিলাকৰে এটা এটা আখৰ লৈ পেলাই সেইখন হেৰি কৰিছিলোঁ আৰু সেই তাতে নানা ধৰণৰ লেখা ওলাইছিলে আৰু তেতিয়াই মই এটা শংকৰদেৱৰ ওপৰত কবিতা লিখিছিলোঁ।
2: আপোনাৰ এতিয়া বয়স 12 বছৰ আছিল।
1: হয়,
2: অনেক সাহিত্যিকৰ দৰেই আপুনিও ঠিক কবিতাৰে আপোনাৰ সাহিত্যত হাতে খুৰি আৰম্ভ হৈছিল। তাৰপিছত আপুনি ঠিক গল্প লেখাত কেতিয়া হাত দিলে?
1: গল্প লেখা, মোৰ প্ৰথম গল্প লেখা মনত পৰে, মই যেতিয়া যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলত পঢ়োঁ, যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলত এটা পৰিৱেশ আছিলে। পৰিৱেশত হৈছে কি, তেওঁলোকে হাতে লিখা মেগাজিন উলিয়াবলৈ দিয়ে আলোচনীৰ পৰা আৰু এখন ছপা মেগাজিনো ওলায়। এই ছপা মেগাজিনৰ কাৰণে মই সম্পাদকৰ অনুৰোধ ক্ৰমে মই এটা গল্প লিখোঁ প্ৰথম। সেই গল্পটোত মাহী আইৰ অত্যাচাৰ, এইটোৱে কাহিনীৰ মূল কথা আছিলে। সেই গল্পটো খুব জনপ্ৰিয় হৈছিলে, মানে আমাৰ শ্ৰেণীৰ ল'ৰাবিলাকে চবে পঢ়ি পেলাই আনন্দ পাইছিলে আৰু মোক ভাবি লৈছিলে যে মই বোধহয় মোৰো মাহী আই আছে। তেতিয়া মানে এটা সুধিছিলে তেওঁলোকে, কিন্তু সেই প্ৰথমে সেইটো গল্প আৰম্ভ কৰোঁ তাতে।
2: আলোচনীখনৰ নাম জেউতি আছিল।
1: জেউতি আছিলে, হয়।
0: ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অসামান্য কৃতি হ'ল 1 দশকৰো অধিক কাল ৰামধেনুৰ সম্পাদনা। ৰামধেনুৰ সম্পাদক হিচাপে তেখেতে আধুনিক অসমীয়া সাহিত্য আৰু ধ্যান ধাৰণাৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তিলক হাজৰিকাৰ ভাষাত ৰামধেনু যুগ বুলি সুপ্ৰতিষ্ঠিত হোৱা বিশেষ কাল পৰিচয়ৰ আত্মাটোৱেই আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
1: মই সম্পাদকীয় লিখিছিলোঁ, সম্পাদকীয়টো নিয়মিতভাৱে, আৰু তাৰ বাহিৰে কেতিয়াবা কেতিয়াবা খালী থাকিলে, প্ৰবন্ধৰ অভাৱ হ'লে মই প্ৰবন্ধও লিখিছিলোঁ ছদ্মনামত। সেইবিলাক মানুহে বহুতে নাজানে। কেতিয়াবা বিকুভ নামত লিখিছিলোঁ, কেতিয়াবা তো অন্য কি নাম লৈছিলোঁ, চাণক্যৰ বুলি লৈছিলোঁ। মাজে মাজে দুই এটা মোৰ মনত আছে, আইনষ্টাইনৰ এটা জীৱনীও লিখিছিলোঁ, মানে আইনষ্টাইনৰ তেওঁৰ গোটেই হেৰিয়াৰ বিষয়লৈ। আৰু চুটি গল্প হিচাপে তাত যথেষ্ট সংখ্যক চুটি গল্প ওলাইছিল।
0: প্ৰায় 1.5 বছৰ তেখেত উখৰুলত বিজ্ঞানৰ শিক্ষা

0: শিক্ষক হিচাপে আছিল। তাতেই তেখেতে নগা জীৱনৰ সংস্পৰ্শলৈ আহিছিল। সাহিত্য একাডেমি পুৰস্কাৰপ্ৰাপ্ত উপন্যাস ইয়াৰু ইংগমৰ সৃষ্টিও হৈছিল নগা জীৱনৰ পটভূমিতে।
1: যেতিয়া মই উখৰুলত আছিলো, উখৰুলত থাকোঁতে মই প্ৰথমবাৰৰ বাবে আমাৰ অসমীয়া সমাজৰ পৰা আঁতৰি গৈ নগা সমাজৰ লগত মিলি পেলাই আছিলোঁ। আৰু সেই সংক্ৰান্তত মই দেখিলোঁ, মোৰ কেইবাটাও উপলব্ধি হ'ল। এটা হ'ল কি যে নগাসকলৰ মাজত যিটো মূল সমস্যা, সেইটো বহুতে ৰাজনৈতিক সমস্যা বুলি কয়, কিন্তু মই দেখিলোঁ যে সমস্যাটো মূলতঃ মানৱীয়। কাৰণ মই এখন গাঁৱত গৈ পেলাই বক্তৃতা দিবলৈ কৈছিলে মোক গীৰ্জাত। সেই বক্তৃতাত মই প্ৰথম কৈছিলোঁ যে আমি স্বাধীনতা পালোঁ, মই স্বাধীনতাৰ পিছতে মই তালৈ গৈছোঁ, আৰু এতিয়া আমি পৰ্বত ভৈয়ামৰ মাজত যিখিনি বেৰ ব্ৰিটিছ গভৰ্ণমেণ্টে কৰি দিছিলে, সাজি দিছিলে, সেই বেৰটো ভাগি গ'ল। এতিয়া আমি একেলগে মিলি পেলাই উভয়ে, মানে দুই সম্প্ৰদায়ে মিলি পেলাই আমি একেলগে দেশৰ উন্নতিৰ কামত লাগিব লাগে। তেতিয়া গাঁৱৰ গাঁওবুঢ়াজনে আহি পেলাই মোক ক'লে, এইটো বোধহয় যীশুখ্ৰীষ্টৰে কৃপা, নহ'লে ভৈয়ামৰ এজন মানুহে আহি পেলাই আমাক এনেকৈও ক'ব যে আমি পৰ্বতৰ লগ লাগি একেলগে উন্নতিৰ কামত লাগোঁ। কাৰণ আমি জানো যে ভৈয়ামলৈ আমি গ'লে আমি তেওঁলোকৰ চৰাঘৰতো বহিব নোৱাৰোঁ, তেওঁলোকৰ গাত গা লাগিলে তেওঁলোকে গৈ গা ধুৱে। তেতিয়া মই প্ৰথমবাৰৰ বাবে বুজি পালোঁ যে নগা সমস্যাটো মূলতঃ এটা মানৱীয় সমস্যা, আৰু আমি এই সমস্যাটোৰ প্ৰতি একো চকু দিয়া নাই। আৰু এই ভাৱটোৱেই মোৰ ইয়াৰিংগম ৰচনাৰ মূল প্ৰেৰণা।
0: আকাশবাণী যোগে প্ৰচাৰ কৰা প্ৰথমখন উপন্যাস শতকনী তেখেতেই লিখিছিল এই উপন্যাসখন।
1: এখন উপন্যাস তাত মানে অল ইণ্ডিয়া ৰেডিঅ'ৰ এটা কণ্ট্ৰিবিউচন আছে,
2: শতকনী।
1: শতকনী সেইখন হ'লগে কি, মই যেতিয়া ৰামধেনুৰ মোৰ নীতিৰ লৈ পেলাই স্বত্বাধিকাৰীৰ লগত মতভেদ হ'ল, তেতিয়া মই ৰামধেনু এৰি গুচি আহিলোঁ, ৰামধেনুৰ পৰা আহিব লগা হ'ল। অহাৰ পিছত মোৰ যিটো এটা নিথৰুৱা অৱস্থা হৈছিলে, সেইখিনি সময়ত ইয়াত যিজন মানে অল ইণ্ডিয়া ৰেডিঅ'ৰ হেৰি ডিৰেক্টৰ আছিলে গোপাল দাস আৰু বিৰঞ্চি কুমাৰ বৰুৱা আছিল, তেওঁলোকে এদিন মোক মাতি আনি ইয়াতে চাহ এটা খুৱাই ক'লে যে আপুনি এখন উপন্যাস লিখক। আৰু সেইখন মই তেতিয়া চীনৰ হেৰি চলি আছিলে, চীনৰ হেৰিয়াক কেন্দ্ৰ কৰিবলৈ মই শতকনী উপন্যাস লিখিছিলোঁ। আৰু সেই উপন্যাসখনেই প্ৰথম বোধহয় অসমীয়া উপন্যাস যি অল ইণ্ডিয়া ৰেডিঅ'ৰ যোগেদি প্ৰথম প্ৰচাৰ হৈছিল।
0: আকাশবাণী গুৱাহাটীৰ বাবে তেখেতে কেইবাটিও স্বগতোক্তি লিখিছিল। 1972 চনত বাণীবন্ধন কৰি আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰ কৰা হৈছিল। এয়া তেখেতে লিখা পিয়লি ফুকনৰ স্বগতোক্তিৰ কিয়দংশ, অভিনয়ত সত্যপ্ৰসাদ বৰুৱা।
3: শুনা সকলোৱে, শুনা, মই পিয়লিয়ে কৈ যাওঁ, মৰাৰ আগ মুহূৰ্তত কৈ যাওঁ, চিপজুৰি মই লোৱা নাই, এই চিপজুৰি তোমালোকেহে ল'লা। কোনদিনাই দেশ বিদেশীয়ে ল'বলৈ সাহ কৰিছিল? কামৰূপৰ নৰক ভগদত্তৰ দিনৰ পৰা চন্দ্ৰকান্ত সিংহ স্বৰ্গদৰ দিনলৈকে আমি স্বাধীন হৈ আছিলোঁ। আজি অপদাৰ্থৰ হাতত পৰি এই দেশ বিদেশী ইংৰাজৰ হাতলৈ গ'ল। এই কলংক মোচনৰ অৰ্থে মই আজি মৰণ বৰণ কৰিলোঁ। কিন্তু চিপজুৰি ল'লেও মোৰ আত্মা অমৰ। তোমালোকৰ লগত থাকি মই তোমালোকৰ স্বাধীনতাৰণৰ সেনাপতি হ'ম। মই মোৰ মৈদামৰ পৰাই প্ৰত্যেক মানুহকে পৰাধীনতাৰ নাক পা ছিঙিবলৈ ৰিঙিয়াই ৰিঙিয়াই কৈ থাকিম। স্বৰ্গদেউসকলৰ সোণৰ হাত খলপা সিংহাসন মই ৰখি থাকিম। এই সিংহাসন স্বাধীনতাৰ বিগ্ৰহ। মই আকৌ আহিম, মই আকৌ আহিম, বৰদৈশিলা হৈ আহিম, বৰ বানপানী হৈ আহিম, ধূমকেতু হৈ আহিম। শত্ৰু শক্তি ধ্বংস নহয় মানে মই যুঁজিম, মহাপ্ৰলয়ৰ সৃষ্টি কৰিম। মই আকৌ আহিম, মই আকৌ আহিম, তোমালোকে হেংদাং তুলিবলৈ ভয় কালেই, মই আহিম, মই আকৌ আহিম, প্ৰলয়ৰ সৃষ্টি কৰিম, মই আকৌ আহিম।
0: কুশল কোঁৱৰৰ ভাৱত এয়া অৰুণ শৰ্মা।
4: চিপজৰিডাল এনেকৈ পিন্ধাবা
2: যাতে মোৰ চকু থাকে মুকলি।

0: নিজৰ অমৰ সাহিত্যিক কৃতি মৃত্যুঞ্জয়ত ভাৰতত্যাগ আন্দোলনক তেখেতে সজীৱ কৰি তুলিছিল। এই মৃত্যুঞ্জয়ৰ বাবেই জ্ঞানপীঠ বঁটা পোৱাৰ পিছত তেখেতে কৈছিল, পুৰস্কাৰে লিখকক প্ৰকৃত আনন্দ দিব নোৱাৰে, লিখকে লিখনিৰ যোগেদিহে পঢ়ুৱৈসকলৰ মাজত চিৰজীৱিত হৈ থাকিব খোজে। আকাশবাণী গুৱাহাটীৰ বাবে এই উপন্যাসখনৰ অনাতাঁৰ নাট্যৰূপ আছিল অৰুণ শৰ্মাৰ।
1: সহস্ৰ কাঠিবান, সেই কাঠিবোৰ খুলিব লাগিব। আমি দুখীয়া, দুবেলা দুসাজ খাবলৈ নোজোৰে, খেতিয়ক হ'বলৈ মাটি লাগে, আদি খোৱা মানে গোলামী কৰা, নামঘৰত সোমাবলৈ তাত গোসাঁই মহন্তৰ প্ৰতিপত্তি, ধৰ্মত বামুণৰ অধিকাৰ। এমুঠিমান মানুহে পুৰুষানুক্ৰমে সকলো ভোগ কৰি আহিছে আৰু আমালৈ থৈছে উচ্ছিষ্টখিনি, কাঠো সেইবাবে জ্বলে। ভীমসেনৰ দৰে কটা ঘূৰাই সকলোবোৰ চাৰখাৰ কৰিব মন যায়। বিবিকাই বহুত বুজালে, একেদিনাই নহয়, প্ৰথমতে স্বৰাজ, স্বৰাজ পালে বাকীবোৰ কাঠিৰমান সোনকালেই খোল খাব।
2: কিন্তু এতিয়ানো এইটো কি কাম, ইমান তাপি তুপি ৰাখিছ, গমকেই ধৰিব পৰা নাই, স্বৰাজৰ কামেই নেকি? একো বুজা নাই। দুইপাৰা গোসাঁইটোৱে মিলিটাৰী ভয়ৰ কথা কৈছিল, তহঁতে বাৰু চিপাহীবোৰৰ সৈতে ৰণ কৰিছ নেকি?
1: তেনেকুৱাই।
2: এতিয়ানো পিছে ইয়াত এইদৰে গোট খাই কি কৰিব খুজিছ? ইয়াৰ পৰানো কলৈ যাবলৈ ওলাইছ? নেমাত কিয়, ধনপুৰ, মোৰ পৰা কথা লুকুৱাবলৈ তোৰ সত যায়নে? মই জানো তোৰ পৰ, শপত খাব লাগিব নেকি?
1: নালাগে, খালি কাকো নকওঁ বুলি ক'লেই হ'ল।
2: ক তেনে, এটা কথাও মোৰ মুখৰ পৰা নোলায়, মই সত্যেই কৈছোঁ।
1: কাইলৈ আমি গোবৰ্ধন পৰ্বতৰ দাঁতিত এখন ৰেল বগৰাব খুজিছোঁ।
2: আইও, নাই নাই, এইবোৰ কাম নকৰিবি, এইবোৰ মহাপাপ, নাই নাই, এইবোৰ কাম নকৰিবি ধনপুৰ।
0: তেখেতে কেইবাটাও কবিতা লিখিছিল, তেখেতৰ কবিতাই পাঠকৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। বিষ্ণুৰাভা, এতিয়া কিমান ৰাতি, তেখেতৰ এটি যুগমীয়া কবিতা। এই কবিতাটি প্ৰথমবাৰৰ বাবে প্ৰচাৰ কৰা হৈছিল আকাশবাণী গুৱাহাটীৰ পৰা। অৱনী বৰাৰ কণ্ঠত এয়া কবিতাটিৰ কিয়দংশ।
3: বিষ্ণুৰাভা, এতিয়া কিমান ৰাতি, বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী, ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জন ৰবিৰাম কুৰুলি, সকলোৰে মুখ প্ৰশ্নমুখৰ আজি বিহুৰ ৰাতি। কাৰাগাৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব, প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলি, বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আৱেগৰ ৰোল, মাজনিশা কোনে মৰিশালি জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল।
0: অসম সাহিত্য সভা আৰু সাহিত্য অকাডেমীৰ সভাপতিৰ পদ অলংকৃত কৰা ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

0: কাৰ্য আছিল সমাজ সচেতন আৰু মানৱিক মূল্যবোধৰ প্ৰতি সচেতন। কোনো ব্যক্তিগত কাৰণত তেওঁ কলম ব্যৱহাৰ কৰা নাছিল, কলম ব্যৱহাৰ কৰি গ'ল মানুহ আৰু মানুহৰ সমাজৰ মংগলৰ স্বাৰ্থত। সাহিত্য একাডেমীৰ সভাপতি পদৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত একাডেমীৰ সচিব ইন্দ্ৰনাথ চৌধুৰীয়ে তেখেতক এ গ্ৰেট হিউমেনিষ্ট বুলি অভিহিত কৰিছিল। অসমৰ জাতীয় জীৱনৰ এইগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিক ডক্টৰ নগেন শইকীয়াৰ কথাৰেই শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিব বিচাৰিছো।
1: তুমিনো কোন, দেখিবলৈ কেনেকুৱা তুমি, তুমি কণ্ঠত কি ৰাগ বান্ধি লোৱা, তুমি কেনেকৈ আহা আৰু সুৰভিৰে ভৰাই পেলোৱা। মই তোমাক চাবলৈ, এবাৰ মাত্ৰ চাবলৈ ৰৈ আছো। মোৰ যেতিয়া টোপনিত চকু জাপ খাই যাব খোজে, মই যেন তোমাৰ ভৰিৰ নীৰৱ খোজৰ শব্দ শুনো। যেতিয়া চকু মেলি চাওঁ তেতিয়া দেখো শূন্যতা, মই তোমাক চাবলৈ বাচ্চা আছো। বুকুৱেদি কোন পাৰ হৈ যায়, ঘাঁহনিত থৈ যায় ভৰিৰ খোজ, বুকুৱেদি কোন পাৰ হৈ যায়, ফুলৰ পাহি মোহাৰি কোবাই থৈ যায় তেজৰ নৈ, মই সাৰ পাই চুপে চাপে চাই যাওঁ। মই সাৰে থাকিলে এতিয়া তেওঁ নাহে, শব্দও নহয়, ঘাঁহনিত চিনো নাথাকে, ফুলৰ তেজৰ নৈও নবয়, মই তেওঁক চাবলৈ বাট চাই আছো। আন্ধাৰক কেনেকৈ গজি উঠে পাখি, কেনেকৈ পাখিয়ে বতাহ কোবাই যায়, কেনেকৈ সৰি পৰে জোনাকৰ সপোন, এই আটাইবোৰ ঘটনা স্বাভাৱিকভাৱেই ঘটেনে? মই চকু মোহাৰি চাওঁ, সঁচাকৈয়ে পোহৰ নাইনে? সঁচাকৈয়ে আন্ধাৰত পাখিবোৰ গজি উঠিছেনে? পাখিয়ে বতাহ কোবাই গৈছেনে, আনিছেনে সপোন?
2: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ইন্দ্ৰজিৎ দাসে।

0: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি শুনিলে।
1: আজিটো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম, পিজ্জা পাৰ্টি, ইয়ে। তোমাৰ কাৰ্ড আৰু পিন দিয়া, মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম। RBI কয় আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
2: বাই গাৰ্লছ, কোন ফালে গৈছা?
1: শুনা নাই?
2: নো শ্বেয়াৰিং।
1: RBI কয় জানি লওক, সতৰ্ক হওক।
3: বাইদেউ, চাকৰি পাই গলো।
4: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং?
3: নতুন মোবাইল, জিন্স, জ্যাকেট।
4: রবে হুনটু, স্যালারির আগতেই খরচ।
3: টোটালি কে লোন পোয়া যায় নো?
4: প্রথমে বাজেট বনাবলৈ শিক, তার পিছত খরচ কর।
3: কিন্তু বা,
4: সা উপার্জনের এক অংশ সদায় বসাবি, কিন্তু পার্টি পড়া বাসিব নোয়ারিবি।
3: ও বাইদেউ, পার্টি মুর বাজেট তোর।
4: আচ্ছা,
5: RBI কয়
6: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে।

0: গৃহ পিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আজি সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী, নৃত্য পৰিচালক, সংগীত নাটক একাডেমীৰ উস্তাদ বিসমিল্লাহ খাঁ, যুৱ বঁটা প্ৰাপক সেউজপ্ৰিয়া বৰঠাকুৰ, আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20ৰ পৰা।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ বিষয় বিভিন্ন উদ্ভিদৰ ওপৰত বতৰ পৰিৱৰ্তনৰ প্ৰভাৱ। অনুষ্ঠানটিত ভাগ ল'ব ডক্টৰ নীলাক্ষী দেৱী আৰু ডক্টৰ নমিতা নাথে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। বিগত 2-3 দিন ধৰি অসমৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14 বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38টা ৰাজহচক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,60,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6টাৰ ভিতৰতে উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95 বৃদ্ধি পাইছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কালি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত শেহতীয়াকৈ উজনি অসমৰ 4খন জিলাত হোৱা প্ৰলয়ংকাৰী বানত হোৱা ক্ষয় ক্ষতি, বানপীড়িতক সাহায্য প্ৰদান আৰু পুনৰ্বাসনৰ পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক NDRFৰ নীতি কিছু শিথিল কৰি অধিকসংখ্যক ক্ষতিগ্ৰস্ত লোকক উপকৃত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে 4খন জিলাত শেহতীয়া বানত হোৱা স্থায়ী ক্ষতিৰ বিষয়ে জৰীপ কৰিবলৈ 7 আৰু 8 আগষ্টত বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হ'ব আৰু 9 আগষ্টত জৰীপ আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান সন্দৰ্ভত যোগাযোগ কৰি আছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অক্টোবৰৰ মাজভাগ পৰ্যন্ত অসমত বানৰ আশংকা থাকেই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক যিকোনো পৰিস্থিতিৰ বাবে সাজু হ'বলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই NDRFৰ নীতি শিথিল কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক অৱগত কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ অসমৰ সংকটকালত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সাহায্য আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে বিশেষকৈ 9ম, 10ম, 11ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলালৈ ইতিমধ্যে পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু সংশ্লিষ্ট ব্লক কাৰ্যালয়ত সেয়া উপলব্ধ কৰোৱা হৈছে। কেইখনমান পাঠ্যপুথি নতুনকৈ ছপাবলগীয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আজি আনুষ্ঠানিকভাৱে প্ৰপত্ৰ বিতৰণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে আঁচনিৰ বাবে প্ৰতি বছৰে নতুনকৈ প্ৰপত্ৰ পূৰণ কৰা হয়।
2: আমি আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিম আৰু প্ৰপত্ৰসমূহ কলেজে কলেজে বিতৰণ হ'ব, হায়াৰ ছেকেণ্ডেৰী স্কুলতো বিতৰণ হ'ব। প্ৰপত্ৰসমূহ পূৰণ কৰি কলেজতে তেওঁলোকে দাখিল কৰিব আৰু কলেজে সেইখিনি ভেৰিফিকেশ্যন কৰি তেওঁলোকৰ ৰেজিষ্টাৰৰ লগত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীৰ যি তালিকা আছে তাৰ লগত মেটচিং কৰি চাই প্ৰতিবেদন দিয়াৰ লগে লগে তেওঁলোকৰ একাউণ্টলৈ পইচা যোৱাটো আৰম্ভ হ'ব। ইয়াৰ লগতে বানপানীৰ পৰিপ্ৰেক্ষিতত যিসকল ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল আক্ৰান্ত হৈছে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মন্ত্ৰী ডাঙৰীয়াই এক বিশেষ আঁচনি ইতিমধ্যে ঘোষণা কৰিছে, সেইখিনিও অহাকালিলৈ মুকলি কৰা হ'ব।
1: শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে আজিয়ে বানপীড়িত শিক্ষাৰ্থীৰ বাবে পাঠ্যপুথি ক্ৰয়ৰ অনুদানো মুকলাই দিয়া হ'ব বুলি সদৰি কৰে। শিক্ষকৰ বদলি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে পাৰস্পৰিক বদলিৰ নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে আৰু অচিৰেই এই প্ৰক্ৰিয়া আৰম্ভ হ'ব।

ডিব্ৰুগড়ৰ খনিকৰা নিৰ্মীয়মান অসম বিধানসভা চৌহদ আৰু বিধায়ক আৱাস কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ উচ্চ মান বজাই ৰাখি নিৰ্মাণ কাৰ্য কৰিবলৈ সংশ্লিষ্টসকলকে নিৰ্দেশ দিয়ে। তদুপৰি নিৰ্ধাৰিত সময়ত এই কাম সম্পূৰ্ণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ জামুগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত মথাউৰিৰ অংশ পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে জলসম্পদ বিভাগ, জিলা প্ৰশাসন আৰু স্থানীয় বিষয়াসকলৰ সৈতে বিস্তৃত আলোচনাত মিলিত হৈ ইতিমধ্যে গ্ৰহণ কৰা

0: লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহ পিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰো। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক তৃষাৰাণী শইকীয়াৰ কণ্ঠৰীতি গীত। গীতৰ কথা কিশোৰ দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী, নৃত্য পৰিচালক, সংগীত নাটক একাডেমীৰ উস্তাদ বিসমিল্লা খাঁ, যুৱ বঁটা প্ৰাপক সেউজপ্ৰিয়া বৰঠাকুৰ, আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: আজি সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত মাছৰ সম্ভাব্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা বিষয়ক এটি আলোচনাত ভাগ ল'ব ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাই। আঁতৰিব ভাস্কৰজ্যোতি আচাৰ্যই। লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 আইডিৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত বিশ্ব স্তনপান সপ্তাহ উপলক্ষে মাতৃদুগ্ধ মৰ্ত্যৰ অমৃত শীৰ্ষক এক আলোচনাত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ ডক্টৰ পাৰ্থপ্ৰতিম বৰাই। আঁতৰিব জোনালী বৰুৱাই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল সাম্প্ৰতিক বানত ৰাজ্যৰ

0: আন্তঃবিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰীৰ মন্তব্য। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ ইছৰোৰ বানত বুৰ্জ অঞ্চলৰ 33খন মানচিত্ৰ প্ৰেৰণ। অসমৰ 3গৰাকী শিপিনী আৰু উদ্যোগী মহিলালৈ 2025 বৰ্ষৰ হস্ততাঁত বঁটা আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাৰ প্ৰত্যয়জনক আৰম্ভণি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। বিগত 2-3 দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38টা ৰাজহ চক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 160,000ৰো অধিক লোক প্ৰভাৱিত হৈ আছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কৰিচু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালি আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। প্ৰশাসনে জিলাসমূহত সতৰ্কতা জাৰি কৰিছে আৰু নৈপৰীয়া জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে 2004 চনৰ পৰা ভূটানে কৰিচু বান্ধৰ জলৰাশি এৰি অহাৰ ফলত এই জিলাকেইখনত বান সমস্যাই দেখা দি আহিছে। বঙাইগাঁও জিলাতো মানাহ আৰু আইনৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জিলাখনত সতৰ্কতাবাণী জাৰি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত শেহতীয়াকৈ উজনি অসমৰ 4খন জিলাত হোৱা প্ৰলয়ংকাৰী বানত হোৱা ক্ষয় ক্ষতি, বানপীড়িতক সাহায্য প্ৰদান আৰু পুনৰ্বাসনৰ পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক NDRFৰ নীতি কিছু শিথিল কৰি অধিকসংখ্যক ক্ষতিগ্ৰস্ত লোকক উপকৃত কৰিবলৈ আহান জনায়। তেওঁ কয় যে 4খন জিলাত শেহতীয়া বানত হোৱা স্থায়ী ক্ষতিৰ বিষয়ে জৰীপ কৰিবলৈ 7 আৰু 8 আগষ্টত বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হ'ব আৰু 9 আগষ্টত জৰীপ আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান সন্দৰ্ভত যোগাযোগ ৰক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অক্টোবৰৰ মাজভাগ পৰ্যন্ত ৰাজ্যত বানৰ আশংকা থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক যিকোনো পৰিস্থিতিৰ বাবে সাজু হ'বলৈ আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই NDRFৰ নীতি শিথিল কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক অৱগত কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ অসমৰ সংকটকালত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সাহায্য আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে। তেওঁ লগতে অসমত বান সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে দ্ৰুতগতিত চলি থকা কাম কাজত সন্তুষ্টি ব্যক্ত কৰে।
1: জো বচাও কে দৃষ্টি সে আৱশ্যক হে উসকে লিয়ে বহুত তৎপৰতা সে অৰ প্ৰোএক্টিভ হোকৰ সময় কো ধ্যান মে ৰখতে হুৱে পুৰি তীব্ৰ গতি সে ইয়াহাঁ ৰাহত পহুঁচানে কা কাম কিয়া হে और राहत का कार्य बहुत तीव्र गति से चल रहा है। नुकसान इतना हुआ है कि इसमें समय लगेगा, लेकिन मैं आपको प्रधानमंत्री मोदी जी की तरफ से ये विश्वास दिलाना चाहता हूं कि कोई भी कमी भारत सरकार की ओर से नहीं रहेगी, चाहे वो आर्थिक मदद की बात हो, चाहे वो बसाने की बात हो, चाहे वो मुआवजे की बात हो, चाहे वो माल मवेशी का जो नुकसान हुआ है उसकी भरपाई की बात हो, सब कुछ पूरी तरीके से आप तक पहुँचेगा। और फिर मैं कहूंगा कि आपके साथ दुख भरी घड़ी में हम सब खड़े हैं। हेमंदा सारी चीजों की चिंता कर रहे हैं और करेंगे। आर्थिक दृष्टि से ये भी प्रदेश सरकार के संसाधन लगा रहे हैं, लेकिन केंद्र के तरफ से भी कोई कमी नहीं रहेगी, इस बात का मैं आपको विश्वास दिलाऊं।
0: কেন্দ্ৰীয় মন্ত্ৰী নাড্ডাই কালি খহনীয়া ক্ষতিগ্ৰস্ত নাগালেণ্ডৰ মন জিলা ভ্ৰমণ কৰি ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহালো উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে খহনীয়াৰ কবলত পৰা লোকসকলৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সহায়ৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা লোৱা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে বিশেষকৈ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলালৈ ইতিমধ্যে পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু সংশ্লিষ্ট ব্লক কাৰ্যালয়ত উপলব্ধ কৰোৱা হৈছে। কেইখনমান পাঠ্যপুথি নতুনকৈ ছপাবলগীয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আজি আনুষ্ঠানিকভাৱে

0: প্ৰপত্ৰ বিতৰণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ বাবে প্ৰতিবছৰে নতুনকৈ প্ৰপত্ৰ পূৰণ কৰা হয়। তেওঁ কয় যে প্ৰপত্ৰসমূহ শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে বিতৰণ কৰা হ'ব। ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলে প্ৰপত্ৰ পূৰণ কৰি শিক্ষানুষ্ঠানত জমা দিব আৰু শিক্ষানুষ্ঠান কৰ্তৃপক্ষই নামভৰ্তিৰ তালিকাৰ লগত মিলাই প্ৰতিবেদন দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ একাউণ্টত ধন জমা হোৱা আৰম্ভ হ'ব। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে আজিয়ে বানপীড়িত শিক্ষাৰ্থীৰ বাবে পাঠ্যপুথি ক্ৰয়ৰ অনুদানো মোকলাই দিয়া হ'ব বুলি সদৰি কৰে। শিক্ষকৰ বদলি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে পাৰস্পৰিক বদলিৰ নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে আৰু অচিৰেই এই প্ৰক্ৰিয়া আৰম্ভ হ'ব।
1: মই ভাবোঁ যে অলৰেডি অৰ্ডাৰ জেনেৰেট হৈছে, মিউচুৱেল ট্ৰেঞ্চফাৰবিলাকৰ অৰ্ডাৰ জেনেৰেট হৈছে আৰু এইবাৰ যাওক চৰকাৰখন গঠন হ'ল মাত্ৰ মে' মাহত, গতিকে আমি কাম কৰাৰ কাৰণে সময়ো বহুত কম পালোঁ। গতিকে গৰম বন্ধৰ মাজতে গোটেইখিনি অৰ্ডাৰ আমি উলিয়াব পৰা নাই, কিন্তু নহ'লেও অৰ্ডাৰ জেনেৰেট হোৱাটো আৰম্ভ হৈ গৈছে।
0: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ বানত বুৰ্জোৱা অঞ্চলৰ 33খন মানচিত্ৰ আৰু মূল্য সংযোজিত সামগ্ৰী প্ৰেৰণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে মন্তব্য কৰিছে। লোকসভাত কালি এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা তথ্য ভাণ্ডাৰৰ জৰিয়তে ছিনথেটিক এপাৰেচাৰ ৰাডাৰ আৰু আলোকীয় উপগ্ৰহ তথ্য ব্যৱহাৰ কৰি এই মানচিত্ৰ আৰু সামগ্ৰীসমূহ যোগান ধৰা হৈছে। ছিনথেটিক এপাৰেচাৰ ৰাডাৰৰ তথ্যত সকলো বতৰ আৰু সকলো সময়ৰ প্ৰতিচ্ছবি আৰু আলোকীয় তথ্যত দিনৰ ভাগত আৰু ফৰকাল বতৰত লোৱা উচ্চ ৰিজলিউচনৰ প্ৰতিচ্ছবি অন্তৰ্ভুক্ত হৈ থাকে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অসমৰ বান তথ্যৰ জিলাভিত্তিক সবিশেষ প্ৰদান আৰু সময় সাপেক্ষ উদ্ধাৰ তথা সাহায্য অভিযান উন্নত কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ ভিতৰত জলমগ্ন অঞ্চলৰ মানচিত্ৰ প্ৰেৰণ অন্যতম। ফৰকাল বতৰত উপগ্ৰহীয় তথ্যৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি জিলা পৰ্যায়ত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ ৰিজলিউচনৰ উপগ্ৰহৰ তথ্য ব্যৱহাৰ কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ জামুগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত মথাউৰিৰ অংশ পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে জলসম্পদ বিভাগ, জিলা প্ৰশাসন আৰু স্থানীয় বিষয়াসকলৰ সৈতে বিস্তৃত আলোচনাত মিলিত হৈ ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক বান পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে দীৰ্ঘকালীন সুৰক্ষা পৰিকল্পনা যুগুত কৰিবলৈও আহ্বান জনায়। তেওঁ কয় যে চৰকাৰে নৈপৰীয়া লোকসকলক খহনীয়াৰ পৰা সুৰক্ষা দিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। বিহপুৰীয়া সমষ্টিৰ লতাবাৰীৰ মথাউৰিৰ ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰি তেওঁ জলসম্পদ বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে সংশ্লিষ্ট বিষয়াসকলক শীঘ্ৰে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে ক্ষয় ক্ষতিৰ জৰীপ চলাবলৈ নিৰ্দেশ দিয়ে। অনাগত সময়ত ল'বলগীয়া পদক্ষেপৰ ওপৰতো তেওঁ গুৰুত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে বিশ্বনাথ জিলাৰ গহপুৰৰ বান পৰিস্থিতিৰো বুজ লয়। তেওঁৰ সৈতে গহপুৰৰ বিধায়ক উৎপল বৰাও উপস্থিত থাকে। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে গহপুৰ সমজিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
2: যোৱা ৰাতিয়ে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো নিৰ্দেশনা দিছিলে আৰু সেইমতে কামখিনি কৰি আছিলে আৰু আজি ৰাতিপুৱাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনা অনুসৰি মই আহি সকলো ইয়াত যিখিনি কাম আছে, আমাৰ ইতিমধ্যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ চিফ ইঞ্জিনিয়াৰো আহি পাইছে আৰু ইয়াত থকা স্থানীয় যিসকল বিষয়া আছে দুয়োখন ডিষ্ট্ৰিক্টৰ DC, আমি সকলোৱে অঞ্চলসমূহ পৰিভ্ৰমণ কৰি ইয়াৰ পিছত কি ধৰণে স্থায়ী সমাধানৰ কাৰণে কাম কৰিব লাগিব বা ইমিডিয়েট কোনখিনি কাম কৰাৰ প্ৰয়োজন আছে সেই সম্পৰ্কে আলোচনা কৰিলোঁ আৰু সেইমতে নিৰ্দেশনা দিয়া হৈছে আৰু যোৱা
0: মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগক বান আৰু খহনীয়া সমস্যাৰ সন্মুখীন হোৱাৰ বাবে স্থায়ী সমাধান কৌশল উলিয়াবলৈ আহ্বান জনায়। অসমৰ তিনিগৰাকী শিপিনী আৰু উদ্যোগী মহিলাৰ লগতে শুৱালকুছিৰ গন্ধমু অঞ্চলৰ বোৱাকোটা সামগ্ৰী উৎপাদন প্ৰতিষ্ঠানে 2025 বৰ্ষৰ হস্ততাঁত বঁটা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। কামৰূপ মহানগৰ জিলাৰ বুন্দাৰ বিশিষ্ট শিপিনী ৰুণিমা চেতিয়া চৌধুৰীয়ে হস্ততাঁত খণ্ডত অসাধাৰণ কাৰুশিল্প আৰু জীৱনজোৰা সাধনাৰ বাবে প্ৰদান কৰা দেশৰ সৰ্বোচ্চ স্বীকৃতি সন্ত কবিৰ হস্ততাঁত বঁটা লাভ কৰিছে। ঐতিহ্যমণ্ডিত মুগা সূতাৰে প্ৰস্তুত কৰা আটকধুনীয়া মুগা চিলখাৰীৰ অনন্য আৰ্হি, কাৰিকৰী দক্ষতা আৰু অপূৰ্ব বয়নশিল্পৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে সোণৰ মুদ্ৰা, তাম্ৰপত্ৰ, আলোৱান আৰু প্ৰমাণপত্ৰ। একেদৰে নিজ নিজ ক্ষেত্ৰত উৎকৃষ্ট সৃষ্টিশীলতা আৰু গুণগত মান প্ৰদৰ্শন কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ হাতীগাঁৱৰ জ্যোতি ভূঞা আৰু মাজুলীৰ গড়মূৰৰ ৰীতি দলে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰিব। ৰাজ্যৰ নৱনিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে আজি শপত গ্ৰহণ কৰিব। লোকভৱনত দিনৰ 11:30 বজাত হ'বলগীয়া এটা অনুষ্ঠানত মুখ্য তথ্য আয়ুক্তগৰাকীয়ে শপত গ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মীয়মান অসম বিধানসভা চৌহদ আৰু বিধায়ক আৱাস কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।

0: ভৱিষ্যতৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ উচ্চ মান বজাই ৰাখি নিৰ্মাণ কাৰ্য কৰিবলৈ সংশ্লিষ্টসকলক নিৰ্দেশ দিয়ে। তদুপৰি নিৰ্ধাৰিত সময়ত এই কাম সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ছেছন আদালত আৰু বিশেষ ফাষ্টট্ৰেক আদালতত জামিন আবেদন নাকচ হোৱাৰ পাছত অভিযুক্তগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত এই গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰটোত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ পাছতে আদালতত যোৱা ন জুনত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি মহিলা ছিংগলছৰ এখন খেলত জাপানৰ ৰিৰিনা হিৰামোটোক 22-20, 21-18 গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ লি চো হিক 18-21, 21-15, 7-21 গেমত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি তথা সাহায্য অভিযানক লৈ চৰকাৰৰ তৎপৰতা। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ অসম ভ্ৰমণ। ৰাজ্যৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধিত কেইবাখনো জিলাত বানৰ আশংকা। শীঘ্ৰে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিব বুলি বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ঘোষণাকে ধৰি কেইবাটাও বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ অসম ভ্ৰমণ সন্দৰ্ভত এটা বাতৰি দৈনিক জনমভূমি কাকতে। একেৰাহে চতুৰ্থ দিনৰ বাবে শিৱসাগৰ চৰাইদেউৰ বানপীড়িতৰ কাষত মুখ্যমন্ত্ৰী। কেন্দ্ৰীয় মন্ত্ৰীক দেখুৱালে মহাপ্ৰলয়ৰ দৃশ্য। ট্ৰেক্টৰত গৈ নেপালী খুঁটিত নাড্ডা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতেও এই সম্পৰ্কে কেইবাটাও বাতৰি। ক্ৰমে কেন্দ্ৰই দিব আৰ্থিক সহায়, সংস্থাপন, ক্ষতিপূৰণ আৰু নেপালী খুঁটিৰ সৰ্বস্বান্তক মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি। গাই গৰু কিনি দিব চৰকাৰে, নিৰ্মাণ কৰি দিব ঘৰো শীৰ্ষকেৰে প্ৰকাশ কৰিছে। ইপিনে কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াত বিভিন্ন নদীৰ জলস্তৰ বৃদ্ধি তথা পুনৰ বানৰ আশংকা উদ্ভৱ হোৱাৰ দিশটোকো আজিৰ বিভিন্ন কাকতে গুৰুত্ব প্ৰদান কৰিছে। আমাৰ অসম কাকতত এই সম্পৰ্কীয় এটা বাতৰি শিৰোনাম, পানী এৰিলে কুৰিচু, সোৱণশিৰি, ৰঙানদী, দৈয়াঙৰ সৰ্বত্ৰ আতংক। দৈনিক অসম কাকতৰ একেটা বাতৰি শীৰ্ষক, কুৰিচু নিপকৈ আনিছে বান বিভীষিকা। ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা কেন্দ্ৰিক বাতৰি অসমে প্ৰতিদিন কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ আৰু কেন্দ্ৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগৰ আশ্বাস প্ৰদানৰ বাতৰিক দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতেও আগস্থান দিছে। অহা ডিচেম্বৰত স্বদেশলৈ উভতি বুলি এখন সংবাদমেলযোগে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কৰা ঘোষণা দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা 17 আগষ্টত সংসদত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ তথা মহিলা সংৰক্ষণ বিধেয়ক উত্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সাম্প্ৰতিক বানত ৰাজ্যৰ 95 জন লোকৰ প্ৰাণহানি। নামনি অসমতো বানৰ আশংকা। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰীৰ মন্তব্য। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ ইছৰোৰ বানত বুৰ্জ অঞ্চলৰ 33খন মানচিত্ৰ প্ৰেৰণ। অসমৰ 3গৰাকী শিপিনী আৰু উদ্যোগী মহিলালৈ 2025 বৰ্ষৰ হস্ততাঁত বঁটা। আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাৰ প্ৰত্যয়জনক আৰম্ভণি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজিলৈ আহিছোঁ ধুবুৰী জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে আমাৰ সংবাদদাতা প্ৰদীপ সাহা। যোৱা 8 জুলাইত ধুবুৰীত উলহ মালহেৰে

0: ৭৭ সংখ্যক বন মহোৎসৱ পালন কৰা হয়। এই উপলক্ষে অসম চৰকাৰৰ অভিলাষী জন্মদিন সেউজ শপত উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
1: ধুবুৰীৰ অধিকাৰী খুদিনাৰী গাঁৱত দুৰ্গা মন্দিৰ প্ৰাংগণত এই বিশেষ কাৰ্যসূচী আয়োজন কৰা হয়। অনুষ্ঠানত ধুবুৰী বন বিভাগৰ সংবন্ধ বন বিষয়া গোলাপ বনিয়াৰ লগতে বিভাগটোৰ কেইবাগৰাকী জ্যেষ্ঠ বন কৰ্মী আৰু অৰ্ধশতাধিক স্থানীয় পুৰুষ মহিলা তথা যুৱক যুৱতী উপস্থিত থাকে। আৰম্ভণিতে মন্দিৰ প্ৰাংগণত চৌপাশে বিভিন্ন প্ৰজাতিৰ ফল মূলৰ গছৰ পুলি ৰোপণ কৰা হয়। কেৱল বন বৃক্ষতে নহয়, পৰিৱেশ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে উপস্থিত স্থানীয় ৰাইজৰ মাজত বহুসংখ্যক মূল্যৱান গছ পুলি বিনামূলীয়াকৈ বিতৰণ কৰা হয়। আঁচনিৰ মূল উদ্দেশ্য অনুসৰি প্ৰতিগৰাকী নাগৰিকক নিজৰ বা পৰিয়ালৰ সদস্যৰ জন্মদিনত এইকেইটা গছ পুলি ৰোপণ কৰিবলৈ আৰু তাৰ প্ৰতিপালনৰ বাবে সেউজ শপত ল'বলৈ আহ্বান জনোৱা হয়। লগতে অনুষ্ঠানত উপস্থিত থাকি ধুবুৰী DFO গোলাপ বনিয়াই কয়, অসম চৰকাৰৰ জন্মদিন সেউজ শপত উদ্যান আঁচনিখনে আমাৰ সমাজৰ এক নতুন পৰিৱেশ আন্দোলনৰ সূচনা কৰিব। আমি প্ৰতিগৰাকী নাগৰিকে অনুৰোধ জনাইছো যাতে তেওঁলোকে জীৱনৰ বিশেষ দিনসমূহ গছ পুলি ৰোপণ কৰি উদযাপন কৰে। এই পবিত্ৰ কাৰ্যসূচীত অংশ লৈ স্থানীয় ৰাইজৰ প্ৰতিও সুৰক্ষাৰ স্বাৰ্থত কাম কৰিবলৈ সংকল্প গ্ৰহণ কৰে।
0: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোচবিহাৰৰ মধুপুৰ সত্ৰক ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে যোৱা 26 জুলাইত লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন বিশেষ সভাত গ্ৰহণ কৰা পদক্ষেপক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আদৰণি জনাইছে। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা প্ৰদীপ সাহাই।
1: সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যোগান চুবাইনে মুখ্যমন্ত্ৰী নিৰ্ধাৰিত সময়ৰ ভিতৰত অসমৰ ঐতিহ্যপূৰ্ণ স্বাস্থ্য স্থানসমূহ বৰ্ণাঢ্য ৰূপত সজাই তোলাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত মধুপুৰ সত্ৰখনৰ চলিত বিত্তীয় বৰ্ষত ধাৰ্য কৰা ধনৰাশিৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে পূৰ্বতে কৰা ঘোষণা অনুসৰি বটদবা সত্ৰৰ নিচিনাকৈ সজাই তোলাৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা এনে প্ৰচেষ্টাই সত্ৰখনক অসমৰ জাতীয় আৰু আধ্যাত্মিক জীৱনৰ শক্তিশালী কৰি তুলিব আশা কৰি উত্তৰবংগৰ প্ৰায় 18খন সত্ৰ আৰু নামঘৰৰ বিকাশৰ বাবে উপযুক্ত গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে।
0: কোচবিহাৰ মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণমালাকে ধৰি সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণৰ কাম নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত অভিজ্ঞ কাৰিকৰী লোকৰ দ্বাৰা যোৱা 1 আগষ্টত আৰম্ভ হৈছে। এই বিষয়ে বিতংকৈ জনাইছে আমাৰ সংবাদদাতা প্ৰদীপ সাহায়।
1: মধুপুৰ সত্ৰ আৰু উত্তৰবংগ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যোগান্ত বাইনে সদৌ অসম ছাত্ৰ সংস্থা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ এনে পদক্ষেপক আদৰণি জনাই প্ৰকাশ কৰা এটা বিবৃতিযোগে কয় যে সমন্বয়ৰক্ষী সমিতিয়ে যোৱা 2023 চনৰ পৰাই গুৰুজনাৰ এই ঐতিহাসিক আৰু অমূল্য সম্পদসমূহ অত্যাধুনিক আৰু বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ বাবে আহ্বান জনাই আহিছিল আৰু সমন্বয়ৰক্ষী সমিতি এই ক্ষেত্ৰত নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ লগত কখনো যোগাযোগ অব্যাহত ৰখাৰ লগতে বিভিন্ন সংবাদ মাধ্যমত তথা সমৃদ্ধ বিস্তৃত কৰি বাতৰি প্ৰকাশ কৰা হৈছিল। উল্লেখ্য যে যোৱা 8 জুলাইত সদৌ অসম ছাত্ৰ সংস্থাৰ সভাপতি উত্তৰ শৰ্মা, মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য, অসম জাতীয় বিদ্যালয়ৰ সচিব ডাক্টৰ নাৰায়ণ শৰ্মা আৰু মৃণাল তালুকদাৰে মধুপুৰ সত্ৰত উপস্থিত হৈ সত্ৰৰ বৰ্তমানৰ অৱস্থান বুজ লোৱাৰ লগতে হাতীপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছিল।
0: গুৰু সেৱাই পৰম ধৰ্ম, এই মহান উদ্দেশ্যৰে কেৱল খোজকাঢ়িয়েই পঞ্জাৱৰ পৰা ধুবুৰীৰ ঐতিহাসিক গুৰুদ্বাৰত উপস্থিত হৈছে এজন যুৱক। পঞ্জাৱৰ লুধিয়ানাৰ নিবাসী 28 বছৰীয়া এই সাহসী যুৱকজনৰ নাম জসপ্ৰীত সিং। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
1: বিগত 2025 বৰ্ষ 1 ডিচেম্বৰত পঞ্জাৱৰ পৰা তেওঁ এই সুদীৰ্ঘ পদযাত্ৰা আৰম্ভ কৰিছিল। দেশ বিদেশৰ বিভিন্ন গুৰুদ্বাৰ পৰিদৰ্শন কৰি আৰু গুৰুৰ চৰণ সেৱা আগবঢ়াই অসীম মানসিক শান্তি লাভ কৰা জসপ্ৰীতে অৱশেষত 2 জুলাইত ধুবুৰীৰ পবিত্ৰ গুৰু তেগ বাহাদুৰ চাহিবত উপস্থিত হয়। জসপ্ৰীত সিঙে কয় যে তেওঁ প্ৰতিদিনে পুৱা 4 বজাৰ পৰাই খোজ কাঢ়িবলৈ আৰম্ভ কৰে আৰু নিতৌ সন্ধিয়া 7 বজাতহে সেই দিনটোৰ বাবে যাত্ৰাৰ অন্ত পেলায়। এই দীঘলীয়া সময়ছোৱাত তেওঁ দৈনিক প্ৰায় 30-45 কিলোমিটাৰ পথ খোজকাঢ়ি অতিক্ৰম কৰে। জানিব পৰা মতে ধুবুৰীৰ ঐতিহাসিক গুৰুদ্বাৰত 2 দিন ধৰি অৱস্থান কৰি গুৰু সেৱা কৰাৰ পিছত তেওঁ পুনৰ নিজৰ লক্ষ্য স্থান অৰুণাচল প্ৰদেশৰ টাৱাং আৰু মনচুকাৰ ৰাওনা হয়।
0: আজিলৈ সময় হ'ল জিলাৰ ৰেৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ ৰেৰূপ। নমস্কাৰ।

জিলাৰ ৰেহৰূপ শুনিলে। আজি ধুবুৰী জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল ধুবুৰী জিলাৰ আমাৰ সংবাদদাতা প্ৰদীপ সাহা।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले हैं।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। खम तो आम धान खेती बालू खेती नष्ट है, नष्ट हम এইটো যদি পইচা দেয় তেনেহ'লে আমাৰ লাভ হয়। বাকীবোৰ খেতিয়কে ক'লে তেওঁলোকেও লাভটো পাব, সেইকাৰণে আমি যেনেকৈ পালোঁ তেওঁলোকেও যাতে পায়।
2: খৰিফ ফচল বীমাৰ বাবে শীঘ্ৰে পঞ্জীকৰণ কৰক।
3: বেংক শাখা, বীমা কোম্পানী, কৃষি ঋণ সমিতি, জনসেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
2: ফচল বীমা সম্বন্ধীয় তথ্য পাতিৰ বাবে হেল্পলাইন নম্বৰ 144-47 কল কৰক।
4: ফচল বীমা কৰক, সুৰক্ষা কবচ পাওক।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু লাইভ ফোন ইন কল্পতৰু। ষ্টুডিঅ'ত আছো মই, মিতালী বৰবৰা। শ্ৰোতাসকল নিশ্চয় ৰৈ আছে আমাৰ অনুষ্ঠানটিৰ বাবে, তেনেহ'লে পলম নকৰি আমালৈ ফোন কৰক এই দুটি নম্বৰত, 03612661876 আৰু 9435405223। আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীতেৰে।

0: আজিৰ অনুষ্ঠানৰ প্ৰথম ফোনটো লৈছোঁ। হেল্ল'
1: হেল্ল'
0: হয়
1: বাইদেউ, নমস্কাৰ।
0: নমস্কাৰ,
1: ভালে আছেনে?
0: হয় ভালে আছোঁ। আপুনি ক'ৰ পৰা কৈছে?
1: মই চিপাঘৰৰ পৰা কৈছিলোঁ, ৰমেশ্বৰী হিয়াই।
0: হয়, আপুনি ভালে আছে?
1: হয়, ভালে আছোঁ দিয়ক।
0: হয়, আৰু কওকচোন, আপুনি চিপাঝাৰৰ পৰা কৈছে? হয়, আপুনি জানেই চাগে আমাৰ অসমৰ উজনিৰ ফালে শিৱসাগৰ চৰাইদেউত যে বানপানী হৈছে।
1: হয়, জানো,
0: হয়
1: শুনি আছো। এলা আমিও সহায় কৰিছো বাৰু, বিচাৰি আহিছে আমাৰ ঘৰত।
0: হয়
1: আমাৰো পইচা দিহেতো আহিছে।
0: হয় হয়, অসমৰ চুক মানে চুক কোণৰ পৰা ন বিভিন্ন
1: হয় হয়
0: জনে
1: আৰু
0: বিভিন্ন
1: আমাৰ
0: ধৰণে
1: মানে
0: সাহায্য
1: আই
0: আগবঢ়াইছে।
1: ঘৰৰ পৰা, আমাৰ বদলগুৰিৰ পৰা গৈছে। মোৰ সৰু ভাইটি, মোৰ তলৰ ভাইটিটো,
0: হয়
1: ল'ৰাটো গৈছে। সিহঁত মানে এক ৰাতি থাকি আহিছে, মানে গোটেই মানুহখিনিয়ে কিবা
0: হয়
1: কিবি উঠাই দিছে, বিস্কুটৰ পৰা ভিতৰ কৰি
0: হয় হয়
1: লৈ গৈছে। সি মানে এক ৰাতি থাকি আহিছে তাতে।
0: হয়
1: আৰু আমাৰ মানে পইচা দিয়া আহিছে ইয়াতে, দুখন চুপুৰীৰ পৰা উঠোৱা হৈছিলে,
0: হয় হয় ভাল
1: দি
0: ভাল
1: পঠাইছে। আৰু আৰু আৰু অকলে যাৱা কথাও নহয় বাৰু সেইবিলাকত।
0: হয় হয় হয়
1: অঁ,
0: যিসকলে
1: চবে লগ
0: পাৰিছে
1: লাগি
0: গৈছে।
1: গ'লে ভাল লাগে,
0: হয় হয় হয়
1: আৰু অকলে গেলি বিচাৰিও নাপায় না এইগিলা।
0: হয় হয় যিয়ে নহওক, যেনেকৈ পাৰিছে আপোনালোকে সাহায্য আগবঢ়াইছে, সেইটোৱে বহুত ডাঙৰ কথা।
1: হয় হয় আমাৰো মাথাই ভাঙা বুলি কৈছে
0: হয়
1: দৰঙতো।
0: হয় হয় হয় খবৰটো পাইছোঁ বাৰু, কালি গম পাইছোঁ।

0: যি নহওক, আজি আপুনি কি গীত শুনিব বিচাৰিছে অনুষ্ঠানত?
1: মোৰ গানে কি আনে ছবিৰ পৰা জুবিন গাৰ্গৰ সেইটো গানে শুনাই দিব।
0: গানে কি আনে? হয়,
1: গানে কি আনে
0: গীতটি মই সাজু কৰিছোঁ।
1: হয়
0: হয়, ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে। হয়, আজি পালে আৰু আজি হয় আপোনাৰ ফোনটোৱেই প্ৰথম ফোন আৰু ঠিক আছে, গীতটি শুনক, আপোনাৰ বজাইছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

0: হেল্ল'
1: হেল্ল' সুপ্ৰভাত, নমস্কাৰ।
0: নমস্কাৰ, সুপ্ৰভাত। কোনে কৈছে? আপুনি ক'ৰ পৰা কৈছে?
1: মই গুৱাহাটীৰ পৰা ক'লো,
0: হয়
1: জাহ্নৱী বৰদলৈ কৈছোঁ।
0: হয়, ভালনে বাইদেউ আপোনাৰ?
1: ভাল, আপোনাৰ ভালে আছে? আপুনি?
0: ভাল ভাল।
1: মই বহুত দিনৰ পিছত আজি পালোঁ।
0: হয় হয়, আৰু কওকচোন।
1: মই মানে আজি কিশোৰ কুমাৰ, বলিউডৰ জনপ্ৰিয় গায়ক, সুকণ্ঠী গায়ক, মোৰ অন্যতম প্ৰিয় গায়ক, মোৰ খুবেই প্ৰিয় গায়ক কিশোৰ কুমাৰৰ কণ্ঠৰ লাল
0: হয়
1: পাথৰ ভুল ছবিৰ গীত গাতা হওঁ মে গুণগুণাতা হওঁ মে গীতটি শুনিব বিচাৰিছোঁ।
0: হয়, গীতি গীতি আছে আমাৰ
1: হয়
0: লগত। আপুনি
1: মানে
0: কিশোৰ
1: এনেই
0: কুমাৰৰ
1: শুনিব,
0: গীত শুনি
1: ৰেডিঅ'ত
0: ভাল
1: শুনিবলৈ
0: পায়?
1: বেছি ভাল লাগে যে, সেইকাৰণে
0: হয়, আপোনাক মই ফোনত আৰু এবাৰ পাইছোঁ, তেতিয়াও আপুনি কিশোৰ কুমাৰৰ এটি
1: বহুত দিনৰ
0: গীতেই
1: আগতে
0: অনুৰোধ
1: পাইছোঁ। তাৰ
0: কৰিছিলোঁ।
1: লগত মই মানে বহুত ট্ৰাই কৰিছোঁ যদিও পোৱাই নাই, বহুত দিনৰ আগতে এদিন পাইছোঁ, কথা পাতিছিলোঁ। হয়
0: হয়, ভাল লাগিলে আপুনি যে আজি ফোনটো পালে,
1: হয়
0: আমাৰো ভাল
1: হয়
0: লাগিছে।
1: ফোনটো পালে ভাল লাগে আৰু। আৰু আমাৰ কল্পতৰু আমাৰ খুব অন্যতম প্ৰিয় অনুষ্ঠানটো, আমি বহুত দিনৰ বহুত বছৰৰ পৰা কল্পতৰু শুনিয়ে আছোঁ।
0: হয়, আপুনি নিশ্চয় ঘৰতে আছে এতিয়া?
1: মই ঘৰতে আছোঁ, মই ঘৰুৱা ৰাতিপুৱা কাম কাজখিনি সামৰি পেলাই অকণমান বোলো ফোনটো ট্ৰাই কৰোঁচোন এনেকৈ ভাবিলোঁ, তাৰপিছতে পাই গ'লোঁ কাৰণে ভাল লাগিলে আৰু।
0: হয়, ঠিক আছে, তেনেহ'লে আপোনাৰ প্ৰিয় গীতটি শুনাইছোঁ।
1: হয়
0: গীতটি মই
1: ধন্যবাদ।
0: সাজু কৰি তুলিছোঁ কিশোৰ কুমাৰৰ কণ্ঠৰ, গীত গাতা হুমে লাল পাথৰ ছবিৰ এই গীতটি।
1: হয়
0: ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে, দেই।
1: ধন্যবাদ।
0: হয়।

0: আৰু এগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। হেল্ল'
1: নমস্কাৰ।
0: হয় নমস্কাৰ, কোনে কৈছে, আপুনি ক'ৰ পৰা কৈছে?
1: মই যোৱাৰ কৈছোঁ, দিনেশ শৰ্মাই কৈছোঁ, আপোনালোকৰ নিয়ম আছে।
0: হয়, ভালনে আপোনাৰ?
1: ভালে আছোঁ, ভালে আছে, ভালে আছেনে বাইদেউ?
0: হয় হয় আছোঁ। আৰু কওকচোন, যোৰহাটৰ খবৰ, মানে যোৰহাট
1: আমাৰ ইয়াৰ ওচৰতে বানপানী হৈছিলে, গোটেই অৱস্থা বেয়া হৈ গ'ল মানে একেবাৰে।
0: হয় হয়,
1: 5 বিঘামান নষ্ট হৈছে।
0: যোৰহাটৰ সকলো জেগাতে হোৱা নাই পানী?
1: নাই, মই জাজি অঞ্চলৰ, জাজি
0: ফুলতোলা
1: ৰবি গাঁও।
0: হয় হয় হয়
1: হয়।
0: আপোনাৰ ঘৰ জাজিৰ ফালে নেকি?
1: জাজিৰ ফালে, জাজি দগাঁও, মই জাজি।
0: হয় হয়।
1: পানী আকৌ কালিৰ পৰা আকৌ হৈছে অলপ।
0: হয় হয় দেখিছোঁ,
1: আকৌ হৈছে কালিৰ পৰা।
0: হয় হয়, সামাজিক মাধ্যম যোগে আমি দেখিছোঁ। আৰু কওকচোন, আপুনি আজি কি গীত শুনিব বিচাৰিছে?
1: মই জুবিন গাৰ্গৰ গীতা বজাই দিলে হ'ব।
0: জুবিন গাৰ্গৰ যিকোনো এটি গীত,
1: যিকোনো নহ'লে হ'ব। হয়
0: হয়, আজি মই প্ৰথম গীতটো মানে জুবিন গাৰ্গৰ গীতেৰে আৰম্ভ কৰিছিলোঁ, তাৰপিছতো এগৰাকী শ্ৰোতাই জুবিন গাৰ্গৰ এটি গীতেই শুনিব বিচাৰিলে, আকৌ এবাৰ আপুনি বিচাৰিছে। হয় হয়, ভাল লাগে, আমাৰো ভাল লাগে। মই আপোনাক শুনাব বিচাৰিছোঁ দীনবন্ধু ছবিৰ এটি গীত। কিমানবাৰ?
1: 95।
0: আপুনি কি হিচাপো কৰি থৈছে? ভাল কথা, আপুনি হিচাপো ৰাখি থৈছে। আপুনি কেইবাৰ ফোন কৰিছে আমালৈ? কওক।
1: নিতান ডেকা, দীপালী ডেকা, মন্তু বৰুৱা, শৰৎ দৰা, নীলপল দৰা, কল্পনা দৰা, মাধৱী নাথ, অনন্দী দত্ত, নীতু দেৱ, লগতে আপোনালোকক মোৰ গানটো শুনাইছিলোঁ, লগতে অসমবাসী।
0: হয়, ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে। এই গীতটি শুনাইছোঁ জুবিন গাৰ্গৰ কণ্ঠত, আৰু তেওঁৰ সৈতে গীতটি গাইছে অনিন্দিতা পালে।
1: ঠিক আছে, ধন্যবাদ,
0: ধন্যবাদ।

0: হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ,
0: অ নমস্কাৰ, কোনে কৈছে, আপুনি ক'ৰ পৰা কৈছে?
1: মোৰ নাম শ্ৰী বনবাসী মণ্ডল, মই ছয়গাঁও পানীগুটিৰ পৰা কৈছোঁ।
0: হয়, ভালে আছে আপুনি?
1: হয় বাইদেউ, আপোনালোকৰ ভালেই চাগে?
0: হয়, আপোনাৰ সৈতে কথা পাতিছোঁ। আপোনাৰ দোকান এখন আছিল নেকি, মোৰ যিমান দূৰ মনত আছে?
1: হয়, মোৰ এখন দোকান আছে, সৰু সুৰা দোকান আছে, তেনেকৈ আৰু চলি আছোঁ বাইদেউ।
0: হয়, ভাল কথা। আৰু কওক, আপুনি কেনেকুৱা, আপোনাৰ দোকান কেনেকুৱা চলি আছে এতিয়া?
1: কি কৈছে বাইদেউ,
0: দোকান আপোনাৰ ব্যৱসায় কেনেকুৱা চলিছে
1: বৰ্তমান? জুলাই মাহটো অলপ মানে সেমেকা আছিলে, এতিয়া আকৌ আগষ্ট মাহৰ পৰা অলপ ভাল হৈছে বাইদেউ।
0: হয়,
1: আপোনাৰ যিহেতু আমাৰ শালি খেতি আৰম্ভ হয়,
0: হয়
1: সেই সময়ত অলপ গ্ৰাহক কম আহে।
0: হয় হয়, আৰু কওকচোন, আপুনি কি গীত শুনিব বিচাৰিছে আজি?
1: আপোনাৰ কুমাৰ চানুৰ

0: যিকোনো গীত বজাই দিলে হ'ব বাইদেউ।
1: কুমাৰ চানুৱে গোৱা গীত?
0: হয়
1: হয় হয়। মই আপোনাৰ বাবে বজাম কৰিব ছবিখনৰ এটি গীত। গীতটি কুমাৰ চানুৱে গাইছে আৰু তেওঁৰ সৈতে গাইছে সঞ্জীৱনী। হয়
0: বাইদেউ, মোৰ লগত এই মুহূৰ্তত আমাৰ সংঘৰে কেইজনমান বিদ্যমান মানে সদস্য আছিলে, তেখেতসকলৰ নামবোৰ ক'ব পাৰিম জানো?
1: কওকচোন, কওক।
0: হয় হয়, সুজিত ৰয়, প্ৰকাশ বিশ্বাস, ধনঞ্জয় মণ্ডল, প্ৰদীপ মণ্ডল, অজয় বৈদ্য,
1: অজিত
0: চৰকাৰ, আৰু মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছিলোঁ আপোনালোকৰ নিয়মীয় শ্ৰোতা। মোৰ শ্ৰদ্ধাৰ দাস, হেঙালপাৰাৰ লক্ষ চহৰীয়া, চানমাৰী ৰূপালী কলিতা, মাইনা দাস, শ্ৰুতিকা আহমেদ, মঞ্জু দাস আৰু সন্মানীয় হৰিকান্ত চহৰীয়া দাদা,
1: ধন্যবাদ জনাইছোঁ। তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ বাবে গীতটি বজাইছোঁ। ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে।

0: হেল্ল' হেল্ল'
1: হেল্ল' বাইদেউ, নমস্কাৰ। সুপ্ৰভাত।
0: সুপ্ৰভাত, নমস্কাৰ। কোনে কৈছে আপুনি? ক'ৰ পৰা কৈছে? হয়,
1: আপোনাৰ ভালনে?
0: হয়, ভাল। আপোনাৰ ভাল?
1: হয় বাইদেউ, ভালে আছোঁ।
0: আৰু ঘৰত সকলোৰে ভাল?
1: সকলোৰে ভাল বাইদেউ।
0: হয়, কওকচোন। আমাৰ হাতত আজি সময় বহুত কম, আপুনি আজি শেষৰ গৰাকী শ্ৰোতা।
1: হয় হয়
0: হয়, কওকচোন, কি গীত শুনিব বিচাৰিছে
1: বাইদেউ? এতিয়া যিহেতু 15 আগষ্ট আহি আছে,
0: হয়,
1: সেই গতিকে বৰ্ডাৰ চিনেমাখনৰ গীতটো শুনিব বিচাৰিছে।
0: হয়,
1: আৰু এই গীত আপোনালোকলৈ আৰু যিসকলে বৰ্তমান পানৰ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সহায় কৰি আছে তেওঁলোকলৈ গীত কৰিছে।
0: হয়, ধন্যবাদ, ধন্যবাদ। হয়, আপোনাৰ সৈতে হয় বেছি কথা পাতিব নোৱাৰিম এতিয়া। হয়, গীতটি তেনেহ'লে শুনক আৰু ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে। শ্ৰোতাসকল, এই গীতটিৰ লগে লগে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লওঁ। মই মিতালী বৰবৰে। মই এইখিনিতে ধন্যবাদ জনাব বিচাৰিছোঁ ডিউটিৰ ৰুমত থকা সংগীতা দাসক, লগতে নিয়ন্ত্ৰণ কক্ষত থকা ধীৰাজ বৈশ্য, বিবেক শৰ্মা, আনোৱাৰ আলী আৰু অমলেশ কলিতাক। তেনেহ'লে বৰ্ডাৰ ছবিখনৰ এই গীতটি শুনাইছোঁ আৰু এই গীতটিৰ লগে লগে এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

0: ঈশ্বৰৰ নাই দাই আমাজ লোকপিয়ন আমাজ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027 আমাৰ লোকপিয়ল আমাৰ বিকাশ।
2: মাটিৰ গান অনুষ্ঠানত এইবাৰ শুনক এটি বনগীত অমিয় মোহন দাসৰ কণ্ঠত।

মাটিৰ গান অনুষ্ঠানৰ শেষত শুনক এটি তিৱা গীত। গীতটি গাইছে অনিতা মিঠি বৰদলৈ আৰু সংগীসকলে।

মাটিৰ গান অনুষ্ঠানটিৰ মানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে এঘাৰ বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী দিনৰ এঘাৰ বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি দুপৰীয়া 12:30 বজাত গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্রীয় অনুষ্ঠানত মুখ্যমন্ত্রী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্র বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 452খন প্ৰতিষ্ঠানত এই আবেদন পত্র বিতৰণ কৰা হ'ব। শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ দ্বাদশ তথা পলিটেকনিকৰ ডিপ্লমা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে 800 টকাকৈ, স্নাতক পৰ্যায় সংহত শিক্ষক শিক্ষণ কাৰ্যসূচী তথা পলিটেকনিকৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক 1,250 টকাকৈ আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলক মাহে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। শিক্ষাৰ্থীসকলক সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা দিয়া হ'ব। অনুষ্ঠানত শিক্ষাৰ্থী সহায়ক প্ৰয়াসৰো শুভাৰম্ভ কৰা হ'ব। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক অধ্যয়ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে 1,000, স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক 3,000 আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক 5,000 টকা প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু উপস্থিত থাকিব। এই কাৰ্যসূচী সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: নিযুত মইনা আৰু নিযুত বাবু, ইয়াৰ কাৰণে আমি ইয়াৰ প্ৰতিটো বছৰৰ কাৰণে নতুন নতুনকৈ ফৰ্ম ফিল আপ কৰোঁ, কাৰণ সকলো ছাত্ৰ ছাত্ৰী কণ্টিনিউটি তেওঁলোকৰ নাথাকে আৰু প্ৰত্যেকটো বছৰৰ অন্তত তেওঁলোকে নতুনকৈ এডমিশ্যন ল'ব লগা হয়। সেইকাৰণে আমি আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰপত্ৰসমূহ বিতৰণ কৰি আৰু প্ৰপত্ৰসমূহ কলেজে কলেজে বিতৰণ হ'ব, হায়াৰ ছেকেণ্ডেৰী স্কুলতো বিতৰণ হ'ব। প্ৰপত্ৰসমূহ পূৰণ কৰি কলেজতে তেওঁলোকে দাখিল কৰিব আৰু কলেজে সেইখিনি ভেৰিফিকেশ্যন কৰি তেওঁলোকৰ ৰেজিষ্টাৰৰ লগত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীৰ যি তালিকা আছে তাৰ লগত মেচিং কৰি চাই প্ৰতিবেদন দিয়াৰ লগে লগে তেওঁলোকৰ একাউণ্টলৈ পইচা যোৱাটো আৰম্ভ হ'ব। ইয়াৰ লগতে বানপানীৰ পৰিপ্ৰেক্ষিতত যিসকল ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল আক্ৰান্ত হৈছে

0: ইতিমধ্যে ঘোষণা কৰিছে সেইখিনিও মুকলি কৰা হ'ব।
1: বিগত দুই তিনিদিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38টা ৰাজহ চক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 160,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰিচু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। প্ৰশাসনে জিলাসমূহত সতৰ্কতা জাৰি কৰিছে আৰু নৈপৰীয়া জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহান জনাইছে। বঙাইগাঁও আৰু চিৰাং জিলাৰ কৰ্তৃপক্ষই জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। বিষয়াসকলে প্ৰকাশ কৰা মতে মঙলবাৰে নিশা প্ৰায় 1 বজাৰ পৰা কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়া হৈছে। আজি পুৱাৰ ভাগৰ পৰা এৰি দিয়া পানীৰ পৰিমাণ হ্ৰাস কৰা হৈছে যদিও আই আৰু মানাহ নৈৰ জলপৃষ্ঠ এতিয়াও বাঢ়ি আছে। বঙাইগাঁও জিলা প্ৰশাসনে বানপ্ৰৱণ আৰু নৈপৰীয়া এলেকাৰ লোকসকলক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে আৰু দুৰ্যোগ সঁহাৰি বাহিনীৰ দলক সাজু কৰি ৰখা হৈছে। ৰাজ্যৰ নৱনিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে আজি শপত গ্ৰহণ কৰিব। লোকভৱনত দিনৰ 11:30 বজাত হ'বলগীয়া এটা অনুষ্ঠানত মুখ্য তথ্য আয়ুক্তগৰাকীয়ে শপত বাক্য পাঠ কৰিব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অবৈধ খনন হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ওচৰত এখন আবেদন দাখিল কৰিছে। নেতাগৰাকীয়ে চুবুৰীয়া অঞ্চলসমূহত অনিয়ন্ত্ৰিত খনন, বন ধবংস, নদীৰ তলি বাম হোৱা আৰু পাৰিপাৰ্শ্বিক অৱনতিৰ বাবে বানৰ সৃষ্টি হৈছে নেকি তাৰ মূল্যায়নৰ বাবে স্বতন্ত্ৰ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ আহান জনাইছে। তেওঁ আবেদনখনৰ জৰিয়তে অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত খননত নিৰীক্ষণৰ বাবে এটা স্বতন্ত্ৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ আৰু অন্য বিধিগত সংস্থাসমূহক নিৰ্দেশ দিবলৈ ৰাষ্ট্ৰপতিক অনুৰোধ জনাইছে। মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুৱামাই অসমৰ সৈতে শান্তি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিছে। গুৱাহাটীত কালি এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ দীক্ষা আৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন ৰাজ্যৰ মাজত পাৰস্পৰিক আস্থা সুদৃঢ় কৰাৰ প্ৰতি তেওঁ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত অসমৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মীনাক্ষী দেৱী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিকচন্দ্ৰ বৰ্মন, বিশ্বদেৱ স্বৰ্গীয়াৰী, পম্পা চন্দা আৰু মায়ামণি শৰ্মা। ট্ৰান্সমিটাৰত অজয় আনন্দ, মিতুল গগৈ, আছিফ আহমেদ। FM ট্ৰান্সমিটাৰত কৌস্তভ দাস, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই নীলাক্ষী বৰদলৈ। এতিয়া শুনক পৰাগমালা লাইভ, আগবঢ়াইছে ব্ৰজমোহন প্ৰসাদে।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, সাহিত্য জীৱনৰ দাপোনস্বৰূপ। সাহিত্যিকসকল কৌশলী শব্দশিল্পী, তেওঁলোকে গল্প কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰে ব্যক্তি তথা সমাজ জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তি, ক্ষোভ বিদ্ৰোহ প্ৰেম আদি হৃদয়ত পঞ্জীভূত সমস্ত ভাৱ অনুভূতি। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ সাহিত্য বিষয়ক বিশেষ অনুষ্ঠান যুৱ সাহিত্যলৈ আপোনালোক আটাইকে জনাইছোঁ আন্তৰিক আদৰণি। এই অনুষ্ঠানত আমি বহুতো নতুন নতুন প্ৰতিভা আপোনালোকৰ সৈতে চিনাকি কৰাই দিওঁ। আজিও তাৰ ব্যতিক্ৰম নহয়। আমাৰ মাজত উপস্থিত আছে উদীয়মান কবি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2024 আৰু 25 বৰ্ষৰ সাহিত্য সম্পাদক প্ৰাণজিৎ কোঁচ আৰু উদীয়মান গল্পকাৰ তথা যুৱ লেখক সন্মানপ্ৰাপ্ত অবিনাশ বৰুৱা, দুয়োগৰাকীকে আজিৰ যুৱ সাহিত্য অনুষ্ঠানলৈ স্বাগতম।
2: নমস্কাৰ।
1: আজি আমি বহুত কথা পাতিম তথা কবিতা আৰু গল্প শুনিম। প্ৰথমে মই আহিব বিচাৰিছোঁ প্ৰাণজিৎ কোঁচৰ ওচৰলৈ। আপোনাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিম, আপোনাৰ জন্ম শিক্ষাৰ বিষয়ে কওকচোন।
2: হয়, আচলতে মোৰ জন্ম হৈছিলে ঢেকীয়াজুলিৰ ওচৰৰ এখন সৰু গাঁৱত, যিখনৰ নাম ডুমডুমা, শোণিতপুৰ জিলাৰ অন্তৰ্গত।

0: আৰু মোৰ শৈশৱৰ শিক্ষা আৰম্ভ হৈছিলে ডুমডুমা প্ৰাথমিক বিদ্যালয়ৰ পৰা। তাৰ পৰা গৈ গৈ মাধ্যমিক শিক্ষা আৰম্ভ কৰিলোঁ, তাৰে এখন মজলীয়া বিদ্যালয় আছিলে ডুমডুমা। তাৰপৰা হাইস্কুল সমাপ্ত কৰিছোঁ ডুমডুমা বিদ্যাপীঠ। তাৰ পাছৰ পৰ্যায়ত সমজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা একাদশৰ দ্বাদশ সম্পন্ন কৰি, আৰু বাকীছোৱা কাল মই ডিগ্ৰী সম্পন্ন কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ যিখন আমাৰ নালন্দা ৰূপেখীয়া দৰং মহাবিদ্যালয়ৰ পৰা। স্নাতকোত্তৰ সম্পন্ন কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় কৃষ্ণচূড়া দেশ ৰূপেখীয়াত, গুৱাহাটী বিশ্ববিদ্যালয়।
1: সাহিত্যৰ সৈতে সম্পৰ্ক আপোনাৰ কেতিয়াৰ পৰা?
0: আচলতে সাহিত্যৰ সৈতে সম্পৰ্ক বুলি ক'লে যেতিয়াৰ পৰা অলপমান আখৰসমূহ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ, বা তেতিয়াৰ পৰাই মায়ে হাতত কিতাপ তুলি দিছিলে আলোচনীবোৰ, তেতিয়া সৰু সৰু কবিতাৰ কিতাপবোৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ কিতাপবোৰ, তেতিয়াৰ পৰাই তেনেকৈ পঢ়ি পঢ়ি কেতিয়াবা লিখিবলৈ মন যায় তেনেকৈ কিবাকিবি লিখিলোঁ। তাৰপাছত মোৰ একেবাৰে সাহিত্যৰ ক্ষেত্ৰত, কবিতাৰ ক্ষেত্ৰত অহাৰ কথা যদি কওঁ, দৰং মহাবিদ্যালয়ত প্ৰায় আৰম্ভ হৈছিলে বুলি ক'ব লাগিব, কাৰণ তাৰ পৰা বহুত অনুপ্ৰেৰণা পাইছিলোঁ। প্ৰথম কথা, মই যেতিয়া কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া মোৰ প্ৰথম যেতিয়া লিখোঁ, আমাৰ লেখাটো কাৰোবাক দেখাবলৈ মন যায় যে কেনেকুৱা হৈছে, মানুহজনক বুজি পাইছেনে মই যিটো ভাৱ বুজাবলৈ চেষ্টা কৰিছোঁ। সেইটো মোৰ দৰং মহাবিদ্যালয়ৰ শিক্ষকসকলক দেখুৱাইছিলোঁ। তেতিয়া তেওঁলোকে কৈছিলে যে অধ্যয়ন কৰি গ'লে আৰু উন্নত পৰ্যায় পাবগৈ, কিন্তু লিখিবলৈ আৰম্ভ কৰা তুমি কেতিয়াও নিদিবা। সেই তেনেকৈ আৰম্ভ কৰিলোঁ। তাৰপাছত আহিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰৱকিলোঁ, তেতিয়াৰ পৰা আৰু অলপমান জাৰ্ণিটো উন্নত হ'ল বুলি ক'ব লাগিব। তেনেকৈয়ে মোৰ কবিতাৰ ক্ষেত্ৰত প্ৰৱেশ ঘটিছিলে, আৰু তেনেকৈ এতিয়াও বৰ্তমান চৰ্চা কৰি আছোঁ। আচলতে চৰ্চাহে কৰি আছোঁ, এতিয়াও মানে যে সাহিত্যিক বুলিব পৰা সেই অভিধাটো হোৱাগৈ নাই।
1: হয়, তথাপি আপুনি খুব সুন্দৰ কবিতা লিখে। সাহিত্যৰ ক্ষেত্ৰখনত বিচৰণ কৰাৰ ক্ষেত্ৰত আপুনি কবিতাকেই কিয় বাছি ল'লে?
0: আচলতে মনৰ মাজত দোলা দি থকা কিছুমান কথা প্ৰত্যেকে কিছুমান বেলেগ বেলেগ মাধ্যমেৰে প্ৰকাশ কৰে, কিন্তু মই বাছি ল'লোঁ কবিতা, কাৰণ মোৰ যিখিনি মনৰ মাজত চলি থাকে সেই কথাখিনি যাতে কম শব্দৰে, মানে কম সময়ৰ ভিতৰত যাতে সেই ভাৱখিনি প্ৰকাশ কৰিব পাৰোঁ, কবিতা যিহেতুকে ভাল পাওঁ, কবিতাকে মাধ্যম হিচাপে ব্যৱহাৰ কৰিলোঁ আৰু নিজৰ সাহিত্যৰখিনি প্ৰকাশ কৰাৰ ক্ষেত্ৰত।
1: নিজে কবিতা পঢ়ি ভাল পালে মন যায় যে ময়ো কবিতাকেই লিখোঁচোন। যেতিয়া পঢ়ি, আমি লেখা এটা পঢ়ি ভাল পাওঁ, আমাৰ নিজৰো মনত এটা ইচ্ছা জাগে যে আমিও লিখোঁ।
0: হয়,
1: আপুনি কবিতা লিখাৰ ক্ষেত্ৰত কেনেধৰণৰ বিষয়বস্তু বাছনি কৰি লয়?
0: আচলতে যেতিয়া প্ৰথমৰ পৰা আৰম্ভ কৰিছিলে, একেবাৰে প্ৰথমৰ পৰা কওঁ, প্ৰথমতে যেতিয়া আৰম্ভ কৰিছিলোঁ, তেতিয়া সেই আমাৰ মনত এটা প্ৰেমৰ ভাৱ উন্মুক্ত হয়, তেতিয়া প্ৰথমতে প্ৰেমৰ কবিতা লিখিছিলোঁ। তাৰপাছত বিভিন্ন, আজি আমি ঠাইবোৰ ঘূৰোঁ, তেতিয়া সেই কাহিনীবোৰ বা সেই দৃশ্যপটটোক মানে শব্দৰ প্ৰকাশ কৰিবলৈ যুঁজিছিলোঁ। তেনেকৈ প্ৰথমতে প্ৰেমৰ লিখিছিলোঁ, তাৰপৰা এতিয়া গৈ গৈ বাস্তৱ জীৱনৰ ওপৰত লিখোঁ। এতিয়া আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ আজিকালি হতাশা, এই হতাশাটো, হতাশাৰ ওপৰতো অলপমান বেছিকৈ অধ্যয়ন কৰোঁ, মানে চাওঁ যে কেনে কিয় হয়, বা হতাশাত ভুক্তভোগী হ'লে মানুহজনৰ মানসিক অৱস্থা কেনেকুৱা হয়, বিভিন্ন কাহিনীবোৰ দোলা দি থাকে, সেই বিষয়বস্তুকে লৈ মই বেছিকৈ লিখিবলৈ চেষ্টা কৰোঁ। আৰু আমাৰ যিটো কৰ্মসংস্থাপন, সেইটো নেপালে ঘৰত যেতিয়া দেউতাৰ সন্মুখত বা মাৰ সন্মুখত ভাতৰ পাতত বহিবলৈ ইচ্ছা নাযায়, তেনেকুৱা বিষয়বোৰ মই আচলতে বাছি লওঁ বাস্তৱ জীৱনৰ সৈতে, ধৰক এতিয়া চলি আছে প্ৰত্যেকৰ জীৱনত। এতিয়া শিক্ষা হাং কৰাৰ পাছত প্ৰত্যেকৰ জীৱনলৈ তেনেকুৱা পৰিস্থিতিবোৰ আহে, সেই পৰিস্থিতিটোবোৰকে কেতিয়াবা আমি ব্ৰাছ এডাল লৈ লৈ বিভিন্ন কথাবোৰ ভাবোঁ, কিনো কথা ভাবোঁ, সেইখিনিকে মই কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিব বিচাৰোঁ আচলতে।
1: হয়, বয়স বাঢ়ি অহাৰ লগে লগে সেই দায়িত্ববোধটো নিজে নিজে আমাৰ মনত জাগি উঠে, যে দেউতাৰ কান্ধৰ ভাৰখন আমি যে নিজৰ ওপৰত উঠাই লওঁ, সেই চিন্তাটো আমাৰ মনলৈ আহে। আপুনি প্ৰথমে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল প্ৰেমক বিষয়বস্তু হিচাপে লৈ, আপোনাৰ প্ৰথম কবিতাটো আমি শুনিব বিচাৰিম।
0: আহিবাচোন নৈ পাৰৰ শিমলুজোপালৈ। আচলতে এই কবিতাটো যেতিয়া প্ৰেয়সী এজনীক বিচ্ছেদিত হয়, সেই তাৰ প্ৰেক্ষাপটত লিখা যে তেওঁ বিবাহ হৈ গ'ল, কিন্তু তথাপি তেওঁ আহ্বান কৰিছে যে আহিছে, পৰিস্থিতিটো বুজি ল'বলৈ, তেনেকুৱা এটা প্ৰেক্ষাপটক লৈ লিখা আৰু কবিতাটো। পাঠ কৰি দিওঁ।
1: হয়।
0: আহিবাচোন নৈ পাৰৰ শিমলুজোপালৈ, যদি ব্যস্ত নগৰী বন্দৰ গোটাৰ পৰিৱেশে ভাগৰুৱা কৰিছে তোমাক, আহিবা কিন্তু মনত দোলা দি ফুৰা পুৰণি স্মৃতিবোৰ মহানগৰখনৰ ভৰলুৰ পানীতে উটুৱাই থৈ, নহ'লে কোনোবাখিনিৰ স্মৃতিয়ে আমাক দুয়োকে আকৌ আমনি কৰিব, মই আৱেগিক হৈ পৰিম, তুমি সৰি পৰিবা মৌন, মাত্ৰ বলি থাকিব একাত্মক নোহোৱাৰ এজাক বতাহ, কাৰণ তোমাক পূৰ্বৰ দৰে বুজনি দিয়াৰো যে নাথাকিব মোৰ অধিকাৰ, অধিকাৰ নহয় তোমাৰ শিৰত জিলিকি ৰোৱা ৰঙা সেনা।

0: দুৰ্গণে মোক থমকিবলৈ বাধ্য কৰিব, কুশলে থাকিবা, আহিবা পাৰিলে নৈ পাৰৰ শিমলু জুবলৈ।
1: খুব সুন্দৰ, আপোনাৰ প্ৰিয় কবি কোন?
0: আচলতে প্ৰিয় কবি বুলি ক'লে মই হীৰেণ ভট্টাচাৰ্য ছাৰৰ কবিতাবোৰ ভাল পাওঁ। কম কথাৰে বিভিন্ন ভাৱ পৰিস্ফুট হয়, বহল এটা ভাৱাৰ্থ পৰিস্ফুট হয়। তেনেকৈ হীৰেণ ভট্টাচাৰ্য ছাৰৰ কবিতাবোৰ পঢ়োঁ, নীলিম কুমাৰ ছাৰৰ পঢ়োঁ, আৰু বিভিন্ন কবিতাবোৰ পঢ়োঁ বিভিন্ন লেখকৰ, আৰু নতুন লেখকসকলৰ কবিতাবোৰো যথেষ্ট পঢ়োঁ।
1: আমি যিমানে পঢ়িম সিমানে আমাৰ পৰিসৰ বহল হৈ পৰে আৰু নতুন নতুন চিন্তাৰ আমাৰ মনত আৰম্ভণি ঘটে। আপোনাৰ এখন প্ৰকাশিত কবিতা পুথি কবিতাৰ আঁৰৰ কাহিনী। সাহিত্য চৰ্চা কৰা সকলোৰে মনত এটা হেঁপাহ থাকে, ইচ্ছা থাকে নিজৰ নামটো ছপা আখৰত দেখাৰ তথা এখন কিতাপ প্ৰকাশ কৰাৰ, আৰু আপোনাৰ সেই সপোন আজি বাস্তৱ হৈছে। আপোনাৰ এখন কবিতাৰ পুথি হৈছে কবিতাৰ আঁৰৰ কাহিনী। এই যাত্ৰাটোৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওকচোন।
0: আচলতে কবিতা লিখি ভাল পোৱাৰ কাৰণে মই আচলতে বিভিন্ন বিষয়ে কবিতাবোৰ লিখি গৈছিলোঁ। কেতিয়া ভবা নাছিলোঁ যে ছপা আকাৰে প্ৰকাশ কৰিম, তেতিয়া হয়তো সামৰ্থ্যও নাছিলে আৰু ভবাও নাছিলোঁ যে কবিতা লিখি ভাল পাওঁ, সেইকাৰণে লিখি গৈ আছোঁ। তাৰপাছত গুৱাহাটী বিশ্ববিদ্যালয় যেতিয়া আহিলোঁ, মই আগতেও কৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ে মোক বহুতখিনি দিলে বা বহুতখিনি পোৱা নোপোৱাৰ হিচাপ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে বহুতখিনি দিলে বুলিয়ে ক'ব লাগিব। মই আচলতে নোপোৱাটো থাকেই বহুত আৰু। তেতিয়া সেনেকৈ যিবোৰ কবিতা লিখিছিলোঁ, আচলতে মোৰ ছাৰে যেতিয়া ক্লাছ কৰাই থাকে আগতে বিশ্ববিদ্যালয়ত, তেতিয়া মই কবিতা লিখি থাকোঁ ক্লাছত বহি বহি, তেতিয়া দেখাওঁ। এতিয়া মোৰ আজি মোৰ সন্মুখত মোৰ বন্ধু আছে, তেওঁ জানে, কবিতাবোৰ দেখাওঁ তেতিয়া পাত এটাত লিখি। তাৰপাছত তেওঁলোকে কয় যে সংৰক্ষণ কৰি থোৱা, পাছলৈ হয়তো ছপা আকাৰে প্ৰকাশ কৰিবলৈ সুবিধা হ'ব। তেনেকৈ সংগ্ৰহ কৰি গৈছিলোঁ যিবোৰ লিখিছিলোঁ। তাৰপাছত বিগত বৰ্ষৰ যি আমাৰ গ্ৰন্থমেলা, তেতিয়া মই বন্ধুকেইজনমানক আগতে কলেজত লগ পোৱা, তেওঁলোককো ফোন কৰিলোঁ যে এনেকৈ ভাবিছোঁ, তেওঁলোকো যথেষ্ট প্ৰেৰণা দিলে।
1: আপোনাক যদি সোধা হয় যে কবিতা গল্প লিখিবলৈ আপুনি প্ৰেৰণা ক'ৰ পৰা পালে বুলি ক'লে আপোনাৰ মনলৈ প্ৰথমে কি ভাৱ আহে?
0: প্ৰথমে আচলতে মনলৈ বুলি ক'লে আমাৰ আলোচনীসমূহ যিহেতুকে অধ্যয়ন কৰি থকা যায়, সেই সময়ত ছপা আকাৰত নিজৰ নামটো প্ৰকাশ কৰিবলৈ এটা ইচ্ছুকতা জন্ম হয় বা ইচ্ছা যায়। তেনেকৈ ছপা আকাৰত নিজৰ নামটো আৰু নিজৰ ভাৱ অনুভূতি প্ৰকাশ কৰাৰ কাৰণে আচলতে তেনেকৈ চেষ্টা কৰিছিলোঁ।
1: এতিয়া ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ?
0: ভৱিষ্যত পৰিকল্পনা আচলতে যিহেতুকে মই গল্পও এনেকৈ লিখোঁ, এতিয়া গল্পৰ পুথি এখন প্ৰকাশ কৰাৰ বাবে যুঁজা চলাই আছোঁ। হয়তো সময় লাগিব, আচলতে মই বহুত বেছি সময় লওঁ। কেতিয়াবা কিবা এটা লিখোঁ, কাগজ এখিলাত লিখোঁ উকা পৃষ্ঠাত, তাৰপাছত সেইটো নিজে পঢ়ি সন্তুষ্টি নাপালে ফালি আকৌ পেলাই দিওঁ, তেনেকুৱা সেই স্বভাৱটো আছে। কাৰণ নিজে যদি সন্তুষ্ট নহওঁ তেতিয়া সেইটো মই পঢ়ুৱৈসকল আগবঢ়াই দিবলৈ টান পাওঁ।
1: শেষ ভালে সকলো ভাল বুলি কোৱা হয়, গতিকে শেষত এটা ভাল ফলাফল সকলোৱে আশা কৰে। আপুনি যদিও সময় লৈছে তথাপি খুব উন্নত মানৰ কবিতাৰ পুথি আপুনি ইতিমধ্যেই পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিছে, গতিকে আমি আশাবাদী আপোনাৰ ভৱিষ্যতৰ গ্ৰন্থসমূহো তেনেধৰণৰেই হ'ব। আপোনাৰ সাহিত্যৰ যাত্ৰাৰ বাবে আমাৰ শুভকামনা সদায় আছে। এইখিনিতে আমি আপোনাৰ কেইটিমান কবিতা শুনিব বিচাৰিম।
0: সৰু কবিতা এটা পৰা আৰম্ভণি কৰিছোঁ। কবিতাটোৰ শিৰোনাম আছিলে যোৱাৰ শেষত হাঁহি দিবাচোন এবাৰ, যোৱাৰ শেষত হাঁহি দিবাচোন এবাৰ, পাহৰিব খুজিছোঁ তোমাৰ মৃদু হাঁহিত শোকৰ আত্মযাতন, বিষাদৰ পৃষ্ঠাবোৰ সামৰি মেলিব খুজিছোঁ হাঁহিৰে সেউজীয়া পৃথিৱী, দুখৰ পাৰ ভাঙি ময়ো হাঁহিব খুজিছোঁ, আঁকিব খুজিছোঁ শূন্যতাৰ আকাশত বিষাদবিহীন ছবি, যোৱাৰ শেষত এবাৰ হাঁহি দিবাচোন, মই হাঁহি হাঁহিয়ে বিদায় ল'ম, তোমাৰ হাঁহিতে বিসৰ্জন দিম তুমি বিহীন বিষাদ বেদনা। অন্য এটি কবিতা, বিষণ্ণতাৰত জালি কটা পহু উভতি আহিলোঁ, ৰৈ ৰৈ ক্লান্ত হোৱা সূৰ্যাস্ত চাই, আন্ধাৰবোৰে আৱৰি ধৰিলে সপোন পৰিকল্পনা বাস্তৱ, তাৰ সতে জি আছোঁ মই ভগ্ন সপোনবোৰৰ খামতি। কবিতাটিৰ শিৰোনামাটি হৈছে আন এটি ফাগুনৰ কবিতা। নিলিখোঁ বুলিও নোৱাৰি বুকু ভেদি ৰখা শব্দবোৰ ভেদি ৰাখিবলৈ, এয়া মোৰ ব্যৰ্থতা, হয় এয়া মোৰেই ব্যৰ্থতা, ব্যৰ্থতাৰ বিশেষণেই যথেষ্ট, কাৰণ ব্যৰ্থতাৰ অজুহাত লৈ আকৌ লিখিব পাম তোমাৰ নামত আন এটি ফাগুনৰ কবিতা। মোৰ অন্য এটি কবিতা জীৱনৰ, মোৰ কোঠাত এখন মুখা আছিলে, সেই মুখাখনক চাই চাই এটা কবিতা লিখিছিলোঁ, সেই মুখাখনক কেন্দ্ৰ কৰি আৰু সেই কবিতাটোৰ শিৰোনামাটো আমি মুখাই ৰাখিছিলোঁ আৰু সেই কবিতাটো পাঠ কৰি দিছোঁ। মুখা, প্ৰায় ৰাতি টোপনি নহয়, লাইটটো জ্বলাই চাওঁ, আৰ চিট আছে নেকি তোমাৰ সৈতে পাৰ কৰা স্মৃতিৰ আবিৰ্বোৰ, লাচিত ঘাটত গৈ নবহোঁ আজিকালি, ভাল নালাগে, পাণবজাৰলৈ যাওঁ বুলি থমকিৰোঁ, কিজানি তুমি ভালপোৱা উপন্যাসখন আকৌ অচেতন কৰিমোৰ।

0: মেঘালীত চাহৰ সুগা নামাৰো চাহকাপে অকলশৰীয়া অনুভৱ কৰাৰ ভয়ত। তুমিহীনতাৰ দিন ৰাতি জোনবেলি সকলোৰ সৈতে ল'ৰালি ধেমালি মাতো। মই জনহে কৃত্ৰিম প্ৰবঞ্চ মুখা পিন্ধোতা ৰঙা ডাকবোৰক তুমিহীনতাৰ যজ্ঞত আহুতি দিলোঁ। বাহিৰৰ চৰাঘৰত দুখন মুখা আঁৰি থৈছোঁ। অঙহি বঙহিয়ে সোধে আঁৰি থোৱা মুখা দুখন কাৰ, সিহঁতক কেনেকৈ নকওঁ এই মুখা দুখন মোৰে, এখন সুখৰ এখন দুখৰ।
1: খুব সুন্দৰ প্ৰকাশভংগী।
0: অন্য এটি কবিতা পাঠ কৰিছোঁ জালুকবাৰীক কেন্দ্ৰ কৰি, এতিয়া ইউনিভাৰ্চিটিৰ এৰিম আৰু, কাৰণ কৃষ্ণচন্দ্ৰ নগৰীত এৰি যোৱা মানে কিমান বেদনাদায়ক হয় সেইটো হয়তো গুৱাহাটী বিশ্ববিদ্যালয়ত যিসকল শিক্ষাৰ্থীয়ে পঢ়ি বৰ্তমান প্ৰাক্তন হৈছে তেওঁলোকে সেইখিনি অনুভৱ কৰে। এটা কেন্দ্ৰ কৰি লিখা
1: বিশ্ববিদ্যালয়খন আচলতে আনুষ্ঠানিকভাৱেহে এৰি অহা হয়, কিন্তু বিশ্ববিদ্যালয়খন আমি হৃদয়ত অহৰহ কঢ়িয়াই ফুৰোঁ।
0: হয়, কৃষ্ণচন্দ্ৰ নগৰী বুলি ক'লে যেনেকৈ ৰঙা প্ৰস্ফুটিত হৈ থাকে, সেই অনুভৱখিনি বা সেই আমাৰ আৱেগখিনি জাগ্ৰত হৈ আহে আচলতে কৃষ্ণচন্দ্ৰ বুলি ক'লে। শুকান গোলাপ আৰু এৰি হোৱা জালুকবাৰী, যাওঁ বুলি জানো যাব পাৰি এই জালুকবাৰীৰ সুবাসিনী। ইউনিভাৰ্চিটিৰ BKB শ্ৰেণীপুল হোষ্টেলৰ 46 নং কোঠাটো এৰি আৰু তুমি তুমি লগা কৃষ্ণচূড়া, তুমি দিয়া গোলাপাহ আছে ডায়েৰীৰ পৃষ্ঠাত শুকাইলে, গোলাপাহ উলিয়াই লৈ বাৰে বাৰে চাওঁ, বিচাৰি ফুৰিছোঁ তোমাৰ উপস্থিতি কিন্তু নাপালোঁ, কেনেকৈ এৰি যাওঁ এই জালুকবাৰী, তথাপি বিদায় মায়াময় জালুকবাৰী মোৰ আধুনীয় কাহিনী চহৰ, বিদায় জালুকবাৰী। শিৰোনামাহীন নিনাদিত কবিতা, দুৱাৰদলিত যদি অচিনাকি বিষাদে আহি দোকাৰ মাৰি আশ্ৰয় বিচাৰে তেন্তে মই নিঃসন্দেহে দিওঁ, আন্ধাৰ ৰাতি যদি হৃদয় কপোৱা কিৰিলিবোৰে মোৰ কৰ্ণপাৰ কৰেহি তেন্তে তেওঁ ৰক্ষাৰ স্বাৰ্থত আন্ধাৰখিনি ঘৰাই নিজে পি লওঁ সমাজৰ লাঞ্ছনাৰ গ্লানি। আকাশত দৃশ্যমান জোন নজনা সলিতা গুচি সাৱতি ধৰিলে জোনা ও আমাৰ পৃথিৱী। প্ৰকৃতি এটি কবিতা শুনিলোঁ বিনিদ্যাৰ ৰজনীকতাই হৃদয়খন ব্যাকুল, পুৱাৰ চৰাইৰ কলকলনিত জাগ গ'ল বিগলিত বেদনা, অহ ক'বলৈ পাহৰিছিলোঁ যোৱা ৰাতিৰ সমাধি ইয়াতেই পাতিছিলোঁ।
1: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল, আপোনাৰ এই কাব্যিক যাত্ৰা এনেদৰে অব্যাহত থাকক আমি তাৰে আশা কৰিছোঁ। এতিয়া মই আহিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা যুৱ গল্পকাৰ অবিনাশ বৰুৱাৰ ওচৰলৈ। আপোনাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিম, জন্ম শিক্ষা ক'ত কেনেদৰে আৰম্ভ হৈছিল?
2: হয়, মোৰ জন্ম শহীদ নগৰী গহপুৰস্থিত ডুবিয়া শীৰ্ষক গাঁওখনত, শৈশৱ আমি ডুবিয়াতে পাৰ কৰিলোঁ আৰু সেই ডুবিয়াৰে আদৰ্শ শিশু বিদ্যাপীঠ শীৰ্ষক শিক্ষানুষ্ঠানখনতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিলোঁ। তাৰ পৰা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষষ্ঠমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে হায়াৰ ছেকেণ্ডেৰী সম্পূৰ্ণ কৰিলোঁ। তাৰপিছত গহপুৰৰ অন্যতম শিক্ষানুষ্ঠান চৌদাৰ মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলোঁ আৰু বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰ হিচাপে অধ্যয়নৰত।
1: সাহিত্যৰ সৈতে সম্পৰ্ক কেতিয়াৰ পৰা?
2: আচলতে সাহিত্যৰ সৈতে সম্পৰ্ক বুলি ক'লে, দেউতা যিহেতু শিক্ষকতাৰ সৈতে জড়িত সেইবাবে ঘৰত সৰুৰে পৰা এটা পৰিৱেশ আছিল শিক্ষাৰ। দেউতাই বিভিন্ন কিতাপ পত্ৰ আনি আমাক দিছিল পঢ়িবলৈ, তাৰ লগতে দেউতাৰ যিটো ব্যক্তিগত পুথিভঁৰাল সেই পুথিভঁৰালত অজস্ৰ কিতাপ আছিল আৰু দেউতাই বিশেষকৈ সেই আমাক সৰু হৈ থাকোঁতে ৰংমনকে কেন্দ্ৰ কৰি কেইবাখনো ইংৰাজী শিশু আলোচনীও আনি দিছিল। দেউতা যিহেতু ইংৰাজী বিষয় শিক্ষক আছিল আৰু সেই আলোচনীকেইখন পঢ়িয়েই সাহিত্য জগতৰ সৈতে দেউতাই সৰুৰে পৰা পৰিচয় কৰাই দিছিল আৰু তেনেকৈ সাহিত্য জগতৰ সৈতে প্ৰথম পৰিচয় হ'ল। তাৰপিছত মইনা পাৰিজাতৰ সৈতে, বিশেষকৈ মইনা পাৰিজাতৰ সৈতে সৰুৰে পৰা জড়িত হৈ আছিলোঁ। মইনা পাৰিজাতে সৰুৰে পৰাই সাহিত্য জগতৰ প্ৰতি, কলাৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি এটা আগ্ৰহ জাগ্ৰত কৰালে আৰু তাৰ যোগেদি আমি সাহিত্যৰ প্ৰতি আকৰ্ষিত হ'লোঁ। আৰু যেতিয়া হাইস্কুল পৰ্যায়ত আছিলোঁ বিদ্যালয়ৰ বিভিন্ন সাহিত্য প্ৰতিযোগিতা হৈছিল আৰু সেই সাহিত্য প্ৰতিযোগিতাসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলোঁ। তাত পোৱা পুৰস্কাৰসমূহে আমাক অনুপ্ৰেৰণা যোগাইছিল সাহিত্য চৰ্চা কৰিবৰ বাবে। তাৰপিছত মহাবিদ্যালয় পৰ্যায়ত সাহিত্যৰ ছাত্ৰ হিচাপে সাহিত্যৰ বিভিন্ন কিতাপ পঢ়িবলৈ সুযোগ পালোঁ আৰু তাৰ লগতে যিহেতু আমি সাহিত্যৰ ছাত্ৰ আছিলোঁ সেইবাবে পাঠ্যক্ৰমৰ অন্তৰ্গতই হওক বা পাঠ্যক্ৰমৰ বহিৰ্ভূতই হওক বিভিন্ন গল্প, উপন্যাস, কবিতা ইত্যাদিৰ সোৱাদ ল'বলৈ সুযোগ পালোঁ আৰু এনেদৰে আমি সাহিত্য জগতৰ সৈতে পৰিচয় হ'লোঁ আৰু সাহিত্য চৰ্চাৰ এটা মনোবৃত্তি গঢ়ি উঠিল আৰু এনেদৰে আমাৰ সাহিত্য জগতৰ প্ৰৱেশ ঘটিলে। সেয়া আজি অব্যাহত ৰাখিছোঁ সাহিত্য চৰ্চা, সাহিত্যৰ সাধক হিচাপে সাহিত্য চৰ্চা কৰি আছোঁ। মই ক্লাছ 8ত থাকোঁতে প্ৰথম কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ। আচলতে প্ৰতিজন সাহিত্যিকেই সাহিত্যৰ ক্ষেত্ৰত হাত দিওঁতে প্ৰথমে কবিতাৰ যোগেৰে হাত দিয়ে, পোনপ্ৰথমে কবিতাৰে আৰম্ভ কৰে।

0: সকলোৱে। তাৰপিছত তেনেকৈ বিদ্যালয়ৰ হৈ যোৱা সাহিত্য প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ যোগেদিয়েই সাহিত্য চৰ্চাৰ প্ৰতি আমাৰ মনোনিৱেশ হৈ গ'ল। মহাবিদ্যালয় পৰ্যায়ত পঢ়ি থাকোঁতে গল্পৰ প্ৰতি আকৰ্ষিত হ'লোঁ আৰু সেই অনুসৰি আজি গল্পৰ চৰ্চা কৰি আছোঁ, এনেধৰণে চৰ্চা কৰি আগবাঢ়িছোঁ।
1: জীৱনৰ প্ৰথমটো লেখাৰ অনুভৱ সদায় সুকীয়া,
0: হয়,
1: আপোনাৰ সেই অনুভৱৰ বিষয়ে জানিব বিচাৰিম।
0: প্ৰথম অনুভৱৰ প্ৰথম যি ৰচনাৰ অনুভৱ, তাত কৈশোৰৰ আকুলতা আছিল আৰু সেই আকুলতাৰ অন্তৰালত হয়তো অন্তৰাত্মাৰ পৰা জাগ্ৰত হোৱা কবিতা চৰ্চাৰ প্ৰথম দিখোজ বুলি মই ক'ব বিচাৰিম।
1: সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ বিষয়বস্তু সাধাৰণতে বাছনি কৰি লয়?
0: গল্প এটা লিখাৰ ক্ষেত্ৰত প্ৰথমেই মই ক'ব বিচাৰিম যে সাহিত্যকৰ্মত যেতিয়া জড়িত হৈ পৰোঁ তেতিয়া তাৰ যি অন্তৰৰ পৰা জাগ্ৰত হোৱা যি মনোভাৱ, সেই মনোভাৱে সাহিত্যকৰ্মত বিশেষভাৱে অৰিহণা যোগায়। আৰু লিখোঁ বুলি লিখিব পৰা নাযায় কেতিয়াও, অন্তৰাত্মাৰ পৰা এটা ভাৱ জাগ্ৰত হ'ব লাগিব আৰু সেই ভাৱটো কলমৰ যোগেৰে উকা কাগজখনত লিখিত ৰূপত এটা সাহিত্যকৰ্মৰূপে এটা সুঠাম শৰীৰ পায়। গতিকে গল্পৰ প্ৰথম অনুভৱ বুলি ক'লে ই আমাৰ সমাজখনত দেখি অহা যি বাস্তৱিক ছবি আমি সকলোৱে অনুভৱ কৰি আহিছোঁ, সেই বাস্তৱিক ছবিৰ যি জাগ্ৰত মনোভাৱ আমি সকলোৱে অনুভৱ কৰি আহিছোঁ। প্ৰথম গল্প বিশ্ববিদ্যালয়ত থাকোঁতে, গুৱাহাটী বিশ্ববিদ্যালয়ত থাকোঁতে প্ৰথম গল্পত মই হাত দিছোঁ, প্ৰথম গল্প লিখিছোঁ। আৰু গল্পৰ মূল বিষয়বস্তু বুলি ক'লে, গল্প ৰচনাৰ ক্ষেত্ৰত মই ভাবোঁ যে আজিৰ আধুনিক সমাজখনত আমি দেখি থকা আমাৰ সামাজিক চিত্ৰ, সাংস্কৃতিক চিত্ৰ, বাস্তৱিক চিত্ৰ বা আমাৰ সমাজখনৰ যি প্ৰচলিত সত্যতা, নিষ্ঠতা, গতানুগতিকতা, অগতানুগতিকতা ইত্যাদি গোটেই দিশসমূহক সামৰি গল্প সাহিত্যৰ এক বিস্তৃত ৰূপ এটা লাভ কৰিব পাৰে।
1: কৃষ্ণচূড়া আপোনাৰ প্ৰকাশিত উপন্যাস আৰু প্ৰবন্ধ প্ৰবাহ আপোনাৰ প্ৰকাশিত এখন প্ৰবন্ধ সংকলন, এই বিষয়ে কিছু কথা কওকচোন।
0: হয়, কৃষ্ণচূড়া উপন্যাসখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2024 বৰ্ষৰ সাহিত্য প্ৰতিযোগিতাৰ উপন্যাসিকা প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ উপন্যাস হিচাপে নিৰ্বাচিত হৈছিল। উপন্যাসখন লিখাৰ আঁৰৰ কাহিনীটো আছিল আচলতে এজন ল'ৰাৰ এজোপা গছৰ সৈতে যি আত্মিক সম্পৰ্ক বা প্ৰকৃতি আৰু মানৱ মনৰ যি আত্মিক সম্পৰ্ক, সেই আত্মিক সম্পৰ্কৰ আধাৰতে উপন্যাসখন লিখিবলৈ প্ৰয়াস কৰা হৈছিল। সেই উপন্যাসখন লিখাৰ ক্ষেত্ৰত বিশেষভাৱে মই এটা ক্ষেত্ৰত গুৰুত্ব দিছিলোঁ যে প্ৰকৃতি আৰু মানুহৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ যি জাগতিক দৃশ্য, সেই আন্তৰিকতাৰ আঁৰত যে এক ঐশ্বৰিক মনোভাৱ, এক ঐশ্বৰিক শক্তিৰ যে বিৰাজমান, প্ৰকৃতি আৰু মানুহৰ যি সম্পৰ্ক, সেই সম্পৰ্কৰ আধাৰতে উপন্যাসখন ৰচিত হৈছিল। তদুপৰি উপন্যাসখনত এক সামাজিক চিত্ৰ প্ৰতিফলিত হৈছে। তাৰ লগতে উপন্যাসখন মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতেই লিখা আছিলে। সেই সময়ত অসমত কা আন্দোলন হৈছিল। স্বাভাৱিক কথা যে সাহিত্যত সামাজিক চিত্ৰ প্ৰতিফলিত হ'বই বা সমসাময়িক সমাজখনত হৈ থকা, ঘটি থকা বিভিন্ন ঘটনাৰ প্ৰতিফলন সাহিত্যৰ যোগেদি হোৱাটো স্বাভাৱিক, চিৰন্তন সত্য সাহিত্যৰ ক্ষেত্ৰত। গতিকে উপন্যাসখনত তাৰো এক সামাজিক চিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰিছিলোঁ।
1: হয়, খুব সুন্দৰ। প্ৰবন্ধ প্ৰবাহ কিতাপখনৰ বিষয়ে কিছু জানিব বিচাৰিম।
0: এই প্ৰবন্ধ সংকলনখনত বিশেষকৈ সাহিত্যকেন্দ্ৰিক প্ৰবন্ধসমূহ সংকলিত হৈ আছে, 7টা প্ৰবন্ধ সংকলিত হৈ আছে। আৰু প্ৰবন্ধ পুথিখনত বিশেষকৈ পুৰণি অসমীয়া সাহিত্যৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষাৰ উচ্চাৰণ পদ্ধতিলৈকে প্ৰবন্ধ সামৰি পেলাই সংকলনখন ৰচনা কৰিবলৈ প্ৰয়াস কৰিছিলোঁ।
1: সাহিত্যৰ ক্ষেত্ৰখনক লৈ বৰ্তমানৰ তথা অনাগত ভৱিষ্যতৰ পৰিকল্পনা কেনেধৰণৰ?
0: পৰিকল্পনা বুলি ক'লে বৰ্তমান এটা কামত নিয়োজিত হৈ আছোঁ, বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ প্ৰফুল্ল কুমাৰ নাথ ছাৰৰ সৈতে এখন ট্ৰান্সলেশ্যন ষ্টাডিজৰ কিতাপৰ কাম অলপ দিনৰ আগতে সম্পূৰ্ণ কৰিছোঁ। কিতাপখনত ভাৰতীয় বিভিন্ন ভাষাৰ গল্পসমূহৰ অসমীয়া অনুবাদ সন্নিৱিষ্ট কৰা হৈছে। বিশেষকৈ ভাৰতীয় প্ৰান্তীয় ভাষাসমূহৰ ক্ষেত্ৰত বিশেষকৈ মৈথিলী, উৰিয়া, বাংলা, হিন্দী, তামিল এইকেইটা ভাষাৰ গল্পসমূহ অসমীয়ালৈ অনুবাদ কৰা হৈছে।
1: অসম চৰকাৰৰ যুৱ লেখক সন্মান ভাৰতীয় সাহিত্য পুৰস্কাৰেৰে আপুনি সন্মানিত হৈছে, এই সমগ্ৰ যাত্ৰাটোৰ বিষয়ে জানিব বিচাৰিম।
0: হয়, যুৱ লেখক সন্মানৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰন্থবৰ্ষ 2025ৰ লগত সংগতি ৰাখি অসমৰ প্ৰায় 1000 যুৱক যুৱতীক যুৱ লেখক সন্মান প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। সেই মৰ্মে বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপনৰ জৰিয়তে আমি গম পালোঁ আৰু আবেদন কৰিলোঁ আৰু এই সন্মানৰ বাবে নিৰ্বাচিত হ'লোঁ। ভাৰতীয় সাহিত্য পুৰস্কাৰ 2026 পুৰস্কাৰটোৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত NGO ইণ্ডিয়ান লিটাৰেচাৰ এণ্ড আৰ্ট ছ'চাইটিয়ে ভাৰতীয় প্ৰান্তীয় ভাষাত সাহিত্য চৰ্চা কৰি থকা নৱপ্ৰজন্মৰ বিভিন্ন লেখকসকলক বঁটাৰে পুৰস্কৃত কৰে। ইণ্ডিয়ান লিটাৰেচাৰ এণ্ড আৰ্ট ছ'চাইটিয়ে এই বঁটাৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিছিলে। যিহেতু অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ 2025ৰ যুৱ লেখক সন্মানপ্ৰাপ্ত আছিলোঁ বাবে তেওঁলোকে আমাৰ সৈতে যোগাযোগ কৰিলে আৰু তেওঁলোকে আমাৰ পৰা আমাৰ কিতাপ দুখন বিচাৰিলে।

0: আৰু সেই মৰ্মে আমি তেওঁলোকলৈ কিতাপ দুখন প্ৰেৰণ কৰিলোঁ আৰু সেই কিতাপ দুখনৰ আধাৰতে অসমীয়া সাহিত্যৰ এজন যুৱ লেখক হিচাপে তেওঁলোকে ভাৰতীয় সাহিত্য পুৰস্কাৰ 2026 পুৰস্কাৰটি আমালৈ আগবঢ়ায়।
1: খুব ভাল লগা এটি ইতিবাচক খবৰ আমাৰ বাবে। আপোনাৰ সাহিত্যৰ এই যাত্ৰা সুমধুৰ হওক। আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিছে, আপোনাৰ মনৰ বতৰা জানি আমাৰ ভাল লাগিছে। এইখিনিতে আমি শুনিব বিচাৰিম আপোনাৰ স্বৰচিত এটি গল্প পাঠ।
0: গল্পৰ শিৰোনাম কেণ্ডেল। আভৰণৰ ফ্লেটৰ দ্বিতীয় মহলাৰ পৰা গুৱাহাটী চহৰখন এখন জিলিকি থকা মৰিচিকাৰ দৰে দেখা যায়। সন্ধিয়া নামি অহাৰ লগে লগে গুৱাহাটীৰ বুকুত অজস্ৰ দোকান, গাড়ী, ফ্লাইঅভাৰৰ বিজ্ঞাপনৰ পটত পোহৰ জ্বলি উঠে। আভৰণে এই আলোকমালাৰ ফালে চাই থাকে, কিন্তু তাৰ হৃদয়ৰ একোণত এক অদ্ভুত শূন্যতাই বাহ লৈছে। বয়স মাত্ৰ 25, কিন্তু তাৰ হৃদয়ৰ মাজত যেন এটা শতিকাৰ ভাৰ, এটা ভাল চাকৰি, মাহে মাহে একাউণ্টত টকা সোমাই থাকে, মাক দেউতাকৰ স্বাস্থ্যও ভাল, ফ্লেটটো তাৰ নিজৰ, সেইবাবে বন্ধুবৰ্গৰ মাজত সি বৰ ভাগ্যৱান বুলি পৰিচিত। তথাপিও প্ৰতিদিনে ৰাতি টোপনি অহাৰ আগত তাৰ মনত এটা প্ৰশ্নই খোপনি পুতি থাকে, মোৰ আছে নেকি, আৰু যদি নাই তেন্তে কি নাই। তাক দেউতাকে এবাৰ কৈছিল, আভৰণ মানে অলংকাৰ, শৰীৰক সজাবলৈ, কিন্তু ভিতৰখন যদি খালী থাকে অলংকাৰে কি কৰিব পাৰে। এই কথাষাৰ আজিও তাৰ কাণত বাজি থাকে। ঠিক যিদৰে কোনো এটা পুৰণি সুৰ মনৰ একোণত লুকাই থাকে আৰু কেতিয়াবা অজানিতেই ওলাই আহে। আভৰণে সৰুতে বেহেলা বজাইছিল, তাৰ আইতাকে দিছিল বেহেলাখন আৰু কৈছিল, যেতিয়া কথা ক'বলৈ শব্দৰ অভাৱ হ'ব তেতিয়া সুৰে ক'ব। কিন্তু জীৱনৰ দৌৰত, কৰ্মব্যস্ততাত সেই বেহেলাখন এতিয়াও আলমাৰীৰ একোণত ধূলিৰে ঢাক খাই আছে। সি কেতিয়াবা ভাবে মানুহেও এনেদৰেই নিজৰ ভিতৰৰ সুৰটো আলমাৰীত থৈ দিয়ে আৰু বাহিৰত প্ৰদৰ্শনীৰে জীৱন কটায়। সন্ধিয়াৰ চাহকাপ হাতত লৈ আভৰণে ফ্লেটৰ বেলকনিত বহিলেহি। কাষৰ টেবুলত কাফকাৰ মেটামৰফোচিছখন, তাৰ কাষতে সি কেণ্ডেল এডাল জ্বলাই লৈছে। চাহকাপ মুখত দিয়াৰ লগে লগে দূৰৰ পৰা এটা সুৰ ভাহি আহিল। প্ৰথমে সি ভাবিলে কাষৰ ফ্লেটত নিশ্চয় কোনোবাই গান বজাইছে, কিন্তু সুৰটো এনেকুৱা আছিল যিটো তাৰ পূৰ্বে সি কেতিয়াও শুনা নাছিল। সুৰটো বাহিৰ নে বেহেলাৰ নে মানুহৰ কণ্ঠৰ, এটা মিহলি সুৰ যিয়ে যেন বতাহতে জন্ম লয় আৰু বতাহতে মিলি যায়। সি চাহকাপলৈ চালে, চাহকাপৰ ভিতৰত সৰু সৰু ঢৌ উঠিছে, ঠিক যেন কোনোবাই তাৰ চাহকাপৰ পৃষ্ঠত আঙুলিৰে সুৰ বজাই আছে। আভৰণে কাপটো তলত থৈ কাণ পাতি সুৰটো আকৌ এবাৰ শুনিলে, যেন তাৰ ফ্লেটৰ চুকতেই কোনোবাই বজাই আছে, কিন্তু বেলকনিততো কোনো নাই, কেৱল সন্ধিয়াৰ বতাহ আৰু দূৰৈত ব্ৰহ্মপুত্ৰৰ ধ্বনি। আজি অফিচৰ পৰা উভতি আহোঁতে আভৰণে ফুটপাথৰ এখন দোকানৰ ৰেডিঅ' এটাত বাজি থকা সুৰ এটা শুনিছিল। সুৰটো তাৰ চিনাকি লাগিল যদিও শব্দবোৰ ঠিক মনত পৰা নাই। সি কিছু সময়ৰ বাবে ৰৈ গ'ল। দোকানীজনে এটা পুৰণি গ্ৰামোফোন চলাই আছিল। আভৰণে সুধিলে, এই গানটোৰ নাম কি দাদা? দোকানীজনে হাঁহি এটা মাৰি ক'লে, নাম নাজানো নহয়, কিন্তু এই সুৰটো যিয়েই শুনে তেওঁই ৰৈ যায়। কিছুমান সুৰৰ নাম নাথাকে, কেৱল অনুভৱ থাকে। কথাষাৰে আভৰণৰ বুকু চুই গ'ল। সি চাহকাপ টেবুলতে থৈ ব্ৰহ্মপুত্ৰৰ পাৰলৈ ওলাই গ'ল। উমানন্দৰ ফালে সূৰ্য মাৰ যাব ধৰিছে। আকাশখন কমলা আৰু বেঙুনীয়া ৰঙেৰে ৰঙীন। নদীৰ পানীত সেই ৰং প্ৰতিফলিত হৈছে যেন নদীখনে আকাশৰ লগত কথা পাতিছে। আৰু তাতেই ঘাটৰ শেষৰটো চুকত এজন বৃদ্ধই হাতত বেহেলা এখন লৈ বহি আছে। বৃদ্ধজনৰ চকুত ওঠত এক শান্ত হাঁহি, আৰু তেওঁৰ বেহেলাখনৰ পৰা ওলাই থকা সুৰটোৱেই আছিল সেইটো সুৰ যিটো সুৰে আভৰণক আকুল কৰি ফুৰিছিল। আভৰণে লগে লগে কাষ চাপি গৈ সুধিলে, ককা, আপুনি এই সুৰটো কেতিয়াৰ পৰা বজাই আছে? বৃদ্ধজনে চকুনে মেলাকৈয়ে ক'লে, যেতিয়াৰে পৰা মানুহে প্ৰথম প্ৰশ্ন কৰিছিল মোৰ আছে নেকি। আভৰণৰ বুকুখন কঁপি উঠিল। আপুনি কেনেকৈ জানিলে মই এই কথা ভাবি আছিলোঁ বুলি? বৃদ্ধই এইবাৰ চকু মেলি চালে। আভৰণে দেখিলে এই চকুযোৰত কোনো প্ৰতিফলন নাই, নাই আকাশ, নাই নদী, আনকি তেওঁ নিজেও নাই। প্ৰতিজন মানুহেই এদিন এই প্ৰশ্ন সোধে, বৃদ্ধই ক'লে, কিন্তু কম মানুহে ইয়াৰ উত্তৰ শুনিবলৈ ৰৈ থাকে। তুমি শুনিব খোজানে? আভৰণে মূৰদুৱে সন্মতি জনালে। তুমি সকলো লাভ কৰিছা, তোমাৰ একো অভাৱ নাই, তেওঁ কথা আৰম্ভ কৰিল, কিন্তু তুমি নিজকে কেতিয়াও লাভ কৰা নাই। তোমাৰ ঘৰ আছে, কিন্তু তুমি তাত থকা নাই। তোমাৰ চাকৰি আছে, কিন্তু তাত তুমি উপভোগ কৰা নাই। তুমি হাঁহিছা, কথা কৈছা, খাইছা, শুইছা, কিন্তু এই সকলোবোৰৰ মাজত তুমি নামৰ মানুহটো ক'ত? তুমি হেৰাই থকা নাইনে? তেনেহ'লে এই সুৰটোনো কি ককা? এইটোৱেই সেই হেৰুৱা অংশ, বৃদ্ধই ক'লে। বেহেলাখন উঠাই তেওঁ আকৌ বজালে, যিমান তুমি ইয়াক শুনিবলৈ অস্বীকাৰ কৰিছিলা সিমান ই গভীৰ হৈ গৈ আছে। প্ৰতিটো বস্তুৰ ভিতৰতে এই সুৰ আছে আভৰণ, চাহৰ কাপত, হৰ্ণৰ শব্দত, বতাহৰ শব্দত, আনকি তোমাৰ উশাহ।

0: উৎসাহটো, কিয়নো শূন্যতাৰ কোনো নিৰ্দিষ্ট ঠাই নাথাকে, ই সকলো ঠাইতে থাকে, ই তোমাৰ থকাখিনিৰ ভিতৰতো আছে। আৱৰণে নদীৰ ফালে চালে, পানীখিনি এতিয়া গাঢ় নীলা হৈ পৰিছে, আকাশৰ শেষ পোহৰ কোনো প্ৰায় নুবুজা হৈছে, তেনেহ'লে এতিয়া মই কি কৰোঁ, এই শূন্যতাৰ পৰা কেনেকৈ মুক্ত হওঁ? বৃদ্ধই হাঁহিলে, প্ৰথমবাৰৰ বাবে মুক্তি বিচৰাটোৱে ভুল প্ৰশ্ন, তুমি শূন্যতাৰ পৰা পলাব খুজিছা, কিন্তু শূন্যতা তোমাৰ শত্ৰু নহয় আৱৰণ, ই তোমাৰ আটাইতকৈ সত্য সংগী। যিদৰে সংগীতৰ সুৰবোৰৰ মাজৰ নীৰৱতাইহে সেই সংগীতক অৰ্থ দিয়ে, তোমাৰ জীৱনৰ এই শূন্যতাইহে তোমাৰ থকাবোৰক অৰ্থবহ কৰি তোলে। শূন্যতা নাথাকিলে পূৰ্ণতাৰ কোনো অস্তিত্বই নাথাকিব আৱৰণ, শূন্যতা মানেইতো সম্পূৰ্ণতা। তেনেহ'লে মই সদায় এনেকৈ থাকিব লাগিব নেকি এই সুৰৰ সৈতে? হয়তো এই সুৰেই তুমি আৱৰণ, বৃদ্ধই ক'লে, আৰু কথাষাৰ কোৱাৰ লগে লগে তেওঁৰ শৰীৰটো নদীৰ কুঁৱলীৰ মাজত বিলীন হ'বলৈ ধৰি, যেনেকৈ ধোৱা বতাহত বিলীন হৈ যায়। প্ৰতিজন মানুহৰেই এটা সুৰ, প্ৰতিজন মানুহেই এটা সুৰ, এটা অসম্পূৰ্ণ সুৰ, যিয়ে সদায় সম্পূৰ্ণতাৰ সন্ধান কৰে। এই সন্ধানেহে জীৱন আৱৰণ, ইয়াৰ লক্ষ্যটো নহয়। আৱৰণে হাতখন আগবঢ়াই বৃদ্ধজনক ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। বৃদ্ধ তেওঁৰ বেহেলাখন সকলো নদীৰ লগত একাকাৰ হৈ গ'ল, কিন্তু তেতিয়াও সেই সুৰটো বাজি আছিল, যেন নদীৰ পৰা, শিলৰ পৰা, বতাহৰ পৰা, হৃদয়ৰ গভীৰ কোণৰ পৰা। সি বুজি পালে এই সুৰ কেতিয়াও সম্পূৰ্ণ নহয়, ই সদায় বাজি থাকিব। ফ্লেটলৈ উভতি আহোঁতে চহৰখনৰ প্ৰতিটো শব্দতেই সি এক আকৰ্ষণ অনুভৱ কৰিলে। সি ভাবিলে, মানুহে জীৱনত যিমান পাব বিচাৰে সিমানেই তেওঁ নিজৰ পৰা আঁতৰি যায় নেকি? পূৰ্ণতাৰ সন্ধানত যিমান দূৰ আগবাঢ়ে সিমানেই নিজৰ ক্ষয় হৈ গৈ থাকে নেকি?
1: খুব ভাল লাগিল আপোনালোকৰ সৈতে কথা পাতি। আপোনালোকৰ সাহিত্যৰ এই যাত্ৰা সুমধুৰ হওক, আগন্তুক দিনৰ বাবে অফুৰন্ত শুভকামনা জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছিল উদীয়মান কবি প্ৰাণজিৎ কোঁচ আৰু উদীয়মান গল্পকাৰ অবিনাশ বৰুৱা। যুৱ সাহিত্যৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ঝৰ্ণা ভৰালী আজিলৈ ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমানপৰে শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। অনুষ্ঠানটিৰ আঁত ধৰি আগবঢ়ালে ঝৰ্ণা ভৰালীয়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

আমার যুববাণীৰ পৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই 12 বজাৰ পৰা হিন্দীত আৰু 12:05ৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: चेतावनी को देखते हुए सभी संबंधित विभागों को हाई अलर्ट पर रहने का निर्देश दिया है। मौसम विभाग ने देहरादून, चमोली और बागेश्वर जिलों में तेज बारिश के लिए ऑरेंज अलर्ट तथा राज्य के अन्य हिस्सों के लिए येलो अलर्ट जारी किया है। बारिश के कारण चमोली और बागेश्वर जिलों में आज 12वीं तक के स्कूल बंद हैं। इस बीच मौसम विभाग ने कहा है कि केरलम के सभी जिलों में आज और कल तेज बारिश जारी रहेगी। कासरगोड, कन्नूर, इडुक्की, एर्णाकुलम, कोट्टायम, आलापुझा और पथनमथिट्टा जिलों के लिए आज ऑरेंज अलर्ट जारी किया गया है। अन्य सभी 7 जिलों के लिए येलो अलर्ट जारी किया गया है, जिसमें अलग अलग स्थानों पर तेज बारिश हो सकती है। भारत ने श्रीलंका से हिरासत में लिए गए भारतीय मछुआरों और उनकी नौकाओं की जल्द रिहाई में सहयोग करने का आग्रह किया है। विदेश सचिव विक्रम मिश्री ने कोलंबो में श्रीलंका के शीर्ष नेतृत्व के साथ बातचीत में यह मुद्दा उठाया। उन्होंने कहा कि लंबे समय से चले आ रहे इस मामले को मानवीय दृष्टिकोण से सुलझाया जाना चाहिए। उत्तर प्रदेश में बहुजन समाज पार्टी के विधायक उमाशंकर सिंह का कल रात लंबी बीमारी के बाद निधन हो गया। वे बलिया जिले की रसला विधानसभा सीट का प्रतिनिधित्व करते थे और उत्तर प्रदेश विधानसभा में बसपा के एकमात्र विधायक थे। रक्षा मंत्री राजनाथ सिंह और उत्तर प्रदेश के मुख्यमंत्री योगी आदित्यनाथ ने उनके निधन पर शोक व्यक्त किया है। गृहमंत्री अमित शाह और लोकसभा अध्यक्ष ओम बिरला ने आज पूर्व विदेश मंत्री सुषमा स्वराज की पुण्यतिथि पर उन्हें श्रद्धांजलि अर्पित की है। सोशल मीडिया पोस्ट में श्री शाह ने सुषमा स्वराज को सौम्यता और सादगी की मिसाल बताया। श्री बिरला ने कहा कि अपनी तीक्ष्ण वाक्पटुता, संवेदनशील नेतृत्व और राष्ट्रहित के प्रति अटूट समर्पण के बल पर सुषमा स्वराज ने भारतीय राजनीति में एक विशिष्ट स्थान अर्जित किया। जूनियर पुरुष राष्ट्रीय हॉकी में ओडिशा, पंजाब, झारखंड और मध्य प्रदेश की टीमों ने कल तमिलनाडु के कोयम्बटूर में खेले गए 16वें भारतीय जूनियर पुरुष राष्ट्रीय चैंपियनशिप डिवीजन ए के सेमीफाइनल में जगह बना ली है। इसके साथ ही समाचार बुलेटिन समाप्त हुआ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল গুৱাহাটীত কিছু সময়ৰ পাছত মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী। উজনি অসমৰ 4খন জিলাৰ বান প্ৰভাৱিত বিদ্যালয়সমূহক আজি প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য বিতৰণ। পুণ্যতিথি উপলক্ষে জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথমগৰাকী অসমীয়া বিশিষ্ট সাহিত্যিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যলৈ ৰাজ্যবাসীৰ শ্ৰদ্ধা নিবেদন আৰু ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে ভাৰতভূষণ দেৱচৌধুৰীৰ শপত গ্ৰহণ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া 12:30 বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 452খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হ'ব। শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ, দ্বাদশ তথা পলিটেকনিকৰ ডিপ্লমা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে 800 টকাকৈ, স্নাতক পৰ্যায় সংহত শিক্ষক শিক্ষণ কাৰ্যসূচী তথা পলিটেকনিকৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক 1,250 টকাকৈ আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলক মাহে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। শিক্ষাৰ্থীসকলক সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা দিয়া হ'ব। অনুষ্ঠানত শিক্ষাৰ্থী সহায়ক প্ৰয়াসৰো শুভাৰম্ভ কৰা হ'ব। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক অধ্যয়ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে 1,000, স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক 3,000 আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক 5,000 টকাকৈ প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু উপস্থিত থাকিব। নিযুত মইনা, নিযুত বাবু আঁচনি সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কালি এইদৰে মন্তব্য কৰে।
1: নিযুত মইনা আৰু নিযুত বাবু, ইয়াৰ কাৰণে আমি ইয়াৰ প্ৰতিটো বছৰৰ কাৰণে নতুন নতুনকৈ ফৰ্ম ফিল আপ কৰোঁ, কাৰণ সকলো ছাত্ৰ ছাত্ৰী কণ্টিনিউটি তেওঁলোকৰ নাথাকে আৰু প্ৰত্যেকটো বছৰৰ অন্তত তেওঁলোকে নতুনকৈ এডমিশ্যন ল'ব লগা হয়। সেইকাৰণে আমি আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিম আৰু প্ৰপত্ৰসমূহ কলেজে কলেজে বিতৰণ হ'ব, হায়াৰ ছেকেণ্ডেৰী স্কুলতো বিতৰণ হ'ব। প্ৰপত্ৰসমূহ পূৰণ কৰি কলেজতে তেওঁলোকে দাখিল কৰিব আৰু কলেজে সেইখিনি ভেৰিফিকেশ্যন কৰি তেওঁলোকৰ ৰেজিষ্টাৰৰ লগত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীৰ যি তালিকা আছে তাৰ লগত মেচিং কৰি চাই প্ৰতিবেদন দিয়াৰ লগে লগে তেওঁলোকৰ একাউণ্টলৈ পইচা যোৱাটো আৰম্ভ হ'ব। ইয়াৰ লগতে বানপানীৰ পৰিপ্ৰেক্ষিতত যিসকল ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল আক্ৰান্ত হৈছে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক বিশেষ আঁচনি ইতিমধ্যে ঘোষণা কৰিছে, সেইখিনিও মুকলি কৰা হ'ব।
0: আজিৰ অনুষ্ঠানতে সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত বিদ্যালয়সমূহক প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য দিয়া হ'ব। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ

নীতি অনুসৰি জিলা চাৰিখনৰ বানত ক্ষতিগ্ৰস্ত 798খন বিদ্যালয়লৈ 2 লাখ টকাকৈ আগবঢ়োৱা হ'ব। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা লোৱা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে বিশেষকৈ নৱম দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ'ব। তেওঁ কয় যে শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলালৈ ইতিমধ্যে পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু সংশ্লিষ্ট উন্নয়নখণ্ড কাৰ্যালয়ত উপলব্ধ কৰোৱা হৈছে। কেইখনমান পাঠ্যপুথি নতুনকৈ ছপাবলগীয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া বিশিষ্ট গল্পকাৰ উপন্যাসিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুবাৰ্ষিকীত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। ৰামধেনু যুগৰ অন্যতম সামাজিক বাস্তৱবাদী লেখকগৰাকীয়ে 1961 চনত ইয়াৰুইংগম উপন্যাসৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। 42ৰ গণ আন্দোলনৰ ভিত্তিত ৰচনা কৰা মৃত্যুঞ্জয় উপন্যাসৰ বাবে তেওঁ 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1983 চনত অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ সভাপতি আছিল। জব্বলপুৰ বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডি লিট উপাধি প্ৰদান কৰিছিল। নিজৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যক সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ উপৰি ৰামধেনু আলোচনীৰ জৰিয়তে কেইবাগৰাকী বিশিষ্ট সাহিত্যিক সৃষ্টিত অৰিহণা যোগোৱা বিৰল প্ৰতিভাধৰ সাহিত্যিকগৰাকীৰ ৰচনাৰাজিয়ে চিৰকাল অসমীয়া সাহিত্যক উদ্বুদ্ধ কৰি ৰাখিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে বিশিষ্ট সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে অনন্য শৈলীৰে অসমীয়া ভাষা সাহিত্যৰ জগতখনত নতুন যুগৰ সূচনা কৰা ডঃ ভট্টাচাৰ্যৰ সৃষ্টিৰাজিয়ে যুগ যুগান্তৰলৈ জাতিটোক সমৃদ্ধ কৰি ৰাখিব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে পুণ্যতিথি উপলক্ষে অসমীয়া সাহিত্যৰ প্ৰথম জ্ঞানপীঠ বঁটা প্ৰাপকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে সাহিত্য, সাংবাদিকতা আৰু শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ডঃ ভট্টাচাৰ্য সদায় স্মৰণীয় হৈ থাকিব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ নৱনিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে শপত গ্ৰহণ কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কিছু সময় পূৰ্বে লোকভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্য তথ্য আয়ুক্তগৰাকীক শপত বাক্য পাঠ কৰোৱায়। বিগত 2-3 দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38টা ৰাজহচক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 160,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰিশ্বু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালি আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। প্ৰশাসনে জিলাসমূহত সতৰ্কতা জাৰি কৰিছে আৰু নৈপৰীয়া জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। বঙাইগাঁও আৰু চিৰাং জিলাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে মঙলবাৰে নিশা প্ৰায় 1 বজাৰ পৰা কুৰিশ্বুৰ জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়া হয়। আজি পুৱাৰ ভাগৰ পৰা এৰি দিয়া পানীৰ পৰিমাণ হ্ৰাস কৰা হৈছে যদিও আই আৰু মানাহ নৈৰ জলস্তৰ এতিয়াও বাঢ়ি আছে। বঙাইগাঁও জিলা প্ৰশাসনেও বানপ্ৰৱণ আৰু নৈপৰীয়া এলেকাৰ লোকসকলক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। জিলা কৰ্তৃপক্ষই পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু প্ৰয়োজন হলে নিয়োগ কৰিব পৰাকৈ দুৰ্যোগ সঁহাৰি বাহিনীৰ দলক সাজু কৰি ৰখা হৈছে। নাগালেণ্ডৰ পৰ্যটন আৰু উচ্চশিক্ষা বিভাগৰ মন্ত্ৰী টেমজেন ইমনাই প্ৰবল বানৰ সন্মুখীন হোৱাৰ বাবে যুটীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে বান সমস্যা দূৰ কৰাৰ বাবে অসম আৰু নাগালেণ্ডে পৰস্পৰক দোষাৰোপ কৰাৰ পৰিৱৰ্তে একেলগে কাম কৰা উচিত। নাগালেণ্ডত হোৱা অবৈধ খননৰ বাবে উজনি অসমত প্ৰবল বান হোৱা বুলি উঠা অভিযোগত মন্ত্ৰীগৰাকীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। শ্ৰীমনাই কয় যে ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীদ্বয়ে এই প্ৰাকৃতিক বিপৰ্যয় সম্পৰ্কে পৰস্পৰৰ সৈতে কথা পাতিছে। নাগালেণ্ডৰ মন্ত্ৰীসভাই বিষয়টো সন্দৰ্ভত আলোচনা কৰিব বুলিও তেওঁ মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ছেচন আদালত আৰু বিশেষ ফাষ্ট্ৰেক আদালতত জামিন আবেদন নাকচ হোৱাৰ পাছত অভিযুক্তগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত এই গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰটোত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ পাছতে আদালতত যোৱা 9 জুনত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 394গৰাকী সাক্ষীৰ নাম সন্নিৱিষ্ট হৈছে। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অবৈধ খনন হোৱা বুলি

উঠা অভিযোগ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ওচৰত এখন আবেদন দাখিল কৰিছে। নেতাগৰাকীয়ে চুবুৰীয়া অঞ্চলসমূহত অনিয়ন্ত্ৰিত খনন, বন ধবংস, নদীৰ তলি বাম হোৱা আৰু পাৰিপাৰ্শ্বিক অৱনতিৰ বাবে বানৰ সৃষ্টি হৈছে নেকি তাৰ মূল্যায়নৰ বাবে স্বতন্ত্ৰ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়। তেওঁ আবেদনখনৰ জৰিয়তে অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত খননত নিৰীক্ষণৰ বাবে এটা স্বতন্ত্ৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ আৰু অন্য বিধিগত সংস্থাসমূহক নিৰ্দেশ দিবলৈ ৰাষ্ট্ৰপতি মুৰ্মুক অনুৰোধ জনাইছে। মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুৱামাই অসমৰ সৈতে শান্তি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিছে। গুৱাহাটীত কালি এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ দীক্ষা আৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন ৰাজ্যৰ মাজত পাৰস্পৰিক আস্থা সুদৃঢ় কৰাৰ প্ৰতি তেওঁ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত অসমৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। চুবুৰীয়া ৰাজ্য হিচাপে অসম আৰু মিজোৰামৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে বুলিও শ্ৰীলালদুৱামাই মন্তব্য কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। গুৱাহাটীত কিছু সময়ৰ পাছত মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী। উজনি অসমৰ 4খন জিলাৰ বান প্ৰভাৱিত বিদ্যালয়সমূহক আজি প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য বিতৰণ। পুণ্যতিথি উপলক্ষে জ্ঞানপীঠ বঁটাপ্ৰাপক প্ৰথমগৰাকী অসমীয়া বিশিষ্ট সাহিত্যিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যলৈ ৰাজ্যবাসীৰ শ্ৰদ্ধা নিবেদন আৰু ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে ভাৰত ভূষণ দেৱচৌধুৰীৰ শপত গ্ৰহণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জ আৰু নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি নিশা 9:30 বজাৰ ডক্টৰ অনলাইন অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশুৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দিগন্ত বৰ্মন। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মায়ে। শ্ৰোতাসকলে 03612661876 আৰু 94354052222 ফোন নম্বৰ দুটা আকৌ এবাৰ কৈ দিছোঁ, 03612661876 আৰু 94354052222 এই দুটি নম্বৰত ফোন কৰি পোনপটীয়াকৈ কথা পাতিব পাৰিব।

মোহাম্মদ ইরফানৰ কণ্ঠত কিক চিনেমাৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক কাবিল চিনেমাৰ এটি গীত জুবিন নটিয়াল আৰু পলক মুছালৰ কণ্ঠত।

শ্রেয়া ঘোষাল আৰু ৱাজিদৰ কণ্ঠৰ এই গীতটিৰে হিন্দী চিনেমা গীতৰ অনুষ্ঠান আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছোঁ আইডিঅ'ৰ বুলনী।

0: আইডিঅ'ৰ বোলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, আগষ্ট মাহৰ প্ৰথম সপ্তাহটোত অৰ্থাৎ 1 আগষ্টৰ পৰা 7 আগষ্টলৈ প্ৰতি বছৰে বিশ্বজুৰি পালন কৰা হয় বিশ্ব স্তনপান সপ্তাহ। এই সপ্তাহৰ সৈতে সংগতি ৰাখি আজি আমি আমাৰ বুলনিত মাতৃদুগ্ধ সম্পৰ্কে কিছু কথা পাতিবলৈ লৈছোঁ। সমল ব্যক্তিৰূপে আমাৰ সৈতে উপস্থিত আছে শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ পাৰ্থপ্ৰতিম বৰা। ডাক্তৰ বৰা নমস্কাৰ।
1: নমস্কাৰ বাইদেউ,
0: আপোনাক আমাৰ চেনেললৈ স্বাগতম। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই আন্তঃৰাষ্ট্ৰীয় স্তনপান সপ্তাহ পালনৰ প্ৰয়োজনীয়তা কি?
1: ইয়াৰ পিছত 3টা বস্তু আছে। আমি প্ৰমোট, প্ৰটেক্ট আৰু এনকাৰেজ ব্ৰেষ্ট ফিডিং বুলি কোৱা হয়। আমি মানুহক এনকাৰেজ কৰিবলগীয়া হয় আৰু আমি এইটো চাবলগীয়া হয় যে প্ৰত্যেকগৰাকী মাকে যাতে নিজৰ শিশুটিক স্তনপান কৰিব পাৰে। আৰু এইটো তাৰ কাৰণে যিখিনি পদক্ষেপ আমি ল'বলগীয়া হয় মাকগৰাকীৰ ফালৰ পৰা, প্লাছ মাকৰ যিটো ছাপৰ্ট ছিষ্টেম, লগত থকা হাজবেণ্ড হওক আৰু বা পৰিয়ালবৰ্গক এনকাৰেজ কৰিবলৈ, আৰু প্লাছ যিটো মাকৰ কাম কৰা যিটো ৱৰ্ক প্লেচ, তাৰ পৰাও মাকগৰাকীক যথেষ্টখিনি সহায় লাগে যাতে মাকগৰাকীয়ে ভালকৈ শিশুটিক স্তনপান কৰাব পাৰে আৰু দীঘলীয়াকৈ স্তনপান কৰাব পাৰে,
0: তেওঁলোকক উৎসাহ দিবৰ বাবে, তেওঁলোকক ইয়াৰ বিষয়ে সজাগ কৰিবৰ বাবে। এতিয়া আপুনিটো ক'লে যে আমি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগিব যাতে মাতৃগৰাকীয়ে সুকলমে আৰু আনন্দৰে সৈতে সন্তানটিক দুগ্ধপান কৰাব পাৰে। এতিয়া যিগৰাকীয়ে প্ৰথমবাৰৰ বাবে মাতৃত্ব লাভ কৰিছে, তেওঁ কেনেকুৱা ধৰণৰ শাৰীৰিক বা মানসিক অৱস্থা থাকিলে তেওঁ সুন্দৰভাৱে এটি সন্তানক মাতৃদুগ্ধপান কৰাব পাৰে?
1: বস্তুটো এনেকুৱা যে বাইদেউ, মই বহুতক কওঁ এইটো কথা যে এগৰাকী মানুহ যেতিয়া বেবী ডেলিভাৰী হয় তাৰ

0: পিছতে ওমেন এগৰাকী আকৌ মাদাৰ হওঁতে সময় লাগে, কিন্তু এই ট্ৰানজিশ্যনটো বৰ সহজ নহয়। আৰু জাষ্ট ডেলিভাৰী হৈ যোৱাৰ পিছতেই মাকগৰাকী যথেষ্ট বিষত থাকে। দুই নম্বৰতে বহু ধৰণৰ হৰ্মনেল চেঞ্জেছ থাকে মানুহগৰাকীৰ, যিটো কাৰণে এটা মানসিক ইমবেলেঞ্চ এটা থাকে। প্লাছ মাক হৈ যোৱাৰ লগে লগে এটা দায়িত্ববোধ আহি যোৱাৰ লগে লগে এটা ষ্ট্ৰেছো থাকে মাকগৰাকীৰ, যে মই এতিয়া মোৰ শিশুটিকো ফিডিং কৰাব লাগিব বা শিশুটিকো যত্ন ল'ব লাগিব, পালন কৰিব লাগিব। এই যিখিনি প্ৰেছাৰ বা যিখিনি ষ্ট্ৰেছ এগৰাকী মাকে যাবলগীয়া হয় প্ৰথম এসপ্তাহ বা সপ্তাহৰ ভিতৰত, এইখিনি যথেষ্ট চিন্তনীয়। আৰু মানে মাকগৰাকীক এইখিনি সময়ত যিটো ইম'চনেল ছাপোৰ্ট দৰকাৰ হয়, এইটো আমাৰ প্ৰত্যেকজনৰে দায়িত্ব যে মাকগৰাকীক আমি বুজি পাওঁ আৰু মাকগৰাকীক আমি যদি ছাপোৰ্ট দিব পাৰোঁ ভালকৈ। মাকগৰাকীয়ে প্ৰথমবাৰৰ কাৰণে শিশু জন্ম হৈছে, মাকগৰাকীৰ নিজৰ খোৱা বা হেৰিৰ লগত কোনো সম্পৰ্ক নাই, যিহেতু মাকগৰাকীৰ যিমানখিনি দৰকাৰ হয় উপযুক্ত পৰিমাণৰ গাখীৰ প্ৰডাকশ্যন কৰিবই। কিন্তু মাকগৰাকীয়ে ভালকৈ ফিডিং কৰাব পৰা, ফিডিং পজিশ্যন কৰিব পৰা, ভালকৈ দীঘলীয়াকৈ ফিডিং কৰিব পৰা, এই গোটেইখিনি কাৰণে কিন্তু মাকগৰাকীক যথেষ্ট ছাপোৰ্ট লাগে। সেইকাৰণে য'ত হস্পিটেলত ডেলিভাৰী হয় তাতে আমাৰ নাৰ্ছিং ষ্টাফৰ এটা বিৰাট ডাঙৰ অৱদান থাকে, খুব ভালকৈ মাকগৰাকীক ছাপোৰ্ট কৰিব লাগিব। আৰু আমি যদি আজিকালি কওঁ যে এণ্টিনেটেল পিৰিয়ড, যে প্ৰেগনেঞ্চিৰ সময়তে আচলতে লাষ্ট ট্ৰাইমেষ্টাৰৰ পৰাই মাক এগৰাকীক আমি মানসিকভাৱে ৰেডি কৰিব লাগে, তেখেতক ছায়েন্স যিটো বিজ্ঞান ব্ৰেষ্ট ফিডিঙৰ পজিশ্যনিং কেনেকৈ এটেচ কৰিব লাগে বেবিটো, কি কি ধৰণৰ আমি অসুবিধাৰ সন্মুখীন হ'ব পাৰোঁ ফিডিঙৰ সময়ত, এইখিনিক যদি মাকগৰাকীক আমি এণ্টিনেটেল পিৰিয়ডতে মানসিকভাৱে ৰেডি কৰি লৈ যাওঁ, তেতিয়া মাকগৰাকীৰ কাৰণেও ফিডিংটো এটা একচেপ্টেবল ছিটুৱেশ্যন হৈ পৰে।
1: হয়, অতি সুন্দৰকৈ আপুনি কথাখিনি ক'লে ডাক্টৰ বৰা। এতিয়া জানিব বিচাৰিছোঁ যে মাতৃদুগ্ধত এনে কি গুণ আছে যে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়?
0: মাতৃদুগ্ধটো আচলতে সময়ৰ লগত, শিশুটিৰ অৱস্থাৰ লগত, মাকৰ মানসিক অৱস্থাৰ লগত সলনি হয়, এইটো এডাপটিভ লিকুইড বুলি কোৱা হয়। দুই নম্বৰতে আমি দুই তিনিটা কথা চবেই জানো, যে মাতৃদুগ্ধত প্ৰথম তিনিদিনৰ যিখিনি গাখীৰ বা কলষ্ট্ৰাম বুলি কওঁ সেইখিনি হৈছে প্ৰথম প্ৰতিষেধক, আৰু শিশুটিয়ে যিখিনি মাকৰ পৰা কলষ্ট্ৰাম পায় সেইখিনি শিশুটিৰ ইণ্টেষ্টাইনেল যিটো নাভিত যিটো বেক্টেৰিয়েল ফ্ল'ৰা ডেভেলপমেণ্ট হ'ব, বেবীটোৰ যিবিলাক বহু ধৰণৰ বেমাৰ আজাৰ, যিবিলাক ইনফেকচিয়াছ ডিজিজ বুলি কওঁ, সেই বেমাৰ আজাৰ পৰা শিশুটিক দূৰেই ৰাখিব। আৰু প্লাছ শিশুটিৰ কিছুমান হৰ্মনেল ডেভেলপমেণ্টতো সহায় কৰে। আৰু মানুহৰ কেছত চবতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে বুদ্ধিৰ বিকাশ, আৰু বুদ্ধি বিকাশৰ কাৰণে যিখিনি বস্তু লাগে, যিবিলাক আমি পলি আনচেচুৰেটেড ফেটি এচিডছ বুলি কওঁ, সেইবিলাকৰ চবতকৈ অধিক পৰিমাণ মাকৰ গাখীৰতে আছে। দুই নম্বৰত আমি এটা সদায় এটা জানিব লাগে, আৰু এটা নতুন চাইণ্টিফিক ৰিচাৰ্চ বহুত ওলাইছে, যে এনেকুৱাও হয় যে মাকগৰাকীৰ যদি গা বেয়া, মাকগৰাকীৰ যদি মন বেয়া, বা এইটো ছাইডে যদি আমি চাওঁ যে শিশুটিৰ গা বেয়া, শিশুটিৰ মন বেয়া, সেইধৰণে কিন্তু মাকৰ গাখীৰটো সলনি হৈ যায়। চ' মাকৰ
1: মানসিক অৱস্থাৰ
0: ওপৰতো গাখীৰৰ কনচেনট্ৰেশ্যন বা কম্পজিশ্যনবিলাক চেঞ্জ হ'ব পাৰে। বহু সময়ত যদি শিশুটিৰ বেমাৰ আছে, তাৰ মাকগৰাকীয়ে সেনেকৈ যিবিলাক ইমিউনলজিকেল প্ৰডাক্টছ লাগে, সেইবোৰ মাকৰ গাখীৰৰ পৰিমাণটো বাঢ়ি যায়, যে মাকে প্ৰটেকশ্যন দিব পাৰে। তাৰ সাধাৰণ উদাহৰণ নকৰা, যে আমি যদি জীৱ জন্তুত চাওঁ, কাটিলে ছিঙিলে জন্তুটোৱে কাটা ছিঙাটো চেলেকি দিয়ে, আৰু দেখা হৈছে যে শিশু যদি শিশুটিৰ বেমাৰ আৰু শিশুটিয়ে যে মাকৰ মিল্কত চাক কৰি আছে, মাকৰ ব্ৰেষ্ট মিল্ক আৰু যেতিয়া বেবীৰ চেলাইভাটো যেতিয়া লগ লাগে, তেতিয়া বেবীটোৱে বেলেগ ধৰণৰ কিছুমান ইমিউনলজিকেল প্ৰডাক্টছো ডেভেলপ কৰিব পাৰে, কনভাৰ্ট কৰিব পাৰে, যিটোৱে শিশুটিক যিবিলাক ইনফেকশ্যন, এইবিলাক কিছুমান বীজাণু আছে, যেনেকৈ ষ্ট্ৰেপ্টোকোকাছ বুলি কওঁ, ষ্টেফাইলোকাছ বুলি কওঁ, এই বীজাণুবিলাকৰ এগেইনষ্টে ইমিউনিটি ডেভেলপ কৰি ল'ব পাৰে নিজেই।
1: অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় কথা আচলতে আমি বহুতে নাজানো, আৰু কেতিয়াবা এনেকুৱা হয় যে অসুস্থ হৈ থাকিলে গাখীৰ খুৱাব নালাগে বুলিও আগৰ জ্যেষ্ঠসকলে কৈছে।
0: হয়, এটা বস্তু ভাবিব লাগে বাইদেউ, আমি বহু বছৰ আগতে আছিলোঁ WHO-ই এটা বস্তু ওলাইছিলে, আমি এইটো BFHI বুলি কৈছিলোঁ, মানে বেবী ফ্ৰেণ্ডলি হস্পিটেল ইনিচিয়েটিভ। মানে আমি এখন হস্পিটেল য'ত মাকৰ ডেলিভাৰী হয় সেইখন আচলতে চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে বেবী ফ্ৰেণ্ডলি হোৱাটো। আমি মাক ফ্ৰেণ্ডলি হোৱাটো কোৱা নাই, বেবী ফ্ৰেণ্ডলি হ'বৰ কাৰণে তাৰমানে বেবীটো জন্ম হোৱাৰ পিছতেই যিমান সোনকালে পাৰোঁ আমি বেবীটোক মাকৰ লগত দিব লাগিব, মাক আৰু বেবীৰ বণ্ডিঙত আমি সহায় কৰিব লাগিব, আমি এক্সক্লুচিভ ব্ৰেষ্ট ফিডিংটো প্ৰমোট কৰিব লাগিব। তাৰ ছেকেণ্ড বস্তুটো হৈছে আমি কিমান সোনকালে ফিডিং কৰাব লাগে, অপাৰেশ্যনৰ লগত কথা নাই, কথাটো হৈছে কি আমি কিমান আমি নিজকে সবল বা ট্ৰেইন কৰি তুলিছোঁ, আমাৰ হস্পিটেল ষ্টাফে বা ডক্টৰজনে বা নাৰ্ছগৰাকীয়ে ডেলিভাৰী ইমিডিয়েটলি ডেলিভাৰী চিজেন ছেকশ্যন এটা হোৱাৰ সময়ত মাকৰ যদিও এনাস্থেছিয়া থাকে, বহু সময়ত স্পাইনেল এনাস্থেছিয়া দিয়া থাকে, চ' মাকৰ ওপৰ চোৱা এনেও কনচিয়াছ থাকে, মাকগৰাকীও কনচিয়াছ থাকে, কথা পাতি থাকিব পাৰে। চ' ডেলিভাৰী ইমিডিয়েটলি ডেলিভাৰীৰ পিছতেই শিশুটিক মাকৰ স্তনপান কৰিব দিব পাৰি, কোনোবাই সহায় ধৰি দিব লাগিব, বা সেইটো কাৰণে যদি আমাৰ নাৰ্ছগৰাকী ট্ৰেইন হয় তেতিয়াহ'লে বেবী ফিডিং করাব পারে। আর আজিকালি বহু হসপিটালত আমি দেখো যে আমি বা আমিও আমার হসপিটালত এই আরম্ভ করেছো যে ডেলিভারি হওয়ার

0: পিছতেই মাকগৰাকীক আমি প্ৰথম ব্ৰেষ্ট ফিডিংটো কৰাওঁ। কিয় কৰাওঁ? যিহেতু এই ডেলিভাৰীৰ প্ৰথম সময়খিনিতেই মাকগৰাকী আৰু বেবীগৰাকীৰ যিটো হৰ্মনেল ছিষ্টেম থাকে সেইটো খুব বেছি এক্টিভ হৈ থাকে, আৰু সেইকাৰণে সেইখিনি সময়তে যে আমি ফিডিংটো আৰম্ভ কৰিব পাৰোঁ, বেবীটোৱে ভালকৈ চাকু কৰে আৰু যিমান সোনকালে চাক কৰাব পাৰোঁ মাকৰ মিল্ক প্ৰডিউচিং যিবিলাক হৰ্মনছ সেইবিলাক বেছিকৈ ছিক্ৰেচন হয়, তেতিয়া মাকগৰাকীৰ গাখীৰ সোনকালে নামে, মাকগৰাকীয়ে দীঘলীয়াকৈ ফিডিং কৰিব পাৰে।
1: এতিয়া কিছুমান শিশু ধৰক যদি দুৰ্বল হয় বা কিছু শিশুৱে খাবও নিবিচাৰে, চুপিব নিবিচাৰে, তেনে শিশুৰ ক্ষেত্ৰত কি
0: কৰিব? দুৰ্বল মানে আমি দুটা বস্তু ভাবিব লাগিব, এটা কিছুমান হৈছে প্ৰিমেচিয়'ৰ বেবিজ যাক আমি হয়তো ব্ৰেষ্ট ফিডিং কৰাব নোৱাৰিব পাৰোঁ প্ৰথম ইনিচিয়েলি, যাক যিটো আমি NICU-ত বা বেবী ৰুমত ভৰ্তি কৰিবলগীয়া হয়, তাত তেওঁলোকক আমি বিভিন্ন পদ্ধতিলৈকে চামুচেৰে খোৱালোঁ বা আমি পেলাইডে ফিডিং বুলি কওঁ বা টিউব ফিডিং কৰিবলগীয়া হ'ব পাৰে। কিছু শিশু এনেকুৱা থাকে যে জন্মতে ওজন বহুত কম বা সেইকাৰণে তেওঁলোকে ফিডিং কৰিব পৰা নাই, ভালকৈ চাক কৰিব নোৱাৰাৰ কাৰণে আমি আৰু বা প্লাছ তেওঁলোক বেলেগ ধৰণৰ কেয়াৰো লাগে যিটো কাৰণে আমি বেবী ৰুমত ৰাখিবলগীয়া হয়। এটা বেবী যদি ভালকৈ চাক কৰিব নোৱাৰে তাৰ কিন্তু এটা প্ৰমুখ কাৰণ হৈছে আমি দেৰিকৈ ফিডিং ষ্টাৰ্ট কৰা। যিটো জন্ম হৈ যোৱাৰ এঘণ্টাৰ পিছতেই শিশুটোও ভাগৰি যায়, মাকগৰাকীও ভাগৰে আৰু দুয়োজনেই টোপনিত যায়। সেইখিনি সময়ত আমাৰ সেইকাৰণে কোৱা হয় যে যিমান সোনকালে পাৰে আমি সিমান সোনকালে ফিডিং আৰম্ভ কৰিব লাগে। যদি এঘণ্টাৰ পিছত দেৰি হৈ যায় সেই শিশুটিক কিন্তু নেক্সট ফিডিংটো আৰম্ভ কৰোঁতে বহুত দেৰি লাগে। আকৌ যদি শিশুটি একদম দীঘলীয়াকৈ শুই যাব পাৰে, চাক কৰোঁতে কমকৈ চাক কৰিব পাৰে। কিন্তু ইয়াত এটা কথা জনা দৰকাৰী আমি যে শিশুটিক এনেকুৱা কোনো বান্ধা নিয়ম নাথাকে যে 10 মিনিট চাক কৰাবই লাগিব, এটা চাইডে আধা ঘণ্টা কৰাবই লাগিব, কেঁচুৱাই যেতিয়াই বিচাৰে কৰাবই লাগিব, এনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই। আমি প্ৰথম 3 দিনত মই প্ৰথমতে যিটো ক'লোঁ মাকগৰাকীক এনকাৰেজ কৰিবলৈ, বেবীটোৱে চাক কৰক, ভালকৈ চাক কৰক, আৰু যিমানেই মাকৰ কনফিডেন্সটো বাঢ়ি বাঢ়ি আহি থাকিব যে মই পাৰিছোঁ শিশুটিক লৈ পেলাই, তেতিয়া সেইগৰাকী মাকে ভালকৈ ফিডিং কৰাব পাৰিবই।
1: ডক্টৰ বৰা, আপুনিতো বেছ দীঘলীয়া সময় ধৰি এই চিকিৎসাৰ লগত জড়িত নহয় জানো, আপুনি বহুতো শিশু পাইছে এনেধৰণৰ। এতিয়া জানিব বিচাৰিছোঁ যে বৰ্তমান প্ৰজন্মৰ যিসকল মাতৃ আৰু আমাৰ বয়সৰ 40 উৰ্ধৰ যিসকলৰ ল'ৰা ছোৱালী এতিয়া ডাঙৰ হ'ল, সেই মাতৃসকলৰ মাজত এই স্তনপানৰ ক্ষেত্ৰত বা মাতৃদুগ্ধৰ সজাগতাৰ সময়ত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আপুনি লক্ষ্য কৰিছে?
0: মোৰ এতিয়া প্ৰায় অলমষ্ট 20 বছৰ বেছি হ'ল মই পেডিয়াট্ৰিক্স প্ৰেক্টিছ কৰি থকা, আৰু প্ৰথম চোৱাত হয়তো মই আপুনি কোৱাৰ নিচিনা আমি যিখিনি মাক লগ পাইছিলোঁ সেইখিনি মোৰ নিজৰ বয়সৰ মাক লগ পাইছিলোঁ। ছ' সেইকাৰণে মই আমি একেই ধৰণৰকৈ কথাবিলাক বুজি পাইছিলোঁ। দুটা বস্তু আছিলে, এটা সময়ত আছিলে যে মাকবিলাকে ব্ৰেষ্ট ফিডিঙৰ ৰেটটো আমাৰ সময়ত আমাৰ দেশত কমি গৈছিলে। তাৰ একচুৱেলি প্ৰমুখ কাৰণ হৈছে যিটো আমাৰ কমাৰ্চিয়েলাইজেশ্যন অফ যিবিলাক আমাৰ ফৰ্মুলা ফিডিং, বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট, বিভিন্ন ধৰণৰ যিবিলাক আমি প্ৰবচন দেখা পাওঁ সেইবিলাকৰ কাৰণে আমাৰ বুদ্ধিটো ফৰ্মুলা ফিডিঙৰ পিনে গুচি গৈছিলে। তাৰ কাৰণে যিখন আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পিছত নিয়ম আনিলে যে আমি ব্ৰেষ্ট ফিডিংটো প্ৰমোট কৰিব লাগিব আৰু আমি ফৰ্মুলা ফিডিংবিলাক আমি এডভাৰটাইজ কৰিব নোৱাৰোঁ বা প্ৰমোট কৰিব নোৱাৰোঁ। তাৰপিছত লাহে লাহে দেখা হ'ল যে মাকবিলাকেও লাহে লাহে এনকাৰেজ হ'ল যে আমি ব্ৰেষ্ট ফিডিং কৰাব লাগে। আজিৰ প্ৰজন্মৰ যিবোৰ মাক, এটা বস্তু ভাল যে নতুন ছ'চিয়েল মিডিয়া হওক বা যিটো নলেজৰ কাৰণে এতিয়া এছেচিবল বিভিন্ন ধৰণৰ গুগল হওক, চ' মাকবিলাক যথেষ্টখিনি পঢ়া শুনা কৰে। চ' মাকবিলাকে সেইকাৰণে এতিয়া প্ৰেগনেঞ্চিৰ সময়ত হ'বলগীয়া কমপ্লিকেশ্যনছ, প্ৰেগনেঞ্চিৰ পিছত কি কৰিব লাগিব, বেবী কেয়াৰ কেনেকৈ কৰিব লাগিব, যথেষ্টখিনি অৱগত তেওঁলোক। নলেজেবল হ'লে আমাৰ বহু সময়ত কথা ক'বলৈ বা কথা বুজাবৰ কাৰণেও সুবিধা হয়। চ' সেইকাৰণে এতিয়া লাহে লাহে ব্ৰেষ্ট ফিডিং হেৰিটো বাঢ়িছে আৰু বহু মাকে বিচাৰে যে মই প্ৰথম ছমাহ এটলিষ্ট এক্সক্লুচিভ ব্ৰেষ্ট ফিডিংটো কৰাব বিচাৰে। কিন্তু এইখিনি সময়ত আৰু এটা বস্তু আছে, যিমানেই নলেজ বাঢ়ে, যিমানেই আমি জ্ঞান আমাৰ বাঢ়ে, তাৰ লগত ষ্ট্ৰেছো বাঢ়ে, আমাৰ কনফিডেন্স কমে, আৰু যিবিলাক আমাৰ আজি যদি আমি চাব যাওঁ ইভলিউশ্যনৰ পিনৰ পৰা, ইমান দিনে আমি যেতিয়া কেভত আছিলোঁ তেতিয়া আমাৰ কোনো জ্ঞান নাথাকিলেও আমি কিন্তু ব্ৰেষ্ট ফিডিঙেই কৰাইছিলোঁ, বিকজ আমাৰ বাকী বস্তু একো আমি নাছিলে আমাৰ হাতত। যিমানেই বস্তু বাঢ়িছে সিমানেই আমাৰ জ্ঞানো বাঢ়াৰ লগত কিন্তু কনফিউজনবিলাকো বাঢ়িছে, বা আমি খুব বেছি কম্পেৰিজন কৰাৰ কাৰণে আমি হয়তো কেতিয়াবা ভুল পথেৰে গুচি যাওঁ। চ' সেইটো কাৰণে এইখিনি সময়ত মাকগৰাকীক এই ডেলিভাৰীৰ পিছত যিটো মই ছাপৰ্টৰ কথা ক'লোঁ, যিটো এনকাৰেজমেণ্টৰ কথা ক'লোঁ, সেইটো খুবেই দৰকাৰী। আৰু এগৰাকী মাকগৰাকীক যদি আমি এইখিনি সময়ত ভালকৈ এনকাৰেজ কৰোঁ বা ছাপৰ্ট কৰোঁ, মাকগৰাকীয়ে ফিডিং কৰাবৰ কাৰণে বেছি ইজি হৈ উঠে। চ' ব্ৰেষ্ট ফিডিং ৰেটটো ডেফিনেটলি ইণ্ডিয়াত লাহে লাহে লাহে লাহে বাঢ়ি আহিছে। বহু ষ্টেটত আগতে আমি দেখিছিলোঁ যে ব্ৰেষ্ট ফিডিং নকৰিছিলে মানুহে, কিন্তু সেইবিলাক ষ্টেটত আমি দেখিছোঁ যে লাহে লাহে ব্ৰেষ্ট ফিডিং ৰেটটো বাঢ়িছে। ভাল খবৰ হয়।
1: আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে আজিকালি প্ৰায় সংখ্যক মাতৃয়ে চাকৰিজীৱী, যদিও আমাৰ মেটাৰনেল লীভ থাকে তথাপিও এটা সময়ৰ পিছত তেওঁলোকে আকৌ চাকৰিত যোগদান কৰিবলগীয়া হয়। তেনে মাতৃসকলে যিসকল

0: হোৱা নাই নেকি, শিশুটিয়ে কান্দি আছে, শিশুটি ভোকত আছে নেকি, শিশুটিক ভালকৈ পাৰা নাই নেকি মাকে, এনেকুৱা ধৰণৰ যে কথা এগৰাকী মাকক সোধা হয় সেইখিনি সময়ত, মাকগৰাকীৰ কনফিউজন এটা ক্ৰিয়েট কৰা হয়। আৰু মাকগৰাকীৰ মনত যদি এটা কনফিউজন হয়, সেইগৰাকী মাকে আকৌ ফিডিং কৰাবৰ কাৰণে কিন্তু বৰ দিগদাৰি পায়। ইয়াতে মাকৰ যিটো মানসিক অৱস্থা সেইটো খুব ইম্পৰ্টেণ্ট।
1: হয়, মাকৰ মানসিক স্থিতিৰ কথা আপুনি ক'লে, লগতে জানিব খুজিছোঁ, ধৰক এটি শিশুৱে সাধাৰণতে জন্মৰ পিছতে কিছুবোৰ শুয়ে থাকে ন, বহুত দেৰি দেৰিলৈকে শুয়ে, এতিয়া সেই দীঘলীয়াকৈ শুলে তেওঁলোকক উঠাই পেলাই গাখীৰ খুৱাব লাগেনে?
0: শিশু আচলতে জন্ম হোৱাৰ পিছতে দিনৰ সময় যথেষ্টখিনি শুয়ে আৰু 18 ঘণ্টালৈকে সিহঁতে শুব পাৰে, কিন্তু তাৰ ভিতৰতে আমি বিচাৰোঁ যদি শিশুটিয়ে এটলিষ্ট দিনটোৰ 24 ঘণ্টাৰ ভিতৰত 8টামান ফিডিং পায়। চ' 8টামান ফিডিং পাব হ'লে এটলিষ্ট 3 ঘণ্টামানত শিশুটি মূৰত ফিডিং পাব লাগিব। কেতিয়াবা যদি শিশুটিয়ে ভালকৈ খাইছে, পেট ভৰাই খাইছে, তেতিয়া 2 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ পৰা 4 ঘণ্টালৈকেও কেতিয়াবা শুব পাৰে, যে এনেকুৱা নহয় যে 2 ঘণ্টাত উঠাবই লাগিব বা 3 ঘণ্টা হ'লে উঠাবই লাগিব। যদি শিশুটিয়ে ভালকৈ স্তনপান লয়, পেট ভৰাই খায়, তেতিয়া 2 ঘণ্টাৰ পৰা 3 ঘণ্টা ধুনীয়াকৈ শুব পাৰে।
2: আৰু সেই শুই থকা অৱস্থাত পেচাব নকৰিব পাৰে, ধুনীয়াকৈ শুই আছে?
0: আৰু পেচাবটো আমি কেনে এবাৰত আমি হিচাপ নকৰোঁ, পেচাবটো কোৱা হয় যে 24 ঘণ্টাত শিশুটিয়ে 6 বাৰতকৈ বেছি পেচাব কৰিব লাগে। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে প্ৰথম 5 ঘণ্টা 6 ঘণ্টা কৰা নাই, একেলগতে 3-4 বাৰ কৰি দিলে, সেনেকুৱা হ'ব পাৰে। কাৰণ আমি 24 ঘণ্টাত হিচাপ কৰিব লাগে, প্ৰত্যেকবাৰে মানে 2-3 ঘণ্টা মূৰত চাই থাকিব নালাগে। সেনেকৈ পায়খানাৰো কোনো হিচাপ নাই, বহু সময়ত এনেকুৱা হয় যে শিশুটিয়ে 3-4 দিন পায়খানা কৰা নাই, যিটো কাৰণে আকৌ সন্দেহ কৰা হয় যে গাখীৰ পোৱা নাই নেকি। কিন্তু শিশুৰ পায়খানা আৰু শিশুৰ গাখীৰ খোৱাৰ লগত কোনো সম্পৰ্ক নাই। এটা সম্পূৰ্ণ ভালকৈ গাখীৰ খাই থকা কিছু এটাই যোনে ভালকৈ ৱেইটো বাঢ়ি আছে, হয়তো কেতিয়াবা 3-4 দিনৰ কাৰণে পায়খানা নকৰিবও পাৰে।
2: এই কথাবোৰো আচলতে আমি মনত ৰাখিব লাগিব স্তনপান কৰাই থাকোঁতে। আচ্ছা, আপুনি কৈ আছিলে যে এগৰাকী মাতৃ প্ৰথমবাৰৰ বাবে যেতিয়া মাতৃত্ব প্ৰাপ্তি কৰে, তেওঁ শিশুটিক গাখীৰ খুৱাওঁতে কিছুমান ভংগীমাৰ কথা, সঠিক ভংগীমাৰ কথাও থাকে নহয় জানো, সেই বিষয়েও যদি অকণমান আমাক কৈ দিয়ে আমাৰ শ্ৰোতাসকলৰ নিশ্চয় উপকাৰ হ'ব।
3: ব্ৰেষ্ট ফিডিং ভালকৈ কৰাবৰ কাৰণে আচলতে 2টা বস্তু খুব দৰকাৰী। আমি যদি এটা পজিশ্যন বুলি কওঁ আৰু এটা এটাচমেণ্ট, মানে শিশুটিয়ে মাকৰ ব্ৰেষ্টত কেনেকৈ লৈছে। আমি শিশুটিৰ পিনৰ পৰা যদি চাওঁ, আমি সদায় চাব লাগে যে শিশুটিয়ে যদি মুখখন পূৰা মেল খাই থাকে, মাকৰ ব্ৰেষ্টৰ যিটো কলা অংশ, যিটো আমি এৰিঅলা বুলি কওঁ, আৰু নেপল ফিডিং কৰোঁতে সদায় মন কৰিব লাগে শিশুটিৰ মুখৰ ভিতৰত যদি এৰিঅলাটো যিমানখিনি পাৰে ভিতৰত থাকে, কলা অংশডোখৰ শিশুটিৰ চিনটো বা টুটুৰিটো মাকৰ ব্ৰেষ্টৰ লগত লাগি থাকিব লাগে, শিশুটিৰ পেটটো মাকৰ পেটৰ লগত লাগি থাকিব লাগে, আৰু শিশুটিক মানে যিমান পাৰে গাৰ ওচৰলৈ কৰি ল'ব লাগে, আৰু সেইটো পজিশ্যনত কিছুটো ফিডিং কৰাবৰ কাৰণে এনকাৰেজ কৰিব লাগে। মাকৰ আপুনি কোৱাৰ নিচিনাকৈ যেনেকৈ বহি পেলাই খুওৱা বা থিয় হৈ খুওৱা, সেইটো কথাটো হৈছে যে মাক আৰু বেবি দুটা যদি কমফৰ্টেবল বা বেবিটোৰ কোনো ফিডিং কৰাত কোনো অসুবিধা হ'ব নালাগে। শুই পেলাই খোৱালে কথাটো হৈছে যে একেবাৰে শুৱাই পেলাই খুৱাওঁতে একেবাৰে চিধাকৈ বা ফ্লেট কৰি পেলাই খুৱাব নালাগে, শিশুটিক অলপমান যদি ইনক্লাইন কৰি ল'ব পাৰে বা ওখ কৰি ল'ব পাৰে, গাৰোটা দি পেলাই বা মূৰটো বা হাতখন তলত দি পেলাই যদি ওখ কৰি ল'ব পাৰে, তেতিয়া ফিডিং কৰিবলৈ সুবিধা হয় বা চাক কৰোঁতে শিশুটিৰ বেছি সুবিধা দেখা দিয়ে।
2: হয়, আৰু ই নিশ্চয়কৈ শিশু আৰু মাতৃৰ মাজত এটা মানে ওতঃপ্ৰোত সম্বন্ধ এটা গঢ়ে।
3: বন্ডিংটো এটা খুব ইম্পৰ্টেণ্ট বস্তু, আৰু মাকৰ আৰু শিশুৰ মাজত প্ৰথম বন্ডিংটোৱেই শিশুৰ মাকৰ লগত কেঁচুৱা পেটৰ ভিতৰত থকাৰ পৰাই মাকক ধৰিব পাৰে বা চিনি পায়। মানে কোৱাই হয় যে প্ৰথম শব্দ যিটো শিশুটিয়ে শুনিছে সেইটো হৈছে মাকৰ হাৰ্টৰ শব্দ, হাৰ্ট চাউণ্ডটো শুনি শুনিয়েই শিশুটি পেটৰ ভিতৰত ডাঙৰ হৈছে, আৰু ওলাই অহাৰ পিছতো যেতিয়া মাকৰ ওচৰত কেঁচুৱা এটা যায় আৰু মাকৰ যেতিয়া ফিডিং আৰম্ভ কৰা হয়, মাকগৰাকীৰ যিটো ফিলিং, যিটো এটাচমেণ্ট, সেইটো এটা বন্ডিং এটা ক্ৰিয়েট হয়, আৰু সেই বন্ডিংটোৱে মাকৰ গাখীৰ ইনফেক্ট বঢ়া, গাখীৰ বেছিকৈ হোৱা আৰু মাকে ভালকৈ ফিডিং কৰিব পৰাত যথেষ্টখিনি সহায় কৰে। সেইকাৰণে আমি যিমান পাৰোঁ সোনকালেই বেবিটোক মাকৰ লগত দিব লাগে, একেখন বিচনাতে ৰাখিব লাগে, আৰু যিমান পাৰোঁ মাকৰ লগত স্কিন টু স্কিন টাচ কৰি ৰাখিব পাৰিলে ফিডিং কৰাত বেছি সুবিধা হয়।
1: হয় হয়,
0: আৰু সেইটো পজিশ্যনত সদায় কেঁচুৱাটোক জগাই জগাই আমি যাতে 20 মিনিটৰ পৰা আধা ঘণ্টালৈকে ভালকৈ ব্ৰেষ্ট ফিডিং কৰাব পাৰোঁ।
1: ডাক্টৰ বৰা, কেতিয়াবা এনেকুৱাও দেখা যায় যে শিশুটিয়ে গাখীৰ খাবলৈ বা মাকৰ স্তন চুপিবলৈ ইচ্ছা নকৰে, অনীহা প্ৰকাশ কৰে, ই কি কাৰণত হয়?
0: কেতিয়াবা হয়তো এনেকুৱা হয় যে শিশুটিৰ নাকটো বন্ধ হৈ আছে, কিছুতে ভালকৈ ফিডিং কৰিব পৰা নাই, কেতিয়াবা মাকৰ গাখীৰ বেছি থাকে তেতিয়াও কিছুতে ভালকৈ ফিডিং কৰিব নোৱাৰিব পাৰে। সেইকাৰণে কেতিয়াবা যদি আমি দেখিছোঁ শিশুটি কেঁচুৱাটো, বহু সময়ত মাকে সোধে যে মোৰ শিশুটিয়ে ব্ৰেষ্টলৈ আহিবই নোখোজে, ব্ৰেষ্টত দিয়াৰ লগে লগে কানি কানি ওলাই আহিব খোজে, মোৰ চাই গাখীৰ নাই, সেনেকুৱা এটা সন্দেহ হয়। কিন্তু সেনেকুৱা কাৰণ হ'লে গাখীৰ নথকাৰ কাৰণে শিশুটিয়ে নাকান্দে, যদি নাক বন্ধ হৈ আছে তেতিয়া শিশুটিয়ে ফিডিং কৰিব সময়ত উশাহ ল'বলৈ দিগদাৰ পায় সেইকাৰণে কান্দে, বা কেতিয়াবা মাকৰ গাখীৰ বেছি থকাৰ কাৰণে ফিডিং কৰা আৰম্ভ কৰাৰ লগে লগে মিল্কৰ ফ্ল'টো বাঢ়ি যায়, তেতিয়াও শিশুটিয়ে ভয় খাই যায় আৰু সি ফাইট কৰি পেলাই ওলাই অহাৰ নিচিনা কৰে। সেইকাৰণে সদায় নাকত ভালকৈ ড্ৰপ দিব লাগে,

0: তাৰপিছতো দেখিছোঁ নাই শিশুটোৱে কান্দি আছে, অলপমান গাখীৰ এক্সপ্ৰেছ কৰি পেলাই আকৌ ফিডিং কৰাব চেষ্টা কৰিব লাগে, তেতিয়া শিশুটোৱে ধুনীয়াকৈ ফিডিং কৰিব পাৰে। ফিডিং বস্তুটো হৈছে এনেকুৱা যে মাকৰ গাখীৰটো দুটা ভাগত ওলায়, প্ৰথম গাখীৰ যিখিনি ওলায় আমি ফ'ৰ মিল্ক বুলি কওঁ, সেইখিনিয়ে কোৱা হয় যে শিশুটিৰ পিয়াহ পলোৱাত সহায় কৰে, আৰু পিছৰ অংশ গাখীৰখিনিত আমাৰ ফেটছ বা চৰ্বিৰ বা প্ৰটিনৰ মাত্ৰাটো যথেষ্ট বেছি থাকে, আৰু সেইখিনি খালেহে শিশুটিৰ ভোক পলায়, সেইখিনি গাখীৰ খালেহে আচলতে কেঁচুৱাটোৰ ওজন বঢ়াটো সহায় হয়। সেইকাৰণে এটা ফিডিং যদি আমি এটা ব্ৰেষ্টৰ পৰা ভালকৈ দিওঁ তেতিয়া শিশুটিয়ে এটা সম্পূৰ্ণ ফিডিং পায়। শিশুটিৰ যদি আমি পেটটো ষ্টমাক বুলি কোৱা হয়তো যথেষ্ট সৰু, সিহঁতৰ মাত্ৰ 60 বা 90 ml পেটে, সেইকাৰণে সিহঁতে সিমানখিনি গাখীৰেই সিহঁতক দৰকাৰ। আৰু আমি যদি দুটা ফালৰ পৰাই খুৱাব চেষ্টা কৰোঁ হয়তো এনেকুৱা হ'ব যে দুটা ফালৰ পৰা খালি প্ৰথম অংশ গাখীৰেই শিশুটিয়ে খাইছে, সেনেকুৱা ক্ষেত্ৰত কেঁচুৱাটোৰ ভোক নপলোৱাৰ কাৰণে কেঁচুৱাটোৱে বাৰে বাৰে গাখীৰ খাবলৈ বিচাৰিব বা খুব দীঘলীয়াকৈ হয়তো নুহুবও পাৰে। তেতিয়া আকৌ মানুহগৰাকীৰ মনত সন্দেহ হ'ব যে মইতো দুফালেই খুৱাইছোঁ তথাপিতো মোৰ শিশুটিয়ে পেট ভৰা নাই, তাৰমানে মোৰ গাখীৰ নাই। তো এনেকুৱাবিলাক কাৰণত ইজিলি আমি দেখোঁ যে মাকৰ মনত এটা সন্দেহ হয় আৰু গাখীৰ নাই বুলি এটা সন্দেহ এবাৰ আৰম্ভ হ'লে মাকগৰাকী লাহে লাহে ফিডিং কৰাব নোৱাৰা হৈ উঠে।
1: আৰু সেই গতিকে আপুনি প্ৰথমেই কোৱাৰ দৰে আচলতে
0: বেবি ফ্ৰেণ্ডলি আমি খুব আমি আচলতে এনকাৰেজ কৰিব লাগে। আজিকালি বহু হস্পিটেলত আমি দেখিছোঁ যে বেবি ফ্ৰেণ্ডলি হস্পিটেল ইনিচিয়েটিভ বস্তুটো লাহে লাহে নোহোৱা হৈ গৈছে আৰু আমি কিন্তু এইটো আকৌ ঘূৰাই আনিব লাগে।
1: অতি সুন্দৰ এক ব্যৱস্থা আচলতে। এতিয়া আমাৰ সময় প্ৰায় শেষ হৈ আহিছে, শেষত চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিম যে শিশু এটিক স্তনপান কৰোৱা বুলি মাতৃগৰাকীয়ে যিহেতুকে গৰ্ভাৱস্থাৰ পৰাই মানসিকভাৱে প্ৰস্তুতি চলাব লাগে, সেই বিষয়ে আমাৰ শ্ৰোতাসকলক অলপ কৈ দিয়কচোন।
0: প্ৰথম কথা হৈছে আপুনি যদি বিচাৰে যে মই মোৰ শিশুটিক চবতকৈ ভাল গিফ্ট বা কি দিম, আৰু তিনিটা বস্তু হয় সদায় আমি বিচাৰোঁ যে আমাৰ শিশুটি বেমাৰ আজাৰ পৰা দূৰত থাকক, আমাৰ শিশুটি পঢ়া শুনাৰ পিনৰ পৰা সদায় সবল হওক, আৰু অন্য যিবিলাক লং টাৰ্ম বা নন কমিউনিকেবল ডিজিজ বুলি কওঁ, যেনেকৈ আজিকালি আমি দেখিম যে ডায়েবেটিছৰ মাত্ৰা বাঢ়িছে, এলাৰ্জিক ডিজিজৰ মাত্ৰা বাঢ়িছে, আমাৰ যিবিলাক কেঞ্চাৰছ যিবিলাকৰ মাত্ৰা বাঢ়ি গৈছে পৃথিৱীত, এইবিলাক যদি আমি কম কৰিব লাগে তেতিয়াহ'লে কিন্তু ব্ৰেষ্ট ফিডিঙৰ এটা বিৰাট ডাঙৰ ৰোল আছে। ইয়াত দুটা বস্তু হয়, এটা বস্তু আমাক কোৱা হৈছে যে যদি নৰ্মেল ডেলিভাৰী হয় মাকৰ আৰু মাকে যদি ভালকৈ ব্ৰেষ্ট ফিডিং কৰাব পাৰে, এনেকুৱা শিশুৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা, পিছলৈ হাইপাৰটেনশ্যন হোৱা সম্ভাৱনা, বা শিশুটিৰ যিবিলাক ইনফেকচিয়াছ ডিজিজেছ যেনেকৈ আমাৰ নিমনিয়া হওক ডায়েৰিয়া হওক, এইবিলাকৰ কিন্তু মাত্ৰা যথেষ্টখিনি কমি যায়। দুই নম্বৰতে আমি যিটো ইণ্টেলিজেঞ্চৰ কথা এতিয়া যুগ, এতিয়া আমাৰ নতুন শিশু যিবিলাক জন্ম হ'ব সিহঁতৰ কম্পিটিশ্যন হ'ব AIৰ লগত, চ' সেইকাৰণে তেওঁলোকক আমি AIৰ লগত এটা সবল কৰিব লাগিব, আৰু সেইকাৰণে তেওঁলোকৰ যিটো ইণ্টেলিজেঞ্চ দৰকাৰ হ'ব সেইটো কিন্তু প্ৰথম ছমাহত যিটো মাকৰ ব্ৰেষ্ট ফিডিঙৰ পাব সেইটো অন্য কোনো গাখীৰেই দিব নোৱাৰে, যিমানেই দামী নহওক কিয় যিমানেই ভাল নহওক কিয়, কিন্তু সেইখিনি আমি কম্পজিশ্যন মাকেগৰাকীয়ে নিজৰ শিশুটিকে দিব পাৰিব ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে। আৰু মাকগৰাকীৰ নিজৰ স্বাস্থ্যৰ কাৰণেও খুব দৰকাৰী ভালকৈ ফিডিং কৰাটো। মাকগৰাকীৰো দেখা হৈছে যে অভেৰিয়ান কেঞ্চাৰ হওক, ব্ৰেষ্ট কেঞ্চাৰ হওক, বা যিবিলাক ইউটেৰাইন কেঞ্চাৰ হওক, সেইবিলাকো মাকৰ যথেষ্টখিনি কমি যায় যদি মাকগৰাকীকে ভালকৈ ব্ৰেষ্ট ফিডিং কৰাব পাৰে।
1: স্তনপানে অকল শিশু এটিকেই নহয় মাতৃগৰাকীকো সুস্থ ৰখাত
0: সহায় কৰে, যথেষ্টখিনি সহায় কৰে।
1: দুগ্ধপান কৰাই থকা সময়ছোৱাত মাতৃগৰাকীয়েও কিন্তু সুষম আহাৰ খাই থকাটো প্ৰয়োজনীয় নহয় জানো?
0: খুবেই দৰকাৰী, বিকজ এগৰাকী মাকৰ প্ৰসৱৰ পিছত বা শিশু ডাঙৰ কৰোঁতে যিখিনি কষ্টৰ সন্মুখীন হয় বা তেওঁৰ যিখিনি নিউট্ৰিশ্যন নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিবৰ কাৰণে লাগে, সেইখিনি কাৰণে মাকগৰাকীক এটা ভাল বেলেঞ্চ ডায়েট লোৱাটো খুবেই দৰকাৰী। কিন্তু এনেকুৱা বহু সময়ত ধাৰণা থাকে যে মাকে হালধি খাব নোৱাৰে, মাকে জ্বলা মছলা খাব নোৱাৰে, মাকে ঠাণ্ডা বস্তু খাব নোৱাৰে বুলি কয় বহুতে, তেনেকুৱা কোনো ৰেষ্ট্ৰিকশ্যন নাই, মাকে চবেই খাব পাৰে। আৰু মাকগৰাকীৰ খোৱাৰ লগত গাখীৰৰ কোনো অসুবিধা নহয়, বা মাকগৰাকীৰ খোৱাৰ লগত বোলে শিশুটিৰ পেটত গেছ হ'ব বা পেটত বিষ হ'ব এনেকুৱা ধৰণৰ কোনো চাইণ্টিফিক ৰিলেশ্যনছ নাই।
1: হয়, আৰু মাতৃদুগ্ধপানৰ সমান্তৰালকৈ টীকাকৰণো জৰুৰী,
0: খুবেই জৰুৰী, খুবেই জৰুৰী। আমি যেনেকৈ মাক গাখীৰৰ কথা কৈছোঁ বেমাৰ আজাৰ পৰা দূৰত ৰাখিবৰ কাৰণে, সেনেকৈ আমাৰ যিটো ইমিউনাইজেশ্যন শ্বেডিউল যিটো আমাৰ ভাৰত চৰকাৰ বা যিটো আমাৰ ইণ্ডিয়ান একাডেমী অফ পিডিয়াট্ৰিক্সৰ পিনৰ পৰা দিয়া হয়, আমি জন্মৰ পিছতে তিনিটা ভেকচিন যেনেকৈ BCG, পলিঅ' আৰু হেপেটাইটিছ বি, ডেৰ মাহত, আঢ়ৈ মাহত, চাৰে তিনি মাহত, ছমাহত, নমাহত যেনেকৈ ভেকচিনবোৰ থাকে সেইখিনি নিয়মীয়াকৈ লোৱাটোৱে খুবেই দৰকাৰ।
1: হয়, ডাক্টৰ বৰা, আজি আপুনি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু মাতৃদুগ্ধ সম্পৰ্কে বহুকেইটি গুৰুত্বপূৰ্ণ কথাই আমাক অৱগত কৰালে, তাৰ বাবে আপোনাক ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ।
0: ধন্যবাদ বাইদেউ,
1: নমস্কাৰ।
0: নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে মাতৃদুগ্ধ মৰ্ত্যৰ অমৃত এই শীৰ্ষক সাক্ষাৎকাৰটি শুনিলে। সমল ব্যক্তি হিচাপে আমাৰ সৈতে উপস্থিত আছিল শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ পাৰ্থপ্ৰতিম বৰা। আজিলৈ আমাৰ সময়ো প্ৰায় শেষ হৈ আহিল। আপোনালোকলৈ পুনৰ প্ৰীতি শুভেচ্ছা জনাই মই জোনালী বৰুৱাই আজিৰ বোলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

আইডিঅ'ৰ বোলনি অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী, নৃত্য পৰিচালক, সংগীত নাটক একাডেমীৰ উস্তাদ বিছমিল্লা খা যুৱ বঁটা প্ৰাপক সেউজপ্ৰিয়া বৰঠাকুৰ। আঁত ধৰিব ভাস্কৰ শইকীয়াই। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20ৰ পৰা।

অপূৰ্ব বেজবৰুৱাৰ ৰচনাৰে মহানন্দ মজুমদাৰ বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক হীৰেণ ভট্টাচাৰ্যৰ ৰচনাৰে আন এটি গীত।

অপূৰ্ব বেজবৰুৱা আৰু হীৰেণ ভট্টাচাৰ্যৰ ৰচনাৰে মহানন্দ মজুমদাৰ বৰুৱাৰ কণ্ঠৰ গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। আজি নিশা 9:30 ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশুৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দিগন্ত বৰ্মন। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মাই। শ্ৰোতাসকলে 03612661876 আৰু 9435405222 ফোন নম্বৰ দুটা আকৌবাৰ কৈ দিছোঁ, 03612661876 আৰু 9435405222। এই দুটি নম্বৰত ফোন কৰি পোনপটীয়াকৈ কথা পাতিব পাৰিব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এইবাৰ শুনক ধৰ্মেশ্বৰ নাথ আৰু তেখেতৰ সংগীসকলৰ কণ্ঠৰ ওজাপালি।
1: জেতি খনা ধনঞ্জয় ও গান।

ধৰ্মেশ্বৰ নাথ আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত এইবাৰ শুনক হৰে কৃষ্ণ তালুকদাৰৰ বাঁহীবাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত হৰে কৃষ্ণ তালুকদাৰৰ বাঁহীবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 1:40 পৰা বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নীটৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাকে ধৰি বিভিন্ন বিষয়লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম কাজ আজিও ব্যাহত হয়। প্ৰধানমন্ত্ৰী সূৰ্যগড় বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই 50 লাখ অতিক্ৰম কৰিছে বুলি নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে 2021 চনৰ লখিমপুৰৰ খেৰীৰ হিংসাত্মক ঘটনাৰ গোচৰত প্ৰধান অভিযুক্ত আশীষ মিশ্ৰৰ জামিনৰ চৰ্ত শিথিল কৰিবলৈ অস্বীকাৰ কৰিছে। প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ আজি 7ম মৃত্যুবাৰ্ষিকী আৰু 20 বছৰ অনূৰ্ধ বিশ্ব এথলেটিকছ প্ৰতিযোগিতাত ভাৰতৰ আশীষ যাদৱ, টি ধৰণীধৰণ আৰু আমানত কম্বুজে নিজ নিজ খিতানৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিছে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটক লৈ প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম কাজ আজিও ব্যাহত হয়। লোকসভা দিনৰ 11 বজাত মিলিত হোৱাৰ সময়ত সদনে জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ বলি হোৱা লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰে। অধ্যক্ষ ওম বিৰলাই কয় যে এই বিস্ফোৰণে আজি 81 সংখ্যক বৰ্ষ সম্পূৰ্ণ কৰিলে। তেওঁ কয় যে 1945 চনৰ 6 আৰু 9 আগষ্টত চহৰ দুখনত নিক্ষেপ কৰা পাৰমাণৱিক বোমাৰ বিস্ফোৰণৰ ফলত লাখ লাখ নিৰীহ লোক নিহত হৈছিল আৰু অগণন লোক আহত হৈছিল। এই ঘটনাৰ পাছত সমগ্ৰ বিশ্ব প্ৰথমবাৰৰ বাবে পাৰমাণৱিক অস্ত্ৰৰ বিধ্বংসী প্ৰভাৱৰ বিষয়ে অৱগত হৈছিল বুলি শ্ৰীবিৰলাই মন্তব্য কৰে। অধ্যক্ষগৰাকীয়ে কয় যে সদন গণ বিধ্বংসী অস্ত্ৰ শস্ত্ৰ মুক্ত বিশ্বৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে গোলকীয় শান্তি আৰু সমন্বয় সুনিশ্চিত কৰাৰ বাবে পাৰমাণৱিক অস্ত্ৰ আঁতৰ কৰাৰ বাবে সমূহীয়াভাৱে কাম কৰিবলৈ সংকল্প লয়।
2: आज से 81 वर्ष पूर्व जापान के हिरोशिमा और नागासाकी शहर पर क्रमश 6 और 9 अगस्त 1945 को परमाणु बम गिराए गए थे। इस अभूतपूर्व त्रासदी में लाखों निर्दोष लोगों ने अपने प्राण गंवाए तथा असंख्य लोग गंभीर रूप से प्रभावित हुए। ये सभा विश्व को सामूहिक विनाश के हथियारों से मुक्त करने के लिए अपनी प्रतिबद्धता पुनः दोहराती है।
1: সদনে লগতে হিৰোশ্বিমা আৰু নাগাছাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ বলি হোৱা লোকসকলৰ স্মৃতিত মৌনতা অৱলম্বন কৰে। ইয়াৰ পাছতে অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকালৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়টো উত্থাপন কৰে। বিৰোধী সাংসদসকলে বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিবৃতি দিব লাগে বুলি দাবী জনায়। অধ্যক্ষই কয় যে প্ৰশ্নকাল সংসদৰ কাৰ্যক্ৰমণিকাৰ গুৰুত্বপূৰ্ণ অংশ আৰু প্ৰশ্নকালত প্ৰতিগৰাকী সদস্যই নিজৰ বিষয় উত্থাপনৰ সুযোগ লাভ কৰে। তেওঁ লগতে কয় যে সংসদ আলোচনা, প্ৰশ্ন উত্থাপন আৰু অৱধাৰণাৰ অৰ্থবহ বিনিময়ৰ মাধ্যম। ইয়াৰ পাছতো অচলাৱস্থা অব্যাহত থকাত অধ্যক্ষই সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰাজ্যসভাতো

0: হৈ ৰ'ব। আমেৰিকাৰ ইউজিৰত অনুষ্ঠিত 20 বছৰ অনূৰ্ধ বিশ্ব এথলেটিক্স প্ৰতিযোগিতাত ভাৰতৰ জেভলিন থ্ৰৱাৰ আশীষ যাদৱ, টি ধৰণীধৰণ আৰু ডিক্সাছ থ্ৰৱাৰ আমানত কাম্বোজে নিজ নিজ ইভেণ্টত অন্তিম ৰাউণ্ডত স্থান দখল কৰিছে। আশীষে পুৰুষৰ জেভলিন গ্ৰুপ এত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই 69.87 মিটাৰ দূৰত্বলৈ দলিয়াই শীৰ্ষ স্থান দখল কৰে। 76.02 মিটাৰ দূৰত্বলৈ দলিয়াই গ্ৰুপ বিৰ শীৰ্ষ স্থান দখল কৰা দক্ষিণ আফ্ৰিকাৰ জেন হেড্ৰিক হেইমেনছৰ পাছতে তেওঁ সামগ্ৰিকভাৱে দ্বিতীয় স্থান দখল কৰে। 19 বছৰীয়া যাদৱে 76.49 মিটাৰ দূৰত্বলৈ দলিয়াই ব্যক্তিগত আৰু ছিজনৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ গৌৰৱ অৰ্জন কৰিছে। ইপিনে টি ধৰণীধৰণে সামগ্ৰিকভাৱে 12 নম্বৰ স্থান দখল কৰিছে। গ্ৰুপ বিত তেওঁ 68.07 মিটাৰ দূৰত্বলৈ দলিয়াই পঞ্চম স্থানত থাকে। মহিলাৰ ডিছকাছটোত আমানত 52.58 মিটাৰ দূৰলৈ দলিয়াই গ্ৰুপ এৰ যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডত ষষ্ঠ স্থানত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নীটৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম কাজ আজি ব্যাহত হয়। প্ৰধানমন্ত্ৰী সূৰ্যগড় বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই 50 লাখ অতিক্ৰম কৰিছে বুলি নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ আজি 7ম মৃত্যুবাৰ্ষিকী আৰু 20 বছৰ অনূৰ্ধ বিশ্ব এথলেটিক্স প্ৰতিযোগিতাত ভাৰতৰ আশীষ যাদৱ, টি ধৰণীধৰণ আৰু আমানত কম্বোজে নিজ নিজ শিতানৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ আৰু নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিবলৈ লৈছো সুচৰিতা সান্যালৰ কণ্ঠৰ ভজন।

শ্রোতাসকলে ভজন শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। সুচৰিতা সান্যালৰ কণ্ঠত পুনৰ শুনক আন এটি ভজন।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 3 বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া 12:30 বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 452খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হয়। শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ দ্বাদশ তথা পলিটেকনিকৰ ডিপ্লমা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে 800 টকাকৈ, স্নাতক পৰ্যায়ে সংহত শিক্ষক শিকন কাৰ্যসূচী তথা পলিটেকনিকৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক 1,250 টকাকৈ আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলক মাহে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। শিক্ষাৰ্থীসকলক সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষাৰ্থী সহায়ক প্ৰয়াসৰো শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক অধ্যয়ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে 1,000, স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক 3,000 আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক 5,000 টকা প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। আজিৰ অনুষ্ঠানতে সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 793খন বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নীতি অনুসৰি জিলা 4খনৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহক 15,86,00,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ 21,025গৰাকী শিক্ষাৰ্থীৰ শিক্ষা সামগ্ৰী ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 4,26,00,000টকৈও অধিক টকা সাহায্য বিতৰণৰ শুভাৰম্ভ কৰা হয়। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে বিশেষকৈ 9ম, 10ম, 11ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলালৈ ইতিমধ্যে পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু সংশ্লিষ্ট ব্লক কাৰ্যালয়ত উপলব্ধ কৰোৱা হৈছে। কেইখনমান পাঠ্যপুথি নতুনকৈ ছপাবলগীয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি নোৱা নদীৰ বাঢ়নী পানীয়ে ক্ষতি কৰা পৰিয়ালসমূহৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত ঔতলা পঞ্চায়তৰ বেংগাবৰা গাঁৱৰ সমীপৰ নোৱা নদীৰ মথাউৰিৰ কালি এটা অংশ ছিগি যোৱাৰ ফলত অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰে। ইয়াৰ ফলত বেংগাবৰা, মাতংগ চুবুৰী আৰু অহাকা গাঁৱৰ প্ৰায় 100টা পৰিয়াল বানত ক্ষতিগ্ৰস্ত হয়। মিজোৰামৰ মুখ্যমন্ত্ৰী লাল দুৱামাই অসমৰ সৈতে শান্তি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিছে। গুৱাহাটীত কালি এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন ৰাজ্যৰ মাজত পাৰস্পৰিক আস্থা সুদৃঢ় কৰাৰ প্ৰতি তেওঁ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে পলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত অসমৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। চুবুৰীয়া ৰাজ্য হিচাপে অসম আৰু মিজোৰামৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে বুলি শ্ৰীলাল দুৱামাই মন্তব্য কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অবৈধ খনন হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ওচৰত এখন আবেদন দাখিল কৰিছে। নেতাগৰাকীয়ে চুবুৰীয়া অঞ্চলসমূহত অনিয়ন্ত্ৰিত খনন, বনধ্বংস, নদীৰ তলি বাম হোৱা আৰু পাৰস্পৰিক অৱনতিৰ বাবে বানৰ সৃষ্টি হৈছে নেকি বুলি তাৰ মূল্যায়নৰ বাবে স্বতন্ত্ৰ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। তেওঁ আবেদনখনৰ জৰিয়তে অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত খনন নিৰীক্ষণৰ বাবে এটা স্বতন্ত্ৰ ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ আৰু অন্য বিধিগত সংস্থাসমূহক নিৰ্দেশ দিবলৈ ৰাষ্ট্ৰপতিক অনুৰোধ জনাইছে। লোকপিয়ল সঞ্চালকালয় আমিনগাঁৱৰ মুখ্য কাৰ্যালয়ত আজি লোকপিয়ল 2027ৰ শীৰ্ষ সংগীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কোকৰাঝাৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ ৰচিত গীতটো জুবিন গাৰ্গৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল। লোকপিয়ল 2027ৰ সঞ্চালক বিশ্বজিৎ পেগু আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে আজি গীতটো উন্মোচন কৰে। সভাত সঞ্চালক বিশ্বজিৎ পেগুৱে জুবিন গাৰ্গৰ এই গীতটোৱে লোকপিয়ল সন্দৰ্ভত জনসাধাৰণক সজাগ কৰিব বুলি আশা প্ৰকাশ কৰে। কাছাৰ জিলাৰ কালাইন থানাৰ অন্তৰ্গত দিগৰখাল চেকপোষ্টত অভিযান চলাই আৰক্ষীয়ে প্ৰায় 13,32,000 টকা অবৈধ সুৰা জব্দ কৰে। আৰক্ষীয়ে এই সুৰা সৰবৰাহৰ সৈতে জড়িত 3জন লোককো আটক কৰে। এখন ট্ৰাকেৰে লৈ যোৱা এই সুৰাৰ বটল ভৰাই অনা মুঠ 74টা কাৰ্টন আৰক্ষীয়ে জব্দ কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত।

কুইন দাসৰ কণ্ঠত অভিজিৎ বৰ্মন আৰু কেশৱ মহন্তৰ কথাৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: Bukali.
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰি সৈতে মই ৰূপজ্যোতি বৰুৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব। সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 793খন বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি নোৱা নৈৰ বাঢ়নী পানীয়ে ক্ষতি কৰা পৰিয়ালসমূহৰ অভাৱ অভিযোগৰ বুজ লয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অবৈধ খনন হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ওচৰত এখন আবেদন দাখিল কৰিছে। লোকপিয়ল সঞ্চালকালয় আমিনগাঁৱৰ মুখ্য কাৰ্যালয়ত আজি লোকপিয়ল 2027ৰ শীৰ্ষ সংগীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কোকৰাঝাৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ ৰচিত গীতটো জুবিন গাৰ্গৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল। মিজোৰামৰ মুখ্যমন্ত্ৰী লাল দোৱামাই অসমৰ সৈতে শান্তি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিছে। কাছাৰ জিলাৰ কালাইন থানাৰ অন্তৰ্গত দিগৰখাল চেকপোষ্টত অভিযান চলাই আৰক্ষীয়ে প্ৰায় 13,32,000 টকাৰ অবৈধ সুৰা জব্দ কৰে আৰু 20 বছৰ অনুৰ্ধৰ বিশ্ব এথলেটিকছ প্ৰতিযোগিতাত ভাৰতৰ আশীষ যাদৱ, তীৰ ধৰণীধৰণ, আমানত কমৰোজে নিজ নিজ শিতানৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছোঁ ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ শিক্ষাৰ্থী সমাজক উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান, বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহাৰ্য প্ৰদান, শিৱসাগৰত বানৰ পাছৰ পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক আৰু বাইহাটা চাৰিআলি তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলক বিভিন্ন উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।
2: আজিকালি আমাক শিক্ষাৰ লগত এটা ডাঙৰ প্ৰয়োজন হৈছে যে নিজে কিবা এটা বিশেষ গুণ আয়ত্ত কৰা। যদি মই কমাৰ্চ পঢ়িছোঁ, তেতিয়া মই কমাৰ্চৰ লগত জি এচ টিৰ বিষয়ে জানিব লাগিব, যাতে মই কমাৰ্চ পাছ কৰি জি এচ টি ৰিলেটেড মই কামত সোমাব পাৰোঁ। বোলে মই কমাৰ্চ পঢ়িছোঁ কিন্তু মই কোম্পেনী লৰ ওপৰত পঢ়িব লাগিব, যাতে কমাৰ্চ পাছ কৰি মই কোম্পেনী এটাৰ লগত নিজক জড়িত কৰিব পাৰোঁ, কাৰণ মই কোম্পেনী লৰ বিষয়ে জানো। বি এ আৰু এম এ অকল আমাৰ শিক্ষাৰ শেষ হ'ব নোৱাৰে। যদি মোৰ ছায়েন্স পঢ়িছোঁ, মই কেনেকৈ নিজক আই টিৰ লগত পৰিচয় কৰিব পাৰোঁ, কেনেকৈ মই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বিষয়ে জানিব পাৰোঁ। দেয়াৰ আৰ 1,00,000+ কোৰ্চেছ যি আমাৰ লগত আছে।
1: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 452 প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হয়। শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ দ্বাদশ তথা পলিটেকনিকৰ ডিপ্লমা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে 800 টকাকৈ, স্নাতক পৰ্যায়ে সংহত শিক্ষক শিক্ষণ কাৰ্যসূচী তথা পলিটেকনিকৰ তৃতীয় বৰ্ষৰ

0: শিক্ষাৰ্থীসকলক 1,250 টকাকৈ আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলক মাহে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। শিক্ষাৰ্থীসকলক সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষাৰ্থীসকলক প্ৰয়াসৰো শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক অধ্যয়ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে 1,000, স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক 3,000 আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক 5,000 টকা প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু উপস্থিত থাকে। আজিৰ অনুষ্ঠানতে সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 793 বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নীতি অনুসৰি জিলা 4খনৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহক 15,86,00,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ 21,025 শিক্ষাৰ্থীৰ শিক্ষা সামগ্ৰী ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 4,26,00,000তকৈও অধিক টকা সাহায্য বিতৰণৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ লগতে সংগতি ৰাখি তামোলপুৰ জিলাতো আজি 3টা স্থানত জিলাভিত্তিত আবেদন পত্ৰ বিতৰণৰ অনুষ্ঠান ৰূপায়ণ কৰা হয়। তামোলপুৰ মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, বি টি চিৰ কাৰ্যবাহী সদস্য লক্ষী দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আঁচনি দুখনৰ আবেদন পত্ৰ বিতৰণ অনুষ্ঠানত উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়,
1: আমাৰ ল'ৰা ছোৱালীসকলে যাতে পঢ়া শুনা ক্ষেত্ৰত ঘৰখনৰ আৰ্থিক অৱস্থাৰ কাৰণে যাতে ৰৈ নাযায়। এনেকুৱা বহুত পৰিয়াল আছে যিবিলাকে আৰ্থিক মানে অৱস্থা বেয়া হোৱাৰ কাৰণে তেওঁলোকৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষা দিব নোৱাৰে। গতিকে নিজৰ মইনাৰ আৰু মূল এটা কাৰণটো হ'ল কি, বাল্য বিবাহটো আমি যদি ৰোধ কৰিব লাগে, ছোৱালীসকলক পঢ়াত আমি সুবিধা দিব লাগিব। দ্বিতীয় কথা, ছোৱালীসকলে যিহেতু তেওঁলোকৰ জীৱন সংগ্ৰামত পুৰুষতকৈ বেছি মানে কঠিন, তাৰ কাৰণে যাতে প্ৰত্যেকজন ছোৱালীয়ে পঢ়া শুনা কৰি চাকৰি পাব পাৰে, দোকান পোহৰ দিব পাৰে, ব্যৱসায় কৰিব পাৰে আৰু স্বসন্মানী যাতে জীয়াই থাকিব পাৰে। ডিগ্ৰীৰ পৰা আমাৰ ল'ৰাবিলাককো আজি সাহায্য প্ৰদান কৰিছে, য'ত নিযুত বাবু আঁচনি বুলি কোৱা হৈছে, এইবাৰৰ পৰা আৰম্ভ হ'ল, প্ৰপৰ্মা দিয়া হৈ গ'ল আৰু চবে ফিল আপ কৰি ছাবমিট কৰাৰ পিছত তেওঁলোকৰ একাউণ্টত পইচাটো যাই থাকে।
0: একেদৰে কোকৰাঝাৰ, বজালী, কাছাৰ, গোলাঘাট, বিশ্বনাথকে ধৰি অন্যান্য জিলাসমূহতো আঁচনি দুখনৰ আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰা হয়। মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত আজি ৰাজহ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভিন্ন বিষয় সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। বৈঠকত অসম চৰকাৰৰ ভূমি অভিলেখ আৰু জৰীপ বিভাগৰ সঞ্চালক কৈলাশ কাৰ্তিকেন আৰু জিলা আয়ুক্ত সৃষ্টি সিং উপস্থিত থাকি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। সভাত জাগিৰোডৰ সহকাৰী জিলা আয়ুক্ত তথা জিলা পৰিষদৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী বিষয়া, সকলো সহকাৰী জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত থাকে। জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকলে জিলাখনত বিভাগটোৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাম কাজৰ খতিয়ন দাঙি ধৰে। ইয়াৰ পাছতেই সঞ্চালকগৰাকীয়ে জিলা আয়ুক্ত তথা অন্যান্য বিষয়া আৰু বিভাগীয় কৰ্মচাৰীক লগত লৈ হাতীয়ামুখ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন মিছন আঁচনিখনৰ ক্ষেত্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত তেওঁলোকে চলি থকা কাম কাজসমূহ পৰ্যবেক্ষণ কৰাৰ লগতে গুণগত মান পৰ্যালোচনা কৰে। জলজীৱন মিছনৰ অধীনত প্ৰতিটো পৰিয়াললৈ নিৰাপদ আৰু পৰ্যাপ্ত খোৱাপানীৰ যোগান নিশ্চিত কৰাৰ লক্ষ্যৰে সৰ্বোচ্চ গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্দিষ্ট সময়ৰ ভিতৰত আঁচনিখনৰ কাম সম্পূৰ্ণ কৰাৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বানৰ পাছৰ পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বানপীড়িত পৰিয়ালসকলক আগবঢ়োৱা পুনৰ সংস্থাপনমূলক সহায়ৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে জিলা প্ৰশাসন আৰু চক্ৰ বিষয়াসকলৰ সৈতে চৰকাৰৰ পুনৰ সংস্থাপনমূলক পদক্ষেপসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। শিৱসাগৰ চহৰৰ পৰা বানপানী নিষ্কাশনৰ অগ্ৰগতি, ক্ষয়ক্ষতিৰ মূল্যায়ন আৰু বানৰ পাছৰ ব্যৱস্থাসমূহ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। জিলা আয়ুক্তই জনোৱা মতে শিৱসাগৰ জিলাৰ প্ৰায় 43,000 বানপীড়িত পৰিয়ালে ইতিমধ্যে ৰাজ্য চৰকাৰৰ 15,000 টকা অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য লাভ কৰিছে। মন্ত্ৰী হাজৰিকাই জিলা প্ৰশাসনক সকলো বানপীড়িত পৰিয়ালে সময়মতে সাহায্য লাভ কৰাটো নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। জিলাখনত পুনৰ সংস্থাপনমূলক সকলো কাম দ্ৰুতগতিত সম্পন্ন কৰিবলৈ আৰু বিভাগসমূহৰ মাজত সু সমন্বয় ৰক্ষা কৰিবলৈ প্ৰস্তুত কৰা কাৰ্যসূচীসমূহ ফলপ্ৰসূতাৰে ৰূপায়ণত গুৰুত্ব আৰোপ কৰে। এই বৈঠকত মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঁই আৰু নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইও উপস্থিত থাকে। বিগত 2-3 দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চল

প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। নিশা 9:30 বজাত ডক্টৰ অনলাইন। আজিৰ অনুষ্ঠানত আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশুৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দিগন্ত বৰ্মন। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 03-61-266-1876 আৰু 9-43-54-05-222 এই দুটি নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব সীমান্ত বৰ্মাই। 8:02 বজাৰ নতুন দিগন্ত অনুষ্ঠানত বিভিন্ন উদ্ভিদৰ ওপৰত বতৰ পৰিৱৰ্তনৰ প্ৰভাৱ, এই বিষয়ে আলোচ কৰিব ডক্টৰ নীলাক্ষী দেৱী, ডক্টৰ নমিতা নাথ আৰু কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 বজাৰ কৃষকবাণী অনুষ্ঠানত মাছৰ সম্ভাৱ্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা, এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ সীমাংশু বৰা, ঋতুপৰ্ণ বৰা আৰু ভাস্কৰজ্যোতি আচাৰ্যই। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।

5:45 শিক্ষকৰ অনুষ্ঠানত প্ৰবীণ দাসৰ কথিকা গণিতৰ পাঠদান, 6:40 আৰু 7:05 বৃন্দগান, 7:00 নিয়োগ বাতৰি, 7:20 ডক্টৰ মঞ্জুলা দেৱীৰ সংস্কৃত কথিকা বৈদিক সাহিত্যে আয়ুৰ্বিজ্ঞানম, 7:30 পুৱালীৰ সুৰত আহিনাৰ আহং আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত, 7:45 মহানন্দ মজুমদাৰ বৰুৱাৰ কণ্ঠৰ আধুনিক গীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান আৰু নিশা 9:00 চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত।

এতিয়া শুনক, আমাৰ কেন্দ্ৰৰ মহাবাহু শাখাৰ পৰা কাইলৈ প্ৰচাৰ হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। কাইলৈ পুৱা 9:20 প্ৰভাতী তৰংগ, আগবঢ়াব ইন্দ্ৰজিৎ দাসে। দিনৰ 12:30 আইদৰ বুলনি অনুষ্ঠানত বানপানীৰ পিছৰ স্বাস্থ্যজনিত সমস্যা আৰু চিকিৎসাৰ বিষয়ে ডক্টৰ অমৰ্ত্য ভূঞাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ ৰুণামণি বৰাৰ। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাঞ্চৰ দ্বাদশ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 9:30 জীৱনৰ দিঘবাণী অনুষ্ঠানত বিশিষ্ট লেখক তথা শিক্ষাবিদ উপেন্দ্ৰনাথ বৰকটকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ চিদানন্দ দেৱগোস্বামীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰচাৰিত এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশনাৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ পাছৰ অনুষ্ঠান ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী শিক্ষকৰ অনুষ্ঠান।

সমশ্ৰোতাকে নমস্কাৰ জনাই আজিৰ শিক্ষকৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, গণিতৰ পাঠদান, সমস্যা আৰু প্ৰতিকাৰ। কথিকাটি যুগুতাই দিছে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ডক্টৰ প্ৰবীণ দাসে। কথিকাটি পাঠ কৰি দিয়া হৈছে। আমাৰ দৈনন্দিন জীৱন ধাৰণৰ প্ৰতিখোজতে গণিতৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ সম্পৰ্কে কম বেছি পৰিমাণে আমি সকলোৱে অৱগত। ক্ৰমাগত উন্নত জীৱন যাপনৰ তাগিদাক্ৰমে সৃষ্টি হোৱা গণিতে আজি বেপাৰ বাণিজ্য, জ্ঞান বিজ্ঞান, দৰ্শন, কাৰিকৰী নিৰ্মাণশৈলী, স্বাস্থ্য, চিকিৎসা, কলা সংস্কৃতিকে ধৰি ডিজিটেল প্ৰযুক্তিৰ পৰা মহাকাশ বিজ্ঞানলৈ সকলোতে মুখ্য ভূমিকা লৈ আছে। গণিতক বাদ দি চলাৰ কথা আমি আজি এক মুহূৰ্তৰ বাবেও কল্পনা কৰিব নোৱাৰোঁ। স্বাভাৱিকভাৱে স্বাধীনোত্তৰ কালত বিভিন্ন চৰকাৰী শিক্ষানীতি আৰু শিক্ষা আয়োগৰ পৰামৰ্শাৱলীৰ মাজেৰে গণিত এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে চিহ্নিত হৈ আহিছে আৰু প্ৰাথমিক স্তৰৰ পৰাই গণিতৰ শিকন আৰু শিক্ষণ কিদৰে ত্ৰুটিমুক্ত তথা ফলপ্ৰসূ কৰা যায় তাৰ বাবে নানা ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাই থকা হৈছে। মূল বিষয়ত প্ৰৱেশ কৰাৰ আগতে আমি গণিত কি অৰ্থাৎ গণিতৰ প্ৰকৃতি সম্পৰ্কে কিছু কথা জনা প্ৰয়োজন, কিয়নো বিষয়টোৰ প্ৰকৃতি সম্পৰ্কে কিছু ধাৰণা থাকিলেহে তাক শিক্ষাৰ্থীৰ মাজলৈ লৈ যোৱাৰ সমস্যাবোৰ আমি ভালদৰে

হৃদয়ঙ্গম কৰিব পাৰিম। অৱশ্যে মানুহৰ আবিৰ্ভাৱৰে পৰা ক্ৰমাগতভাৱে বিভিন্ন সভ্যতাৰ পথত হাজাৰ হাজাৰ বছৰ ধৰি বিশ্বস্ত অনুচৰৰ দৰে কাম কৰি সমৃদ্ধ হোৱা গণিতক কোনো সংজ্ঞাৰে আবদ্ধ কৰাটো অতি দুৰূহ কাৰ্য। এই ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন মনীষীয়ে আগবঢ়োৱা আংশিক উক্তিৰ আঁত ধৰি গণিতৰ প্ৰকৃতি সম্পৰ্কে কিছু ধাৰণা কৰিব পৰা যায়। পৰীক্ষামূলক বিজ্ঞানৰ বাটকটীয়া বিশ্ববিখ্যাত মনীষী গেলিলিও গেলিলিয়ে কৈছিল, মেথমেটিক্স ইজ দ্য লেংগুৱেজ উইথ হুইচ গড হেজ ৰিটেন দ্য ইউনিভাৰ্ছ, অৰ্থাৎ ঈশ্বৰে মহাবিশ্বৰ বিষয়ে লিখিবলৈ ব্যৱহাৰ কৰা ভাষাটোৱে হ'ল গণিত। এই উক্তিৰ পৰা অতি সুন্দৰভাৱে এই কথাই পৰিস্ফুট হয় যে যিকোনো বিষয়ে জ্ঞান অৰ্জন কৰিবলৈ যেনেদৰে এটি ভাষাৰ প্ৰয়োজন, সেইদৰে আমাৰ মহাবিশ্বক বুজিবলৈও গণিতৰ প্ৰয়োজন। গেলিলিওৰ সুৰতে সুৰ মিলাই এ এডলাৰে কৈছে, গণিত এটা বিশুদ্ধ ভাষা বিজ্ঞানৰ ভাষা। ইয়াৰ সহায়ত লিখিব পৰা প্ৰতিটো চিন্তা বা ধাৰণাক নিতুলভাৱে প্ৰকাশ কৰিব পৰাৰ সামৰ্থ্যৰ ক্ষেত্ৰত সকলো ভাষাৰ ভিতৰতে ই অদ্বিতীয়। ই এক প্ৰকাৰৰ কলাও যি সকলো কলাৰ ভিতৰত আটাইতকৈ অধিক পৰিমাণে বৌদ্ধিক আৰু ধ্ৰুপদী। এই উক্তিসমূহৰ পৰা গণিতৰ এক যথাৰ্থ সংজ্ঞা নাপালেও আমি ইমানখিনিলৈ আশ্বস্ত হ'ব পাৰোঁ যে গণিত এক প্ৰকাৰৰ ভাষা যাৰ জৰিয়তে প্ৰকৃতিৰ নিয়মসমূহ, বিশেষকৈ জ্ঞান বিজ্ঞানৰ বিভিন্ন শাখাক প্ৰণালীবদ্ধভাৱে বুজিব পাৰোঁ আৰু সেই জ্ঞান আমাৰ দৈনন্দিন ব্যৱহাৰত খটুৱাবও পাৰোঁ। প্ৰকৃতিৰ বিষয়ে জ্ঞান বিজ্ঞানৰ বিভিন্ন ধ্যান ধাৰণা সম্পৰ্কে বুজিবলৈ গণিত এক অপৰিহাৰ্য ভাষা হিচাপে চিহ্নিত হোৱাৰ লগে লগেই আমাৰ সকলোৰে বাবে এই ভাষাটো আয়ত্ত কৰাৰ প্ৰশ্ন আহি পৰে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক গণিতৰ ভাষাটো কেনেকৈ আয়ত্ত কৰোৱা যায় সেই কথাটো বিশেষকৈ আহি পৰে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীক গণিতৰ পাঠদান কৰোৱাৰ সমস্যাবোৰ ভাষা এটি আয়ত্ত কৰোৱা সমস্যাৰ সমতুল্য হৈ পৰে। গতিকে ভাষা হিচাপে গণিতক ছাত্ৰ ছাত্ৰীৰ মনত প্ৰতিষ্ঠা কৰিব পৰাটোৱেই শিক্ষক শিক্ষয়িত্ৰীৰ সফলতা বহুলাংশে নিৰ্ভৰশীল আৰু এই বিষয়টোৰ প্ৰতি তেওঁলোক সচেষ্ট থকাৰ প্ৰয়োজন। মাধ্যমিক স্তৰত গণিতৰ পাঠদানত নেতিবাচক প্ৰভাৱ পেলোৱা এটা বহু চৰ্চিত বিষয় হ'ল গণিত ভীতি, যাক মেথ'ফোবিয়া বুলি জনা যায়। গণিত ভীতিৰ উৎস মূলতঃ দুই ধৰণৰ, এটা বাহিৰৰ পৰা আৰোপিত আৰু আনটো শিক্ষাৰ্থীৰ নিজৰ মাজতে উদ্ভৱ হোৱা। প্ৰথম উৎসৰ ক্ষেত্ৰত ক'ব পাৰি যে আমাৰ সমাজৰ প্ৰায়ভাগ মানুহেই গণিত বিষয়টোৰ প্ৰতি এক বিশেষ ধৰণৰ সমীহ ভাৱ পোষণ কৰা দেখা যায়। তেওঁলোকে আগতীয়াকৈ এক ধাৰণা কৰি লয় যে গণিত এটা কঠিন বিষয়, গণিত বুজিবলৈ বিশেষ ধৰণৰ মেধাৰ প্ৰয়োজন। গতিকে যিকোনো সাধাৰণ ছাত্ৰ ছাত্ৰীৰ বাবে গণিতৰ অধ্যয়ন উপযোগী নহয় আৰু এনেদৰে গণিত অধ্যয়ন কৰিবলৈ লোৱা ছাত্ৰ ছাত্ৰীক তেওঁলোকে ভীতিগ্ৰস্ত কৰি তোলে। দ্বিতীয়টো উৎসৰ ক্ষেত্ৰত পৰিস্থিতিটো এনেধৰণৰ হ'ব পাৰে যে শ্ৰেণীত গণিতৰ কোনো প্ৰশ্নৰ ভুল উত্তৰ দিয়াৰ বাবে শিক্ষকে অপ্ৰয়োজনীয়ভাৱে ভৎসনা কৰিলে বা পৰীক্ষাত বাৰে বাৰে কম নম্বৰ পালে শিক্ষকৰ পাঠদান ভালদৰে নুবুজাৰ বাবে তিৰস্কাৰ পোৱাৰ বাবেই ঘটনাক্ৰমে এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ মনত ভীতিৰ ভাৱ সৃষ্টি হ'ব পাৰে। অনুপ্ৰেৰণামূলক দিহা পৰামৰ্শ, সঠিক শিক্ষাদান পদ্ধতি অৱলম্বনৰ দ্বাৰা এনে গণিত ভীতি ছাত্ৰ ছাত্ৰীৰ মনৰ পৰা দূৰ কৰাটো সম্ভৱপৰ।

এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ শিক্ষাৰ্থী সমাজক উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান, বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য প্ৰদান, আমিনগাঁৱত থকা লোকপিয়ল সঞ্চালকালয়ৰ মুখ্য কাৰ্যালয়ত লোকপিয়ল 2027ৰ শীৰ্ষ সংগীত মুকলি আৰু মুম্বাইত ব্ৰিক্ছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ব্ৰিক্ছ ৱেবছ বজাৰ আৰম্ভ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলক বিভিন্ন উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 452 প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হয়। শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ দ্বাদশ তথা পলিটেকনিকৰ ডিপ্লমা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে 800 টকাকৈ, স্নাতক পৰ্যায় সংহত শিক্ষক শিকন কাৰ্যসূচী তথা পলিটেকনিকৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক 1,250 টকাকৈ আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলক মাহে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। শিক্ষাৰ্থীসকলক সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষাৰ্থী সহায়ক প্ৰয়াসৰো শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক অধ্যয়ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে 1,000, স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক 3,000 আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক 5,000 টকা প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। আজিৰ অনুষ্ঠানতে সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 793 বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নীতি অনুসৰি জিলা 4খনৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহক 15,86,00,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ 21,025 গৰাকী শিক্ষাৰ্থীৰ শিক্ষা সামগ্ৰী ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰী

0: সাহায্য পুঁজিৰ পৰা 4,26,00,000তকৈও অধিক টকা সাহায্য বিতৰণৰ শুভাৰম্ভ কৰা হয়। গোলাঘাট জিলাত আয়োজিত জিলাভিত্তিক অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই অনুদান পত্ৰ বিতৰণ কৰে। বোকাখাটৰ জে ডি এছ জি মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত মহাবিদ্যালয়খনৰ 2,220গৰাকী ছাত্ৰ ছাত্ৰী এই আঁচনিৰ আওতালৈ আহিছে বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই সদৰি কৰে। একেদৰে কোকৰাঝাৰ, বজালী, কাছাৰ, গোলাঘাট, বিশ্বনাথ, ডিব্ৰুগড়, লখিমপুৰকে ধৰি অন্যান্য জিলাসমূহতো আঁচনি দুখনৰ আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰা হয়। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি 104জনীয়া দলেৰে বান বিধ্বস্ত শিৱসাগৰ জিলাত সাহায্য প্ৰদানৰ বাবে উপস্থিত হয়। মহিলাৰীৰ নেতৃত্বত যোৱা দলটোৱে বানত ক্ষতিগ্ৰস্ত দুৰ্গম অঞ্চলৰ প্ৰায় 10,000 লোকক সাহায্য সামগ্ৰী বিতৰণ কৰে। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে দলটোক আদৰণি জনাই এইদৰে কয়।
1: 104জন তেখেতৰ পাৰিষদ আৰু বিভিন্ন ধৰণৰ তেখেতৰ দলৰ সদস্যক লগত লৈ আজি আহি এনেকৈ আমাৰ মাজত আহি উপস্থিত হৈছেহি। মই বিধায়ক হিচাপে শিৱসাগৰৰ তেখেতক ইয়াত ৱেলকাম জনাইছো আৰু বিটিচিৰ মুৰব্বীজনে শিৱসাগৰত আহি এনেকৈ সহানুভূতি প্ৰদৰ্শন কৰাটো আৰু এনেকৈ মানে গোটেই ৰাইজৰ মাজলৈ যাবলৈ প্ৰথম মন্দিয়া ভেটা যাব, তাৰপিছত পানীমুখ যাব আৰু তাৰপিছত শিৱসাগৰ টাউনৰ মানুহখিনি বহুত বানপানী হৈছে, তেওঁলোককো একেতে সম্বোধন কৰিব।
0: শিৱসাগৰ জিলাৰ বান প্ৰভাৱিত পানবেচা, কোঁৱৰপুৰ, বেদবাৰী তথা শিৱসাগৰ নগৰৰ বিভিন্ন স্থানৰ পৰা বৈ অহা পানী দ্ৰুতগতিত নিষ্কাশন কৰি বান পৰিস্থিতিৰ উন্নতি সাধনৰ লক্ষ্যৰে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। আবদ্ধ পানী নিষ্কাশনৰ গতি অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ONGC আৰু জলসম্পদ বিভাগৰ বিভিন্ন যন্ত্ৰৰ জৰিয়তে দিনে নিশাই পানী নিষ্কাশনৰ কাম অব্যাহত আছে। ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই বিগত 4 দিন ধৰি শিৱসাগৰৰ সমীপৰ শান্তিপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মৰিদিলোহী স্লুইচগেটত চলি থকা পানী নিষ্কাশন কাৰ্য তদাৰক কৰি আছে। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু বিভাগীয় বিষয়া কৰ্মচাৰী তথা স্থানীয় ৰাইজে মন্ত্ৰীবৰাক সহযোগ আগবঢ়াইছে। বানৰ পানী বন্ধ হৈ থকা শান্তিপুৰ অঞ্চলতো মন্ত্ৰীবৰাই কালি পানী নিষ্কাশন প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে শিৱসাগৰৰ এই অঞ্চলত 3টা যন্ত্ৰৰে 65,000 লিটাৰ পানী প্ৰতি মিনিটত নিষ্কাশন কৰি থকা হৈছে। কালি পুনৰ এটা যন্ত্ৰ স্থাপনৰ জৰিয়তে মুঠ 1,00,000 লিটাৰ পানী প্ৰতি মিনিটত নিষ্কাশনৰ ব্যৱস্থা কৰা হয়। দ্ৰুতগতিত পানী নিষ্কাশন কৰি বান পৰিস্থিতিৰ উন্নতি সাধনৰ লক্ষ্যৰে পানী নিষ্কাশনৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ তথা জলসম্পদ বিভাগৰ মুঠ 4টা যন্ত্ৰৰ সহায়ত পানী নিষ্কাশনৰ কাম এতিয়াও অব্যাহত আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা। বিগত 2-3 দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, কাৰ্বি আংলং, দৰং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। বানত 38টা ৰাজহচক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 160,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰায় প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰিচু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। প্ৰশাসনে জিলাসমূহত সতৰ্কতা জাৰি কৰিছে আৰু নৈপৰীয়া জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। লোকপিয়ল সঞ্চালকালয় আমিনগাঁৱৰ মুখ্য কাৰ্যালয়ত আজি লোকপিয়ল 2027ৰ শীৰ্ষ সংগীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কোকৰাঝাৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী ৰচিত গীতটো জুবিন গাৰ্গৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল। লোকপিয়ল 2027 অভিযানৰ অসমৰ সঞ্চালক বিশ্বজিৎ পেগু আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে আজি গীতটি মুকলি কৰে। সভাত সঞ্চালক বিশ্বজিৎ পেগুৱে জুবিন গাৰ্গৰ এই গীতটোৱে লোকপিয়ল সন্দৰ্ভত জনসাধাৰণক সজাগ কৰিব বুলি আশা প্ৰকাশ কৰে।
2: আমাৰ যিটো চেঞ্চাছ 2027 পাব্লিচিটিৰ কাৰণে আমি আজি থিম ছং লঞ্চ কৰিছোঁ চেঞ্চাছ 2027। এই গীতটো আমাৰ শ্ৰদ্ধাৰ আমাৰ জুবিন দাই গোৱা গান হয় আৰু ইয়াৰ যিটো লিৰিক্ছ পংকজ চক্ৰৱৰ্তী ডাঙৰীয়া আমাৰ DC কোকৰাঝাৰ তেখেতে লিখিছিলে আৰু আজি আমি আমাৰ গৰিমা বাৰ সৈতে আমি এই গীতটি আজি শুভ উন্মোচন কৰিছোঁ। আশা কৰিছোঁ যে এই গীতটো আমাৰ ৰাইজৰ মাজত খুব পপুলাৰ হ'ব আৰু উদ্দেশ্য যিটো চেঞ্চাছ আমাৰ যাতে খুব সফলভাৱে হয় বা একুৰেট চেঞ্চাছ যাতে হয় তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে এটা আহ্বান জনাম।
0: এই অনুষ্ঠানত লোকপিয়লৰ অতিৰিক্ত সচিব পাৰ্থ পেগু

এল বিষয়া ডক্টৰ নিজৰা শৰ্মা, লোকপিয়ল অভিযানৰ যুটীয়া সঞ্চালক ভাৰতী চন্দাকে আদি কৰি ভালেসংখ্যক বিষয়া আৰু সংবাদ মাধ্যমৰ লোক উপস্থিত থাকে। ব্ৰিক্ছ সদস্যৰ অংশীদাৰ ৰাষ্ট্ৰসমূহৰ 500ৰো অধিক প্ৰতিনিধিক একত্ৰিত কৰি সৃষ্টিশীল অৰ্থনীতিৰ বাবে প্ৰধান আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্ৰিক্ছ ৱেবছ বজাৰ আজি মুম্বাইত আৰম্ভ হয়। মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আশীষ চেলাৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰ আৰু অন্যান্য বিশিষ্ট লোকসকলে বন্তি প্ৰজ্বলনেৰে এই দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ভাষণ দি মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আশীষ চেলাৰে কয় যে আজি ভাৰতে বিশ্বগুৰু হিচাপে উচিত স্থানত উপনীত হোৱাৰ লগতে অৰেঞ্জ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে। তেওঁ কয় যে ব্ৰিক্ছ ৱেবছ বজাৰ এনে এখন মঞ্চ য'ত ব্যৱসায়িক ধাৰণাসমূহে সীমা অতিক্ৰমী সুনিৰ্দিষ্ট অংশদাৰিত্বলৈ গতি কৰিছে। তেওঁ উল্লেখ কৰে যে শিল্প আৰু প্ৰযুক্তিৰ মাজত থকা সীমা বিলীন হৈ গৈছে, যিয়ে গোলকীয় সৃষ্টিশীল অৰ্থনীতিৰ ভৱিষ্যত গঢ় দিছে। তেওঁ ঔদ্যোগিক নেতাসকলক, সৃষ্টিশীল যুৱকসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ প্ৰতিভাসমূহক প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

0: আছে। তেওঁ উল্লেখ কৰে যে শিল্প আৰু প্ৰযুক্তিৰ মাজত থকা সীমা বিলীন হৈ গৈছে, যিয়ে গোলকীয় সৃষ্টিশীল অৰ্থনীতিৰ ভৱিষ্যত গঢ় দিছে। তেওঁ ঔদ্যোগিক নেতাসকলক সৃষ্টিশীল যুৱকসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ প্ৰতিভাসমূহক প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। জনসমাৱেশক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰে কয় যে এই ব্ৰিক্স ৱেব বজাৰ 20খন অংশীদাৰী দেশৰ 500তকৈও অধিক প্ৰতিনিধি আৰু 80খনতকৈও অধিক কিউৰেটেড বৈঠকৰ সাক্ষী হৈ ৰ'ব। দুদিনীয়া এই অনুষ্ঠানত একাধিক আলোচনা, উপস্থাপন আদি অনুষ্ঠিত কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি লোকভৱনৰ সভাকক্ষত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত ভাৰতভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ কৰোৱায়। ভাৰতভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ কাৰ্যসূচী শুভাৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰে মুখ্য সচিব ডঃ ৰবি কুটাই ৰাজ্যপালৰ অনুমোদন বিচাৰে। এটা বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌবাৰ পঢ়ি দিছোঁ। ৰাজ্যৰ শিক্ষাৰ্থী সমাজক উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান। বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহাৰ্য প্ৰদান। আমিনগাঁৱত থকা লোকপিয়ল সঞ্চালকালয়ৰ মুখ্য কাৰ্যালয়ত লোকপিয়ল 2027ৰ শীৰ্ষ সংগীত মুকলি। আৰু মুম্বাইত ব্ৰিক্ছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ব্ৰিক্ছ ৱেবছ বজাৰ আৰম্ভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 6:45।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ট্ৰান্সমিটাৰত বিজুলী সংযোগ ব্যাহত হোৱাৰ বাবে বিয়লি 5:51ৰ পৰা 6 বজালৈ আমাৰ অনুষ্ঠান প্ৰচাৰ বন্ধ আছিল। তাৰ বাবে আমি দুঃখিত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠান ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: সমূহশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ কৃষকবাণী অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক এটি আলোচনা, মাছৰ সাম্ভাব্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা। আলোচনাটিত কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ ক্ৰমে জ্যেষ্ঠ বিজ্ঞানী আৰু গৱেষক ডঃ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাৰ সৈতে কথা পাতিছে ভাস্কৰ জ্যোতি আচাৰ্যই। আজি এই আলোচনাটিৰ প্ৰথম ভাগ আগবঢ়োৱা হৈছে।
3: আপোনালোক দুয়োগৰাকীকে স্বাগতম,
4: ধন্যবাদ।
3: আমি এই আলোচনাৰ আৰম্ভণিতে মাছৰ কিছু সাম্ভাব্য ৰোগৰ বিষয়ে কথা পাতিব খুজিছোঁ। এতিয়া আমাৰ গোটেই বছৰজোৰা মীন পালন হৈ থাকে, কিন্তু সেই বছৰজোৰাত বেলেগ বেলেগ সময় আহে। বিশেষকৈ এতিয়া বৰ্ষাকাল আৰু শেহতীয়াকৈ বানপানীটো বিভিন্ন ঠাইত হয়েই। এইবাৰ বাৰু আমি উজনি অসমত অলপ আগেয়ে নেদেখা বানপানীৰ ৰূপ এটা দেখিছোঁ, কিন্তু বানপানীৰ সময়তো বিভিন্ন ধৰণৰ পানী আহি আমাৰ মুকলি খাল বিলৰ পৰা, পথাৰৰ পৰা আহি পুখুৰীত পানী মিহলি হৈ যায়। সেইফালৰ পৰাও বিভিন্ন ধৰণৰ ৰোগৰ সম্ভাৱনা হ'ব পাৰে। তথাপি সততে আমি কেনেধৰণৰ ৰোগ আমি দেখোনো, সেই বিষয়ে অকণমান যদি আৰম্ভণিতে কয়।
4: যদি আমি ৰোগৰ কথা, মাছৰ ৰোগৰ কথা আমি যদি পাতিব যাওঁ, চ' প্ৰথম কথা হৈছে কি, আপোনাৰ আমাৰ ৰোগৰ কথা কোৱাৰ আগতে মই এটা মানে আজিকালি এটা আমাৰ সম্ভাৱ্য যোনটো এটা সমস্যা আমি দেখা পাওঁ সেইটো হৈছে অক্সিজেন ডিপ্লেশ্যন। ৰোগটোতকৈ এইটো বস্তু বেছি ইম্পৰ্টেণ্ট, কাৰণ ধৰক ৰোগটো আমাৰ নিৰাময় কৰিব পাৰি, অলপ সময় আমি কেতিয়াবা পাই যাওঁ, কিন্তু অক্সিজেন ডিপ্লেশ্যনটো আমাৰ মানুহৰ মাজত এটা এৱাৰনেছৰ প্ৰয়োজন হৈছে। চ' এইটো এটা মানে এনেকুৱা এটা সমস্যা য'ত আপোনাৰ মাছ মৰ্টেলিটি খুব মানে কম সময়ৰ ভিতৰতে হৈ যাব পাৰে, যিটো কৃষকৰ বা মীন পালকসকলৰ মানে এটা লছ হ'ব পাৰে।
3: মানে সেই পুখুৰী বা জলাশয়টোত অক্সিজেনৰ
4: অভাৱ হয়। অক্সিজেনৰ অভাৱ এইটো জেনেৰেলি দেখা যায়, চাপ'জ আমাৰ যদি খুব গৰম পৰে, কণ্টিনিউৱাছলি 4-5 দিন গৰম পৰিলে আপোনাৰ ধৰক এনেকুৱা ধৰণৰ আমাৰ এটা সমস্যা দেখা যায়। আৰু নহ'লে চাপ'জ বৰষুণ দি আছে আৰু বৰষুণ দিয়াৰ চাপ'জ 3-4 দিন বৰষুণ দি আছে, তাৰপিছত এদিন হঠাতে যেনিবা ৰ'দ দি দিলে, তেতিয়াও এনেকুৱা অক্সিজেন ডিপ্লেশ্যনৰ এইটো এটা সমস্যা দেখা যায়। পুখুৰীবিলাকত খুব মানে এইটো মানে আমাৰ যোনটো ক্লাইমেট চেঞ্জ আমি যোনটো কওঁ, আমাৰ যোনটো জলবায়ু পৰিৱৰ্তন এইটোৰ লগত ৰিলেটেড। আগতে কিন্তু অসমত এইবিলাক সমস্যা নাছিল, এতিয়া বৰ্তমান এইটো সমস্যা খুব সঘনে আমাৰ প্ৰায় ফোন আহে
3: লৈ দিহা
4: পৰামৰ্শ বিচাৰি। এইটো এটা আমাৰ এটা জ্বলন্ত সমস্যা। এইটো কাৰণে মই এতিয়া যদি আপোনাক চাজেশ্যন হিচাপে যদি মই ক'ব বিচাৰোঁ আমাৰ মীন পালকসকলক, বহুতে ক'ব মেডিচিন বা অক্সিজেন টেবলেট, এইটো এটা খুব মানে আপোনাৰ প্ৰথম কথা হৈছে কি, তাত অলপ মানিটাৰী ইনভলভমেণ্ট মানে পইচা ইনভলভমেণ্ট
3: আছে।
4: চ' আৰু অক্সিজেন টেবলেটটো আপুনি ধৰক বজাৰত পাব নাপাব বা দোকানত আপুনি কেতিয়া পাব আপোনাৰ ওচৰত, নহ'লে আপুনি মজুত ৰাখিব লাগিব। অক্সিজেন টেবলেট পায়, কিন্তু তাতকৈ বেছি এটা ভাল আপোনাৰ উপায় হৈছে কি, আপোনাৰ

0: মানে ৱাটাৰ পাম্প ৰাখি থ'লে আপুনি পুখুৰীৰ পানীটোকে, কিন্তু গ্ৰাউণ্ড ৱাটাৰ নহয়, পুখুৰীৰ পানীটোকে টানি আনি আকৌ পুখুৰীতে যাতে মানে আপোনালোকে হেৰি কৰি দিয়ে, ৰিচাৰ্কুলেট কৰি দিব লাগে, পেলাই দিব লাগে, যাতে পানীটো মানে চাৰ্কুলেশ্যন হৈ থাকে। আৰু যদি এই অক্সিজেন ডিপ্লেশ্যনৰ এটা মেজৰ যোনটো আমাৰ যোনটো চিম্বল যোনটো আমি কওঁ যে এইটো অক্সিজেন ডিপ্লেশ্যন হৈছে বুলি আপুনি কেনেকৈ গম পাব, মাছবিলাক যদি খুব বাহিৰত মানে ধৰক ওপৰত মানে পানীৰ ওপৰৰ ভাগত যদি আহি পিনে উশালৈ থাকে বা খেলি থকা দেখা পায়, মুখ মেলি মেলি, সেইটো ৰাতিপুৱা সময়ত জেনেৰেলি দেখা যায় নৰ্মেল, কিন্তু ধৰক আজিকালি দিনৰ ভাগতো দেখা যায়। চ' যদি খুব পুখুৰীৰ ওপৰৰ ভাগত আহি পিনে যদি খুব খেলি থাকে, মুখ মেলি মেলি এনেকৈ অক্সিজেন মানে যোনটো বতাহৰ আমাৰ যোনটো জলবায়ু যোনটো অক্সিজেন ল'বলৈ চেষ্টা কৰি থাকে, তেনে আমি গম পাম যে এইটো এটা অক্সিজেন ডিপ্লেশ্যনৰ এটা সমস্যা হৈছে। এনেকুৱা হ'লে যিহেতু এজন মীন পালকে ধৰক বহুত টকা ইনভেষ্ট কৰেই, অলৰেডি পুখুৰী এটা খান্দোতে বা মীন বা আপোনাৰ খাদ্য এইবিলাকত বহুত মানে পোনা খাদ্য বহুত খৰচ থাকে, গতিকে আৰু আপুনি আৰু অলপ পইচা মানে এড কৰি এটা ৱাটাৰ পাম্প ৰাখি পানীৰ ৰিচাৰ্কুলেশ্যনটো যাতে মেইনটেইন কৰি থাকে, মই ভাবোঁ মীন পালকসকলে কৰিব লাগে। নহ'লে আজিকালি এৰেটৰ ছিষ্টেমো আছে, যোনটো আমাৰ পেডেল হুইল এৰেটৰ বা ছ'লাৰ এৰেটৰ বা ইলেক্ট্ৰিক এৰেটৰ, এৰেটৰ এটা ৰাখিব লাগে। কিন্তু এৰেটৰটো এটা সমস্যা কি, ইনিচিয়েলি যদি মাছবিলাকে এৰেটৰটোৰ ওচৰত যায়, এৰেটৰটো ঘূৰি থাকে তাৰ হেৰিবিলাক মানে যোন উইংছবিলাক, কি হয় মাছবিলাক ওচৰত গ'লে মাছবিলাকৰ মানে অলপ আঘাত প্ৰাপ্ত মানে হেৰি হয়, দুখ পায় মানে, কিন্তু লাহে লাহে যেতিয়া বুজি পায় যে সেইটো ওচৰত যাব মানে ধৰক তেখেতলোকৰ চেন্সে কয় যেতিয়া যাব নালাগে, আপোনাৰ প্ৰথম একমাহমান কিন্তু এনেকুৱা ধৰণৰ এটা সমস্যা দেখা যায়, অলপ মাছবিলাকৰ মানে গাত ক'ৰবাত আপোনাৰ দেখিব কি ক'ৰবাত ফিনবিলাক এৰি গৈছে, যোনটো ফানবিলাক এৰি গৈছে বা ক'ৰবাত স্কেলবিলাক এৰি গৈছে, ওপৰ ছালটো গুচি গৈছে, এনেকুৱা ধৰণৰ, কিন্তু লাহে লাহে এডজাষ্ট হৈ যায়। চ' বেষ্ট হয় কি আপোনাৰ ওচৰত ইজি চলিউশ্যন এটা, জেনেৰেলি মই চাজেষ্ট কৰোঁ যে ৱাটাৰ পাম্প এটা ৰাখি আপুনি পুখুৰী পানীটোকে, কিন্তু গ্ৰাউণ্ড ৱাটাৰ নহয়, মই আকৌ কৈছোঁ গ্ৰাউণ্ড ৱাটাৰ নহয় পুখুৰী পানীটোকে আকৌ আপোনাৰ ৰিচাৰ্কুলেট কৰাটো খুব ইম্পৰ্টেণ্ট। এইটো হৈছে গ্ৰীষ্মকালত আপোনাৰ মানে আমাৰ
1: পুখুৰী পানীটো লৰচৰ হৈ থাকিব লাগে,
0: লৰচৰ হৈ থাকিব লাগে, হয় হয়।
2: তাৰ কাৰণে কিছুমান ইণ্ডিজিনিয়াছ টেকনিকো আছে যোনবোৰ আমাৰ মানুহসকলে সচৰাচৰ গাঁও অঞ্চলত আমি দেখোৱে, হাঁহ চৰিব এৰি দিয়ে, হাঁহ চৰিলে কি হয় ওপৰৰ ভাগটো পানীখিনি লৰি যায়, তাৰ উপৰিও আমি কিছুমান জেগাত দেখা পাওঁ যে বাঁহ লৈ পিনি অলপ ওপৰৰ ভাগটো পানী ওপৰৰ ভাগটো তাতে কোবাই দিয়ে যাতে পানীটো চলাচল কৰি থাকিব পাৰে, যাৰ কাৰণে তেতিয়া অক্সিজেনৰ পৰিমাণ
1: মানুহো মাজে সময়ে হয় আমি কোনোবা
0: সাঁতুৰি দিব পাৰে,
2: সাঁতুৰি দিব পাৰে, সেইটো এটা ভাল লাগে।
0: আৰু নেটিং কৰি দিব লাগে মাছবিলাক অলপ মাজে সময়ে, আমাৰ এইটো ভুল কৰোঁ আমি খুব মানে, নেটিং মানে কি মাছটো এনেই ধৰক আমি প্ৰতি মাহত একবাৰ মাছ ধৰিবলৈ নহয়, মানে মাছটো যাতে চলাচল কৰে তাৰ কাৰণে একবাৰ আমি পুখুৰী পানীটো যাতে লৰাই দিব পাৰোঁ, এনেকৈ ধৰণৰ একবাৰ নেটিং কৰিলে মাছবিলাকৰ গ্ৰ'থো বাঢ়ে সেনেকৈ কৰিলে। চ' সেইটো এটা ইম্পৰ্টেণ্ট এটা মানে আমাৰ বিষয়, সেইটো এটা জ্বলন্ত সমস্যা যিহেতু। আৰু এটা কথা ইয়াতে কৈ থওঁ যে মানে ঠিক আছে আপুনি ৱাটাৰ পাম্প ইউজ কৰিছে, সেইটো হৈছে আপোনাৰ মানে আপোনাৰ হৈছে আমাৰ থেৰাপেটিক যোনটো মেজাৰ, আমি হৈ যোৱাৰ পিছত সমস্যা মানে আমি ব্যৱহাৰ কৰা এইখিনি বস্তুখিনি যদি আপুনি প্ৰতিৰোধ কৰিব বিচাৰে তেনেহ'লে পুখুৰীটো চাফা কৰি ৰাখিব লাগিব। মেইনলি অক্সিজেন ডিপ্লেশ্যন তলৰ যোনটো আমাৰ অৰ্গেনিক লোড মানে আমাৰ খাদ্য দিলোঁ বা এনে যোনটো বোকা যায় বা গেট যোনটো জমা হয় পুখুৰীৰ তলত তাৰ কাৰণে হয়, মানে আমি জেনেৰেলি আমাৰ বিজ্ঞানসন্মত মীন পালনত আমি কওঁ যে আপুনি 3 বছৰ মূৰে পুখুৰীটো চাফা কৰিব, কিন্তু আজিকালি যোনটো আমাৰ অনলি দানা মানে আজিকালিতো আমাৰ সম্পূৰ্ণ নেচাৰেল ফুড নহয়, দানা বেছ মানে আৰ্টিফিচিয়েল ফুড বেছ ফাৰ্মিং, গতিকে দানা যিমানে দিওঁ এই অৰ্গেনিক লোডটো বা গেটটো বেছি জমা হয়, গতিকে পাৰিলে মইতো আজিকালি চাজেষ্ট কৰোঁ যে 1 বছৰ বা 2 বছৰ মূৰে মূৰে পুখুৰীৰ তলটো আমি সম্পূৰ্ণ চাফা কৰি চূণ দি পিনে সম্পূৰ্ণ মানে পানীটো ড্ৰাই কৰি দিবলৈ কৈছোঁ, পানীটো ড্ৰাই কৰি তলৰ গেটটো আঁতৰাই দিব লাগে, আঁতৰাই পিনে তাত চূণ দি দেন এগেইন নতুন পানী ৰিফিল কৰি ধৰক এইটো কৰিলে আপোনাৰ অক্সিজেন ডিপ্লেশ্যনৰ কিন্তু প্ৰব্লেমটো চলভ হ'ব।
1: এই পুখুৰী চাফা কৰা এই কামটো নিশ্চয় খৰালি কালত কৰা ভাল
0: হ'ব, হয় হয় হয়, যেতিয়া পানী লেভেল একদম
1: কমি থাকে
0: কম থাকে সেইটো
1: সময়ত কৰা ভাল, বা আমি যেতিয়া মাছ ধৰিলোঁ ধৰক আমি বহুত ঠাইত দেখোঁ মাঘৰ বিহুৰ আগে আগে বহুতে মাছ ধৰে, গতিকে তেনেকুৱা সময়ত যেতিয়া মাছখিনি উঠোৱা গ'ল সেইখিনি বিক্ৰী কৰিলে বা যিয়ে হওক তেতিয়া তাৰ পাছতে পুখুৰীত আপোনাৰ সিঁচি দিয়াটো ভাল,
0: চাফা কৰি দিয়াত আমি আমি কি কৰোঁ আমাৰ ধৰক
1: সিঁচাই নহয় গোটেই টপলটো চাফা কৰি
0: দিয়াটো ভাল, আৰু আমি কি কৰোঁ ধৰক আপুনি আপুনি ক'লে আমি এতিয়া মাঘৰ বিহুত মাছ ধৰোঁ, বোকাতে আমি বোকা গছকি গছকিয়ে মাছ ধৰোঁ, কথাটো বুজিছেনে, সেই বোকাবিলাক মানে আমি আঁতৰাব লাগে, আমিতো আকৌ ৱাটাৰটো ৰিফিল কৰি দিওঁ নহয় সেই বোকাটো আঁতৰাই দিব লাগে,
1: বোকাখিনি একেবাৰে গেটখিনি
0: গেটখিনি
1: আৰু চূণ দি আকৌ সাজু কৰি দিব,
0: সাজু কৰি চূণ দি ছান ড্ৰাইং কৰি দিব লাগে, সূৰ্যৰ পোহৰত মানে আপোনাৰ মানে শুকাব দিব লাগে, তাৰপিছত চূণ দি পিনে আপোনাৰ ধৰক আপুনি আমি ধৰক আমি পানীটো ৰিফিল কৰিব পাৰোঁ।
1: এতিয়া এইখিনি হৈ গ'ল আমাৰ যিটো অক্সিজেনৰ অভাৱ হোৱাৰ এটা সমস্যা, আৰু সেইটোৱে খুব যেতিয়া জটিল ৰূপো ল'ব পাৰে, জটিল ৰূপ ল'লে কি কি হ'ব পাৰে বাৰু, কেনেধৰণৰ সমস্যা হ'ব পাৰে?
0: জটিল ৰূপ ল'লে ধৰক আপোনাৰ প্ৰথম কথা হৈছে আমাৰ মাছ মৰ্টেলিটি মানে আপোনাৰ মাছৰ যোনটো মানে একেৰাহে কিজানি আপোনাৰ গোটেই ক্ৰপটোৱে নষ্ট হৈ যাব পাৰে মানে একেবাৰে।
1: আমি আমি কোৱা শুনো যে পুখুৰীত মাছ মৰি উপঙি আছে, বহুতে কয় কোনোবাই আহি বিহ দি দিলে, যে এইটো অক্সিজেনৰ অভাৱৰ কাৰণে এই ঘটনাটো ঘটিব,
0: এইটো আচলতে বিহ দিয়াটো বাৰু সেইটো ধৰক সেইটোত মই কমেণ্ট

0: কৰিব নাযাওঁ,
1: অঁ
0: কাৰণ
1: সেইটো
0: সেইটোতো
1: এটা
0: ধৰক
1: বেলেগ
0: মই
1: প্ৰসংগ,
0: নেদেখাকেতো ধৰক সেইটো কমেণ্ট
1: ক'ব
0: কৰা কাৰণ,
1: নোৱাৰি।
0: কিন্তু মেইনলি মাছ যদি উপঙি আহে, উপঙি মানে যদি থাকে ওপৰত, বা মাছ যদি মৰি গ'ল, বহুত মাছ একেলগতে মৰি গৈছে, জেনেৰেলি গৰমৰ দিনত খুব বোলে ৰ'দ পৰিছে মাছ মৰিছে, এইটো মই ভাবোঁ সম্ভাৱ্য কাৰণটো আপোনাৰ এইটো অক্সিজেন ডিপ্লেছন,
1: অক্সিজেনৰ অভাৱ
0: হয়
1: সেই তাৰ কাৰণেও হ'ব পাৰে
0: হ'ব
1: যেতিয়া
0: পাৰে,
1: যদি মানে জটিল ৰূপ লয়গৈ।
0: হয় হয়
1: আচ্ছা, আৰু ইয়াৰ বাহিৰেও এনে মাছৰ কেনেধৰণৰ সম্ভাৱ্য ৰোগ আমি দেখা পাওঁ?
0: এতিয়া আমাৰ গ্ৰীষ্মকালত দুদিনমানৰ আগতে মোৰ মানে এটা ফোনো আহিছিল পাৰ্চনেল মানে কণ্টেক্টত, মানে ধৰক এতিয়া ওকণি অলপ প্ৰব্লেম হয়
1: অঁ
0: মাছৰ, ওকণি অলপ আমাৰ ওকণি আৰু যোনটো আৰগুলাছ বুলি কওঁ আমি, যোনটো মানে আমাৰ অসমীয়া ভাষাত আমি এইটো ওকণি মাছৰ ওকণি বুলি, মানে
1: মাছৰ
0: আমাৰ
1: ওকণি।
0: যোনটো কৃষকৰ ভাষাত, মীন পালকসকলৰ ভাষাত ওকণি বুলি কোৱা যায়, আৰু এটা আছে লাৰ্নিয়া বুলি, দুটা আছে, এটা আৰগুলাছ এটা লাৰ্নিয়া, চ' দুইটাকে আমি কমনলি ওকণি বুলিয়ে কওঁ,
1: ওকণি বুলি কোৱা
0: চ'
1: যায়, এইটো
0: এটা
1: দেখা পোৱা যায় নেকি?
0: অঁ দেখা দেখা পোৱা যায় দেখা পোৱা যায় দেখা পোৱা যায়, মানে ওকণিটো চাই অলপ আপোনাৰ ব্লেক কালাৰ টাইপৰ, কিন্তু লাৰ্নিয়াটো কিন্তু অলমষ্ট অলপ হোৱাইট কালাৰ টাইপৰ,
1: আচ্ছা,
0: কালাৰ
1: ৰং
0: ডিফাৰেঞ্চ আছে,
1: নোহোৱা নিচিনা।
0: ৰং নোহোৱা নিচিনা। ওকণি হ'লে কি হয়, আপুনি এনে আমি মন কৰোঁ মাছবিলাকৰ মাথাবিলাক অলপ ডাঙৰ হৈ যায় আৰু
1: অঁ,
0: বডিটো অলপ মানে আপোনাৰ হেৰি হৈ যায়, বডিটো
1: সৰু
0: মানে
1: হৈ যায়।
0: মানে তলৰ যোনটো যোনটো ফ্লেছ পাৰ্ট, যোনটো মানে মেইন বডি পাৰ্টটো, এইটো মানে অলপ পাতল মানে লেৰেলা টাইপৰ হৈ যায়, সৰু হৈ যায়, মাথাটো ডাঙৰ আৰু বাকী বডি পাৰ্টটো সৰু, চ' এইটো মানে মেইনলি ওকণিটোৱে মানে নিউট্ৰিশ্যনটো লৈ লয়, মানে
1: শুহি
0: হেৰিটো
1: লয়।
0: শুহি লয় পাৰ্টিকুলাৰলি, বা ব্লাডটো শুহি শুহি ল'ব পাৰে, চ' এনেকুৱা ধৰণৰ। ইয়াৰ কাৰণে কিন্তু আপোনাৰ আমাৰ যোনটো আমাৰ কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানে এটা মেডিচিন আমাৰ ৰেডি কৰিছিল, আমাৰ গৱেষণা অন্তত সেইটো প্ৰস্তুত হৈছিল মেডিচিনটো, আৰ কিয়'ৰ বুলি, খুব আৰ কিয়'ৰ, খুব ভাল ৰিজাল্ট দিয়ে মেডিচিনটো, প্ৰতি বিঘাত আপুনি প্ৰায় 40 ml মানকৈ দিব লাগে পানী কালি, দেন আফটাৰ 4 to 5 days একবাৰ দিয়াৰ পিছত, 4 to 5 days পিছত আকৌ একবাৰ দিব পাৰে,
1: জুলীয়া ঔষধ এইটো,
0: জুলীয়া ঔষধ হয়, আৰু আপোনাৰ এইটো এতিয়া বৰ্তমান, আগতে ফিস্কোফেড আমাৰ পাণবজাৰত ফিস্কোফেডৰ যোনটো অফিচ, ফিস্কোফেডে আগতে ৰাখিছিল এই ঔষধটো, এতিয়াও এতিয়াও তেখেতলোকে মোক সেইদিনাখনে মানে মোক ফোন কৰোঁতে মই তেখেতলোকক কণ্টেক্টটো দিছোঁ, কলকাতাৰ কোন আমাৰ, কাৰণ লাইচেঞ্চ কৰা হৈছে, আমিতো নিজে নেবেচোঁ গোটেই ধৰক, চ' কোম্পানীৰ এড্ৰেছ ডিটেইলছ দিছোঁ, তেখেতলোকে অৰ্ডাৰ কৰিম বুলি কৈছে, চ' ফিস্কোফেডৰ লগত কণ্টেক্ট কৰিলে, পাণবজাৰত যোনটো ফিস্কোফেড আছে আমাৰ গুৱাহাটীত, তেখেতলোকৰ লগত কণ্টেক্ট কৰিলে আমাৰ এই মেডিচিনটো পোৱা যাব, চ' 40 ml পাৰ বিঘা পানীত মিক্স কৰি আপুনি ছটিয়াই দিব লাগিব, আৰু সদায় এইটো মেডিচিনটো ইউজ কৰোঁতে যিকোনো মেডিচিন, নট অনলি আৰ কিয়'ৰ, আমি চাব লাগে যাতে বৰষুণ দিয়া দিনত দিনা মানে আমি মেডিচিন ইউজ কৰিব নালাগে, ৰ'দ দিয়া দিনাখনে, বা 3-4 দিন বৰষুণ দিলে, এদিন ৰ'দ দিলে, সেনেকুৱা দিনতো আমি ইউজ কৰিব নালাগে, ৰ'দ বোলে কণ্টিনিউছলি 3-4 দিন দি আছে, এনেকুৱা টাইমতহে মেডিচিনটো আমি দিব লাগে, বেছি ইফেক্টিভ হয় মেডিচিনটো।
1: সেইটো কথালে মন কৰিব লাগিব
0: হয়।
1: সকলে। এইখিনিতে মোৰ এটা প্ৰশ্ন মনলৈ আহিছে, আমি ইয়াত আমি কথা পাতি আছোঁ যে পদ্ধতিগতভাৱে মীন পালনৰ কথা, নিজা পুখুৰী, কিন্তু আমি বহুত সময়ত দেখোঁ যে বেলেগ বেলেগ বিল, নৈ ইত্যাদিৰ পৰাও মাছ আনি পেলাই বিক্ৰী কৰে, আৰু যিবিলাকৰ দাম অকণমান বেছিয়ে হয়, কাৰণ আমি যেতিয়া বজাৰলৈ যাওঁ বেপাৰীয়ে কয় দাদা এইটো নদীৰ মাছ সেইকাৰণে ইমান দামী বুলি তেওঁলোকে ব্যাখ্যা কৰে, তথাপি এই যেতিয়া আমি বিল বা নদীৰ পৰা যেতিয়া মাছ আনে, আমিতো তাত নাজানো তাত কেনেধৰণৰ প্ৰদূষণৰ উৎসৰ পৰা হয়তো আনিবও পাৰে, লেতেৰা পানীও হয়তো মিহলি হৈ আছে, তেনে ক্ষেত্ৰত কোনবিলাক কথা আচলতে মন দিব লাগে?
0: আপোনাৰ জেনেৰেলি আমাৰ নদীৰ মাছ বুলি যদি কোৱা যায়, প্ৰথম কথা হৈছে কি, নদীৰ মাছ বুলি যদি আমাৰ কোৱা যায় তেনেহ'লে ধৰক আমাৰ নদীৰ মাছবিলাক প্ৰায় ছেফ, ছেফ ফৰ কনজামশ্যন, প্ৰপাৰ যদি আমাৰ ব্ৰহ্মপুত্ৰ বা যিকোনো নদীৰ যদি হয়, আৰু অসমত মই যিমান দূৰ জানো এনেকুৱা ধৰণৰ কোনো পলিউটেড মানে ধৰক আমাৰ জলাশয় নাই, হাইলি পলিউটেড, ধৰক আমাৰ জেনেৰেলি এই প্ৰব্লেমটো ধৰক আমাৰ যোনটো নৰ্থ ইণ্ডিয়ান বেল্টত আছে, ধৰক এতিয়া কানপুৰ চাইড আপোনাৰ লেডাৰ ইণ্ডাষ্ট্ৰি বহুত আছে, গোটেই লেডাৰ ইণ্ডাষ্ট্ৰি ৱেষ্ট প্ৰডাক্ট আপোনাৰ গংগা মানে আমাৰ গংগা নদীত ডাইৰেক্টলি মানে, বা পাটনাৰ এইটো এৰিয়াত আমাৰ ইণ্ডাষ্ট্ৰি আছে, গোটেই আমাৰ পলিউশ্যনৰ যোনটো আমাৰ যোনটো ইণ্ডাষ্ট্ৰি যোনটো ৱেষ্ট প্ৰডাক্ট নদীখনত এৰি দিয়ে, গতিকে তাত অলপ ধৰক হেৰিটো থাকিব, তাত সেইখিনি মাছৰ মানে সেইটো ছাইডৰ মাছত অলপ প্ৰব্লেম থাকিব পাৰে, আমাৰ ব্ৰহ্মপুত্ৰৰ আশে পাশেতো মই এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি, এনেকুৱা ধৰণৰ মেজৰ ইণ্ডাষ্ট্ৰি আমি দেখা নাই। আপোনাৰ 2 নম্বৰ কথা হৈছে ব্ৰহ্মপুত্ৰত এইটো সমস্যা মই পোৱাও নাই আজিলৈকে এনেকুৱা ধৰণৰ সমস্যা, বিলৰ কথাটো, বিলতো আজিকালি কি হৈছে আপোনাৰ যোনবিলাক বিল আমাৰ মাছৰ কাৰণে, আমাৰ আমাৰ যিমান দূৰ আমাৰ যোনটো অভিজ্ঞতাই কয়, আপোনাৰ বিলৰ যিমানখিনি বিল আমাৰ যিমানখিনি বিল আছে, বিলৰ পৰা যদি মাছটো আহে, যেনে এইটো ছেফ ফৰ কনজামশ্যন, কারণ যোনবিলাক বিলত অলরেডি যদি কোনোবা ইন্ডাস্ট্রি বহি লৈ বিলখন যদি মানে ওয়েস্ট ডিসপোজালের কারণে ইউজ করেছে তাত জেনারেলি মাছ ধরা না যায়।
1: হয়
0: আর একটা কথা, এক্সক্লুসিভলি যদি আমার যেন কেমিক্যাল ওয়েস্ট যদি কিছু মানে হেৰি করে, মানে ধরক আপনার কোবাত যদি রিলিজ করে মানে কোনোবা এখন বিলত, তাত যদি আমি মাছ, তারপর যদি মাছটা কোনোবা বেপারীয়ে উঠায় আনে, জেনারেলি আপনার একটা স্মেলটা থাকিবই,
1: হয় হয়
0: মাছত একটা স্মেল একটা এটা থাকিব, কিন্তু ডেফিনেটলি সেইটোত

0: আৰু আচলতে ইয়াতে সেই বিক্ৰেতাজনৰ সততাৰ কথাটোও থাকে,
1: হয় হয় হয়
0: তেওঁ নিজেও সেইখিনিত সজাগ হ'ব লাগিব,
1: হয়
0: আৰু তেওঁ হয়তো এদিন বিক্ৰী কৰিব, দুদিন পাছত হয়তো বিক্ৰী কৰিব নোৱাৰিব, গতিকে তেওঁ নিজে নিজৰ বজাৰখন নষ্ট কৰাৰ
1: নষ্ট
0: নিচিনা
1: কৰাৰ
0: হয়।
1: নিচিনা হয়।
0: আৰু এটা কথালৈ আমি মন কৰিছোঁ, এতিয়া ধৰি লওক যিবিলাক ঠাইত খুব বেছি বানপানী হৈছে, এতিয়া উজনি অসমতে আমি এবাৰ যিটো প্ৰকোপ দেখিছোঁ, তাতে মানুহৰ ঘৰৰ চোতালে চোতালেও বিভিন্ন মাছ আহি সোমাই গৈছেহি, কিন্তু মানুহবিলাকে, বহুত মানুহে সেয়া মাছ খোৱা নাই, কাৰণ বহুতে কয় যে বানপানীত এনেকৈ অহা মাছ খাব নালাগে বুলি। গতিকে এই কথাটো অকণমান ব্যাখ্যা কৰি দিব নেকি?
1: ধৰক আপোনাৰ বানপানীত মানে ধৰক যোনখিনি মাছ ওলাই আহিছে,
0: হয়
1: মেইনলি আপোনাৰ মোৰ মানে অভিজ্ঞতাৰ পৰা মই যোনখিনি গম মানে মানে যোনখিনি ক'ব পাৰোঁ যে আপোনাৰ ধৰক সেইটো মেইনলি নদী বা খাল বিলৰ পৰা ওলাই অহা মাছে, বা কাৰোবাৰ পুখুৰীৰ পৰা ওলাই অহা মানে কাৰোবাৰ পুখুৰীৰ পৰা ওলাই অহা মাছ, এনেকুৱা ধৰণৰ কোনো কথা নাই যে এইটো মাছ খাব নোৱাৰিব, মানে এনেকুৱা ধৰণৰ কোনো কথা নাই। ছ' আপোনাৰ মানে চেফ, যদি আপুনি ধৰক মই এতিয়া মোৰ এটা কথাই মই কওঁ, যদি আপোনাৰ ফুড চেফটিৰ যদি এছপেক্টটো আমি চাওঁ, তেনেহ'লে সেইটো আমি টেষ্ট কৰিব লাগিব ফাৰ্ষ্ট এণ্ড ফৰমষ্ট। এটা মানে ছুপাৰষ্টিচন বা এটা যোৱাটো আমাৰ ভুল কথা, আমি এটা টেষ্ট কৰিব লাগিব তাৰ মাছল, মানে ধৰক ফ্লেছ বা মাছৰ যোনটো আমাৰ মাংসটো লৈ পিনে আমি অলপ টেষ্টিং কৰি মেলি, ইয়াত বোলে কিবা পেষ্টিচাইড ৰেচিজ ইউজ বা এনেকুৱা ধৰণৰ হেভি মেটেলছ কিবা ধৰণৰ এনেকুৱা ধৰণৰ আছে নেকি। আমি কিন্তু পৰাপক্ষত যদি ছাপ'জ কোনোবা এটা এৰিয়াত যদি খুব ধৰক ইণ্ডাষ্ট্ৰিয়েল বেল্ট এটা আছে, ইণ্ডাষ্ট্ৰিয়েল বেল্টৰ ওচৰে পাঁজৰে যদি আপোনাৰ যদি তাত যদি বানপানী হৈছে, তাৰ পৰা যদি মাছ ওলাই আহিছে সেইটো এৰিয়াত, তেনেহ'লে নোখোৱাটো ভাল,
0: নোখোৱাটো ভাল। বা এনেকুৱা সময়ত বহুত মানুহে বানপানীত ব্লিচিং পাউডাৰ, ফেনাইল ইত্যাদিও প্ৰয়োগ কৰে ঘৰৰ
1: হয় হয়
0: চৌহদত, গতিকে সেইখিনিৰ পৰাও হয়তো অকণমান বিপদ হ'ব পাৰে,
1: মানে
0: সামান্য পৰিমাণৰ এটা
1: সামান্য
0: আশংকা এটা
1: পৰিমাণৰ
0: থাকে।
1: এটা হেৰি থাকে, কিন্তু এইটো পানীত যিহেতু বানপানীত এটা হিউজ এমাউণ্ট অফ আমাৰ পানীটো, পানী আমাৰ যোনটো ভলিউম সেইটো বেছি থাকে, গতিকে এইটো ডাইলিউশ্যন হৈ যায়।
0: হয়
1: এনেকুৱা ধৰণৰ মানে আমাৰ হাউচহোল্ড ব্লিচিং পাউডাৰে ধৰক সেইটো এফেক্ট কৰিব
0: হয়
1: নালাগে
0: হয়
1: মোক,
0: হয়
1: কিন্তু যদি ইণ্ডাষ্ট্ৰিজ, মই যেনেকৈ ক'লো কিছুমান ইণ্ডাষ্ট্ৰিজ
0: হয়
1: সাপোজ আপোনাৰ বিল
0: হয়
1: এখনত বোলে ডিছপ'জ কৰিছে, যদি বানপানী সেইটো এৰিয়াত হৈছে, মাছটো যদি তাৰপৰা ওলাই আহিছে,
0: হয়
1: যদি আপুনি গম পায় আপোনাৰ আশে পাশে ইণ্ডাষ্ট্ৰি, এটা ডাঙৰ ইণ্ডাষ্ট্ৰি আছে, বা আপোনাৰ ধৰক চাহ বাগানৰ এৰিয়াৰ পৰাও যদি ওলাই আহিছে
0: হয়
1: চাহ
0: হয়
1: বাগানৰ, এইটো বোলে ফ্লাডেড হৈ গৈছে,
0: হয় হয়
1: তেনেহ'লে পৰাপক্ষত এভইড কৰাটো ভাল।
0: ভাল
1: আপোনাৰ পৰিৱেশটো আপুনি নিজে ওচৰ পাঁজৰে পৰিৱেশটো একবাৰ চাই ল'লে যথেষ্ট ভাল হয়।
2: মাছৰ সাম্ভাব্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা শীৰ্ষক আলোচনাটিৰ আজিৰ প্ৰথম ভাগ শুনিলে। দ্বিতীয় তথা অন্তিম ভাগ শুনিবলৈ পাব অহা শনিবাৰৰ কৃষকবাণী অনুষ্ঠানত। আলোচনাটিত ভাগ ল'লে ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3,000 रूपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रूपए से 200 रूपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: এতিয়া আগবঢ়াইছো কৃষক ৰাইজৰ বাবে বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। তদুপৰি যদি ৰহৰৰ গুটি ইতিমধ্যে ওখ পথাৰত সিঁচাৰ কাম শেষ কৰিছে, তেতিয়াহ'লে খেতিডৰাৰ পৰা প্ৰবল বৰষুণৰ বাবে জমা হোৱা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে, সেয়েহে খেতিয়কসকলে এই বতৰৰ সুবিধা লৈ মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰ্তমান সময়ত কৃষকসকলে তিতামৰাৰ খেতিডৰা চপাই গেৰুৱাৰ ব্যৱস্থা কৰক। গেৰুৱা কাৰ্য সম্পূৰ্ণ হলে আঁহবোৰ ঠাৰিৰ পৰা পৃথক কৰি পানীত ধুই 3-4 দিনমান টান ৰ'দত শুকুৱাব। মাছ পালন কৰা খেতিয়কসকলে পুখুৰীৰ পানী বঢ়াৰ লগে লগে মাছৰ পোনা মেলাৰ ব্যৱস্থা কৰক আৰু পুখুৰীৰ পানীৰ অম্লতা বজাই ৰাখিবলৈ 250 কেজি চূণ প্ৰতি হেক্টৰ প্ৰতি বছৰ প্ৰয়োগ কৰিব। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট

ঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে। যিবোৰ অঞ্চলত বানপানীৰ ফলত শালি ধানৰ খেতি সম্পূৰ্ণৰূপে নষ্ট হৈছে, সেই অঞ্চলৰ কৃষকসকলে কম শ্ৰম আৰু কম বীজ সিঁচা খৰচত পুনৰ শালি ধানৰ খেতি স্থাপন কৰিবলৈ ৱেট ডাইৰেক্ট ছিডেড চালি ৰাইচ বা ৱেট DSR প্ৰযুক্তি গ্ৰহণ কৰিব পাৰে। উন্নতমানৰ বীজ সংগ্ৰহ আৰু ৱেট DSR পদ্ধতি সম্পৰ্কে প্ৰযুক্তিগত পৰামৰ্শ লাভৰ বাবে কৃষি গৱেষণা কেন্দ্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰ অথবা অনুমোদিত কৃষি উপকৰণ বিক্ৰেতাৰ সৈতে যোগাযোগ কৰিব পাৰে। যদি আগষ্ট মাহৰ মাজভাগৰ আগতেই বানপানীৰ পানী নামি যায়, তেন্তে কৃষকসকলে মধ্যকালীন ধানৰ জাত যেনে শ্ৰাৱণী, নুমলি, ধলি আৰু বিনা ধান 11 আদি ৰোপণ কৰিব পাৰে। এই জাতসমূহ 125-130 দিনৰ ভিতৰত পৰিপক্ক হয় আৰু আগষ্ট মাহৰ মাজভাগৰ ভিতৰত পানী নামি যোৱা অঞ্চলৰ বাবে উপযোগী। যদি আগষ্ট মাহৰ শেষৰ ফালে বানপানীৰ পানী নামি যায়, তেন্তে কৃষকসকলে স্বল্পকালীন ধানৰ জাত যেনে লুইট, কপিলি আৰু দিচাং আদি পোনপটীয়াকৈ বীজ সিঁচি বা পুলি ৰোপণ কৰি খেতি কৰিব পাৰে। পোনপটীয়াকৈ বীজ সিঁচা আগষ্ট মাহৰ শেষ সপ্তাহলৈকে কৰিব পাৰি। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰষুণৰ সম্ভাৱনা আছে বাবে হালধিৰ খেতিডৰাত মাটি চপাই দিয়াৰ কাম সাময়িকভাৱে বন্ধ ৰাখক। বৰষুণৰ সম্ভাৱনা আছে বাবে মূলা খেতিৰ বাবেও মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। মূলাৰ আগতীয়া জাতবোৰ হ'ল পোচা দেশী, পোচা চেটেকী, পোচা হিমানী আদি। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিহেতু শালি ধান ৰোপণৰ বাবে সাজু হৈছে, সেয়েহে যিসকল খেতিয়কে ইতিমধ্যে ৰোপণ আৰম্ভ কৰিছে তেওঁলোকক নতুনকৈ ৰোৱা পথাৰত মাটিৰ আলিটো সঠিকভাৱে দিয়া আৰু পানী ওলাই যোৱা নলাসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল। যদিও ধান খেতিৰ বাবে পানীৰ প্ৰয়োজন, তথাপিও ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা অতিৰিক্ত প্লাৱনে কোমল পুলিবোৰ উটুৱাই লৈ যাব পাৰে। আনহাতে যিসকল খেতিয়কে এতিয়ালৈকে ৰোপণ আৰম্ভ কৰা নাই, তেওঁলোকক বৰষুণৰ সময়ত পুলিবোৰ উভালি পৰা বা বোকা পানীৰ তলত পোত যোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰোপণ কাৰ্য স্থগিত ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল। প্ৰিয় শ্ৰোতা, এইখিনিতে শুনোৱা হওক এটি লোকগীত প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত।

0: প্রতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত লোকগীতটি শুনিলে।
1: पुतला बोल रहे
2: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं?
1: मतलब
2: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हा? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गो से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग पहली वाली बात कहा
1: पर हम तो सभी डाले हैं
2: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
1: सच है
2: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
1: ठीक है भाई मैं भी आज तक जैविक खेती शुरू करूंगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: এতিয়া শুনক পাচলি আৰু শস্যৰ শেহতীয়া বজাৰ দৰ বেঙেনা প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 3,500 টকা তিতাকেৰেলা 2,800 টকাৰ পৰা 8,500 টকা তিয়ঁহ 2,500 টকাৰ পৰা 4,000 টকা বিলাহী প্ৰতি কুইণ্টলৰ দৰ 3,000 টকাৰ পৰা 4,500 টকাৰ ভিতৰত ৰঙালাও 2,000 টকাৰ পৰা 2,800 টকাৰ ভিতৰত অমিতা 2,000 টকাৰ পৰা 2,500 টকা গাজৰ প্ৰতি কুইণ্টলৰ দৰ 6,500 টকাৰ পৰা 7,000 টকা জলকীয়া 11,000 টকাৰ পৰা 12,000 টকা কোমোৰা 18,000ৰ পৰা 25,000 টকা জিকা প্ৰতি কুইণ্টলৰ দৰ 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত ভোল 1,800 টকাৰ পৰা 3,000 টকা মূলা 2,000 টকাৰ পৰা 3,000 টকা বন্ধাকবি 1,800 টকাৰ পৰা 2,500 টকা পটলৰ দৰ প্ৰতি কুইণ্টলত 2,000 টকাৰ পৰা 3,000 টকা ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা কচু 3,500 টকাৰ পৰা 5,000 টকা লাও প্ৰতি কুইণ্টলত 2,000 টকাৰ পৰা 3,000 টকা পালেং শাক 1 মুঠাত 100 টকা উৰহি 1,500 টকাৰ পৰা 2,000 টকা লেচেৰা 3,500 টকাৰ পৰা 4,500 টকা কাজি নেমুৰ প্ৰতি পোনৰ দাম 170 টকাৰ পৰা 200 টকা পদিনা 1 মুঠাৰ দাম 100 টকা ধনিয়া পাত 1 মুঠাৰ দাম 100 টকা ভাতকেৰেলাৰ প্ৰতি কুইণ্টলৰ দৰ 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা গোমধান 2,000 টকাৰ পৰা 2,200 টকা মগু 9,600 টকাৰ পৰা 12,500 টকা মচুৰ 7,700 টকাৰ পৰা 7,800 টকা বুট 6,900 টকাৰ পৰা 8,200 টকাৰ ভিতৰত মাটিমাহ 10,600 টকাৰ পৰা 13,500 টকাৰ ভিতৰত মগু দাইল 8,900 টকাৰ পৰা 11,400 টকাৰ ভিতৰত মচুৰ দাইলৰ প্ৰতি কুইণ্টলৰ দৰ 7,200 টকাৰ পৰা 9,100 টকা ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7,100 টকাৰ পৰা 7,800 টকা আলুৰ প্ৰতি কুইণ্টলৰ দাম 1,000 টকাৰ পৰা 1,800 টকা পিঁয়াজ 3,500 টকাৰ পৰা 4,500 টকা সৰিয়হ 6,500 টকাৰ পৰা 6,750 টকা তিলৰ দাম প্ৰতি কুইণ্টলত 14,000 টকাৰ পৰা 16,000 টকা ধনিয়া 15,000 টকাৰ পৰা 16,000 টকা আদাৰ দৰ প্ৰতি কুইণ্টলত 13,000 টকাৰ পৰা 15,000 টকা শুকান জলকীয়া প্ৰতি কুইণ্টলত 21,000 টকা গুড়ৰ প্ৰতি কুইণ্টলৰ দাম 6,200 টকাৰ পৰা 6,600 টকাৰ ভিতৰত চেনি 4,700 টকাৰ পৰা 5,400 টকাৰ ভিতৰত তামোলৰ প্ৰতি পোণৰ বজাৰ দৰ 300 টকাৰ পৰা 500 টকাৰ ভিতৰত পাণৰ প্ৰতি কুৰি দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত মিঠাতেলৰ 15 কেজিৰ প্ৰতিটো টিনৰ দাম 2,180 টকাৰ পৰা 2,560 টকাৰ ভিতৰত বনস্পতি ঘিৰ 15 কিলোগ্ৰামৰ টিনত 2,250 টকাৰ পৰা 2,280 টকাৰ ভিতৰত ঘেঁহুৰ প্ৰতি কুইণ্টলৰ দাম 2,300 টকাৰ পৰা 3,000 টকাৰ ভিতৰত এয়াই আছিল শেহতীয়া পাচলি আৰু শস্যৰ বজাৰ দৰ।

আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: কৃষকবাণী অনুষ্ঠানটি শুনিলে।
1: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ। বিল ভৰাৰ আগতেতো আহিব নহয়।
2: ঐ ছোৱালীহঁত, কি কৰি আছ?
3: বিললৈ ৰৈ আছো।
1: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া।
4: RBI কয় যে আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি? RBI কয়, জানি লওক, সতৰ্ক হওক।
5: কৈ কৈ ভাগৰি গলো। কি হল? নতুন কিডবেক লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
6: কাৰেক্ট।
5: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিডবেক।
6: RBI কয়
4: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডছমেন।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক এটি বৃন্দগান, গীতৰ কথা মীৰা দাসৰ।

0: মীৰাদাস ৰচিত বৃন্দগানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কিছু সময় পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
2: PLI है ना?
3: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा, और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
4: এসময়ত ঘৰৰ মানুহে হুকুম সিঙক কুৰকুৰ দাস বুলি মাতিছিল, কাৰণ লাইট ফেন চলি থকা দেখিলে তেওঁ সকলোৰে ওপৰত চিঞৰ বাখৰ কৰিবলৈ ধৰিছিল।
5: হেৰ ৰমুৱা, এই ফেনখন কিয় চলাই থৈছ? বিজুলীৰ বিল কি তোৰ বাপেৰে ভৰিব?
4: কিন্তু আজিকালি সকলোৱে তেওঁক পিয়াৰেলাল বুলিহে মাতে, কাৰণ যিদিনাৰ পৰা তেওঁ চলাৰ পেনেল লগালে সিদিনাৰ পৰা মিটাৰৰ কাটাডাল শান্তিৰে শুই থাকে। আৰু হুকুম সিঙো PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা আজিয়ে পঞ্জীয়ন কৰক PM সূৰ্য ঘৰ .gov.in।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ শিক্ষাৰ্থী সমাজক উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান ৰাজ্যত বান প্ৰভাৱিত জিলাৰ সংখ্যা 14লৈ বৃদ্ধি দৈয়াং আৰু কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া অতিৰিক্ত জলৰাশিৰ ফলত উজনি নামনিত বিস্তীৰ্ণ অঞ্চল জলমগ্ন শিৱসাগৰত বানৰ পাছত পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে ভাৰত ভূষণ দেৱচৌধুৰীৰ শপত গ্ৰহণ আৰু মুম্বাইত ব্ৰিক্স সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ব্ৰিক্স ৱেবছ বজাৰ আৰম্ভ নমস্কাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলক বিভিন্ন উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়
1: আজিকালি আমাক শিক্ষাৰ লগত এটা ডাঙৰ প্ৰয়োজন হৈছে যে নিজে কিবা এটা বিশেষ গুণ আয়ত্ত কৰা যদি মই কমাৰ্চ পঢ়িছোঁ তেতিয়া মই কমাৰ্চৰ লগত জি এছ টিৰ বিষয়ে জানিব লাগিব যাতে মই কমাৰ্চ পাছ কৰি জি এছ টি ৰিলেটেড মই কামত সোমাব পাৰোঁ বোলে মই কমাৰ্চ পঢ়িছোঁ কিন্তু মই কোম্পানী লৰ ওপৰত পঢ়িব লাগিব যাতে কমাৰ্চ পাছ কৰি মই কোম্পানী এটাৰ লগত নিজক জড়িত কৰিব পাৰোঁ কাৰণ মই কোম্পানী লৰ বিষয়ে জানো বি এ আৰু এম এ অকল আমাৰ শিক্ষাৰ শেষ হ'ব নোৱাৰে যদি মোৰ ছায়েন্স পঢ়িছোঁ মই কেনেকৈ নিজক আই টিৰ লগত পৰিচয় কৰিব পাৰোঁ কেনেকৈ মই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বিষয়ে জানিব পাৰোঁ দেয়াৰ আৰ 1 লাখ প্লাছ কোৰ্চেছ যি আমাৰ লগত আছে
0: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 452খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হয় শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ দ্বাদশ তথা পলিটেকনিকৰ ডিপ্লমা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে 800 টকাকৈ স্নাতক পৰ্যায় সংহত শিক্ষক শিক্ষণ কাৰ্যসূচী তথা পলিটেকনিকৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক 1250 টকাকৈ আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলক মাহে 2500 টকাকৈ প্ৰদান কৰা হ'ব শিক্ষাৰ্থীসকলক সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব অনুষ্ঠানত শিক্ষাৰ্থীৰ সহায়ক প্ৰয়াসৰো শুভাৰম্ভ কৰা হয় এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক অধ্যয়ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে 1000 স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক 3000 আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক 5000 টকা

প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। আজিৰ অনুষ্ঠানতে সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ 793খন বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নীতি অনুসৰি জিলা 4খনৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহক 15,86,00,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ 21,025গৰাকী শিক্ষাৰ্থীৰ শিক্ষা সামগ্ৰী ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 4,26,00,000তকৈও অধিক টকা সাহায্য বিতৰণৰো শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তামোলপুৰ জিলাতো আজি 3টা স্থানত জিলাভিত্তিত আবেদন পত্ৰ বিতৰণৰ অনুষ্ঠান ৰূপায়ণ কৰা হয়। তামোলপুৰ মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গোলাঘাট জিলাত আয়োজিত জিলাভিত্তিক অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই অনুদান পত্ৰ বিতৰণ কৰে। বোকাখাটৰ জে ডি এছ জি মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত মহাবিদ্যালয়খনৰ 2,220গৰাকী ছাত্ৰ ছাত্ৰী এই আঁচনিৰ আওতালৈ আহিছে বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই সদৰী কৰে। একেদৰে কোকৰাঝাৰ, বজালী, কাছাৰ, গোলাঘাট, বিশ্বনাথ, ডিব্ৰুগড়, লখিমপুৰকে ধৰি অন্যান্য জিলাসমূহতো আঁচনি দুখনৰ আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰা হয়। বিগত 2-3 দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, কাৰ্বি আংলং, দৰং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38টা ৰাজহ চক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,60,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰিচু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। প্ৰশাসনে জিলাসমূহত সতৰ্কতা জাৰি কৰিছে আৰু নৈপৰীয় জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা অবিৰতভাৱে অধিক পৰিমাণে পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ মেৰাপানী, নুমলীগড় আদি অঞ্চলত বান পৰিস্থিতি অধিক অৱনতি ঘটিছে। মেৰাপানী অঞ্চলৰ দৈয়াং নদীৰ দাঁতি কাষৰীয়া কাছমাৰীৰ ইটানগৰ, ধৰমপুৰ আৰু চেনাই চাপৰি অঞ্চলৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত পানী সুমাইছে। গোলাঘাট জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছে। ইফালে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি নোৱা নৈৰ বাঢ়নী পানীয়ে ক্ষতি কৰা পৰিয়ালসমূহৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে দৰং জিলাৰ মঙলদৈ ৰাজহচক্ৰৰ অন্তৰ্গত ঔতলা পঞ্চায়তৰ বেংগাবৰা গাঁৱৰ সমীপৰ নোৱা নৈৰ মথাউৰিৰ কালি এটা অংশ ছিগি যোৱাৰ ফলত অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰে। কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বানৰ পাছত পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বানপীড়িত পৰিয়ালসমূহক আগবঢ়োৱা পুনৰ সংস্থাপনমূলক সহায়ৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে জিলা প্ৰশাসন আৰু চক্ৰ বিষয়াসকলৰ সৈতে চৰকাৰৰ পুনৰ সংস্থাপনমূলক পদক্ষেপসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। শিৱসাগৰ চহৰৰ পৰা বানপানী নিষ্কাশনৰ অগ্ৰগতি, ক্ষয় ক্ষতিৰ মূল্যায়ন আৰু বানৰ পাছৰ ব্যৱস্থা সমূহ সন্দৰ্ভত বৈঠকত পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্তই জনোৱা মতে শিৱসাগৰ জিলাৰ প্ৰায় 43,000 বানপীড়িত পৰিয়ালে ইতিমধ্যে ৰাজ্য চৰকাৰৰ 15,000 টকাৰ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য লাভ কৰিছে। মন্ত্ৰী হাজৰিকাই জিলা প্ৰশাসনক সকলো বানপীড়িত পৰিয়ালে সময়মতে সাহায্য লাভ কৰাটো নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে। জিলাখনত পুনৰ সংস্থাপনমূলক সকলো কাম দ্ৰুতগতিত সম্পন্ন কৰিবলৈ আৰু বিভাগসমূহৰ মাজত সু সমন্বয় ৰক্ষা কৰিবলৈ প্ৰস্তুত কৰা কাৰ্যসূচীসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণত গুৰুত্ব প্ৰদান কৰা হৈছে। এই বৈঠকত মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঁই আৰু নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইও উপস্থিত থাকে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে আজি শিৱসাগৰ জিলাৰ বিভিন্ন বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বিটিচি প্ৰধানগৰাকীয়ে এটা 104জনীয়া দলেৰে বান বিধ্বস্ত জিলাখনত সাহায্য প্ৰদানৰ উদ্দেশ্যে উপস্থিত হয়। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে দলটোক আদৰণি জনায়। মহিলাৰীৰ নেতৃত্বত যোৱা দলটোৱে বানত ক্ষতিগ্ৰস্ত দুৰ্গম অঞ্চলৰ প্ৰায় 10,000 লোকক সাহায্য সামগ্ৰী বিতৰণ কৰে। পৰিদৰ্শনৰ সময়ত মহিলাৰীয়ে বানৰ ফলত হোৱা ক্ষয়

0: পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ সমস্যাসমূহ সুধি সম্ভৱপৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰি এইদৰে কয়।
1: মই দেখিছো শিৱসাগৰ জিলা মেক্সিমাম 60% এৰিয়া ভিক্টিম হৈ আছে। চব মানুহ আহি পেলাই মই চাইছো প্ৰেক্টিকেলি ইয়াত, ত' এতিয়াও পানীৰ মাজত আছে, কাৰেণ্টৰ ফেচিলিটি নাই বা ৰাস্তা সেই মোটামুটি বনাই দিব লাগে। সেইবিলাক ৰাইজৰ ডিমাণ্ড অৱগত কৰি মোটামুটি বনাব লাগে। মোটামুটি যদি ডাঙৰকৈ ওখকৈ বনায় তেতিয়াহ'লে সিহঁতৰ পাৰ্মানেণ্ট এটা ভাল ছেটেলমেণ্ট আহিব বুলি কৈ আছে। খুব ভাল কথা, মই চৰকাৰক জনাম আৰু বনাব, নিশ্চয় বনাই আছে বনাব। ৰাইজৰ অভাৱ অভিযোগৰ কথা আমি জনাই দিম আৰু মই কৈছোঁ যে BTC ফালৰ পৰা আৰু আহিব সাহায্য। ভৱিষ্যত ছেটেলমেণ্টৰ কাৰণে কিবা এটা চিন্তা কৰিব লাগিব গভৰ্ণমেণ্ট হিচাপে। সেইটো ময়ো কৈছোঁ যে BTC ফালৰ পৰা এই ছেটেলমেণ্টৰ ক্ষেত্ৰত ময়ো যিমান পাৰে সহায় কৰিম বুলি কৈছোঁ।
0: শিৱসাগৰ জিলাৰ বান প্ৰভাৱিত পানবেচা, কোঁৱৰপুৰ, বেতবাৰী তথা শিৱসাগৰ নগৰৰ বিভিন্ন স্থানৰ পৰা বৈ অহা পানী দ্ৰুতগতিত নিষ্কাশন কৰি বান পৰিস্থিতিৰ উন্নতি সাধনৰ লক্ষ্যৰে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। আবদ্ধ পানী নিষ্কাশনৰ গতি অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ONGC আৰু জলসম্পদ বিভাগৰ বিভিন্ন যন্ত্ৰৰ জৰিয়তে দিনে নিশাই পানী নিষ্কাশনৰ কাম অব্যাহত আছে। ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই বিগত 4 দিন ধৰি শিৱসাগৰৰ সমীপৰ শান্তিপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মৰি দিলেহি স্লুইচ গেটত চলি থকা পানী নিষ্কাশন কাৰ্য তদাৰক কৰি আছে। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু বিভাগীয় বিষয়া, কৰ্মচাৰী তথা স্থানীয় ৰাইজে মন্ত্ৰী বৰাক সহযোগ আগবঢ়াইছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
2: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি লোকভৱনৰ সভাকক্ষত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত ভাৰতভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ কৰোৱায়। ভাৰতভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাই ৰাজ্যপালৰ অনুমোদন বিচাৰে। এই অনুষ্ঠানত ৰাজ্যিক তথ্য আয়ুক্ত ডঃ ৰিফ হাজৰিকা, উৎপল বৰুৱা, ৰাজ্যপালৰ আয়ুক্ত তথা সচিব এছ এছ মীনাক্ষী সুন্দৰা, ARTP PG বিভাগৰ ডঃ পাতিবন্দলা অশোকবাবু আৰু চৰকাৰৰ ভালেসংখ্যক জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। লোকপিয়ল সঞ্চালকালয় আমিনগাঁৱৰ মুখ্য কাৰ্যালয়ত আজি লোকপিয়ল 2027ৰ শীৰ্ষ সংগীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কোকৰাঝাৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী ৰচিত গীতটো জুবিন গাৰ্গৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল। লোকপিয়ল 2027 অভিযানৰ অসমৰ সঞ্চালক বিশ্বজিৎ পেগু আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে আজি গীতটি মুকলি কৰে। সভাত সঞ্চালক বিশ্বজিৎ পেগুৱে জুবিন গাৰ্গৰ এই গীতটোৱে লোকপিয়ল সন্দৰ্ভত জনসাধাৰণক সজাগ কৰিব বুলি আশা প্ৰকাশ কৰে।
3: আমাৰ যিটো চেঞ্চাছ 2027 পাব্লিচিটিৰ কাৰণে আমি আজি থিম ছং লঞ্চ কৰিছোঁ, চেঞ্চাছ 2027। এই গীতটো আমাৰ শ্ৰদ্ধাৰ আমাৰ জুবিন দাই গোৱা গান হয় আৰু ইয়াৰ যিটো লিৰিক্স পংকজ চক্ৰৱৰ্তী ডাঙৰীয়া আমাৰ DC কোকৰাঝাৰ তেখেতে লিখিছিলে আৰু আজি আমি আমাৰ গৰিমা বাৰ সৈতে আমি এই গীতটি আজি শুভ উন্মোচন কৰিছোঁ। আশা কৰিছোঁ যে এই গীতটো আমাৰ ৰাইজৰ মাজত খুব পপুলাৰ হ'ব আৰু উদ্দেশ্য যিটো চেঞ্চাছ আমাৰ যাতে খুব সফলভাৱে হয় বা একুৰেট চেঞ্চাছ যাতে হয় তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে এটা আহ্বান জনাম।
2: এই অনুষ্ঠানত লোকপিয়লৰ অতিৰিক্ত সচিব পাৰ্থ পেগু, নডেল বিষয়া ডক্টৰ নিজৰা শৰ্মা, লোকপিয়ল অভিযানৰ যুটীয়া সঞ্চালক ভাৰতী চন্দাকে ধৰি ভালেসংখ্যক বিষয়া আৰু সংবাদ মাধ্যমৰ লোক উপস্থিত থাকে। সমাগত স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা ৰাষ্ট্ৰীয় পতাকা কুইজ 2026 অহা 15 আগষ্টলৈ মুকলি থাকিব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা বিভাগে মাই ভাৰত পৰ্টেলৰ জৰিয়তে যুৱ নাগৰিকসকলক এই মুকলি কুইজত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ বিকাশ তথা ইয়াৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ অৱদান, ভাৰতীয় পতাকা সংহিতা, ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন 1971 আৰু ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সৈতে সম্পৰ্কিত বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে যুৱ প্ৰজন্মক অৱগত কৰাটোৱে এই কুইজ প্ৰতিযোগিতাৰ প্ৰধান লক্ষ্য। ব্ৰিক্ছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ 500ৰো অধিক প্ৰতিনিধিক একত্ৰিত কৰি সৃষ্টিশীল অৰ্থনীতিৰ বাবে প্ৰধান আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্ৰিক্ছ ৱেবছ বজাৰ আজি মুম্বাইত আৰম্ভ হয়। মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আশীষ চেলাৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰ, অন্যান্য বিশিষ্ট লোকসকলে বন্তি প্ৰজ্বলনেৰে এই দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ভাষণ দি মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আশীষ চেলাৰে কয় যে আজি ভাৰতে বিশ্বগুৰু হিচাপে উচিত স্থানত উপনীত হোৱাৰ লগতে

ফ্রেঞ্চ অর্থনীতিৰ গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে। তেওঁ কয় যে ব্ৰিক্স ৱেবছ বজাৰ এনে এখন মঞ্চ য'ত ব্যৱসায়িক ধাৰণাসমূহে সীমা অতিক্ৰমী সুনিৰ্দিষ্ট অংশীদাৰিত্বলৈ গতি কৰিছে। তেওঁ উল্লেখ কৰে যে শিল্প আৰু প্ৰযুক্তিৰ মাজত থকা সীমা বিলীন হৈ গৈছে, যিয়ে গোলকীয় সৃষ্টিশীল অৰ্থনীতিৰ ভৱিষ্যত গঢ় দিছে। তেওঁ ঔদ্যোগিক নেতাসকলক, সৃষ্টিশীল যুৱকসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ প্ৰতিভাসমূহক প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। জনসমাৱেশক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰে কয় যে এই ব্ৰিক্ছ ৱেব বজাৰ 20খন অংশীদাৰী দেশৰ 500তকৈও অধিক প্ৰতিনিধি আৰু 80খনতকৈও অধিক কিউৰেটেড বৈঠকৰ সাক্ষী হৈ ৰ'ব। দুদিনীয়া এই অনুষ্ঠানত একাধিক আলোচনা, উপস্থাপন আদি অনুষ্ঠিত হ'ব। অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় কেবিনেটৰ ৰাজ্যৰ বাইহাটা চাৰিআলি তেজপুৰ সংযোগী 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 135 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা 4-লেনযুক্ত পথলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰা এই কমিটীয়ে প্ৰায় 8,970 কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্পটো সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰিছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আগুৱাই পঢ়ি দিছোঁ। ৰাজ্যৰ শিক্ষাৰ্থী সমাজক উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান। ৰাজ্যত বান প্ৰভাৱিত জিলাৰ সংখ্যা 14লৈ বৃদ্ধি। দৈয়াং আৰু কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া অতিৰিক্ত জলৰাশিৰ ফলত উজনি নামনিত বিস্তীৰ্ণ অঞ্চল জলমগ্ন। শিৱসাগৰত বানৰ পাছৰ পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক। ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে ভাৰতভূষণ দেৱচৌধুৰীৰ শপতগ্ৰহণ আৰু মুম্বাই ব্ৰিক্ছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ব্ৰিক্ছ ৱেব বজাৰ আৰম্ভ। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
1: আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ।

ৰেলৱেত খালী হোৱা 6,770টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন। আজি অনুষ্ঠানত আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশুৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দিগন্ত বৰ্মন। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 03-6126-1876 আৰু 9435-4-05222 এই দুটি নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটি ৰাত ধৰিব সীমান্ত বৰ্মাই। আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন।

0: উপানন্দ তালুকদাৰ ৰচিত বৃন্দগানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষণেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, সংসদে বিনিয়োজন বিধেয়ক 2026 গৃহীত কৰিছে, ৰাজ্যসভাত আলোচনাৰ অন্তত এই আইনখন লোকসভালৈ ঘূৰাই পঠিওৱা হৈছে, কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি ৰাষ্ট্ৰীয় জৈৱ শক্তি আঁচনি গোবৰ্ধনৰ বাবে অনুমোদন জনায়, মন্ত্ৰীসভাই লগতে অসমৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে ৰাষ্ট্ৰীয় ঘাইপথক 4টা শাৰীলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনায়, প্ৰধানমন্ত্ৰীৰ সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰীৰ সংখ্যা 50 লাখ অতিক্ৰম কৰিছে বুলি নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে, আৰু ব্ৰিক্সৰ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ সৃষ্টিশীল অৰ্থনীতিৰ বাবে প্ৰধান আন্তঃৰাষ্ট্ৰীয় ব্ৰিক্সছ ৱেবছ বজাৰ আজি মুম্বাইত আৰম্ভ হয়। এতিয়া শুনক বিতং বাতৰি। সংসদে বিনিয়োজন বিধেয়ক 2026 গৃহীত কৰিছে, ৰাজ্যসভাত আলোচনাৰ অন্তত এই আইনখন লোকসভালৈ ঘূৰাই পঠিওৱা হৈছে, ইতিমধ্যে লোকসভাই বিধেয়কখন গৃহীত কৰিছে। দ্বিতীয়বাৰ সদন স্থগিত ৰখাৰ পিছত 2:45 সদন পুনৰ মিলিত হোৱাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিধেয়কখন পুনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। ইয়াত 2023 চনৰ 31 মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ কিছুমান সেৱাৰ বাবে ব্যয় কৰা ধনৰাশি সেই বছৰটোৰ বাবে প্ৰদান কৰা ধনৰাশিতকৈ অধিক পৰিমাণে পূৰণ কৰিবলৈ ভাৰতৰ সমন্বিত পুঁজিৰ পৰা ধন ব্যয়ৰ অনুমোদনৰ ব্যৱস্থা কৰা হৈছে। কিছুমান অতিৰিক্ত ব্যয় পূৰণৰ বাবে চৰকাৰে 54,000 কোটি টকাৰ প্ৰস্তাৱ দিছে। এই ধন ঋণ পৰিশোধৰ বাবে ব্যয় কৰা হ'ব। বিতৰ্কৰ উত্তৰ দি বিত্তমন্ত্ৰী সীতাৰমণে কয় যে 2023 চনৰ বিত্তীয় বৰ্ষত হোৱা অতিৰিক্ত ব্যয়ৰ বাবে চৰকাৰে অনুমোদন বিচাৰিছে। জম্মু কাশ্মীৰ সন্দৰ্ভত সদস্যসকলে উত্থাপন কৰা প্ৰসংগৰ কথা উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে সদনক আশ্বাস দিয়ে যে 2019 চনত 370 নম্বৰ অনুচ্ছেদ বাতিল হোৱাৰ পিছত চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰলৈ আৰ্থিক অনুদানৰ লগতে প্ৰশাসনীয় সহায় সহযোগিতা আগবঢ়াই আহিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে 370 নম্বৰ অনুচ্ছেদৰ প্ৰত্যাহাৰে জম্মু কাশ্মীৰ যে ভাৰতৰ এক অবিচ্ছেদ্য অংগ সেয়া পুনৰ প্ৰতিপন্ন কৰিলে। আলোচনাত অংশগ্ৰহণ কৰি AIADMKৰ ডঃ এম থাম্বিদুৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আজি বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল শাসন, উৎপাদন, সংযোগ আৰু কল্যাণমূলক আঁচনিৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰী থাম্বিদুৰাই কয় যে এই প্ৰচেষ্টাসমূহে অৰ্থনৈতিক উন্নতিৰ অৰিহণা যোগাইছে। বিধেয়কখন সমৰ্থন কৰি TDPৰ ভাষ্যাম ৰামাকৃষ্ণই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। BRSৰ ৰবিচন্দ্ৰ বদ্ৰিৰাজুৱে কয় যে ই সাংবিধানিক প্ৰক্ৰিয়াৰ অংশ আৰু চৰকাৰৰ বিত্ত সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰাত সহায় কৰিব। তেওঁ উন্নয়নমূলক কামৰ পৰিকল্পনা কৰাৰ সময়ত সকলো ৰাজ্যকে সমানেই গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনায়। এই আইনখন গৃহীত হোৱাৰ পিছত অধ্যক্ষৰ দায়িত্বত থকা শ্ৰীঘনশ্যাম তিৱাৰীয়ে কাইলৈ পুৱা 11 বজাত পুনৰ বৈঠক মিলিত হোৱাৰ আহ্বানেৰে দিনটোৰ বাবে সদন স্থগিত ৰাখে। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি মুঠ 23,731 কোটি টকাৰ ৰাষ্ট্ৰীয় জৈৱ শক্তি আঁচনি গোবৰ্ধনৰ বাবে অনুমোদন জনায়। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনিয়ে 1.5 লাখ চাকৰি সৃষ্টি কৰিব। ভাৰতৰ সেউজ শক্তিৰ যাত্ৰাত গোবৰ্ধনে বিশেষ মাত্ৰা প্ৰদান কৰিব। এই আঁচনিয়ে দেশৰ পৰ্যাপ্ত কৃষি আৱৰ্জনা, গৰুৰ গোবৰ, বোকা, পৌৰ নিগমৰ জৈৱিক আৱৰ্জনা আৰু অন্যান্য জৈৱ বস্তুৰ উচ্চৰ সেউজ ইন্ধন গ্ৰাম্য আয় আৰু ৰাষ্ট্ৰীয় অৰ্থনৈতিক মূল্যলৈ ৰূপান্তৰিত কৰিব। 2026-2027 বিত্তীয় বৰ্ষৰ পৰা 2035-2036 বৰ্ষলৈ এই আঁচনি ৰূপায়ণ কৰা হ'ব। ভাৰতৰ ভৱিষ্যত শক্তি মিশ্ৰণত সংকুচিত

গেছ এটা গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে পৰিগণিত হ'ব। এই আঁচনিয়ে ঘৰুৱা সংকুচিত জৈৱ গেছ 10% বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। সমগ্ৰ দেশতে জৈৱিক অৰ্থনীতি বৃদ্ধি কৰাৰ বাবে বৃহৎ পৰিসৰত ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি অসমৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে প্ৰায় 136 কিলোমিটাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথক 4টা শাৰীলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনায়। 8,970 কোটি টকা ব্যয়েৰে এই পথটো সম্প্ৰসাৰণ কৰা হ'ব। ভাৰতীয় বিমান বাহিনীৰ সহযোগিতা তেজপুৰ বাইপাছত জৰুৰীকালীন সময়ত বিমানৰ উৰণ অৱতৰণৰ সুবিধা হোৱাকৈ এই ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰা হ'ব। এই আঁচনিৰ অধীনত বাইহাটা চাৰিআলি, চিপাঝাৰ, খাৰুপেটীয়া, ঢেকিয়াজুলি আৰু তেজপুৰত প্ৰায় 59 কিলোমিটাৰ দৈৰ্ঘ্যৰ 5টা বাইপাছ নিৰ্মাণ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনা হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই 50 লাখ অতিক্ৰম কৰিছে বুলি নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত ভাৰতীয় উদ্যোগ মহাসংঘৰ আন্তঃৰাষ্ট্ৰীয় শক্তি সন্মিলন আৰু প্ৰদৰ্শনীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি 19 লাখ পৰিয়ালৰ বিদ্যুৎ মাচুল শূন্য হৈছে। শ্ৰীযোশীয়ে কয় যে এই আঁচনিৰ জৰিয়তে 12 লাখৰো অধিক পৰিয়ালে ৰাহি বিদ্যুৎ বিক্ৰী কৰি 421 কোটি টকা উপাৰ্জন কৰিছে। অজীৱাশ্ম ইন্ধন সামৰ্থ্য সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশ 2030 চনৰ ভিতৰত 500 গিগাৱাট এনে শক্তি আহৰণৰ দিশে অগ্ৰসৰ হৈছে। খণ্ডটোৰ বিভিন্ন প্ৰত্যাহ্বান দূৰ আৰু নতুন সুযোগৰ অন্বেষণ কৰিবলৈ উদ্যোগ জগতৰ অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠ আলোচনাৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ বুলি মন্ত্ৰীগৰাকীয়ে দোহাৰে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে বাসগৃহৰ ছাদত সৌৰ পেনেল স্থাপন কৰাৰ হাৰ বিগত 9 মাহত 3.2% অধিক বৃদ্ধি হৈছে। অনুষ্ঠানত তীখা আৰু গুৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে কয় যে গোলকীয় শক্তি শৃংখলাত নেতৃত্ব লোৱাৰ ক্ষেত্ৰত ভাৰতে স্থিতিস্থাপক যোগান শৃংখলা গঢ়ি তুলিব লাগিব। ব্ৰিক্সৰ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ 500ৰো অধিক প্ৰতিনিধিক একত্ৰিত কৰি সৃষ্টিশীল অৰ্থনীতিৰ বাবে প্ৰধান আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্ৰিক্ছ ৱেবছ বজাৰ আজি মুম্বাইত আৰম্ভ হয়। এই অনুষ্ঠানত ভাষণ দি মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আশীষ শেলাৰে কয় যে আজি ভাৰতে বিশ্বগুৰু হিচাপে শীৰ্ষস্থানত উপনীত হোৱাৰ লগতে অৰেঞ্জ অৰ্থনীতি গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে। তেওঁ কয় যে ব্ৰিক্ছ ৱেবছ বজাৰ এনে এখন মঞ্চ য'ত ব্যৱসায়িক ধাৰণাসমূহে সীমা অতিক্ৰমী সুনিৰ্দিষ্ট অংশীদাৰিত্বলৈ গতি কৰিছে। তেওঁ ঔদ্যোগিক নেতাসকলক সৃষ্টিশীল যুৱকসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ প্ৰতিভাসমূহক প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। জনসমাৱেশক সম্বোধন কৰি তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰে কয় যে কথা বতৰা ঊৰ্ধলৈ গৈ সহযোগিতাৰ মাজেৰে সৃষ্টিশীল প্ৰক্ৰিয়া আগবঢ়াই নিয়া উচিত। তেওঁ লগতে কয় যে এই ব্ৰিক্ছ ৱেব বজাৰ 20খন অংশীদাৰী দেশৰ 500তকৈ অধিক প্ৰতিনিধি আৰু 80খনতকৈ অধিক কিউৰেটেড বৈঠকৰ সাক্ষী হৈ ৰ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব ৰাজীৱ বদৱাদে, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব চেণ্ঠিল ৰাজন, ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মহোৎসৱ পৰিচালক আৰু বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আশুতোষ গোৱাৰিকাৰৰ কথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক প্ৰকাশ মাকডুমৰ লগতে ঔদ্যোগিক নেতা, সৃষ্টিশীল লোক, সহযোগী আৰু বিভিন্ন অংশীদাৰীসকল এই অনুষ্ঠানত উপস্থিত থাকে। বস্ত্ৰ মন্ত্ৰালয়ে কাইলৈ দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই উপলক্ষে ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত কাইলৈ আয়োজন কৰা বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং আৰু বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। মন্ত্ৰালয়ে জানিবলৈ দিছে যে ভাৰতৰ চহকী হস্ততাঁতৰ ঐতিহ্য উদযাপন কৰাৰ লগতে হস্ততাঁতৰ শিপিনীসকলক তেওঁলোকৰ অৱদানৰ বাবে স্বীকৃতি জনোৱাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে দাবীসমূহ নাকচ কৰি কয় যে চৰকাৰে বিমান পৰিবহণ টাৰ্বাইন ইন্ধনৰ সৈতে ইথানল মিহলি কৰা পৰিকল্পনা সম্পূৰ্ণৰূপে মিছা আৰু ভিত্তিহীন। আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনাইডুৱে কয় যে এনে কোনো প্ৰস্তাৱ নাই। তেওঁ কয় যে ইথানল আৰু বহনক্ষম বিমান ইন্ধন সম্পূৰ্ণ পৃথক আৰু ইয়াক একত্ৰিত কৰা উচিত নহয়। শ্ৰীনাইডুৱে কয় যে SAF হৈছে আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাৰ দ্বাৰা স্বীকৃত আৰু বিশ্বব্যাপী গ্ৰহণ কৰা এক আন্তঃৰাষ্ট্ৰীয় প্ৰমাণিত বিমান ইন্ধন, যাক কঠোৰ পৰীক্ষা নিৰীক্ষাৰ পাছতহে গ্ৰহণ কৰা হয় আৰু ই বিশ্ব সুৰক্ষা মানদণ্ড সম্পন্ন।

বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। সংসদে বিনিয়োজন বিধেয়ক 2026 গৃহীত কৰিছে। ৰাজ্যসভাত আলোচনাৰ অন্তত এই আইনখন লোকসভালৈ ঘূৰাই পঠিওৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি ৰাষ্ট্ৰীয় জৈৱ শক্তি আঁচনি গোবৰ্ধনৰ বাবে অনুমোদন জনায়। মন্ত্ৰীসভাই লগতে অসমৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে ৰাষ্ট্ৰীয় ঘাইপথক 4টা শাৰীলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনায়। আৰু ব্ৰিক্সৰ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ সৃষ্টিশীল অৰ্থনীতিৰ বাবে প্ৰধান আন্তঃৰাষ্ট্ৰীয় ব্ৰিক্স ৱেবছ বাজাৰ আজি মুম্বাইত আৰম্ভ হয়।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী মহানন্দ মজুমদাৰ বৰুৱা। শিল্পীৰ কণ্ঠত প্ৰথমে শুনক অপূৰ্ব বেজবৰুৱাৰ ৰচিত এটি গীত।

আধুনিক গীত শুনিছে মহানন্দ মজুমদাৰ বৰুৱাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনক আন এটি গীত, গীতিকাৰ হেমেন হাজৰিকা।

আধুনিক গীতৰ অনুষ্ঠানত ইমান পৰে কেইটিমান গীত শুনিলে। মহানন্দ মজিন্দাৰ বৰুৱাৰ কণ্ঠত গীতিকাৰ আছিল ক্ৰমে অপূৰ্ব বেজবৰুৱা আৰু হেমেন হাজৰিকা।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছোঁ জুলি শৰ্মা বৰুৱাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিগত 2-3 দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি পাইছে। শিৱসাগৰ জিলাৰ বান প্ৰভাৱিত পানবেচা, কোঁৱৰপুৰ, বেতবাৰী তথা শিৱসাগৰ নগৰৰ বিভিন্ন স্থানৰ পৰা বৈ অহা পানী দ্ৰুতগতিত নিষ্কাশন কৰি বান পৰিস্থিতি উন্নতি সাধনৰ লক্ষ্যৰে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাই আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বানৰ পাছৰ পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰাম মহিলাৰীয়ে আজি এটা 104-জনীয়া দলেৰে শিৱসাগৰ জিলাৰ বিভিন্ন বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে প্ৰায় 10,000 লোকক সাহায্য সামগ্ৰী বিতৰণ কৰে। ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে ভাৰত ভূষণ দেৱ চৌধুৰীয়ে আজি শপত গ্ৰহণ কৰে। কেন্দ্ৰীয় কেবিনেটে আজি অসমৰ বাইহাটা চাৰিআলি তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো 4-লেন যুক্ত পথলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনাইছে। ব্ৰিক্ছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ সৃষ্টিশীল অৰ্থনীতিৰ বাবে প্ৰধান আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্ৰিক্ছ ৱেভছ বজাৰ আজি মুম্বাইত আৰম্ভ হয় আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা বিভাগে মাই ভাৰত পৰ্টেলৰ জৰিয়তে যুৱ প্ৰজন্মক সমাগত স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা ৰাষ্ট্ৰীয় পতাকা কুইজ 2026ত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত।
3: নমস্কাৰ, আজি আমি আলোচনা কৰিবলৈ লৈছো বিভিন্ন উদ্ভিদৰ ওপৰত বতৰ পৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে। এই সম্পৰ্কে আলোচনা কৰিবলৈ আজি আমাৰ মাজত উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপিকা ডক্টৰ নীলাক্ষী দেৱী আৰু সেই বিভাগৰে সহযোগী অধ্যাপিকা ডক্টৰ নমিতা নাথ। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ।
4: নমস্কাৰ।
3: মই প্ৰথমে নীলাক্ষী বাইদেউক সুধিব বিচাৰিছোঁ যে জলবায়ু পৰিৱৰ্তন বুলিলে আচলতেনো কি বুজায়, অকণমান বুজাই দিয়ক আমাৰ শ্ৰোতাসকলক।
4: সহজ অৰ্থত জলবায়ু পৰিৱৰ্তন হৈছে অপ্ৰত্যাশিতভাৱে হোৱা বতৰৰ পৰিৱৰ্তন, যেনে পৃথিৱীৰ স্বাভাৱিকতকৈ উষ্ণতা বৃদ্ধি, বৰষুণৰ পৰিৱৰ্তন, যেনে অতিবৃষ্টি বা অনাবৃষ্টি, খৰাং অৱস্থাৰ সৃষ্টি হোৱা।
3: হয়,
4: ইয়াৰ ফলত সামগ্ৰিকভাৱে জীৱকুলকে ধৰি সকলো পৰিস্থিতিতন্ত্ৰত এক অনাকাংক্ষিত বিৰূপ প্ৰভাৱ পেলোৱা। ইউনাইটেড নেশ্যন ফ্ৰেমছ ৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জৰ মতে 1992 চনত দিয়া এটা সংজ্ঞা অনুসৰি জলবায়ু পৰিৱৰ্তন হৈছে বায়ুমণ্ডলৰ গঠনত মানৱৰ কাৰ্যকলাপৰ দ্বাৰা হোৱা এনে এক পৰিৱৰ্তন যি এনে এক পৰিৱেশ স্তৰত উপনীত হৈছে যিটো পৃথিৱীৰ জলবায়ু প্ৰণালীৰ বাবে বিপদজনক।
3: হয়, এতিয়া জলবায়ু পৰিৱৰ্তনৰ কাৰকসমূহ কি কি হ'ব পাৰে বা কি কাৰণতনো জলবায়ুৰ পৰিৱৰ্তন হয়, কিবা নিশ্চয় কাৰণ থাকিব?
4: হয়, আচলতে জলবায়ু পৰিৱৰ্তনৰ মূলতেই মানৱ জাতিয়েই দায়ী। মানুহৰ বিভিন্ন ক্ৰিয়াকলাপৰ ফলস্বৰূপে সেউজ গৃহ গেছসমূহৰ নিৰ্গমন হৈছে। আমি জানো যে জীৱাশ্ম ইন্ধন, কয়লা, পেট্ৰল আদিৰ দহন, যাতায়াত বা পৰিবহণ, উদ্যোগীকৰণ, নগৰীকৰণ আদি বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা তথা পশুধন, কৃষিখণ্ডত যথেষ্ট পৰিমাণে ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত কাৰ্বন ডাই অক্সাইড গেছ, মিথেন, নাইট্ৰেচ অক্সাইড, হাইড্ৰ'ফ্লোৰোকাৰ্বন, পাৰফ্লোৰোকাৰ্বন আদি বিষাক্ত গেছৰ উৎপন্ন হয়।
3: হয়,
4: আৰু এই গেছসমূহে গোলকীয় উষ্ণতা ত্বৰান্বিত কৰাৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। এই গেছসমূহে পৃথিৱীৰ উপৰিভাগৰ বায়ুমণ্ডলৰ

0: লগত লগ লাগি এক ডাঠ আচ্ছাদনৰ সৃষ্টি কৰে। ফলত গেছসমূহে পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰতিফলিত হোৱা উত্তাপ পৃথিৱীৰ বাহিৰলৈ ওলাই যাবলৈ যোৱাত বাধা দিয়ে। ফলত প্ৰতিফলিত নোহোৱা উত্তাপৰ বাবে উষ্ণতা বৃদ্ধি পাই আছে। আগে আমি বৰ্তমান গোলকীয় উষ্ণতা বুলি অভিহিত কৰিব পাৰোঁ। ই এক ধৰণৰ জলবায়ু পৰিৱৰ্তনৰহে ইংগিত। নাছাৰ গাড্ডাৰ ইনষ্টিটিউট অৱ স্পেচ ষ্টাডিৰ মতে আজিৰ পৰা প্ৰায় 250 বছৰ আগলৈকে পৃথিৱীৰ গড় উষ্ণতা যি আছিল বৰ্তমান তাতোকৈ প্ৰায় 1 ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাইছে। এইটো সকলোৰে জ্ঞাত যে পৃথিৱীৰ বায়ুমণ্ডলত 0.035% কাৰ্বন ডাই অক্সাইড থাকিব লাগে।
1: হয়,
0: কাৰ্বন ডাই অক্সাইডৰ তাৰতম্যই পৃথিৱীৰ উত্তাপত প্ৰভাৱ পেলায়।
1: হয়,
0: কাৰ্বন ডাই অক্সাইডৰ দৰেই অন্য সেউজ গৃহ গেছসমূহেও একেধৰণেই কাম কৰে। দেখা গৈছে যে তাপ বিদ্যুৎ উৎপাদনৰ বাবে 25.9%, শিল্প উদ্যোগৰ পৰা 19.4%, বনাঞ্চল ধ্বংসৰ ফলত 17.4%, কৃষি কাৰ্যৰ দ্বাৰা 13.5%, যান বাহন পৰিবহণৰ পৰা 13.1%, গৃহ নিৰ্মাণৰ পৰা 17.4%, আৰু আৱৰ্জনাৰ ব্যৱহাৰৰ পৰা 2.5% সেউজ গৃহ গেছৰ উৎপাদন হয়। এইবিলাকৰ ভিতৰতে আকৌ ৰাসায়নিক সাৰ কাৰখানাই অধিক সেউজ গৃহ গেছ নিৰ্গমন কৰে। তদুপৰি অন্যান্য কাৰকসমূহৰ বিষয়ে আমি যদি চাবলৈ যাওঁ, বান নিৰ্মাণ, ঝুম খেতি, তাপ বিদ্যুৎ উৎপন্ন, ৰবৰ চাহ আদিৰ বাগিচাৰ বাবে বনাঞ্চল মুকলি, পাম তেল, চেগুন গছৰ খেতি আদিৰ ফলত এক বৃহৎ পৰিমাণৰ বনাঞ্চল ধ্বংস হৈ আছে আৰু গোলকীয় উষ্ণতা বৃদ্ধিত ইহঁতি অৰিহণা যোগাইছে। আমি জানো যে আচলতে উদ্ভিদে যথেষ্ট পৰিমাণে কাৰ্বন ডাই অক্সাইড সালোক সংশ্লেষণৰ যোগেদি ব্যৱহাৰ কৰি বায়ুমণ্ডলত ইয়াৰ পৰিমাণ সন্তুলন কৰি ৰাখে। গতিকে এইবিলাক স্বাভাৱিক এই ধৰণৰ কাৰণতে হৈছে কি পৃথিৱীৰ উত্তাপ বৃদ্ধি পাইছে আৰু আমি গোলকীয় উষ্ণতাৰ সন্মুখীন হৈছোঁ।
1: এইবাৰ মই নমিতা বাইদেউক সুধিবলৈ বিচাৰিছোঁ যে উদ্ভিদৰ ওপৰত গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কেনেধৰণৰ হ'ব পাৰে বুলি আপুনি ভাবে?
2: গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ুৰ পৰিৱৰ্তনে উদ্ভিদবোৰৰ ওপৰত সাংঘাতিক ধৰণে প্ৰভাৱ পেলাব পাৰে। যেনে ইয়ে উদ্ভিদৰ শাৰীৰিক ক্ৰিয়াবোৰ, জীৱন চক্ৰৰ পৰ্যায়ক্ৰমিক ঘটনাবোৰ, তাৰপিছত উদ্ভিদৰ বিস্তৃতি আদি বিভিন্ন দিশত যথেষ্ট কুপ্ৰভাৱ পেলায়। এতিয়া মই যদি কওঁ উদ্ভিদৰ শৰীৰ বিত্তীয় ক্ৰিয়া আৰু বৃদ্ধিৰ ওপৰত জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱৰ বিষয়ে, গোলকীয় উষ্ণতা বৃদ্ধি আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিয়ে উদ্ভিদৰ বিভিন্ন বিপাক ক্ৰিয়াবোৰ যেনে ধৰক সালোক সংশ্লেষণ, শোষণ আৰু প্ৰচ্ছেদন আদি ক্ৰিয়াৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। এতিয়া আহোঁ সালোক সংশ্লেষণৰ কথালৈ। উল্লেখযোগ্য যে সালোক সংশ্লেষণৰ পথৰ ওপৰত ভিত্তি কৰি আমি 3 ধৰণৰ উদ্ভিদ দেখিবলৈ পাওঁ, C3, C4 আৰু CAM প্লেণ্ট। এইবিলাক শুনিলে টান লাগিলেও ইমান টান কথা নহয়,
1: বুজাই দিলে আমাৰ শ্ৰোতাসকলে বুজি পাব।
2: হয়, C3 উদ্ভিদৰ প্ৰথম উৎপাদিত স্থিৰ দ্ৰব্য এটা শৰ্কৰা, সেইটো হ'ল 3-ফসফগ্লিচাৰিক এচিড PGA, যি এটি 3 কাৰ্বনযুক্ত দ্ৰব্য। ধান, ঘেঁহু, বাৰ্লি, মটৰ বা আমাৰ চাৰিওফালে থকা বেছিভাগ উদ্ভিদ, ঘাঁহ বন, বৃক্ষবোৰ এই C3 ধৰণৰেই উদ্ভিদ। ঠিক একেদৰে C4 উদ্ভিদবোৰত আকৌ প্ৰথম স্থিৰ দ্ৰব্য উৎপাদিত যৌগ হ'ল অক্সেলো এচিটিক এচিড, যি এটি 4 কাৰ্বনযুক্ত যৌগ। সেইকাৰণে আমি উদ্ভিদবোৰক
1: 4টা কাৰ্বন,
2: সেইকাৰণে আমি উদ্ভিদবোৰক C4 উদ্ভিদ বুলি কওঁ। মাকৈ, চৰঘাম, ঘেঁহু, কুঁহিয়াৰ আৰু আমি যে মিলেটবোৰ আজিকালি সঘনে শুনিবলৈ পাওঁ, সেই মিলেটবোৰ এই এনে C4 বিধৰ উদ্ভিদ। আৰু CAM উদ্ভিদবোৰ 4 কাৰ্বন বিশিষ্টই হয় এইবিলাকো, কিন্তু তাহাঁতৰ প্ৰথম স্থিৰ দ্ৰব্য হ'ল মেলিক এচিড, যেনে আনাৰস, তাৰপিছত এল'ভেৰা। এতিয়া প্ৰথমে কওঁ কেনেধৰণে এই 3 প্ৰকাৰ উদ্ভিদত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱটো পৰে। প্ৰথমে কওঁ মই C3 উদ্ভিদৰ ক্ষেত্ৰত কি হয়। C3 উদ্ভিদবোৰৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিয়ে হস্যমেধী অৱস্থাত উদ্ভিদৰ দেহৰ বৃদ্ধিত সহায়ক হয়। কাৰণ আমি জানো যে উদ্ভিদৰ সালোক সংশ্লেষণত কাৰ্বন ডাই অক্সাইড লাগে, গতিকে উদ্ভিদখিনিয়ে প্ৰথমতে ভাল পায় যে কাৰ্বন ডাই অক্সাইড বেছি পালোঁ। কিন্তু দীৰ্ঘমেদী উষ্ণতা বৃদ্ধি, খৰাং বতৰ, অনিশ্চয় বতাহ থকা বৰষুণ আদিয়ে উদ্ভিদৰ উৎপাদন ক্ষমতা বা গুণগত মানৰ যথেষ্ট অৱনতি ঘটায়। C4 উদ্ভিদৰ ক্ষেত্ৰতো কাৰ্বন ডাই অক্সাইডৰ বৃদ্ধি পালে আৰম্ভণিতে সালোক সংশ্লেষণ ভাল ধৰণে হয়, কিন্তু পিছত অতিৰিক্ত উত্তাপ, খৰাং বতৰ আদি জলবায়ু পৰিৱৰ্তনজনিত কথাবোৰৰ বাবে উদ্ভিদৰ বৃদ্ধি, বিকাশ আদি কমি যায়। এতিয়া CAM উদ্ভিদবোৰৰ তুলনামূলকভাৱে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি কিছু সহনশীল বিধৰ হয়, তাৰমানে সিহঁতে বেছি সহ্য কৰিব পাৰে জলবায়ু পৰিৱৰ্তনক যেন বেছি
1: প্ৰভাৱ নেপেলায়।
2: কিন্তু অতিৰিক্ত পৰিৱৰ্তনে নিশ্চয়কৈ সেইবিলাকক পেলাব, বিকাশ, বৃদ্ধি, প্ৰজনন আদি

প্ৰভাৱ পেলাব বুলি মই ভাবোঁ, বৈজ্ঞানিকভাৱে এইবিলাক প্ৰমাণিত। এতিয়া আহোঁ উদ্ভিদৰ শোষণৰ ক্ষেত্ৰত। শোষণৰ ক্ষেত্ৰত ক'বলৈ গ'লে উচ্চ উষ্ণতাই শোষণৰ হাৰ বৃদ্ধি কৰে। এনে হোৱাৰ ফলত উদ্ভিদ দেহত মুঠ কাৰ্বনৰ যিটো লাভ, উদ্ভিদ দেহৰ যিটো গঠনৰ পদাৰ্থ কাৰ্বনৰ যিটো সেইটো কমি যায়, তাৰপিছত উদ্ভিদৰ জৈৱ ভৰৰ পৰিমাণ হ্ৰাস কৰে।

0: গোলকীয় উষ্ণতাবৃদ্ধিৰ প্ৰভাৱ পৰে। প্ৰচেদনৰ ক্ষেত্ৰত একে কথাই, আমি যেনেকৈ জানো যে গৰম হ'লে পানী বেছিকৈ বাষ্পীকৰণ হয়, ঠিক একেদৰে উদ্ভিদৰ ক্ষেত্ৰতো উষ্ণতা বৃদ্ধিৰ ফলত উদ্ভিদৰ প্ৰচেদনৰ হাৰ বৃদ্ধি পায়, সেয়ে উদ্ভিদৰ পানীৰ অভাৱ হয় আৰু উদ্ভিদৰ জীৱন চক্ৰত ঋণাত্মক প্ৰভাৱ কেনেকৈ পৰে, উদ্ভিদজোপা লেৰেলি যায়। এটা কথা, আমি যে সদায় উদ্ভিদজোপা বাহিৰৰ পৰা লেৰেলি পৰা দেখোঁ এনেকুৱা নহয়, আমি কেতিয়াবা নেদেখিবও পাৰোঁ। আমি যদি কোষীয় স্তৰত দেখোঁ তেতিয়া আমি দেখিম যে কোষবিলাকে পানী অলপ কম পাইছে, পানীৰ কাৰণে কিছুমান বিপাক কাৰ্য চলাব অলপ অসুবিধা পাইছে, সেই ধৰণৰ কথাবিলাক।
1: জলবায়ুৰ পৰিৱৰ্তনৰ বাবে উদ্ভিদৰ জীৱন চক্ৰৰ কিবা বিসংগতি ঘটিব পাৰে নেকি?
0: এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। প্ৰায় মানুহে মোক কেতিয়াবা সোধে বা জানিব বিচাৰে যে উদ্ভিদৰনো জীৱন চক্ৰটো যেনেকৈ ফুল ফুলা বা এইবিলাক কথাৰ ওপৰত কিবা প্ৰভাৱ পৰিছে নেকি জলবায়ু পৰিৱৰ্তনত। উদ্ভিদৰ জীৱন চক্ৰত পৰ্যায়ক্ৰমে ঋতু বিশেষে কিছুমান পৰিঘটনা ঘটি থাকে, সেইবিলাক আমি উদ্ভিদ বিজ্ঞানৰ ভাষাত ফেনলজি বুলি কওঁ। ফেনলজি এটা সাংঘাতিক এটা শব্দ, ফেনলজি বহুত ধুনীয়া এটা শব্দ। যেনে ফুল ফুলা, ফল বহন কৰা, পাতৰ সৃষ্টি হোৱা, পাত সৰি পৰা, কুঁহিপাত ওলোৱা ইত্যাদিবোৰ কথা হ'ল এই এই ঘটনাবিলাক যে আমি দেখোঁ যে ঋতু বিশেষে ঘটি থকা এইবিলাক কিছুমান জৈৱিক পৰিঘটনা। উদ্ভিদবিলাকে ইমান সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে এইবিলাক কাম কৰি থাকে। জলবায়ু পৰিৱৰ্তনৰ বাবে উক্ত পৰিঘটনাবোৰৰ বিভিন্ন দিশত অৱশ্যে বিসংগতি ঘটা দেখা যায়। মই অলপমান মনটো বেয়া লাগিছে ক'বলৈ, কিন্তু কথাবিলাক মন কৰিছোঁ হয়, এইবিলাক বিভিন্ন গৱেষণাৰ পৰা ওলাই পৰিছে কথাবিলাক। উদাহৰণস্বৰূপে মই যদি কওঁ আগতীয়াকৈ ফুল ফুলা পৰিঘটনা, ফুল কি, এটা সময়ত ফুলিব লাগে, একদম দিন তাৰিখ হিচাপে ধুনীয়াকৈ আচলতে ফুলিব লাগে, ফুলিছে তেনেকুৱা দেখা যায়, আমি মন কৰোঁ। এইটো উদ্ভিদ বিজ্ঞানী বুলি নহয়, প্ৰায় মানুহে মন কৰিছে। এতিয়া মই কিছুমান উদাহৰণ দিলে স্পষ্টভাৱে কথাবিলাক ওলাই পৰিব। যেনে আগতীয়াকৈ ফুল ফুলা পৰিঘটনাটো, উষ্ণতা বৃদ্ধিৰ ফলত আজিকালি কিছুমান উদ্ভিদে সময়তকৈ আগতে ফুল বহন কৰে। জাপান, কোৰিয়া আদি দেশত আজিকালি আগৰ দশকবোৰতকৈ এক দুই সপ্তাহ আগতে চেৰি ব্লছম হোৱা দেখা যায়। চেৰি ফুলৰ তেওঁলোকে উৎসৱ পাতে, সেইবিলাক আগতে
1: ফুল
0: হয় হয় আমাৰ শ্বিলঙত পাতে যেনেকে, সেইবিলাক অলপ আগবাঢ়ি আহিছে বস্তুটো। এয়া জলবায়ু পৰিৱৰ্তনৰ এটি সুস্পষ্ট উদাহৰণ। ইউৰোপৰ বিখ্যাত হেজেল নাটৰ কথা আমি চবে জানো, কৰিলাছ এভিলেনা, আৰু বিখ্যাত ব্লেক থৰ্ণ, এইবিলাক প্ৰুনাছ স্পাইনছা নাচপতি জাতীয় কিছুমান উদ্ভিদ আদি তুলনামূলকভাৱে গৰম বতৰ হোৱা কাৰণে আগতেই ফুল ফল বহন কৰে। 60 বছৰমান আগত জাপানত এপ্ৰিলৰ 10-15 তাৰিখমানতহে এইবিলাক চেৰি ফুল ফুলিছিল, আজিকালি কিন্তু 25-1 এপ্ৰিললৈকেহে এইবিলাক ফুলে। এই ধৰণৰ আমি পৰিৱৰ্তনবিলাক সাংঘাতিক দেখিছোঁ, এইটোৱে জলবায়ু পৰিৱৰ্তন।
1: 25 মাৰ্চৰ পৰা 1 এপ্ৰিলৰ ভিতৰত ফুলি যায়,
0: ফুলে। এইবাৰ মই ক'ম উদ্ভিদৰ কুঁহিপাত সৃষ্টি আৰু পাত সৰা ঘটনাৰ ওপৰত জলবায়ুৰ পৰিৱৰ্তন। আমি দেখোঁ বহাগত কি ধুনীয়াকৈ গছবিলাকে কুঁহিপাত গছবিলাক ওলায়, হয় ভাল লাগে। তুলনামূলকভাৱে বেছি গৰম বসন্ত ঋতুৱে বহুতো বৃক্ষত আজিকালি হিচাপতকৈ আগতে কুঁহিপাত সৃষ্টিত অৰিহণা যোগায়। এইটো জলবায়ু পৰিৱৰ্তনৰ এটা সাংঘাতিক প্ৰভাৱ এটা হয়। আকৌ তুলনামূলকভাৱে বেছি গৰম শৰৎ ঋতুৱে কিছুমান উদ্ভিদৰ পাত সৰি যোৱা পৰিঘটনাটো পিছুৱাই দিয়ে, অৰ্থাৎ পাতবোৰ দেৰিকৈ সৰি পৰে। আমি আমেৰিকাৰ বিখ্যাত মেপল ট্ৰিৰ কথা জানো, উত্তৰ আমেৰিকাৰ বিখ্যাত সেয়া মেপল ট্ৰি, অতি সুন্দৰ ৰঙা ৰঙা পাতবিলাক খাচকটা সৰি পৰে, অতি মনোৰম দৃশ্য এটা হৈ পৰে। হেনো আজিকালি তাতে আগতেই মানে অংগজ মুকুলৰ সৃষ্টি হয় আৰু দেৰিকৈ পাতবোৰ সৰি পৰে। ঠিক একেদৰে ফল পকা কাৰ্য, বীজৰ বিস্তাৰণৰ সময়ৰ পৰিৱৰ্তনো উচ্চ উষ্ণতাৰ লগত জড়িত। উদাহৰণস্বৰূপে গ্ৰীচ, ইটালী আদি দক্ষিণ ইউৰোপীয় দেশবোৰত আৰু অষ্ট্ৰেলিয়াত আজিকালি আঙুৰবোৰ হেনো আগতকৈ 2-3 সপ্তাহ আগতেই পকিবলৈ আৰম্ভ কৰে। সেয়া হোৱা বাবে তাৰ লগত জড়িত বিভিন্ন উদ্যোগ, কাৰখানা বা তাৰ লগতে জড়িত বিভিন্ন ধৰণৰ অৰ্থনীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। হয়, ঠিক একেদৰে ভাৰতবৰ্ষৰ হিমাচল প্ৰদেশ, কাশ্মীৰৰ আপেল, পিছফল আদি আগৰ তুলনাত আগতেই ফুলিব বা পকিব বা পৰিপক্ক হ'ব ধৰে। এইবোৰৰ বাবে ফলৰ গুণগত মানৰ বা উৎপাদনৰ যথেষ্ট অৱনমন ঘটে।
1: হয়, মানে গুণগত মানদণ্ডৰো পৰিৱৰ্তন ঘটি যায়।
0: পৰিৱৰ্তন হয় ফলৰ যিটো এটা উপাদানবিলাক থাকে দেখা যায়, মানে
1: বৈজ্ঞানিকভাৱে
0: হয় প্ৰমাণ কৰি দেখা গৈছে, যিবিলাক কম্পজিশ্যনবিলাক বা উপাদানবিলাক সেইবিলাকৰো অলপ কমা বঢ়া কমা এনেকুৱা হয়।
1: এতিয়া উদ্ভিদৰ পৰাগ সংযোগ যিটো হয় আৰু প্ৰজনন, তাৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ কিবা প্ৰভাৱ পৰে নেকি?
0: উদ্ভিদৰ পৰাগযোগ আৰু প্ৰজনন এই দুটা সাংঘাতিক শব্দ, সাংঘাতিক এটা কথাত সাংঘাতিক,

0: যে উদ্ভিদৰ যিটো উপস্থিতি, এই যে পৃথিৱীখন যে সুন্দৰ, পৃথিৱীখন সুন্দৰ হোৱাৰ মূলতে হ'ল উদ্ভিদবিলাক। একে প্ৰকাৰ উদ্ভিদেই নহয়, কি বিচিত্ৰ উদ্ভিদবিলাক, সৰু ডাঙৰ বিভিন্ন ৰঙৰ, ৰঙা নীলা ফুল, এই যে উদ্ভিদবিলাকৰ বিচিত্ৰতা, সেইটো যে উদ্ভিদবিলাক থাকিলে হ'ব বিচিত্ৰতা। আদিম যুগৰ পৰা যে উদ্ভিদবিলাক পৃথিৱীখনত উপস্থিত হৈ বা সিহঁতে আছে যে, সেইটোৰ কাৰণ হ'ল উদ্ভিদৰ পৰাগজক প্ৰজনন, সেইটো ঘটি থাকিব লাগিব। গতিকে আমি সেইটো দিশত চাব লাগিব যে আজিৰ গোলকীয় উষ্ণতাই সেই আমাৰ উদ্ভিদবিলাকৰ কিবা পৰাগ ৰেণুৰ বিস্তাৰণ, পৰাগজক বা প্ৰজননৰ ওপৰত কিবা প্ৰভাৱ বিস্তাৰ কৰিছে নেকি। মই তেনেকুৱা ধৰণৰ অধ্যয়নবিলাক কৰি দেখিছোঁ। হয়, জলবায়ুৰ পৰিৱৰ্তনৰ ফলত পৰাগযোগী যিবিলাক প্ৰত্যংগ আৰু পৰাগযোগৰ যেন কিছু ক্ষেত্ৰত নিমিলা অংক এটিৰ সৃষ্টি হৈছে। যদি উদ্ভিদজোপাই আগতে ফুল বহন কৰে, তেন্তে পৰাগযোগ সংগঠনকাৰী পতংগৰ অভাৱত পৰাগযোগ প্ৰক্ৰিয়াৰ ওপৰত বা প্ৰজননৰ ওপৰত বেয়া প্ৰভাৱ নিশ্চয়কৈ পৰিব। উদাহৰণস্বৰূপে মই যদি কওঁ যে ইউৰোপৰ কিছুমান ঠাইত আৰু ভাৰতবৰ্ষৰ কাশ্মীৰ, হিমাচল প্ৰদেশৰ দৰে স্থানত উক্ত ঘটনাবোৰৰ বাবে পৰাগযোগ কমকে হয়, ফলত আপেল, আঙুৰ, নাচপতি, চেৰি আদিৰ উৎপাদন হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। উষ্ণতা বৃদ্ধিৰ ফলত বিখ্যাত দাৰ্জিলিং চাহৰ যিটো সুগন্ধি, সেইটোৰ কাৰণে পৃথিৱী বিখ্যাত দাৰ্জিলিং টি, সেইটো যদি, যিটো চাহ দাৰ্জিলিঙত মে জুন মাহৰ কথাটো মই কৈছো কাৰণ সেনেকুৱা এটা মই অধ্যয়নৰ
1: এটা সময় থাকে।
0: হয় হয়, যিটো মানে পাত মে জুন মাহত যিখিনি পাত ছিঙে, সেইখিনি পাতৰ যিটোৰ পৰা চাহপাত বনায়, তাতে সুগন্ধিৰ হাৰ কমি যোৱা বুলি বিশেষজ্ঞ মহলে বা এইটো প্ৰমাণ হৈ গৈছে। এইটো কাৰণটো হৈছে কি, বিশেষ বৈজ্ঞানিকভাৱে এইটো প্ৰমাণো হৈছে যে উচ্চ উষ্ণতাত যিটো মানে গৰম যিটো বেছি হয়, বেছি গৰমত তাৰমানে চাহত থকা, দাৰ্জিলিং যিটো চাহত থকা থিয়া ফ্লেভিন আৰু থিয়া ৰুবিজিন পদাৰ্থ দুটাৰ অনুপাত কম হয়, তাৰে মাটিৰ গুণাগুণৰ কাৰণে সেইটো চাহপাতটো, দাৰ্জিলিং চাহপাতটো বিখ্যাত হয়। তে এইবিলাক যিটো কম্পজিশ্যন বা উপাদানৰ মানে যিটো অনুপাতৰ কমি যায় যে, সেইকাৰণে চাহৰ সুগন্ধি বা গুণৰ অৱনতি ঘটে। এইবিলাক হ'ল আমাৰ বিভিন্ন ধৰণৰ।
1: আমাৰ ইয়াতো এতিয়া দেখা যায় যে আমাৰ যিবোৰ স্থানীয় জহা চাউল আছিলে তাৰো সুগন্ধি কমি যোৱা দেখা গৈছে। আগতে যি ধৰণে খুব কম জাতৰহে আছে যাৰ সুগন্ধিটো আমি খুব এতিয়াও আছে, বেছিভাগৰে জহা চাউলৰ কিন্তু সুগন্ধি কমি গৈছে।
0: সেইবিলাক বিভিন্ন কাৰণত হ'ব পাৰে।
1: জলবায়ু পৰিৱৰ্তনৰ লগত প্ৰভাৱশালী যিবোৰ অপতৃণ আছে সেইবিলাকৰো কিবা সম্পৰ্ক আছে নেকি?
0: এতিয়া অপতৃণবিলাক মানে আচৰিত লাগে, অপতৃণবিলাকৰ কথা ক'বলৈ গ'লে মই ওলোটাকে ক'ব লাগিব। অপতৃণবিলাক যেন অলপ উল্টা ধৰণৰ, তাহাঁত বেছি শক্তিশালী, কিবা বেছি তাহাঁতৰ কেনেকুৱা,
1: জলবায়ুৱে সিহঁতক ভালহে কৰি দিয়ে
0: কেতিয়াবা, কিছুমান ক্ষেত্ৰত তেনেকুৱা হয়। এতিয়া যেতিয়া গোলকীয় উষ্ণতা বৃদ্ধিয়ে সচৰাচৰ যিবিলাক বাহিৰা মানে আমাৰ ইয়াত এইবিলাক কিছুমান গছ বাহিৰৰ পৰা অহা বা আক্ৰমণাত্মক এইটো ক্ষেত্ৰত কৈছোঁ যে তাহাঁত যিটো জেগাত হয় গোটেইখন যেন গোটেই আগুৰি পেলাই চানি পেলাই বেলেগক হ'ব নিদিয়ে, সেইবিলাকক কিন্তু কিছুমান যেনে জলবায়ুৰ পৰিৱৰ্তনে যেন সিহঁতক প্ৰভাৱ পেলাব নোৱাৰে। কাৰণ এনে অপতৃণবিলাকৰ পৰিস্থিতিতন্ত্ৰীয় সহ্য গুণবিলাক অতি বেছি। এইবোৰৰ জিনীয় বিচিত্ৰতা, জেনেটিক লেভেলত যিটো চেলৰ ভিতৰত ক্ৰমজমৰ যিটো জিনীয় বিচিত্ৰতা, সেইবিলাকো সাংঘাতিক বেছি। আৰু এইবোৰে কিছুমান বিষাক্ত পদাৰ্থ, টক্সিন মানে নিৰ্গত কৰে বা এৰি দিয়ে। উদাহৰণস্বৰূপে আমি যদি কওঁ আমাৰ অসমত পাৰ্থেনিয়াম, প্ৰায় মানুহে চিনি পায় পাৰ্থেনিয়াম, পাৰ্থেনিয়াম হিষ্টৰোফৰাছ বুলি কয় বৈজ্ঞানিকভাৱে তাক। সেইটো খুব সুন্দৰ ফুলটো ফুলে, কিন্তু ফুলে মানে এটা চেণ্ট এটা আহে, চেণ্টটো খুব এটা ভাল নালাগে বাৰু, গেণ্টেনা কেমেৰা তাৰ বৈজ্ঞানিক নাম। উষ্ণতাটো অতি বেছি বৃদ্ধি আৰু বিকাশ প্ৰাপ্ত হয়। এনে উদ্ভিদবোৰৰ অতিৰিক্ত বৃদ্ধিয়ে আকৌ থলুৱা আমাৰ যিবিলাক কাষত হোৱা প্ৰজাতিবিলাক,
1: আমি কৰোঁ
0: খেতি কৰোঁ বা নিজে নিজেও কিছুমান আমাৰ থলুৱা প্ৰজাতি গজি থাকে নহয়, সেইবিলাকৰ ওপৰত মানে ঋণাত্মক প্ৰভাৱ পেলায়। য'ত পাৰ্থেনিয়াম হয় তাতে কাষত আগৰ যিবিলাক আমাৰ ঢেকীয়া হওক বা কিছুমান সৰু সৰু আমাৰ যেনেকে ৰুণ শাক হওক, মাটিকাদুৰি হওক, সেইবিলাকক হ'ব নিদিয়ে। কি আচৰিত ধৰণৰ তাহাঁতৰ শক্তি মানে অপতৃণবিলাক। গতিকে এনে থলুৱা স্থানীয় প্ৰজাতিবোৰৰ কাৰণে সেই ধৰণৰ আক্ৰমণাত্মক প্ৰজাতিবোৰ যেন এটি প্ৰত্যাহ্বান হৈ পৰিছে।
1: এতিয়া পোক পৰুৱাৰ বৃদ্ধি বা উদ্ভিদৰ বেমাৰ আজাৰ এইবোৰ কথাৰ লগতো জলবায়ু পৰিৱৰ্তনৰ কিবা প্ৰভাৱ আছে নেকি?
0: হয় হয়, পোক পৰুৱাৰ বৃদ্ধি, বেমাৰ আজাৰ আদি যিবিলাক ঋণাত্মক কথা, সেই কথাবিলাক আমি অধ্যয়ন কৰিলে দেখা পাওঁ সেইবিলাক বতৰৰ লগত বা জলবায়ুৰ পৰিৱৰ্তনৰ লগত কি ধৰণে জড়িত। উষ্ণতা বৃদ্ধি, খৰাং বতৰ, অনিয়মীয়া বৰষুণ, যেতিয়া লাগে বৰষুণ নহ'ব, যেতিয়া নালাগে আকৌ অতিৰিক্ত বৰষুণ হ'ল, এই ধৰণৰ যিটো এটা ইৰেটিক কণ্ডিশ্যন, অনিয়মীয়া এটা বৰষুণ

0: খুনৰ যিটো অৱস্থা আদিয়ে, কিন্তু পোক পৰুৱা বা পোক পতংগ বা উদ্ভিদৰ যিবিলাক ৰোগ সৃষ্টিকাৰী বীজাণু যেনে বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ আৰু মই ইতিমধ্যে যিটো ক'লোঁ যে অপতৃণবোৰ ইত্যাদিবোৰৰ ওপৰত যেন অনুকূল পৰিৱেশৰ সৃষ্টি কৰে, তাহঁতবিলাক যেন ভালহে পায়, এনেধৰণৰ যিটো অতিৰিক্ত উষ্ণতা বা কিবা কিবি হ'লে তাহাঁতৰ কাৰণে যেন ভালহে। সেই গতিকে উদ্ভিদৰ বা শস্যৰ বেমাৰ আজাৰবিলাক আজিকালি অলপ মন কৰোঁ ন, মানুহে কয়, কিন্তু কৃষকসকলেও কয় ইমান বেমাৰ হয় আজিকালি, ইমান যেন গছবিলাক বেছি বেমাৰ ৰোধ কৰিব পৰা ক্ষমতা যেন হেৰাই গৈছে, সেইটো হয়। প্লাছ তাহাঁতে এই যে এইবিলাক পোক পতংগবোৰে বেছি গ্ৰহ কৰিব, সিহঁতৰ বৃদ্ধি যেন বিকাশ যেন বেছি হয়, সেইবিলাকে আমাৰ যিবিলাক শস্যবিলাকত হয় সাংঘাতিক ধৰণে বেয়া প্ৰভাৱ পেলায়।
1: এতিয়া জীৱ বিচিত্ৰতা আছে, তাৰ ওপৰতো জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ নিশ্চয় হয়, আপুনি কেনেধৰণৰ প্ৰভাৱ পৰে বুলি ভাবে?
0: এইটো আপুনি ইমান ভাল প্ৰশ্ন কৰিলে যে পৃথিৱীখন যে সুন্দৰ, মই অলপ আগত যিটো ক'লো মানে উদ্ভিদ বিজ্ঞানী বুলি নহয় আমি চব মানুহেই জানে ন, পৃথিৱীখন ধুনীয়া হোৱাৰ সেইটোৱে কাৰণ, বিভিন্ন ৰঙী যেন ফুলবিলাক। কিন্তু অতি পৰিতাপৰ বিষয় যে জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা যিটো বাসস্থানৰ হ্ৰাস, বাসস্থানবোৰ খণ্ড খণ্ড হোৱা, সেইবিলাকৰ হেতুকে উদ্ভিদৰ বিচিত্ৰতাটো কমি যোৱাটো স্বাভাৱিক। কিছুমান উদ্ভিদ আজি বিভিন্ন ধৰণৰ যেনেকে বিপদৰ সন্মুখীন হৈ আছে, আমি সেনেকুৱাবোৰ লিষ্ট কৰিলে এখন দীঘল এখন তালিকা যেন আমি পাওঁ। অতি সংবেদনশীল পৰিস্থিতিতন্ত্ৰ যেনে প্ৰবাল দ্বীপসমূহ, লুণীয়া পানীৰ আমি মেংগ্ৰোভ বুলি যে কয়, সাগৰৰ পাৰত গ'লে যে কিছুমান ধুনীয়া ধুনীয়া গছবিলাক হয় সেইবিলাক মেংগ্ৰোভ বুলি কয়, তেনেকুৱা ধৰণৰ অতি যিবিলাক সংবেদনশীল পৰিস্থিতিতন্ত্ৰ তেনেকুৱাবিলাকৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ অধিক প্ৰভাৱ পৰে। উল্লেখযোগ্য যে যিবিলাক কীষ্টন প্ৰজাতি, এইটো এটা অতি দৰকাৰী শব্দ যে কীষ্টন প্ৰজাতি মানে মুখ্য প্ৰজাতি, এণ্ডেমিক, আমাৰ এনেকুৱা কিছুমান গছ আছে নৰ্থ ইষ্টত, উত্তৰ পূব ভাৰতত, যিবিলাক অকল উত্তৰ পূব ভাৰততেই পাব, এই তেনেকুৱাবিলাক প্ৰজাতিক আমি এণ্ডেমিক বা স্থানীয় প্ৰজাতি বুলি কওঁ। সেইবিলাক প্ৰজাতি বা কীষ্টন প্ৰজাতিবোৰ ধ্বংস হ'লে তাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত যিবিলাক আন আন প্ৰজাতি, সেইবিলাকৰো অৱস্থা বেয়া হয়, সেইবিলাকো বিপদাপন্ন হ'ব পাৰে, লুপ্তপ্ৰায় হৈ যাব পাৰে। আমি চবে ডডো বাৰ্ডৰ কথা জানো, মই যদি উদাহৰণ,
1: এতিয়া বিলুপ্ত
0: বিলুপ্ত সেইটো কথা প্ৰায় মানুহে জানেই, 1681 চনত এই মৰিচাছত আছিলে, মৰিচাছৰ ডডো বাৰ্ডৰ বিলুপ্তিৰ ফলত বহুত ফৰেষ্ট বা বহুত উদ্ভিদ আজিৰ অলপ অৱস্থা বেয়া। মই যদি তাৰে এটা উদাহৰণ দিওঁ, চিডাৰোজাইলন গ্ৰেণ্ডিফ্লোৰাম বুলি, সেইটোক ডডো ট্ৰিয়ে বুলিয়ে কয়, সেইকাৰণে, কাৰণ ডডো বাৰ্ডৰ লগত জড়িত, ডডো বাৰ্ডে খালেহে সেই গুটিৰ বীজ ডডো বাৰ্ডৰ যিটো পাচনতন্ত্ৰৰ মাজেদি পাৰ হ'লেহে, বিষ্ঠাৰ পৰা ওলালেহে সেইটো সংকুৰণ হয়। গতিকে সেই গছজোপাও বৰ্তমান ক'ব বেয়া লাগে যে ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড, মানে বিপদাপন্ন, এটা বিপদসংকুলভাৱে বিপদাপন্ন অৱস্থা প্ৰাপ্ত হৈছে। এই ধৰণে এটা প্ৰজাতিৰ লগত বহু প্ৰজাতিৰ উপস্থিতি নিৰ্ভৰ কৰে, গতিকে পৃথিৱীৰ বিচিত্ৰতাটো বৰ্তাই ৰাখিবৰ কাৰণে যিটো যে এটা প্ৰজাতিৰ উপস্থিতি বেলেগ প্ৰজাতিবিলাক, সেইটো অত্যন্ত এটা দৰকাৰী দিশ। আৰু জলবায়ুৰ পৰিৱৰ্তনৰ ফলত এইবিলাক দেখিছোঁ আৰু এটা বেয়া বেয়া যিটো ফল বা নিগেটিভ ধৰণৰ সাংঘাতিক ফল পৰিছে।
1: এইবাৰ মই পুনৰ নীলাক্ষী বাইদেউৰ ওচৰলৈ আহিছোঁ। কৃষি উৎপাদনৰ ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে বুলি আপুনি ভাবেনে?
2: হয়, নিশ্চয়। এইমাত্ৰই ডক্টৰ নমিতা নাথে উদ্ভিদৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ ওপৰত বহুতখিনি কথাই আমাক জনালে।
1: হয়,
2: আমি দেখিছোঁ যে কৃষিখণ্ডতো ইয়াৰ সমানেই প্ৰভাৱ পৰিছে। অতিৰিক্ত উষ্ণতাৰ হেঁচা, অতি খৰাং পৰিস্থিতিৰ সৃষ্টি হোৱা, অলপতে যেনেকে কৈ গ'ল, পোক পৰুৱাৰ আক্ৰমণ বৃদ্ধি আৰু বেমাৰৰ বীজাণুসমূহৰ বৃদ্ধি, এইটো এক জলবায়ু পৰিৱৰ্তনৰে ইংগিত। আৰু ইয়াৰ ফলত আমাৰ বহু দৰকাৰী শস্যসমূহৰ উৎপাদনত বিৰূপ প্ৰভাৱ পৰিছে। উদাহৰণস্বৰূপে আজিকালি আমি প্ৰায়ে শুনিব পাৰোঁ পোক পৰুৱাৰ অত্যাচাৰ, অতি গ্ৰীষ্ম প্ৰৱাহৰ ফলত শস্য বিনিষ্ট, অচিন ৰোগ, এনেবোৰ কথা প্ৰায়েই আমি শুনি থাকিবলৈ পাওঁ। যদি মই এটা উদাহৰণ দিওঁ, 1888 চনত অসমত কাকতি ফৰিং আহিছিল।
1: হয়,
2: আৰু এই কাকতি ফৰিঙক লৈয়ে তাৰমানে সেই সময়ত অসমত শস্য তহলিং কৰি পেলাইছিল। ইয়াৰ পিছতে আমি আকৌ 2020 চনত মে' মাহ মানৰ পৰা আফ্ৰিকাৰ পৰা অহা কাকতি ফৰিঙে যাকে যাকে আহি ভাৰতৰ দিল্লী, পঞ্জাব, হাৰিয়ানা, ৰাজস্থান, ছত্তীশগড় আদি ৰাজ্যত আহি শ শ বিঘা ধান আৰু শস্য ধ্বংস কৰি পেলোৱা খবৰ আজিও আমি জানো। গতিকে এইবোৰ আচলতে জলবায়ু পৰিৱৰ্তনৰে এক প্ৰভাৱ। আকৌ দেখা গৈছে যে যেনেকৈ আমাৰ উদ্ভিদত পৰাগযোগৰ ওপৰত প্ৰতিক্ৰিয়া কৰে। ঠিক তেনেকৈ আচলতে জলবায়ু পৰিৱৰ্তনৰ ফলত শস্যৰ পৰাগযোগ প্ৰক্ৰিয়াৰ ওপৰতো আৰু উৎপাদনৰ ওপৰতো ভয়াৱহ প্ৰভাৱ পৰিব পাৰে। এতিয়া এটা উদাহৰণ দিলে ভালকৈ বুজিব পাৰিব। উচ্চ উত্তাপে পৰাগৰেণুবোৰৰ কাৰ্যক্ষমতা আৰু গৰ্ভমুণ্ডৰ সক্ৰিয়তা হ্ৰাস কৰে। কাৰণ আমি জানো যে পৰাগযোগত পৰাগৰেণু আৰু গৰ্ভমুণ্ডৰ এক বিশেষ ক্ৰিয়া আছে, যাৰ ফলত ইটোৱে

0: সেইটোক আকৰ্ষণ কৰিলেহে আচলতে তাত যিটো কেমিকেল ৰিয়েকশ্যন হ'ব লাগে তেতিয়া প্ৰজননৰ কাৰণে তেতিয়াহে প্ৰজনন হয়। যদি তাহাঁতৰ সক্ৰিয়তাই নোহোৱা হয় তেতিয়াহ'লে প্ৰজননৰ কাৰণে বাধা হ'ব। উদাহৰণস্বৰূপে আমি যদি কওঁ যেতিয়া টেম্পাৰেচাৰ 32 ডিগ্ৰী চেলচিয়াছতকৈ বেছি হৈ যায় বিলাহীৰ পৰাগৰেণুবোৰৰ সক্ৰিয়তা কমি যায় যাৰ ফলত ইয়াৰ উৎপাদন হ্ৰাস পায়। একেদৰে আকৌ ধানৰ ক্ষেত্ৰতো উষ্ণতা 35 ডিগ্ৰী চেলচিয়াছতকৈ যদি বেছি হয় ফুলবোৰৰ বন্ধাত্বটো বাঢ়ি যায় আৰু হয় কি ধানৰ উৎপাদন কমি আহে
1: কমি যায়।
0: এতিয়া আৰু এটা আমি উদাহৰণ দেখুৱাব পাৰোঁ। ঠিক এনেদৰে জাপানৰ চেৰী ফুলৰ আগতীয়াকৈ ফুল ধৰাৰ ফলত উৎপাদন কমি যোৱাৰ ওপৰত পিছত ফলবোৰৰ গুণগত মানৰ হ্ৰাস হয়। এইধৰণে আমি যিখিনি গুণগত মানৰ হ্ৰাস এই সকলোবোৰ আমি আচলতে কৃষি উৎপাদনৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ।
2: আপোনালোকক শেষত সুধিবলৈ বিচাৰিছো দুয়োগৰাকীকে জলবায়ু পৰিৱৰ্তনৰ পৰা ৰক্ষা পোৱাৰ উপায় কি আছে?
0: হয়, আমি আগেয়ে কৈছো যে আমাৰ এখন প্ৰগতিশীল দেশ, গতিকে আমাক উন্নয়নৰ কাৰণে বিভিন্ন আহিলাসমূহ পৃথিৱীখনক সদায় লাগিব, আগবাঢ়ি যাবই লাগিব আৰু ইয়াৰ ফলস্বৰূপে গোলকীয় গাঁৱত পৰিণত হৈছে পৃথিৱীখন। এতিয়া 1992 চনৰ ৰিঅ' ডি জেনেৰিঅ'ত হোৱা সন্মিলনৰ পৰাই ইয়াক জলবায়ুৰ পৰা কেনেকৈ ৰক্ষা পোৱা যাব তাৰ বিষয়ে বিশেষ আলোচনা সমালোচনা কৰিয়েই থকা হৈছে। কিন্তু এতিয়ালৈকেও একো বিশেষ ফল পোৱা নাই যদিও এতিয়ালৈকে আমাৰ চিন্তা কৰা হৈছে যে আমি যদি কাৰ্বন ডাই অক্সাইডৰ বিক্ষেপণ হ্ৰাস কৰোঁ আৰু সেউজ গৃহ গেছবোৰৰ ঘনত্ব এক স্তৰত যদি আমি স্থিতিশীল কৰোঁ তেতিয়াহ'লে হয়তো আমি ইয়াৰ পৰা ৰক্ষা পাব পাৰিম। আৰু শিল্প উদ্যোগ ইয়াৰ ক্ষেত্ৰত 40% কমাব লাগিব। আকৌ গেছীয় উষ্ণতা যদি হ্ৰাস কৰিবলৈ হয় জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ, নবীকৰণ যোগে বিকল্প অনুসন্ধান কৰা, তাৰোপৰি সেউজ নেনো প্ৰযুক্তি আৰু অনুজৈৱিক প্ৰযুক্তিৰ সন্ধান কৰা, জৈৱিক সাৰ ব্যৱহাৰ কৰা, এই সকলোবিলাকৰ প্ৰতি আমি মনোনিৱেশ কৰিব লাগিব। তাৰোপৰি আইন প্ৰণয়নৰ যোগেদি যিহেতু ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল আদি সকলো আদি বিভিন্ন ধৰণৰ বনাঞ্চল সংৰক্ষণৰ কাৰণে চেষ্টা কৰি থকা হৈছে আৰু বৃক্ষৰোপণ এটা ভাল পদক্ষেপ, এই সকলোবোৰ আমি যদি মানুহৰ মাজত তৃণমূল পৰ্যায়ৰ পৰাই যদি দিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে এইটো এক গুৰুত্বপূৰ্ণ কথা হ'ব। আৰু ইয়াৰ পিছতে আৰু প্ৰয়োজনীয়তা আহি পৰিছে যে আমি পৰিৱৰ্তিত জলবায়ুৰ লগত সহনশীল শস্য জাতৰ কেনেকৈ সৃষ্টি কৰিব পাৰোঁ,
2: নতুন প্ৰজাতিৰ শস্যৰ সৃষ্টি কৰিব লাগিব,
0: এটা বহুত দৰকাৰী কথা হৈছে। এতিয়া দেখা গৈছে যে গৱেষণাৰ জৰিয়তে খৰাং, তাপ, পোক পৰুৱা আক্ৰমণ আদি ৰোধ কৰিব পৰা সহনশীল জাতৰ শস্য সৃষ্টিত আগবাঢ়িব পৰা যায়। উদাহৰণস্বৰূপে আমি দিব পাৰোঁ যে খৰাং ৰোধী সহভোগী ধানৰ জাত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰে উদ্ভিদ বিজ্ঞান বিভাগতো ইয়াৰ ওপৰত গৱেষণা চলি আছে আৰু বিভিন্ন তথ্যৰ পৰা দেখা গৈছে যে ইয়াৰ পৰা আমি ভাল ফলো পাইছো। সেইটো এক আশাৰ ৰেঙনি।
2: হয় হয়, আপুনি কি ক'ব শেষত?
3: হয়, মই শেষত গোটেই দেখিলোঁ যে হয় জলবায়ু পৰিৱৰ্তন হৈছে আৰু পৰিৱৰ্তনৰ ফল আমি ভুগি আছো। গছ গছনিও যথেষ্ট অসুবিধা পাইছে, মাত মাতিব নোৱাৰে যদিও। এইবিলাক গোটেইবিলাক অধ্যয়ন কৰি মই এইটোৱে ক'ব খোজোঁ যে পৃথিৱীখনৰ যিটো জনসংখ্যা সেইটো এটা নিয়ন্ত্ৰণৰ কথাটো আমি ভাবিব লাগিব। সেইটোতো গোটেই পৃথিৱীখনৰ জনসংখ্যা নিয়ন্ত্ৰণটো মই ভাবিব বা আপুনি ভাবিব নোৱাৰে। তো চবে লগ হৈ পেলাই আমি ভাবিব লাগিব জনসংখ্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ, সেইটো এটা অত্যন্ত দৰকাৰী দিশ। কাৰণ মই দেখিছোঁ যে যিকোনো সমস্যাৰ, বিশেষকৈ পৰিৱেশৰে হওক বা অৰ্থনীতিৰ যিকোনো সমস্যাৰ এটা ডাঙৰ কাৰণ হ'ল জনসংখ্যা বৃদ্ধি। হয়, সেইটো এটা এক নম্বৰত মই ক'ম। দুই নম্বৰত ক'ব খোজোঁ যে বৃক্ষৰোপণটো কথাটো, এইটো বৃক্ষৰোপণ যিমান পাৰো কৰিব পাৰিলে ভাল আৰু যিমান পাৰো গছ গছনি কাটিব নালাগে। এইটোৱে কম যে আমি নিৰাশ হ'ব নালাগিব, হতাশ হ'ব নালাগিব যে জলবায়ু পৰিৱৰ্তন হৈছে বা কি হ'ব কি নহ'ব পৃথিৱীখন ধ্বংস হ'ব, ইমান নিৰাশ নহৈ পেলাই আমি সৰু সৰুকে নিজে মই মোৰ লেভেলত আপুনি এনেকে নিজৰ যিটো স্তৰত এটা কামখিনি কৰিলে হয়
2: জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সেইটো আমি যথেষ্ট কমাব পাৰিম।
3: জানো
2: আজি আমি আপোনালোক দুয়োগৰাকীৰ পৰা ভালেমান কথা জানিলো জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ উদ্ভিদ জগতত কেনেধৰণৰ প্ৰভাৱ পেলাইছে আৰু তাৰ কিছু আপোনালোকে তাৰ পৰা আমি কেনেদৰে ৰক্ষা পাব পাৰোঁ তাৰো উপায় দিলে। আপোনালোক দুয়োগৰাকীকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো।
4: ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে, বিভিন্ন উদ্ভিদৰ ওপৰত বতৰ পৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ নীলাক্ষী দেৱী আৰু ডক্টৰ নমিতা নাথে, আঁঠুৰিলে কৃতাঞ্জলি বৰ্মনে।
5: নতুন দিগন্ত
4: অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।

এ আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ প্ৰথমে শুনক ৰীতা চক্ৰৱৰ্তীৰ কণ্ঠৰ এটি গীত।

0: পুলক ব্যানার্জির কণ্ঠগীতটি শুনিলে। আধুনিকীত অনুষ্ঠানটির ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, ক্ষণেক পাছতেই সমাচাৰ সন্ধিয়া দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 144।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু চিত্ৰগীত চিনেমাগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ পাৰঘাট ছবিৰ ৰীতি গীত দিলীপ কুমাৰ শৰ্মাৰ কণ্ঠত, গীতৰ কথা আৰু সংগীত পুৰুষোত্তম দাসৰ।

পড়ঘাত ছবিত সেয়া আছিল দিলীপ কুমার শর্মা, এইবাৰ এয়া শেয়ালি দাস আর আই ভি বৰুৱা, ছবি ৰুণুমি, গীতৰ কথা আৰু সংগীত দৰ্প শর্মাৰ।

ৰুণুমী ছবিত সেয়া আছিল শেৱালি দাস আৰু আই ভি বৰুৱা। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক শ্ৰীদাস ছবিৰ এটি গীত শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কণ্ঠত। গীতৰ কথা শিল্পীৰ নিজৰ, সংগীত বিষ্ণুপ্ৰসাদ ৰাভাৰ।

চিৰাছবিত শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কণ্ঠগীতটি শুনিলে। এইবাৰ শুনক জয়মতী ছবিৰ এটি গীত, দিলীপ শৰ্মা আৰু আৰতী শৰ্মাৰ দ্বৈত কণ্ঠত, গীতিকাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সংগীত দিলীপ শৰ্মাৰ।

0: মন যায় ছবিত সেয়া আছিল জুবিন গাৰ্গ, আৰু এই গীতটিৰেই সামৰা হ'ল চিত্ৰগীত অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষণেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলক বিভিন্ন উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।
2: আজিকালি আমাক শিক্ষাৰ লগত এটা ডাঙৰ প্ৰয়োজন হৈছে যে নিজে কিবা এটা বিশেষ গুণ আয়ত্ত কৰা। যদি মই কমাৰ্চ পঢ়িছোঁ, তেতিয়া মই কমাৰ্চৰ লগত GST-ৰ বিষয়ে জানিব লাগিব, যাতে মই কমাৰ্চ পাছ কৰি GST-ৰ ৰিলেটেড মই কামত সোমাব পাৰোঁ।

0: বুলে মই কমার্স পড়িছো কিন্তু মই কোম্পানি লর উপরত পড়িব লাগিব যাতে কমার্স পাস করি মই কোম্পানি এটার লগত নিজক জড়িত করিব পারো কারণ মই কোম্পানি লর বিষয়ে জানো বিএ আর এমএ অকল আমার শিক্ষার শেষ হব নোৱাৰে যদি মোৰ সায়েন্স পড়িছো মই কেনেকে নিজক আইটি
1: রাজ্যৰ বিভিন্ন প্ৰান্তৰ 452খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হয়। শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ দ্বাদশ তথা পলিটেকনিকৰ ডিপ্ল'মা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে 800 টকাকৈ, স্নাতক পৰ্যায়ে সংহত শিক্ষক শিক্ষণ কাৰ্যসূচী তথা পলিটেকনিকৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক 1250 টকাকৈ আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলক মাহে 2500 টকাকৈ প্ৰদান কৰা হ'ব। শিক্ষাৰ্থীসকলক সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব। আজিৰ অনুষ্ঠানতে সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 793খন বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নীতি অনুসৰি জিলা 4খনৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহক 15,86,00,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ 21,025গৰাকী শিক্ষাৰ্থীৰ শিক্ষা সামগ্ৰী ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 4,26,00,000তকৈ অধিক টকাৰ সাহায্য বিতৰণৰ শুভাৰম্ভ কৰা হয়। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰীতো নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰে। নলবাৰী কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত প্ৰপত্ৰ বিতৰণৰ লগতে মুখ্যমন্ত্ৰীৰ উপস্থিত থকা শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰপত্ৰ বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠানটো পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়। ভাষণ প্ৰসংগত মন্ত্ৰী বৰুৱাই কয় যে মহিলা সবলীকৰণ, বাল্য বিবাহ প্ৰতিৰোধ আৰু দুখীয়া মহিলাসকলৰ শৈক্ষিক দিশটো লক্ষ্য কৰি নিযুত মইনা আঁচনিখন যুগুত কৰা হৈছে আৰু ইয়াৰ সমান্তৰালকৈ নিযুত বাবু আঁচনিও হাতত লোৱা হৈছে। বিগত 2-3 দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, কাৰ্বি আংলং, দৰং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38টা ৰাজহ চক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 160,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰিচু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হয়। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালি আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা অবিৰতভাৱে অধিক পৰিমাণে পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ মেৰাপানী, নুমলীগড় আদি অঞ্চলত বান পৰিস্থিতি অধিক অৱনতি ঘটিছে। অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি শিৱসাগৰ জিলাত উপস্থিত হৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলাখনত হোৱা বিধ্বংসী বানপানীত ক্ষয়ক্ষতি সম্পৰ্কীয় এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু জিলা আয়ুক্ত মৃদুল যাদৱ উপস্থিত থাকে। মন্ত্ৰী ৰায়ে পৌৰসভাৰ অধীনৰ বান প্ৰভাৱিত অঞ্চলত হোৱা ক্ষয়ক্ষতিৰ সঠিক সমীক্ষা তথা মূল্যায়ন কৰি বিভিন্ন প্ৰয়োজনীয় আন্তঃগাঁথনিমূলক শিতানৰ বিপৰীতে ব্যয়ৰ আকলন বিভাগলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। ভাৰতভূষণ দেৱচৌধুৰীক আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰোৱায়। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা, ৰাজ্যিক তথ্য আয়ুক্ত ডঃ ৰিপ হাজৰিকা, উৎপল বৰুৱা, ৰাজ্যপালৰ সচিব এছ এছ মীনাক্ষী সুন্দৰৰ লগতে অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ ডক্টৰ অনলাইন। আজিৰ অনুষ্ঠানত আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশুৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দিগন্ত বৰ্মন। আগ্ৰহী শ্ৰোতাসকলে এতিয়াৰ পৰা 03612661876 আৰু 94354-05222 এই দুটি নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগধৰি মাইক্ৰফোনৰ সন্মুখত এয়া সীমান্ত বৰ্মা।
3: নমস্কাৰ আদৰৰ শ্ৰোতা, ডক্টৰ অনলাইন অনুষ্ঠানলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, ইতিমধ্যে আমাৰ খুব দুৰ্লভ

0: কাথাৰে আজিৰ যিগৰাকী অতিথি ডক্টৰ অনলাইনৰ তেখেতৰ বিষয়ে জনাইছে, মই বিতংকলৈ জনাব খুজিছোঁ। তেখেত হৈছে ডাক্তৰ দিগন্ত বৰ্মন, স্বাগতম জনাইছোঁ। তেখেত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ শিশু ৰোগ বিভাগৰ এগৰাকী সহকাৰী অধ্যাপক, আগতেও আমাৰ অনুষ্ঠানত ভাগ লৈছে। আজি এটা বিশেষ সপ্তাহ গোটেই বিশ্বতে চলি আছে, সেই সপ্তাহৰ লগত সংগতি ৰাখি আমি তেখেতক আমন্ত্ৰণ কৰি আনিছোঁ। আৰু আপোনাক এটাই জ্ঞাত যে 1 আগষ্টৰ পৰা 7 আগষ্টলৈকে সমগ্ৰ বিশ্বতে বিশ্ব স্তনপান সপ্তাহ বা কিছুমান এটা মাতৃ দুগ্ধপান সপ্তাহ বা যাক ইংৰাজীত কোৱা হয় ৱৰ্ল্ড ব্ৰেষ্ট ফিডিং উইক, নহয়নে ডাক্তৰ বৰ্মন? গতিকে এই গোটেই সপ্তাহটো পালন কৰা হয়, সেই কথাটোক আমি মুখ্যতঃভাৱে ৰাখি লগতে সামগ্ৰিক অসমৰ যিটো এতিয়া বৰ্তমানৰ পৰিস্থিতি, এটা বাৰিষা কাল সকলো ঠাইতে হৈছে, যিটো উজনি অসমৰ কেইখনমান ডিষ্ট্ৰিক্টতো অভাৱনীয় পৰিস্থিতি, বানপানী সেয়াও আছে, গতিকে শিশুৰ যিটো স্বাস্থ্য তাৰ প্ৰতি লক্ষ্য অতি গুৰুতৰ এটা বিষয় শিশুৰ স্বাস্থ্য বৰ্তমান সময়ত। এতিয়া আমি ডাক্তৰ বৰ্মনক আমি আমন্ত্ৰণ কৰি আনিছোঁ, পুনৰবাৰ স্বাগতম জনাইছোঁ। অতি এটা এই সপ্তাহটোতো আছেই, বিশ্ব স্তনপান সপ্তাহ, লগতে অসমৰ যিটো পৰিস্থিতি সেইটো আমি নজৰত ৰাখিবলগীয়া এটা কথা বৰ্তমান সময়ত। এতিয়া ডাক্তৰ বৰ্মন, আমি প্ৰথমতে বিশ্ব স্তনপান সপ্তাহৰ কথাই পাতোঁ, কিয় গুৰুত্বপূৰ্ণ, এই গোটেই বিশ্বতে উদযাপন কৰা হয়?
1: হয়, নমস্কাৰ, ধন্যবাদ সীমান্ত। প্ৰতি বছৰে 1 আগষ্টৰ পৰা 7 আগষ্টলৈকে বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়। এই সপ্তাহটো এইটো কাৰণে পালন কৰা হয় যাতে আমি সকলোৱে জানো যে স্তনপান মাতৃদুগ্ধ অমৃতসম, গতিকে এই বস্তুটো আমাৰ ষ্ট্ৰেছ দিবৰ কাৰণে, যাতে সমগ্ৰ বিশ্বতে বিশেষকৈ যিবিলাক উন্নয়নশীল দেশ আছে তাত ধুনীয়াকৈ এই স্তনপানৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিবৰ কাৰণে বিশ্ব স্তনপান সপ্তাহ প্ৰতি বছৰে পালন কৰা হয়। আমি সকলোৱে জানো যে স্তনপান আমাৰ শিশুৰ কাৰণে আটাইতকৈ উপযোগী আহাৰ। প্ৰথম ছমাহৰ কাৰণে আমাৰ স্তনপানৰ বিকল্প নাই, গতিকে প্ৰথম ছমাহ আমি শিশুক, যিকোনো শিশুক স্তনপান কৰাবই লাগে। আৰু এই বস্তুটো কেতিয়াবা মানে কিছুমান ঠাইত, ধৰক কিছুমান ঠাইত এইটো মেছেজটো সম্পূৰ্ণকৈ যাবৰ কাৰণে আমাৰ বিশ্ব স্তনপান সপ্তাহটো প্ৰতি বছৰে পালন কৰা হয়। আৰু প্ৰতি বছৰে এটা থিম ৰখা হয়, প্ৰতি বছৰে থিমটো বেলেগ বেলেগ ৰখা হয়। যেনেকৈ এইবাৰৰ থিমটো হ'ল ব্ৰেষ্ট ফিডিং ফৰ এ ছাষ্টেইনেবল ষ্টাৰ্ট ইন লাইফ, ষ্ট্ৰেংথেন হোৱাট ৱৰ্কছ। তাৰমানে অসমীয়াত এইটো বুজাইছে যে স্তনপানটো এটা বহনক্ষম এটা আৰম্ভণি, জীৱনৰ এটা আৰম্ভণি। যেনেকৈ আজিকালি যেনেকৈ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত বহুত গুৰুত্ব দিয়া, বহনক্ষম যে পৰিৱেশৰ বহনক্ষম হেৰি, যেনেকৈ স্তনপানটো এটা বহনক্ষম আৰম্ভণি জীৱনৰ কাৰণে, যে স্তনপানটোৰ কাৰণে কোনো পৰিৱেশৰ প্ৰদূষণৰ কথা নাথাকে, কোনো এইটো জীৱনৰ আৰম্ভণিৰ সময়ত আটাইতকৈ উল্লেখযোগ্য আহি যায় স্তনপানটো,
0: আৰু
1: আটাইতকৈ দৰকাৰী। আৰু এটা ছেকেণ্ড থিমটো, ছেকেণ্ড পাৰ্টটো হৈছে ষ্ট্ৰেংথেন হোৱাট ৱৰ্কছ। যেনেকৈ আমি জানো আমাৰ অতীজৰ পৰাই আমাৰ সমাজত স্তনপানক বহুতখিনি গুৰুত্ব দিয়া হৈছে, কিন্তু জাহিৰে মাজতে মাজৰ সময়খিনিত অকণমান যেনেকৈ আমাৰ যিবিলাক টেমাৰ গাখীৰ এইবিলাকৰ ওপৰত কিছুমান আহিছিলে, কিন্তু অতীজৰ পৰা আমাৰ যিটো সমাজত চলি আছে যে স্তনপানৰ ওপৰত, আমি দেখিছোঁ আমাৰ ককা আইতাহঁতেও বহুত স্তনপানৰ ওপৰত গুৰুত্ব দিছিলে, কিন্তু মাজতে অকণমান এই বস্তুটো এটা ডেভিয়েশ্যন এটা হৈছিলে। এইকাৰণে ছেকেণ্ড থিমটো হ'ল ষ্ট্ৰেংথেন হোৱাট ৱৰ্কছ, যিটো আমাৰ সমাজত কাম কৰি অলৰেডি আমাৰ কাম কৰিছে স্তনপানৰ বিষয়ে, সেইটো ভালকৈ যাতে আমি আগবঢ়াই নিব পাৰোঁ, যিটো কাম কৰিছে এইটো কাৰণে গুৰুত্ব দিবৰ কাৰণে, এটা শক্তিশালীভাৱে এই মেছেজটো দিবৰ কাৰণে আমাৰ স্তনপান সপ্তাহটো পালন কৰা হয়। আমি জানো স্তনপান শিশুৰ কাৰণে আটাইতকৈ উপযোগী, আৰু সেইকাৰণে আমি দুটা কথা আছে, জন্মৰ প্ৰথম 1 ঘণ্টাৰ ভিতৰত স্তনপান কৰাব লাগে।
0: আমি সেইটো সুধিম বুলিয়ে ভাবিছিলোঁ, শিশু এটি জন্ম হ'ল ডাক্তৰ বৰ্মন, অতি শীঘ্ৰেই কোৱা যে 1 ঘণ্টাৰ ভিতৰত, আপুনি যিটো কথা উল্লেখ কৰিলে অতি প্ৰয়োজনীয়, কিয় 1 ঘণ্টাৰ ভিতৰত অতি দৰকাৰী?
1: এইটো আটাইতকৈ প্ৰয়োজনীয় প্ৰশ্ন আচলতে। শিশুটি নৰ্মেল ডেলিভাৰী হ'ল বা চিজাৰিয়ান ডেলিভাৰী হ'ল, আজিকালি বহুতখিনি চিজাৰিয়ান ডেলিভাৰী হয়, জন্মৰ 1 ঘণ্টাৰ ভিতৰতে আমি স্তনপান কৰাব লাগে, এইটোতকৈ অতি শীঘ্ৰে, ধৰক 1 ঘণ্টাটো মেক্সিমাম সময়, তাৰ যিমান পাৰি সিমান আগতে আমি স্তনপান কৰাব লাগে। তাৰ কাৰণটো হ'ল, প্ৰথম কথা, জন্মৰ যোগে যোগে বেবী আৰু মাক দুইজন এক্টিভ থাকে, কাৰণ জন্মৰ পিছত প্ৰসৱ বেদনাতে হওক বা বেবীটোও জন্মৰ লগে লগে কান্দে, আমি সকলোৱে জানো, তাৰপিছত 1 ঘণ্টাৰ পিছত বেবীটো অকণ ভাগৰুৱা হৈ শুই যায় আৰু মাকো ভাগৰুৱা হৈ কিনে শুই যায়। গতিকে 1 ঘণ্টাৰ ভিতৰত যদি আমি স্তনপান কৰাব নোৱাৰোঁ তেতিয়াহ'লে আকৌ স্তনপানটো ডিজে হৈ যাব পাৰে, তেতিয়া বেবীৰ বহুতখিনি সমস্যা দেখা দিয়ে, যেনেকৈ বেবীৰ চুগাৰটো কমি যাব পাৰে। তাৰপিছত আকৌ এবাৰ যেতিয়া আমি স্তনপানটো দেৰিকৈ আৰম্ভ কৰোঁ তেতিয়া স্তনপানৰ যিবিলাক প্ৰথমৰ আৰম্ভণি, যেনেকৈ স্তন মাতৃদুগ্ধটোক কয় প্ৰথম ভেকচিন, শিশুৰ যেতিয়া আমি ভেকচিন দিওঁ মাতৃদুগ্ধটোক কয়, যেনেকৈ কলষ্ট্ৰামটো যিটো প্ৰথম গাখীৰ ওজায়, গোটা গাখীৰ ওজায়, গাৰ গাখীৰ যিটো ওজায়, ফেহু বুলি কয় অসমীয়াত, সেইটো আপোনাৰ প্ৰথম ভেকচিন বুলি কোৱা হয়। এই

0: প্ৰথম ভেকচিনটোৰ সুবিধাটো শিশুক দিবৰ কাৰণে আমি জন্মৰ এঘণ্টাৰ ভিতৰতে স্তনপান কৰাব লাগে। আৰু কেতিয়াও এই যিটো আমাৰ গোটা গাখীৰ জন্মৰ পিছত ওলোৱা কেতিয়াও এইটো ডিছকাৰ্ড কৰি দিব নালাগে। এইটো আমি সদায় শিশুবিলাকক আমি দিব লাগে। তাত আটাইখিনি জন্মৰ পিছতে জগা আটাইখিনি উপাদান থাকে। আৰু স্তন মাতৃদুগ্ধটোক এটা কমপ্লিট নিউট্ৰিশ্যন বুলি কোৱা হয়। প্ৰথম ছমাহত শিশু এটিৰ কমপ্লিট নিউট্ৰিশ্যন, তাত প্ৰটিন, ভিটামিন, কাৰ্বহাইড্ৰেট, গোটেইখিনি ফেটছ, গোটেইখিনি ভিটামিনছ, মিনাৰেলছ, গোটেইখিনি শিশুক যিটো পৰিমাণত লাগে সেইখিনি প্ৰেজেণ্ট,
1: আটাইখিনি প্ৰয়োজনীয়
0: আটাইখিনি প্ৰথম ছমাহত লগা আটাইখিনি বস্তু স্তনপান মাতৃদুগ্ধত থাকে। গতিকে দুটা কথা, জন্মৰ এঘণ্টাৰ ভিতৰত আমি স্তনপান কৰাব লাগিব আৰু প্ৰথম ছমাহ অকল স্তনপান কৰাব লাগিব আৰু স্তনপানৰ বাহিৰে কোনো বস্তু যাতে দিয়া নহয়, পানীও দিব নালাগে। আৰু এটা কথা, বহুত সমাজত কেতিয়াবা থাকে যে স্তনপান কৰাৰ আগতে কিছুমান এইটো প্ৰিজেক্টিয়েল ফুড বুলি কোৱা হয়, যেনেকৈ কেতিয়াবা মৌ খুৱাই দিয়ে, কেতিয়াবা কিছুমান জনমগুটি থাকে, এনেকুৱা কিছুমান কালচাৰ যি কিছুমান কালচাৰত আছে, কিছুমান সংস্কৃতি বা সমাজত আছে, এইটো আমি কেতিয়াও দিব নালাগে। কাৰণ কিয় দিব নালাগে, এইটো দি যে আমাৰ স্তনপানটো প্ৰথম যেনেকৈ মই এঘণ্টাৰ ভিতৰত দিব কৈছোঁ সেই বস্তুটো নহয়। কাৰণ এইটো খোৱাৰ যোগেদি শিশুটিৰ আৰু সেইখিনি সময়ত ভোক নালাগে, তেতিয়া স্তনপানৰ পৰা যিখিনি বস্তু পায়, যেনে গোটা গাখীৰটোৰ পৰা যিখিনি বস্তু পায় সেইখিনি নাপায় শিশুটি, গতিকে এইখিনিৰ পৰা বঞ্চিত হয়। গতিকে আমাৰ প্ৰিজেক্টিভ ফিড কেতিয়াও দিব নালাগে, জন্মৰ এঘণ্টাৰ ভিতৰত স্তনপান কৰিব লাগিব আৰু প্ৰথম ছমাহ শিশুটি অকল স্তনপান কৰাব লাগিব। আৰু ছমাহ যেতিয়া হৈ যায় তেতিয়াও স্তনপান কণ্টিনিউ কৰিব লাগিব, দুবছৰ বা দুবছৰতকৈ বেছি, লগতে কিন্তু আমাৰ পৰিপূৰক আহাৰ দিব লাগিব। যেনেকৈ ছমাহৰ পৰা আমি পৰিপূৰক আহাৰ দিম কিন্তু স্তনপানটো আমি কণ্টিনিউ কৰিম।
1: হয়, আমি কেতিয়ালৈকে কণ্টিনিউ কৰিম তেনেকুৱা কিবা থাকে? আপুনি ছমাহলৈকেতো আমি বেলেগ একো দিবই নোৱাৰোঁ, স্তনপান কৰাব লাগিব, ছমাহলৈকে পানীও দিব নালাগে আপোনালোকে কৈছে বা সকলো ডাক্তৰে কয়, আমি এইটো শুনি থাকোঁ। এতিয়া ধৰক কেতিয়ালৈকে স্তনপান, এটা শিশুক কেতিয়ালৈকে হেলদি বুলি কোৱা হয় যে স্তনপান কৰি থাকিব পাৰে, কিবা বয়স আছে নেকি?
0: আছে, এইটো আমাৰ বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে প্ৰথম ছমাহ আপুনি কোৱাৰ দৰে অকল স্তনপান কৰাব লাগিব, কিন্তু ছমাহৰ পিছত পৰিপূৰক আহাৰ আমি দিম, কিন্তু লগতে আমি দুবছৰ বা দুবছৰতকৈ অকণমান বেছিও দিব পাৰোঁ, দুবছৰ টু ইয়াৰ্ছ এণ্ড বিয়ণ্ড বুলি কয়, দুবছৰলৈকে আমি শিশুক স্তনপান কৰাব লাগিব, পৰিপূৰক আহাৰ থাকিব, লগতে স্তনপানটো কণ্টিনিউ থাকিব দুবছৰ বয়সলৈকে।
1: এতিয়া সকলোৱে কয় যে মাতৃদুগ্ধ পৃথিৱীৰ মানে বা মৰ্ত্যৰ আমি অমৃত বুলি কওঁ, আপুনি আৰম্ভ কৈছে যে অমৃতৰ সমান। এতিয়া ধৰক আপুনি কৈছে গাঢ় যিটো আৰম্ভণিতে এঘণ্টাৰ ভিতৰত দিব লাগে, তাতে সমগ্ৰ ভিটামিন মিনাৰেল যি যে চব পায়, তাত ৰোগ প্ৰতিৰোধৰ ক্ষমতাও নিশ্চয় পায়, সেই বিষয়ে কওকচোন কেনেকৈ শক্তিশালী কৰে এটা শিশুক স্তনপানে?
0: এইটো বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে যে স্তনপানে শিশুৰ যিবিলাক ৰোগ আছে ৰোগবিলাকৰ পৰিমাণ কমায়। যেনেকৈ শিশুৰ মেইন ৰোগ থাকে ডায়েৰিয়া আৰু নিমনিয়া, দেখা গৈছে যে পাঁচ বছৰৰ তলৰ শিশুৰ ডায়েৰিয়া আৰু নিমনিয়া স্তনপান কৰা শিশুবিলাকৰ বহুতখিনি কম হয়। তাৰ মেইন কাৰণটো হ'ল মাতৃদুগ্ধত কিছুমান এণ্টিবডি থাকে, কিছুমান আমাৰ ইমিউনিটি দিয়া বস্তু থাকে, এইবিলাক এণ্টিবডি থাকে আৰু আমাৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং কৰা কিছুমান মাতৃদুগ্ধ বস্তু থাকে। তো এইখিনি যেতিয়া শিশুটিয়ে পায়, মাকৰ পৰা আহে, এইটো মাকৰ পৰা এই এণ্টিবডিবিলাক আহে, এইখিনি যেতিয়া পায় তেতিয়া শিশুটিৰ এই ৰোগৰ কাৰণে যিটো শক্তি প্ৰতিৰোধ ক্ষমতাটো বাঢ়ি যায়। গতিকে বৈজ্ঞানিকভাৱে এইটো প্ৰমাণিত হৈছে যে স্তনপান কৰা শিশুবিলাকত নিমনিয়া, ডায়েৰিয়া আৰু এলাৰ্জি, এজমা আদি বেমাৰ অন্য শিশুতকৈ, যে স্তনপান নকৰা শিশুতকৈ বহুতখিনি কম হয়।
1: এতিয়া কেতিয়াবা কেতিয়াবা এনেকুৱা হয় ডাক্টৰ বৰ্মন, যে শিশুটোক স্তনপান কৰাব বিচাৰিছে বা পৰ্যাপ্ত পৰিমাণে মাকৰ দুগ্ধ ওলোৱা নাই বা হোৱা নাই, তেনেকুৱা এটা কেতিয়াবা হৈ যায় বা শিশুটোৱে যিমানখিনি পাব লাগে সিমানখিনি নাপায়, তেনেকুৱা পৰিস্থিতি আমি দেখিছোঁ। তেনে ক্ষেত্ৰত কি কি কৰিব পাৰে মাকে বা পৰিয়ালৰ মানুহে, কেনেদৰে কথাখিনি চম্ভালিব?
0: বহুত উল্লেখযোগ্য প্ৰশ্ন কৰিছে। এইটো সাধাৰণতে বহুতখিনি মাকৰে, আমি যেতিয়া চাওঁ বহুতখিনি মাকৰে এইটো সমস্যা দেখা কয় যে আমাৰ শিশুটিয়ে ভালকৈ মাতৃদুগ্ধ পোৱা নাই, বা মাকে কয় বা পৰিয়ালেও কয়,
1: যদি প্ৰথম সন্তান হয়,
0: বিশেষকৈ প্ৰথম সন্তান, যেনেকৈ প্ৰাইমেৰী মাদাৰ বুলি কয়, বিশেষকৈ প্ৰথম সন্তান। আৰু এটা মই কথা, যদিও স্তনপানটো আমাৰ নেচাৰেলি আহে, কিন্তু প্ৰথম যেনেকৈ প্ৰথম মাদাৰ যেতিয়া হয়, প্ৰথম মাতৃ, কিন্তু অকণমান স্তনপান যেতিয়া কৰায় তেতিয়া অকণমান ছাপৰ্টো জাগে। এই যেনেকৈ আমাৰ জেক্টেশ্যনেল কাউন্সিলৰ থাকে, ডক্টৰ বা নাৰ্ছৰ পৰা অকণমান ছাপৰ্ট জাগে, বিশেষকৈ প্ৰথম যেতিয়া মাতৃ হয়। কাৰণ স্তনপানটো যদিও নেচাৰেল এটা বস্তু, প্ৰাকৃতিকভাৱে অহা বস্তু, কিন্তু দেখা গৈছে যে প্ৰাণীবিলাকক, যিবিলাক এনিমেল কিংডমত আছে, সিহঁতকো আমাৰ স্তনপান কৰাৰ সময়ত বহুতখিনি ছাপৰ্ট দিয়ে প্ৰাণীবিলাকে। সেনেকৈ মাকবিলাককো, আমাৰ মানুহৰ মাতৃবিলাককো স্তনপানৰ বহুতখিনি ছাপৰ্ট লাগে। এতিয়া আপুনি কোৱা প্ৰশ্নটো যে কৈছে পৰিয়ালে কেতিয়াবা ভাবে বা মাতৃভাৱে যে মোৰ শিশুটোৱে ভালকৈ গাখীৰ পোৱা

0: নাই নেকি। এতিয়া আমি কেনেকে গম পাম যে শিশুটিয়ে ভালকৈ মাকৰ গাখীৰটো পাইছে? তাৰ কাৰণে দুটা আমাৰ পেৰামিটাৰ থাকে। এটা হ'ল প্ৰথম 10 দিনৰ পিছত যদি শিশুটিয়ে 24 ঘণ্টাত মিনিমাম 6 বাৰতকৈ বেছি পেচাব কৰিছে, তেতিয়া আমি গম পাম যে শিশুটিয়ে স্তনপান ভালকৈ পাই আছে।
1: 24 ঘণ্টাত
0: মিনিমাম 6 বাৰতকৈ বেছি যদি পেচাব কৰিছে, সেইটোৰ কাৰণে আমি সদায় পেচাব কেইবাৰ কৰিছে এইটো মাকক সোধোৱে। এইটো দ্বিতীয় কথাটো হ'ল কি, শিশুটি যদি ওজনটো ভালকৈ বাঢ়ি আছে, ভালকৈ বাঢ়া মানে কেনেকুৱা, প্ৰথম 10 দিন অকণমান শিশুটিৰ ওজনটো কমে, 10 দিনৰ পিছত যদি প্ৰতিদিনে 20-30 গ্ৰাম ওজন বাঢ়িছে, 20-30 গ্ৰাম ওজন বাঢ়িছে, তেতিয়াহ'লে আমি গম পাম যে শিশুটি মাতৃদুগ্ধ ভালকৈ পাই আছে। গতিকে মাতৃদুগ্ধ ভালকৈ নোপোৱাৰ এটা কথা প্ৰত্যেক মাকে বা পৰিয়ালৰ মানুহে কয় যে মোৰ আমাৰ শিশুটিয়ে বহুত কান্দি থাকে। কিন্তু এটা কথা কওঁ যে শিশুটিৰ গোটেই আটাইখিনি আমাৰ বাহিৰৰ পৃথিৱীক মেছেজ এটা দিবৰ কাৰণে এটাই মাত্ৰ পদ্ধতি আছে, সেইটো শিশুটিয়ে কান্দে। গতিকে শিশুটিয়ে কান্দা মানে এইটো নহয় যে শিশুটিয়ে স্তন মাতৃদুগ্ধ ভালকৈ পোৱা নাই। শিশুটিয়ে কেতিয়াবা পেচাব কৰিলেও কান্দিব পাৰে, কেতিয়াবা শিশুটিয়ে মাতৃৰ পৰা কিছুমান মাতৃক ওচৰত বিচাৰিলেও কান্দিব পাৰে, কেতিয়াবা শিশুটিয়ে ইভেন বোৰ হৈ থাকিলেও কান্দে। গতিকে মই বহুতখিনি দেখিছোঁ যে বহুত মাকে কয় আমাৰ শিশুটিয়ে কান্দি থাকে, গতিকে আমাৰ শিশুটিয়ে চাগে মাতৃদুগ্ধ ভালকৈ পোৱা নাই। গতিকে মই আটাইতকৈ আহ্বান জনাম যে মাতৃদুগ্ধ নোপোৱা বুলি কৈ কিনে বেজে গাখীৰ আৰম্ভ কৰাৰ আগতে সদায় ডক্তৰৰ পৰামৰ্শ লাগে। আৰু নিজেও এই মই কোৱা এই দুটা পেৰামিটাৰ, প্ৰথমটো কথা হ'ল যে শিশুটিয়ে যদি 6 বাৰতকৈ বেছি পেচাব কৰিছে 24 ঘণ্টাত, আৰু দ্বিতীয়টো হ'ল প্ৰতিদিনে যদি মিনিমাম 20-30 গ্ৰাম ওজন যদি শিশুটিয়ে বাঢ়িছে, সেইটো আমি ধৰক প্ৰতিদিনে ওজন নকৰিলেও ধৰক আমি এসপ্তাহৰ এটা হিচাপ কৰিব পাৰোঁ বা এমাহৰ এটা হিচাপ কৰিব পাৰোঁ, শিশুটিয়ে যদি ভালকৈ ওজনটো বাঢ়িছে তেতিয়া আমি গম পাম যে শিশুটিয়ে মাতৃদুগ্ধ ভালকৈ পাইছে। আৰু সদায় বেজে ব্যৱস্থা লোৱাৰ আগতে সদায় আমি এই দুটা বস্তু আমি কনফাৰ্ম কৰিব লাগিব যে শিশুটিয়ে ভালকৈ গাখীৰ পাইছে নে নাই। আৰু সাধাৰণতে আমি পাওঁ যেনেকৈ যিমানবিলাক কমপ্লেইন কৰে তাৰ ভিতৰত ভালকৈ কাউন্সিলিং কৰিলে, মাকক ভালকৈ বুজাই দিলে বা হেৰি দিলে। আৰু এটা কথা আছে, শিশুটিৰ স্তনপানৰ যিটো পজিশ্যন আৰু এটাচমেণ্ট, মাতৃদুগ্ধ স্তনপানৰ যিটো পজিশ্যন আৰু এটাচমেণ্ট, সেইটো কেতিয়াবা বহুতখিনি ভুল হৈ থাকে। মই যেনেকৈ কৈছোঁ প্ৰত্যেক মাতৃকে অকণমান এইটোৰ কাৰণে অকণমান সহায় সহযোগিতা লাগে যে স্তনপান কৰাৰ সময়ত অকল যে মাকজনীয়ে গাখীৰ খুৱাব তাৰপিছত আমি কৈ দিছোঁ ভালকৈ গাখীৰ খুৱাওক এনেকৈ কোৱাটোৱে অকল কথা নহয়। কথাটো হ'ল আমাৰ পৰিয়ালৰ স্বামীৰ, মাতৃজনীৰ স্বামীৰ বা পৰিয়ালৰ বেলেগ মানুহৰ, মাকৰ, শাহু মাকৰ বা বাকী পৰিয়ালৰ বেলেগ মাইকী মানুহৰ বা ইভেন হস্পিটেলত থাকিলে আপোনাৰ স্বাস্থ্যকৰ্মী, ডক্টৰ, নাৰ্ছ, আটাইবিলাকে মাতৃক এনেকুৱা এটা পৰিৱেশ দিব লাগিব যে মাতৃয়ে স্তনপানৰ বিষয়ে কিবা ডাউট থাকিলে যোগে যোগে সুধিব পাৰে আৰু ঠিক কৰিব লাগে। মই যেনেকৈ কৈছোঁ স্তনপানটো যদিও নেচাৰেল এটা প্ৰচেছ, কিন্তু বহুতখিনি মাকক স্তনপান কৰোঁতে আমি সহায় কৰিবলগা হয়, বিশেষকৈ প্ৰথম মাতৃ, প্ৰাইমেৰী মাদাৰক। গতিকে কেতিয়াবা পজিশ্যন ঠিক নহয়, বেবীটো যোৱা পজিশ্যন ঠিক নহয়,
1: কেনেকুৱা ধৰণৰ হ'ব লাগে ডক্টৰ কি বুলি এডভাইচ হয়, দেখিছে যে গাখীৰ ভালদৰে পোৱা নাই, বহুতে অকণমান ধৰক কেনেদৰে বহিব বা শিশুটো কেনেদৰে ল'ব বা কোনটো পজিশ্যনত খোৱালে পাব,
0: সেইটো বহুত উল্লেখযোগ্য প্ৰশ্ন যে মাকৰ, মাতৃৰ আৰু শিশুটিৰ পজিশ্যনটো এনেকুৱা হ'ব লাগে শিশুটিয়ে মাকক ফেচ, মাক শিশুটিৰ মাকৰ ফেচ ফেচ কৰিব, শিশুটি ধুনীয়াকৈ মাকে দুইখন হাতেৰে ছাপৰ্ট দি ৰাখিব আৰু মাকক সদায় ধুনীয়াকৈ বহি খুৱাব পাৰে বা কেতিয়াবা শুয়েও খুৱাব পাৰে। আৰু শিশুটি যেতিয়া স্তনপান কৰাৰ পিছত ধুনীয়াকৈ 20-30 মিনিট বা আধা ঘণ্টা ধুনীয়াকৈ খুৱায় আমি তেতিয়া গম পাম শিশুটি ছেটিছফাই হৈছে। আৰু এবাৰ স্তনপান কৰোঁতে মিনিমাম 10-15 মিনিট ভালকৈ যদি স্তনপান কৰে শিশুটি তেতিয়া সেইখিনি সময়ত নাকান্দেও আৰু মাকে বহুতখিনি সময়ত ধৰিব পাৰে এইটো বস্তু যে ভালকৈ স্তনপান কৰিছে নে নাই। গতিকে স্তনপানৰ সময়ত সঁচাকৈ প্ৰাইমেৰী মাদাৰক ছাপৰ্ট লগা হয়। আৰু মই যেনেকৈ কৈছোঁ স্তনপান কৰত মানে কম পোৱা বুলি কোৱাৰ আগতে মই দুটা কোৱা পেৰামিটাৰ, আৰু সদায় স্তনপান মাতৃদুগ্ধ কম পাইছে বুলি কোৱাৰ আগতে সদায় ডক্তৰৰ পৰামৰ্শ লৈহে কিবা ব্যৱস্থা ল'ব লাগে। কাৰণ বেছিভাগ ক্ষেত্ৰতে দেখা যায় মাকক যদি ভালকৈ কাউন্সিলিং কৰা হয়, ভালকৈ পজিশ্যনিং এটাচমেণ্টকেইটা দেখুৱাই দিয়া হয় আৰু মাকক যদি ভালকৈ বুজাই দিয়া হয় প্ৰত্যেক মাকে, এইটো দেখা গৈছে আমাৰ যিহেতু এইটো স্তনপানটো ভগৱানে দিয়া বস্তু, প্ৰত্যেক মাকে ইমানখিনি আমাৰ শিশুৰ কাৰণে গাখীৰ লৈ আহে যে সেইটো শিশুৰ কাৰণে সেই গাখীৰখিনি চাফিচিয়েণ্ট থাকে, এনেকুৱা কম বুলি ভাবিব নালাগে। কেতিয়াবা বহুত ৰেয়াৰ অকেজনত হ'ব পাৰে, তেতিয়া আমি কিছুমান পদ্ধতি অৱলম্বন কৰোঁ, এইটো কিন্তু বহুত ৰেয়াৰ অকেজন, ধৰক 1% নহয়। গতিকে
1: আমাৰ
0: 1000ৰ ভিতৰত এজনতো নহয়, এইটো ধৰক কেতিয়াবা মাকৰ একদম ৰেয়াৰ অকেজনত আমি হয়তো বেজিক এডভাইচ কৰিব পাৰোঁ, একদম ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ অকেজন, বিৰলতম এইটো হেৰি হয় তেতিয়া, কিন্তু মাতৃদুগ্ধতকৈ বাকী কোনো আমি এতিয়ালৈকে বনাব পৰা নাই।

0: এনেকুৱা আপোনাৰ টেমাৰ গাখীৰ এনেকুৱা কেতিয়াও বনাব পৰা নাই, যিটো মাতৃদুগ্ধ যুগত সম পৰিমাণৰ হয় বহুত, আৰু বোধহয় আমি কেতিয়াও নোৱাৰিম, হয়
1: নোৱাৰিম আৰু সেইটো হ'বও নোৱাৰে,
0: হ'ব নোৱাৰে,
1: কিন্তু হয়তো বজাৰত তেনেকুৱা
0: হয়।
1: বস্তু ওলায়,
0: যেনেকৈ মাতৃদুগ্ধ যেনেকৈ আমাৰ শিশুটিৰ ব্ৰেইন ডেভেলপমেণ্ট,
1: মানে
0: শিশুটিৰ যিবিলাক শিশু দেখা গৈছে যে আই কিউ ভাল, সেইবিলাক আটাইবিলাক মাতৃদুগ্ধ পোৱা শিশু, তো ব্ৰেইন ডেভেলপমেণ্ট, তাৰপিছত আটাইতকৈ ডাঙৰ কথা ভৱিষ্যত জীৱনত শিশুটোৰ যিবিলাক আমাৰ আজিকালি বেমাৰ হৈছে, অবেচিটি, মেটাবলিক ডিজিজ, ডায়েবেটিছ, হাইপাৰটেনশ্যন, এইবিলাক দেখা গৈছে যে যিবিলাক শিশু প্ৰথম ছমাহ ভালকৈ মাতৃদুগ্ধ খাইছে, অকল মাতৃদুগ্ধ খাইছে, সেইবিলাক শিশুত এই ভৱিষ্যতে হোৱা বেমাৰ, এলাৰ্জি, এজমা, আটাইবিলাক কম পৰিমাণে দেখা গৈছে। আৰু আপুনি যেনেকৈ
1: চাইণ্টিফিকেলি
0: চাইণ্টিফিকেলি এতিয়া WHO, আমাৰ আমেৰিকান একাডেমী অফ পেডিয়াট্ৰিক্স, ইণ্ডিয়ান একাডেমী অফ পেডিয়াট্ৰিক্স, আটাইৰে এইটো বিবেচনা যে ভৱিষ্যতে হোৱা বেমাৰবিলাকো শিশুটিৰ কম থাকে যিবিলাকে স্তনপান কৰিছে। আৰু আপুনি যেনেকৈ ইমাৰ্জেঞ্চিৰ কথাটো কৈছে যে ইমাৰ্জেঞ্চিৰ সময়তো স্তনপান কৰিবৰ কাৰণে কোনো আমাৰ আহিজা নালাগে, যেনেকৈ আমাৰ ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে আমাক নালাগে, বনাব নালাগে গাখীৰটো। গতিকে আটাইতকৈ যিটো এই এইবাৰৰ থিম যিটো আছে বহনক্ষম আৰম্ভণি জীৱনৰ, এইটো স্তনপান আটাইতকৈ উল্লেখযোগ্য এইটোৰ কাৰণে।
1: এতিয়া ধৰক বিভিন্ন এনেকুৱা প্ৰশ্ন আপুনি কৈছে যে ব্ৰেয়াৰ কথাত কিছুমান হয়, কিছুমান কথাত হয়, বা আপুনি কৈছে 100 জনৰ 1জনো তেনেকুৱা নপৰে, তো কাৰো এনেকুৱা নহওক, কেতিয়াবা এনেকুৱা পৰিস্থিতি হৈ যায়, ধৰক প্ৰথম বেবী হৈছে, ষ্ট্ৰেছত আছে বা অন্যান্য সমস্যা হৈছে, তেনেকুৱা হ'লে তেতিয়া কেনেধৰণে আপোনালোকে এডভাইচ কৰে বা কি পদ্ধতি থাকে? তাৰ অল্টাৰনেট আপুনি কৈছে তাৰ সমান্তৰিকো হ'ব নোৱাৰে, কিন্তু কিবা নহয় কিবা এটা চিকিৎসকজনে দিবলগীয়া হয়, কেনেদৰে আপোনালোকে শিশুটিক পৰামৰ্শ দিয়ে, মাকক কেনে পৰামৰ্শ দিয়ে,
0: হয়
1: কিদৰে শিশুটিক আগবঢ়াই লৈ যাব?
0: এইটো এটা হেৰি কৈছে, মই কৈছোঁ যে কেতিয়াবা একদম ৰেয়াৰ অকেজনত, ধৰক একদম প্ৰিটাৰ্ম বেবী হৈছে, আমাৰ মাকৰ গাখীৰ ওজন নাই, তেতিয়া আজিকালি আমাৰ কি কৰে, কেতিয়াবা আমাৰ আজিকালি যিবিলাক আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে আছে হিউমেন মিল্ক বেংক, হিউমেন মিল্ক বেংকৰ এৰিটে আছে, গুৱাহাটীৰ বহুত ঠাইত আছে আৰু আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো আছে, যে আমাৰ মিল্ক বেংকত আমাৰ মাকবিলাকে গাখীৰ ডনেট কৰে, আৰু সেই মাকৰ গাখীৰ, বেজেক মাকৰ গাখীৰ, এইটো আমাৰ প্ৰচেছ কৰা যায় আৰু ফ্ৰিজত ৰখা যায়, এইটো গাখীৰ আমাৰ মাতৃদুগ্ধই হয় কিন্তু হিউমেন মিল্ক বেংকৰ পৰা, যেনেকৈ ব্লাড বেংক থাকে, হিউমেন মিল্ক বেংকো আজিকালি হেৰি কৰা হৈছে, ডেভেলপ কৰা হৈছে,
1: গুৱাহাটী
0: চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ কৰা হৈছে আমাৰ হিউমেন মিল্ক বেংক। তো আমি যেতিয়া আমাৰ বেবী ৰুমত যেতিয়া বেবী ৰাখোঁ, কেতিয়াবা হয়তো মাকৰ গাখীৰ কম ওলাব পাৰে প্ৰথম দিনত, তেতিয়া আমি হিউমেন মিল্ক বেংকৰ পৰা গাখীৰটো দিওঁ। আৰু মই আৰু এটা কথা কওঁ যে স্তনপান কৰিলে যে অকল শিশুটিৰে মানে উপকাৰ হয় এনেকুৱা নহয়, বহুতখিনি মাতৃৰো বহুত উপকাৰ হয়। যেনেকৈ মাতৃৰ উপকাৰ হয়, যেনে আমি মাতৃৰ যেতিয়া গৰ্ভাৱস্থাৰ ডেলিভাৰীৰ পিছতে মাকৰ এটা হেৰি হয় যে পষ্টমাৰ্টাম হেমৰেজ, মাকৰ ব্লিডিং হয়, চ' এইটো দেখা গৈছে যে স্তনপান কৰিলে যিটো ইউটেৰাছ আছে, জৰায়ু আছে, জৰায়ুটো সোনকালে শ্ৰিংক হয়, আৰু পষ্টমাৰ্টাম হেমৰেজ যিটো ব্লিডিং হয় হেৰিৰ পিছত, সেইটো ব্লিডিংটো কম হয়, আৰু ইভেন দেখা গৈছে যে ব্ৰেষ্ট আৰু অভেৰিয়ান কেঞ্চাৰৰ পৰিমাণ, যিবিলাক মাকে স্তনপান কৰে, মাকবিলাকৰ ব্ৰেষ্ট আৰু অভেৰিয়ান কেঞ্চাৰৰ হেৰিটো কম দেখা
1: গৈছে,
0: আশংকাটো কমি যায়। গতিকে মাকৰো বহুতখিনি হয়। আৰু আটাইতকৈ ডাঙৰ কথা, মাতৃ আৰু শিশুৰ বণ্ডিং, যিটো মাতৃ আৰু শিশুৰ বণ্ডিং স্তনপানে বহুতখিনি উন্নত কৰে, গতিকে স্তনপান শিশুৰ কাৰণেও বহুতখিনি উপযোগী। মই কৈছোঁ এইটো এটা কমপ্লিট নিউট্ৰিশ্যন, বেমাৰৰ প্ৰতিৰোধ কৰে, এণ্টিবডি দিয়ে, ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে ভাল, মাকৰ আপোনাৰ পষ্টমাৰ্টাম হেমৰেজ কমায়, মানে ডেলিভাৰীৰ পিছত যিটো ব্লিডিং হয় সেইটো কমায়, ব্ৰেষ্ট আৰু অভেৰিয়ান কেঞ্চাৰ কমায়, তাৰপিছত শিশু আৰু মাকৰ বণ্ডিং কৰে, তাৰপিছত ফেমিলিৰ কাৰণে স্তনপানটো বহুত উপকাৰী হয়। কেনেকৈ কৈছোঁ, আমাৰ দেশৰ বহুতখিনি পৰিয়াল আছে আপোনাৰ ল' ছ'চিঅ' ইকনমিক ষ্টেটাছত, তো স্তনপানৰ কাৰণে কোনো টকা পইচা খৰচ নহয়, এইটো আমাৰ থবৰ কাৰণে বাচন নালাগে, কিন্তু মই বহুতখিনি দেখা গৈছে প্ৰথম কিছুমান মানুহে স্তনপান নকৰি কিনে টেমাৰ গাখীৰ লয়, কিন্তু টেমাৰ গাখীৰ পিছত সিহঁতে কি কৰিব পাৰে, টেমাৰ গাখীৰ যিটো পৰিমাণত গাখীৰটো, পানীটো আৰু গাখীৰটো মিলাব লাগে, যিহেতু টেমাৰ গাখীৰ যদি এটা ডাঙৰ এমাহৰ, এমহীয়া, দুমহীয়া, তিনিমহীয়া, চাৰিমহীয়া বেবী হয়, 4-5 দিনতে টেমাটো শেষ হৈ যায়, আৰু এটা টেমাৰ মিনিমাম 600-700 টকা, তো এইটো পিছত বহনক্ষম নহয়, এইটোৰ পিছত কি কৰে, সিহঁতে বেছি ডাইলিউশ্যন, পানী বেছি মিহলাই কিনে হেৰি কৰে, শিশুটিৰ গ্ৰ'থটো প্ৰপাৰলি নহয়, লগতে যেতিয়া ভালকৈ নবনায় এইটো বটলত খায়, বটলটো ভালকৈ আমাৰ পৰিষ্কাৰ কৰিব নোৱাৰে, পৰিষ্কাৰ কৰা 100% বটলটো বীজাণুক্ৰম, বীজাণু মুক্ত কৰা পচিবল নহয়, গতিকে কি হয়, সদায় বীজাণু আক্ৰমণৰ বহুত চান্স থাকি যায়, যেনেকৈ বটলৰ গাখীৰ খোৱা যায় বহুত বীজাণু আমি দেখা পোৱা যায় যে নিমনীয়া, ডায়েৰিয়া, স্কিন ডিজিজ, এলাৰ্জি, এজমা আদিখিনি বহুতখিনি হয় আৰু বীজাণু সংক্ৰমণ হয়, গতিকে এইটো এটা ফেমিলিৰ কাৰণে, ফেমিলিৰ কাৰণে শিশুটো যেতিয়া বেমাৰ হ'ব আকৌ হস্পিটেল আনিব লগা হয়, প্লাছ বটলৰ খৰচ আছে, গতিকে ফেমিলিৰ কাৰণে স্তনপানটো এটা বহুত উপকাৰী দেখা গৈছে, আৰু দেশৰ কাৰণেও আমাৰ ভাল, যেনেকৈ আমাৰ ইনফেণ্ট মৰ্টিলিটি ৰেট, নিয়নিটেল মৰ্টিলিটি ৰেট, স্তনপান কৰা শিশু দেশবিলাকত দেখা গৈছে যে নিয়নিটেল মৰ্টিলিটি ৰেট কম আছে আৰু ইনফেণ্ট মৰ্টিলিটি

0: কম আছে, হস্পিটেলাইজেশ্যন হ'ব লগা শিশুৰ পৰিমাণ কমি যায়।
1: কমি
0: গতিকে
1: যায়,
0: দেশৰ কাৰণেও ভাল, গতিকে দেখা গৈছে যে স্তনপানটো শিশুৰ কাৰণে ভাল, মাকৰ কাৰণে ভাল, ফেমিলিৰ কাৰণে ভাল, পৰিয়ালৰ কাৰণে ভাল আৰু দেশৰ কাৰণেও ভাল। গতিকে স্তনপান আমাৰ এটা বহনক্ষম আৰম্ভণি জীৱনৰ, যেনেকৈ এইবাৰৰ থিমটো কৈছে, এইটো যেনেকৈ আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট হেৰি হয়, তাৰ কাৰণে স্তনপানটো বহুত উপযোগী।
1: হয়, তাৰ কোনো বিকল্প নাই আচলতে,
0: স্তনপানৰ আচলতে কোনো বিকল্প নাই,
1: বিকল্প নাই।
0: গতিকে আমি স্তনপানটো সদায় এই প্ৰত্যেক বছৰে এই আগষ্টৰ প্ৰথম সপ্তাহত আমি এইটো থিম এটা লৈ স্তনপানটো আমি আমাৰ ভাৰতীয় শিশু স্বাস্থ্য সংস্থা বা আমাৰ বিভিন্ন WHO বিভিন্ন আমি হেৰিত সজাগতা আনিব চেষ্টা কৰোঁ,
1: চেষ্টা কৰা হয়। হয়, নিশ্চয়। আমাৰ দীঘলীয়া এই খণ্ড আছে, 10:30 বজালৈকে আদৰ শ্ৰোতা থাকি দুটি ফোন নম্বৰ আমি মুকলি কৰি দিছোঁ, 03-6126-6176 আণ্টি ফোন নম্বৰ হৈছে 9435405222। আকৌ এবাৰ ফোন নম্বৰ দি কৈছোঁ আমাৰ শ্ৰোতাৰ গেটাৰ্থে, যদি কিবা জানিবলগীয়া আছে, সুধিবলগীয়া আছে ডাক্তৰ দিগন্ত বৰ্মনক পোনপটীয়াকৈ ফোন কৰি আপোনালোকে সুধিব পাৰে শিশুৰ স্তনপানৰ বিষয়ে, শিশুৰ স্বাস্থ্যৰ বিষয়ে। কিবা যদি এই সময়খিনিত আপোনালোকৰ ঘৰৰ শিশু বা ওচৰৰ পাঁজৰৰ শিশুৰ তেনেকুৱা ধৰণৰ কিবা অসুবিধা দেখিছে, আপোনালোকে প্ৰশ্ন কৰিব পাৰে। ফোন নম্বৰ দুটি হৈছে 03-6126-6176, আণ্টি ফোন নম্বৰ হৈছে 9435405222। এই দুটি ফোন নম্বৰ আপোনালোকে পোনপটীয়াকৈ ডাক্তৰ দিগন্ত বৰ্মনক যোগাযোগ কৰিব পাৰিব। আমি আপোনাৰ কথা পাতি আছিলোঁ যে গানৰো আপুনি খুব ৰখি, গান শুনিও ভাল পায় আৰু ৰেডিঅ' মানে গান, ৰেডিঅ' মানে নাটক, গতিকে ৰাইজেও
0: গান শুনি
1: সদায় ভাল লাগে। হয়
0: শুনিয়ে
1: হয় শুনিয়ে থাকে ন, খুব ভাল লাগিল শুনি। এতিয়া কি গান শুনাব যদি মই আপোনাক সুধোঁ, আমাৰ শ্ৰোতাই শুনি আছে, ফেচবুকত চাই আছে, ৰুচেন গগৈ এই অনুষ্ঠানত লাইভ হৈ আছে, AIR গুৱাহাটী যিটো আমাৰ অফিচিয়েল ফেচবুক পেজ, আদৰ শ্ৰোতা সেই পেজতো আপুনি বাৰ্তা দিব পাৰে। আজিকালি আমি যোৱা কিছু খণ্ড ধৰি আমাৰ ডক্টৰ অনলাইন অনুষ্ঠানটো ফেচবুকত লাইভ কৰি আছোঁ, এতিয়াও লাইভ হৈ আছে। আপোনালোকে যদি ফোন নকৰে, ফেচবুকতো আপুনি প্ৰশ্ন সুধিব পাৰে বা বাৰ্তা দিব পাৰে, আমি ভাগ বতৰা কৰি ল'ম। আদৰ শ্ৰোতা, কাৰ গীত শুনি ভাল পায়?
0: জুবিন দাৰে এটা গান শুনা
1: আমাৰ আটাইৰে প্ৰিয় জুবিন গাৰ্গ, আৰু আমাৰ দুৰ্লভ কাঠৰ আছে সেইফালে আমাৰ ঘোষক, নিশ্চয় সাজু কৰিব পাৰিব জুবিন গাৰ্গৰ এটি সুন্দৰ গীত। হয়, আমাক সেইফালে ইংগিত দিছে দুৰ্লভ কাঠৰ যে আহক শ্ৰোতা শুনিছোঁ এইখিনিতে জুবিন গাৰ্গৰ এটি গীত আমাৰ ডাক্টৰ দিগন্ত বৰ্মাৰ পচন্দৰ। তাৰপাছত আমি এই কথাখিনি আকৌ আমি চলাই যাম, শুনি থাকিব ডক্টৰ অনলাইন অনুষ্ঠান।

0: আৰু শ্ৰোতা, গীতিৰ পাছত পুনৰ আমি উভতি আহিছোঁ ডক্টৰ অনলাইন অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে আছে ডক্টৰ দিগন্ত বৰ্মন, তেখেত সহকাৰী অধ্যাপক, শিশুৰোগ বিভাগ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটাল। এটা ফোন কল অহাৰ ইংগিত দিছে আমাক, দুৰ্লভ কাঠাৰে ফোন কলটি লৈ লৈছোঁ। কি প্ৰশ্ন হয় আমি চাইছোঁ। হয়, আদৰ শ্ৰোতাক আপোনাক স্বাগতম জনাইছোঁ আমি ডক্টৰ অনলাইন অনুষ্ঠানলৈ। কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
1: মাজৰ পৰা মই আৰ্য ডালিয়ে কৈ আছো।
0: হয়, কওকচোন।
1: মানে মোৰ ঘৰত এজন বেবী আছে,
0: হয়,
1: 2 বছৰ হৈছে, নাম জান্নাত সুলতানা।
0: হয়,
1: মানে শিশুজনৰ মানে গৰম দিন হ'লে মানে গাটো মানে ৰঙা পৰি পৰি উঠে, আৰু মানে ঘামচিন নিচিনা ওলাই, মানে বহুত চালোঁ, ওচৰৰ স্বাস্থ্য কেন্দ্ৰত চালোঁ, প্ৰাইভেটত চালোঁ, আৰু জি এম চিটো চাই আছো। বৰ্তমান কমন আকৌ ঠাণ্ডাৰ দিন হ'লে বস্তুটো নোহোৱা হৈ যায় আকৌ।
0: হয়, নিশ্চয় ডাক্টৰ বৰ্মনে উত্তৰ দিব।
2: হয়, 2 বছৰীয়া শিশু বুলি কৈছে আপুনি, আৰু যিটো আপুনি দিছে এইটো এটা চাজৰ সমস্যা যেন লাগিছে, আৰু চাজৰ এলাৰ্জিজনিত সমস্যা যেন লাগিছে। আপুনি দেখুৱা বুলি কৈছে বিভিন্ন ঠাইত এনেকুৱা বোধহয় আপোনাক চাজত দিবৰ কাৰণে কিছুমান লোচন দিছে। তো আপুনি সেইখিনি আপুনি কৈছে যে ঠাণ্ডাৰ দিনতো কমি যায়, এইটো গৰমৰ দিনত হয়, এইটো নিশ্চয়কৈ এটা এলাৰ্জিজনিত যেন লাগিছে, এটা বিশেষ ছিজনত হয়। তো আপুনি সেইখিনি ব্যৱহাৰ কৰক, আৰু যদি আপুনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আহে, আপুনি আহিব এদিন, মোক লগ পাব তেতিয়া। কি কিবা হেৰি দিছে নেকি আপোনাৰ গাত ঘঁহিবৰ কাৰণে লোচন বা এনেকুৱা দিছে নেকি?
1: মানে পানীৰ নিচিনা মলম দিছে,
2: হয়, সেইটো জগোৱাৰ সময়ত আপোনাৰ ভাল পায়নে তেতিয়া?
1: ভাল পোৱা নাই দেখোন।
2: ঠিক আছে, আপুনি এটা কাম কৰিব, এইটো হয় পৰীক্ষা কৰি যে
1: পৰীক্ষা নাই,
2: কেতিয়াবা আপোনাৰ এলাৰ্জিৰ কাৰণে কিছুমান পৰীক্ষা কৰিব দিয়া হয়, তেতিয়া আপোনাৰ স্পেচিফিক মেডিচিন দিয়া হয়। আপুনি এটা কাম কৰক, এইখিনি পৰীক্ষাখিনি কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আহি যাব, তেতিয়া

0: নিশ্চয়কৈ আপোনাৰ হেৰি পাব। এইটো মোৰ মতে লাগিছে এটা এলাৰ্জিজনিত ৰোগ, গতিকে আপোনাৰ অকণমান কিছুমান গৰমৰ দিনত হোৱা বেমাৰ এটা এলাৰ্জিজনিত, তো আপুনি এবাৰ পৰীক্ষাখিনি কৰি এবাৰ গুৱাহাটী চিকিৎসা মধুৰীত দেখাই দিলে আপুনি উপকৃত হ'ব।
1: হয় ডাঙৰীয়া, আপোনাক কৈছে যেনেদৰে পৰীক্ষা কৰিব ডাক্তৰ বৰ্মন, তাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আপুনি দেখুৱা বুলি কৈছে আৰু তাতে ডাক্তৰ বৰ্মনো থাকে, নিশ্চয় তেখেতক লগ পাব যদি কিবা থাকে। হয়, লগ কৰিব পাৰিব। আৰু শিশুটিৰ যিহেতু বেমাৰ আপোনালোকে পৰীক্ষা তাতো হয় গুৱাহাটী চিকিৎসালয়, প্ৰায়বিলাক বিনামূলীয়াই হয় প্ৰায়খিনিয়ে, গতিকে তাত আপোনালোকে অতি সহজে কৰিব পাৰে আৰু দেখাব পাৰিব, নিশ্চয় সুফল পাব। আমি আপোনাক শুভেচ্ছা আৰু শুভকামনা যাচিছোঁ যাতে শিশুটো সোনকালে সুস্থ হৈ উঠে। ডাক্টৰ বৰ্মন, আমালে ফেচবুকত এটি বাৰ্তা দিছে শিৰোমণি বৰুৱা, তেখেতে অভিযোগ কৰি এটা লিখিছে যে শুভ সন্ধিয়া, অনুষ্ঠানটি শুনি আছোঁ, কথা হ'ল কেঁচুৱা এটি জন্ম পোৱাৰ পিছতেই চিকিৎসকে গুড়ি গাখীৰৰ প্ৰেছক্ৰাইব কৰে, দেখা যায় সেইটো পিছলৈ এনেই পৰি থাকে, এইটো সততে দেখা যায় বুলি তেখেতে এটা অভিযোগ লিখিছে।
0: এইটো এটা কিছুমান ঠাইত দেখা গৈছে, আমিও পাইছোঁ, গুৱাহাটী চিকিৎসা মধ্যে কেতিয়াও কৰা নহয়, কিন্তু সাধাৰণতে মই যিটো কৈছোঁ বেছিভাগ মাককে জন্মৰ পিছত গুড়ি টেমাৰ গাখীৰৰ দৰকাৰ নহয়, কেতিয়াবা বিশেষ পৰিস্থিতিত হয়তো ডক্তৰৰ পৰামৰ্শ মতে কেতিয়াবা কিছুমান শিশুক দিব পৰা হয়, টেম্পৰৰী কিছুমান দিব দিয়ে চাগে, কিছুমান কিছুমানত দিব লগা হয়, কিন্তু বেছিভাগ শিশুকে মই যিটো কৈছোঁ 1% নহয়, বেছিভাগ মাককে দৰকাৰ নহয়। আৰু আপুনি সঁচা কথা কৈছে এইটো যে এ পিছৰ ফালে এইটো এনে পৰি থাকে, আৰু এইটো দিলে শিশুটিৰ বহুতখিনি অপকাৰ হোৱাৰো চান্স থাকে, যাক যিটো শিশুক নালাগে এইটো দিলে বিভিন্ন অপকাৰ হোৱাৰ চান্স থাকে। এইটো কথা হয় যে যিটো টেমাৰ গাখীৰটো এবাৰ দিয়াৰ পিছত কেতিয়াবা মাতৃদুগ্ধ পান কৰিব শিশুটিয়ে ইচ্ছা নকৰে। আৰু দ্বিতীয় কথা হ'ল কি, যিটো টেমাৰ গাখীৰটো ভালকৈ প্ৰস্তুত নকৰি যে কেতিয়াবা শিশুটিৰ বীজাণুৰ সংক্ৰমণ হোৱাৰ আশংকা থাকে, আৰু বিশেষকৈ বটল ফিডিং আমি কেতিয়াও কৰিব নালাগে। গতিকে আপুনি সঁচা কথা কৈছে, তেখেতে কিছুমান ঠাইত দিয়া হয় আৰু এইটো সাধাৰণতে দিব নালাগে।
1: এতিয়া আপুনি যেনে আন এটি ফোন কল অহাৰ ইংগিত দিছে, আমি ফোন কলটি লৈছোঁ, তাৰপিছত আমি এইখিনি কথা পাতিম। হয়, আপোনাক স্বাগতম জনাইছোঁ ডাক্টৰ অনলাইন অনুষ্ঠানলৈ। কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
2: নমস্কাৰ, জিলাৰ নামফলাৰ পৰা পিংকু কলিতাই ক'লো।
1: হয় কলিতা ডাঙৰীয়া, কওক।
2: মোৰ ল'ৰাটো 2.5 বছৰ হৈছে।
1: হয়,
2: তাৰ মানে সঘনাই 3 মাহৰ 4 মাহৰ মূৰে মানে প্ৰায় জ্বৰ হৈ থাকে। ওচৰৰ স্বাস্থ্যকেন্দ্ৰকো দেখুওৱা হৈছে বা ঔষধ পাতি লিখে খালে ভাল পায়, কিন্তু প্ৰায় 3-4 মাহমান তাৰ মানে মূৰে মূৰে হৈয়ে থাকে প্ৰায় জ্বৰ।
1: নিশ্চয় ডাক্টৰ বৰ্মনে উত্তৰ দিব।
0: শিশুৰ জ্বৰ মানে যিটো ভাইৰেল ইনফেকশ্যন প্ৰায়ে হোৱা যায়, ডাঙৰতকৈ বেছি হোৱা যায়, তো এইটো কথা দেখা যায় যে শিশুটিৰ বছৰত 4-ৰ পৰা 6 বাৰলৈকে ভাইৰেল ইনফেকশ্যন যেনেকৈ জ্বৰ কাহ চৰ্দি হ'ব পাৰে, এইটো বহুতখিনি অস্বাভাৱিক নহয়, এইটো স্বাভাৱিক হেৰি হয়। আৰু তেতিয়া আমি ধৰক জ্বৰ উঠিলে জ্বৰৰ মেডিচিন, কাহ হ'লে আমাৰ কেতিয়াবা ডক্তৰৰ পৰামৰ্শ লৈ কিছুমান ডক্তৰৰ পৰামৰ্শ লৈহে, ফাৰ্মাচীৰ পৰা কেতিয়াও কাহৰ দৰৱ দিব নালাগে, কেতিয়াবা কাহৰ ঔষধ, কিছুমান কাহৰ ঔষধ সেই ডক্তৰে চাই কিনে দিয়ে। বিশেষকৈ জ্বৰৰ ঔষধটো কিন্তু মই কওঁ যে শিশুৰ জ্বৰ যেনেকৈ আপোনাৰ শিশুটোৰ 3-4 মাহৰ মূৰে মূৰে জ্বৰ হোৱা যায়, ওজনটো ভালকৈ হেৰি কৰি কিনে জ্বৰৰ ঔষধ এটা প্ৰত্যেক মাক দেউতাকে লগত ৰাখিব লাগে, কাৰণ সবমতে ডক্তৰ পোৱাও নাযায়। আৰু জ্বৰৰ ঔষধটো আমি সাধাৰণতে ঘৰত ৰাখি কিনে আমি পৰিমাণটো যদি আগতে জানি লওঁ, ওজনটো ওজনমতে হয় আমাৰ, তেতিয়া আমি জ্বৰৰ ঔষধটো দিব পাৰোঁ। তো যদি বেলেগ আপোনাৰ অসুবিধা নাই, আপোনাৰ শিশুটিৰ 3-4 মাহৰ মতে যিটো জ্বৰ উঠা বুলি কৈছে যে বছৰত 4 বাৰ বা 6 বাৰ হ'ব পাৰে, যদি বেলেগ একো অসুবিধা নাথাকে, অকল জ্বৰ থাকে, চৰ্দি পানী লগা থাকে, এইটো ভাইৰেল ইনফেকশ্যন শিশুবিলাকৰ 4-ৰ পৰা 6 বাৰ হোৱাটো স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু আপুনি যেতিয়া দেখুৱা বুলি কয় যে যদি নেক্সট বাৰ জ্বৰ হয়, কিবা পৰীক্ষা যদি কৰিব লাগে পৰীক্ষা কৰি যাব, তেতিয়া আপোনাৰ যদি বেলেগ কাৰণত জ্বৰ হয় তেতিয়া আপোনাৰ সেইটো ট্ৰিটমেণ্ট কৰিব পৰা যাব। কিন্তু যিটো আপোনাৰ ভাইৰেল বুলি কয়, আমাৰ ঘৰুৱা ভাষাত কমন কল্ড ভাইৰেল হয়, এইটো শিশুৰ 4-ৰ পৰা 6 বাৰ বছৰত হ'ব পাৰে, এইটো স্বাভাৱিকতা।
1: তেখেতে ইমান চিন্তা কৰিবলগীয়া কথা নাই, আপুনি কৈছে যিটো জ্বৰৰ দৰৱ সদায় ৰাখিব লাগে শিশু থাকিলে ঘৰত, আৰু তেখেতে 2.5 বছৰীয়া শিশু। ডাক্তৰ বৰ্মন, আমিও এনেকুৱা দেখিছোঁ, ধৰক শিশু 2.5 বছৰীয়া বা 3-4 বছৰ হৈছে, জ্বৰ প্ৰায়ে হৈ থাকে, গতিকে কিমান দিনলৈকে নিজে ঔষধ দিব পাৰে এইটো এটা কথা, বহুতে ধৰক শেষ মুহূৰ্তলৈকে চাই থাকে, তাৰপিছত হয়তো শিশুটোৰ এনেকুৱা এটা পৰ্যায় পাই যায় কাহ চৰ্দি আৰম্ভ হৈ যায় বা কেতিয়াবা কফ হৈ যায় বুকুত, কেতিয়াবা অকণমান ক্ৰিটিকেল ষ্টেজলৈকে গুচি যায়।
0: হয়,
1: কিমানখিনি ধৰক আমি ঘৰুৱাভাৱে কৰিব পাৰোঁ?
0: জ্বৰ হোৱাৰ লগে লগে যেনেকৈ মই কৈছোঁ ৰাতিও জ্বৰ হ'ব পাৰে, জ্বৰ হোৱাৰ লগে লগে আমি শিশুটিক জ্বৰৰ মেডিচিন দিম, আৰু যিমান পাৰে সম্ভৱ নেক্সট দিনা আমি ডক্টৰ

0: ডক্টৰৰ পৰামৰ্শ ল'ব লাগে, আৰু দুদিন তিনিদিনতকৈ বেছি জ্বৰ হ'লে তো সদায় ডক্টৰৰ পৰামৰ্শ ল'বই লাগে। কিন্তু আমি যিমান পাৰোঁ নেক্সট দিনা ধৰক জ্বৰৰ ঔষধটো এইটো কাৰণে ৰাখিব লাগে যে ৰাতি বিয়লি বেলা বা এনেকুৱা গাঁও অঞ্চলত জ্বৰৰ মানে ডক্টৰ লগে লগে পোৱা নাযায়, বা চহৰত হ'লেও ৰাতি আমাৰ পাবলৈ দিগদাৰ বা নিবৰ কাৰণেও দিগদাৰ। গতিকে জ্বৰৰ ঔষধটো আমি দিছোঁ, নেক্সট দিনা আমি সাধাৰণতে স্বাস্থ্যকৰ্মী, চবতে ডক্টৰ বুলি কথা নাই, স্বাস্থ্যকৰ্মী বা য'ত ডক্টৰ থাকে, ডক্টৰ মানে শিশু বিশেষজ্ঞ নাথাকিবও পাৰে, কিন্তু ধৰক আমাৰ যিবিলাক গাঁওবিলাকত ডক্টৰ থাকে সদায়, আজিকালি প্ৰত্যেক স্বাস্থ্যকেন্দ্ৰতে ডক্টৰ থাকে, তো নেক্সট দিনা ডক্টৰৰ পৰামৰ্শ লোৱাটো ভাল, আৰু দুদিন তিনিদিনতকৈ বেছি ৰ'ব নালাগে।
1: হয়, আৰু আপুনি কৈছে অকল জ্বৰ থাকিলে ধৰক ইমান চিন্তাৰ কাৰণ নাই, কিন্তু যদি আনুষংগিক আৰু কিবা থাকে,
0: আনুষংগিক যদি ধৰক
1: কেনেকুৱা পৰিস্থিতি হ'ব পাৰে,
0: আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, যেতিয়া শিশুক আমি জ্বৰৰ মেডিচিনটো দিওঁ তেতিয়া শিশুটিৰ জ্বৰটো কমে, আৰু ধৰক আপোনাৰ যিটো আমাৰ জ্বৰৰ কাৰণে আমি পেৰাচিটামল দিয়া হয়, এইটো 4-6 ঘণ্টাৰ পিছত আকৌ জ্বৰটো আহে। এই মাজৰ সময়খিনিত যদি শিশুটি যদি স্বাস্থ্যৱান হৈ থাকে, শিশুটি যদি এক্টিভ থাকে, তেতিয়া আমি ইমান চিন্তা কৰিব
1: নালাগে,
0: খেলা ধূলা যদি কৰি থাকে মাজৰ সময়খিনিত, যেতিয়া জ্বৰ নথকা সময়খিনিত, কিন্তু ধৰক আমাৰ ধৰক জ্বৰ নথকা সময়খিনিত পেৰাচিটামলটো দিয়াৰ পিছত জ্বৰটো কমি গ'ল, কিন্তু জ্বৰ নথকা সময়খিনিতো শিশুটি যদি শুই থাকে, শিশুটি যদি এক্টিভ নাথাকে, তেতিয়া আমি গম পাম যে শিশুটিৰ শৰীৰৰ ভিতৰত কিবা এটা বেক্টেৰিয়েল ইনফেকশ্যন এটা হৈছে, সেইটো আমাৰ এটা মন কৰিবলগা কথা, তেতিয়া কিন্তু আমি ডক্টৰৰ ওচৰত লৈ যাব লাগে। তো আমি সাধাৰণতে দেখা যায় ভাইৰেল ইনফেকশ্যনবিলাকত শিশুটি জ্বৰ উঠাৰ সময়তে চব শিশুৱে অকণমান এক্টিভ নাথাকিব, কিন্তু জ্বৰটো যেতিয়া কমি যাব, জ্বৰ কমাৰ সময়ত শিশুটি এক্টিভ হৈ যায় আকৌ যেতিয়া নেক্সট জ্বৰ উঠিব 6 ঘণ্টাৰ পিছত, তেতিয়া শিশুটি আকৌ জ্বৰৰ মেডিচিন দিব লগা হয়। মাজৰ সময়খিনিত যদি শিশুটি এক্টিভ থাকে, লেথাৰ্জিক নাথাকে, শিশুটি শুই নাথাকে, খেলা ধূলা কৰি থাকে, লগৰ শিশুৰ লগত খেলা ধূলা কৰি থাকে, বা খোৱা লোৱা কৰে অকণমান, আৰু এটা কথা মনত ৰাখিছে যে জ্বৰ উঠাৰ সময়ত শিশুবিলাকে সাধাৰণতে গোটা আহাৰ নাখায়, কিন্তু জুলীয়া আহাৰবিলাক খাই থাকে, যেনেকে স্তনপান কৰা শিশুৱে স্তনপান কৰি থাকে জ্বৰ নাথাকা হেৰিৰ সময়ত, আৰু ধৰক ডাঙৰ শিশুবিলাকে চুপ বা এনেকুৱা দাইলৰ পানী এনেকুৱা খায়। যদি শিশুটিয়ে জুলীয়া আহাৰটো নাখায়, সেইটো এটা চিন্তা কৰিবলগীয়া বিষয় যে জ্বৰ থকাৰ সময়ত প্ৰত্যেক শিশুৱে গোটা আহাৰ নাখায়, ভাত নাখায়, হয়তো বেলেগ ৰুটি নাখাব, এইবিলাক নাখাব, কিন্তু জুলীয়া আহাৰটো খাই থাকে। যদি আমি দেখোঁ যে শিশুটি জুলীয়া আহাৰো খোৱা এৰি দিছে, ইচ্ছা কৰা নাই, সেইটো এটা আপোনাৰ এই দুটা কথা চিন্তা কৰিব, দুটা বিষয় চিন্তা কৰিবলগীয়া কথা মই কৈছোঁ। এটা হ'ল মাজৰ সময়খিনিত যদি শিশুটি এক্টিভ থাকে, খেলা ধূলা কৰি থাকে, দ্বিতীয়টো হ'ল শিশুটিয়ে যদি জুলীয়া আহাৰো খোৱা বাদ দি দিছে, যেনে স্তনপান কৰা শিশুটিয়ে স্তনপান কৰিব এৰি দিছে, ধৰক 3-4 বছৰীয়া শিশুৱে বাকী জুলীয়া যেনেকৈ ধৰক ORS খোৱা নাই, বা দাইলৰ পানী খোৱা নাই, বা চুপ খোৱা নাই, তেতিয়া আমি চিন্তা কৰিবলগীয়া বিষয়।
1: হয়, নিশ্চয় এই কথাবিলাক আমাৰ সকলো পৰিয়ালৰ সকলোৱে বিশেষকৈ মাক দেউতাকে মন কৰিবলৈ কথা। ডাক্টৰ বৰ্মন, এতিয়া আন এটি কথালৈ আহিছোঁ। এই সময়খিনিত মই যেনেকৈ আৰম্ভণিতে কৈছিলোঁ, বানপানীৰ এটা সময়, বা ধৰক চাৰিওফালে বৰষুণ হৈয়ে আছে, বানপানী নহ'লে বৰষুণ হৈছে, এই সময়ত ভেক্টৰবন যিবিলাক ডিজিজ থাকে, পানীৰ পৰা হোৱা ৰোগবিলাক, আৰু শিশু পানী বোকাত খেলি থাকে, ধৰক বিভিন্ন ৰোগ হয়, আৰু এতিয়া আমি খবৰ পাইছোঁ জাপানীজ এনকেফেলাইটিছ বিভিন্ন জেগাত হৈ আছে, এইবিলাক কথা। এই সময়খিনিক আমাৰ ঘৰৰ শিশুটিক কেনেদৰে আমি ৰক্ষা কৰিব পাৰোঁ, কি কি কথাত আমি মন কৰিব লাগে, আমি ধৰক মাক দেউতাকৰ পৰা ঘৰৰ মানুহখিনিয়ে কোনবিলাক কথা আমি নজৰত ৰাখিব লাগে?
0: ঠিক কৈছে, এতিয়া দুৰ্ভাগ্যজনকভাৱে উজনি অসমত এতিয়া বানপানী বহুতখিনি কমিছে, তথাপি এতিয়াও হৈ আছে। তো বানপানীৰ সময়ত আটাইতকৈ ডাঙৰ কথা, বানপানীৰ সময়ত আৰু বানপানীৰ ঠিক পিছত বিভিন্ন ধৰণৰ বেমাৰৰ প্ৰাদুৰ্ভাৱ দেখা যায়। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ হ'ল পানীৰ দ্বাৰা বিয়পা বেমাৰ, যিটো আমাৰ ৱাটাৰবৰ্ণ ডিজিজ বুলি কোৱা হয়, যিটো মানে ফিকৰে, যিটো পানীৰ পৰা আমাৰ বিয়পে। তো পানীৰ পৰা বিয়পা বেমাৰবিলাক মেইনলি আপোনাৰ হয় আপোনাৰ গেষ্ট্ৰোএনটেৰাইটিছ, যেনে পেট চলা বেমাৰ, আমাৰ ডায়েৰিয়া, তাৰপিছত আপোনাৰ ডিচেণ্ট্ৰি, তাৰপিছত আপোনাৰ কলেৰা, তাৰপিছত আপোনাৰ কিছুমান টাইফয়েড, হেপাটাইটিছ, এইবিলাক বেমাৰৰ প্ৰাদুৰ্ভাৱ দেখা যায়। দ্বিতীয়টো আপুনি কৈছে ভেক্টৰবৰ্ণ ডিজিজ, যেনেকৈ আপোনাৰ জাপানীজ এনকেফেলাইটিছ, এইবিলাক ডেংগি, এইবিলাকো আপোনাৰ এইখিনি সময়ত হোৱা যায়। তাৰপিছত আপোনাৰ কিছুমান শ্বাস প্ৰশ্বাসজনিত ৰোগো হোৱা যায়, ইনফেকশ্যন হোৱা যায়, যেনেকৈ আপোনাৰ কাহ চৰ্দি, এইবিলাক সেইটো হোৱা যায়। আৰু আটাইতকৈ ডাঙৰ কথা, এইখিনি সময়ত ছালৰ বেমাৰ হয়, যিহেতু পানীতে বহুতখিনি ঠাইত বহুত পানী হৈছে, তো পানী ছালৰ লগত সংস্পৰ্শত থাকে, গতিকে আমাৰ ছালৰ বেমাৰ বহুতখিনি হোৱা যায়। আৰু গতিকে এইখিনিৰ পৰা মেইন কথা, এইখিনিৰ পৰা বাচি থাকিবৰ কাৰণে প্ৰথম কথাটো হ'ল কি, পানীটো আমি ভাল পানী খাব লাগিব, যে পানীটো পাৰিলে আমাৰ গৰম কৰি ঠাণ্ডা কৰা, কুহুমীয়া গৰম পানী, গৰম কৰি ঠাণ্ডা কৰা পানী খাব লাগে, য'ত সুবিধা হয় গৰম কৰি। আৰু এতিয়া দেখা গৈছে যে যদিও বানপানী হৈছে, আমাৰ চৰকাৰ আৰু বিভিন্ন সংস্থাইও পানীৰ বটলো বহুত দিছে, বটলৰ পানী খাব পাৰিলে ভাল, আৰু যদি বেলেগ পানীও খাবলগা হয় তেতিয়া আমাৰ পানীটো গৰম কৰি ঠাণ্ডা কৰি খাব লাগিব, উতলাই ঠাণ্ডা কৰি আমাৰ পানীটো খাব লাগিব, শিশুবিলাককো এইটো পানী দিব লাগিব। আৰু আমি আগতে কৈছোঁ স্তনপান কৰা শিশুৰ কাৰণে আটাইতকৈ ইমাৰজেঞ্চি, এইটো ইমাৰজেঞ্চি চিটুৱেশ্যন, সিহঁতৰ একো প্ৰব্লেম নহয়, যদি

মানুহজন থাকে, শিশুক স্তনপান কৰি দিয়ে সময়ত শিশু, আৰু বাকী শিশুৰ যিবিলাক খাদ্য বনায় সেইবিলাকো আমাৰ গৰম কৰা উতজা উতজাই গৰম কৰি ঠাণ্ডা কৰা পানীত বনাব লাগিব। গতিকে পানীৰ পৰা হোৱা বেমাৰৰ পৰা আমি সেনেকৈ আমি ৰক্ষা পৰিব পাৰিম। আৰু যেতিয়া বাহকজনিত বেমাৰৰ হয় প্ৰথম আমাৰ কথা হয় মস্কিটো কণ্ট্ৰল, এনেকুৱা সময়ত চৰকাৰেও বহুতখিনি ব্যৱস্থা দিছে যে স্প্ৰে কৰিছে মই দেখিছোঁ বহুতখিনিত, আৰু স্বাস্থ্যকৰ্মীবিলাকো গৈছে, আৰু বিভিন্ন বেচৰকাৰী সংস্থা যেনেকৈ মই কওঁ মই যিটো যিখন স্কুলত পঢ়োঁ জে এন বি নলবাৰী এলুমনি এছ'চিয়েশ্যন এটা আছে য'ত মই প্ৰেচিডেণ্ট, আমাৰ ফালৰ পৰা সাহাৰ্য দিয়া হৈছে, এনেকৈ বিভিন্ন সংস্থাবিলাক সাহাৰ্য দিছে, আমাৰ গৈছে আঁঠুৱা বিতৰণ কৰিছে, গতিকে আঁঠুৱাটো য'ত থাকিব পাৰিছে ভাল, য'ত সুবিধা হয় আঁঠুৱাটো য'ত থাকিব পৰা। তাৰপিছত আমাৰ মস্কিটো কইল য'ত ধৰক আপোনাৰ স্কুলতে যদি কেম্প পতিছে মস্কিটো কইল যিবিলাক ব্যৱহাৰ কৰিব পাৰি যে আমাৰ জাপানিজ এনকেফেলাইটিছ ডেংগি এইবিলাকৰ পৰা আমাৰ ৰক্ষা পৰিব পাৰি। আৰু ৰেস্পিৰেটৰী ইলনেছৰ পৰা আমি বাচিবৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ আমাৰ হাইজিন মাস্ক যদি পিন্ধিব পাৰে, আৰু আমাৰ ধুনীয়াকৈ প্ৰফাইলেক্সিছ কিছুমান ল'লে সেইটো ভাল, আৰু স্কিন ডিজিজৰ পৰা বাচিব

0: নোৱাৰা অৱস্থাও হৈছে, তেতিয়া আমাৰ বিভিন্ন আমাৰ ছালত লগা মলম এইবিলাক আমাৰ ফ্ৰিকুৱেণ্টলি ইউজ কৰিব লাগিব। এতিয়া স্বাস্থ্য বিভাগেও এইটো এইটোৰ কাৰণে মেগা হেলথ কেম্প কিছুমান কৰিছে, প্ৰত্যেক সমষ্টি সমষ্টি কৰিছে, দেখিছোঁ আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা গৈছে। আৰু এটা মই দেখিছোঁ, এইখিনি সময়ত বেমাৰ এটা হয়, আমি পাইছোঁ যে মানসিকভাৱেও কিছুমান মানসিক বেমাৰ হয় এডলচেণ্ট শিশুবিলাকৰ বা হেৰি, কাৰণ তৎক্ষণাত বানপানী, এইবাৰ আমি দেখিছোঁ বানপানী নোহোৱা ঠাইত বানপানী হৈছে, গতিকে অভ্যস্ত নহয়। তাৰ কাৰণে কি কৰিছে, কিছুমান ক্লিনিকেল চাইক'লজিষ্ট থাকে, আমাৰ মানসিক ৰোগৰ কিছুমান চাইক'লজিকেল কাউন্সিলিং দিয়া আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা সেই বান বিধ্বস্ত এৰিয়াত চৰকাৰে নিয়োজিত কৰিছে, তেখেতসকলৰ লগত কথা পাতি আমি এইটো আওকাণ কৰিব নালাগে যে আমি কেতিয়াবা ভাবোঁ নে আমাৰনো এইটো সময়তে নহয়, কিন্তু আমাৰ হয় এইটো, আমাৰ ডিপ্ৰেশ্যন বা বানপানীৰ সময়ত বিভিন্ন ধৰণৰ আমাৰ ঘৰ কি হ'ব এতিয়া এনেকুৱা ধৰণৰ এটা চিন্তা এটা হয়, সেইটো এইটো এটা আপোনাৰ হেৰি হয়। আৰু থাৰ্ড এটা কথা আছে যে বানপানীৰ সময়ত আমি সুষম আহাৰ সদায় গ্ৰহণ কৰিব লাগে। ধৰক আপোনাৰ কিয় কৈছোঁ, এইখিনি আমাৰ নিউট্ৰিশ্যনটো বহুত ইম্পৰ্টেণ্ট, কাৰণ কিমান দিন আমি ঘৰুৱা আহাৰটো আমি ল'ব নোৱাৰিম সেইটো আমাৰ কোনো হেৰি নাথাকে। শিশুবিলাকক বিশেষকৈ প্ৰথম ছমাহটো মই ক'লোঁ মাতৃ দুগ্ধপান কৰিব, তাৰপিছত পৰিপূৰক আহাৰটো এইখিনি সময়ত মা বা যিখিনি মানে স্বাস্থ্যকৰ্মী আছে সিহঁতেও তেখেতসকলেও আমাৰ এইটো অকণমান গুৰুত্ব দিব লাগে যে শিশুবিলাকক পৰিপূৰক আহাৰ পাইছেনে নাই। এইটো চৰকাৰেও কিছুমান ব্যৱস্থা লৈছে, প্ৰভাইড কৰিছে, বেচৰকাৰী সংস্থাবিলাকেও দিছে, বিভিন্ন এন জি অ'য়ে দিছে। গতিকে বানপানীৰ সময়ত আমি সদায় পানীৰ পৰা হোৱা বেমাৰ, বাহকজনিত বেমাৰ, উশাহ নিশাহৰ বেমাৰ হোৱা, ছালৰ বেমাৰ আৰু মানসিক আমাৰ স্বাস্থ্যটো অক্ষুণ্ণ আছে নাই, এইখিনি বস্তু আমি চাব লাগিব।
1: হয়, নিশ্চয়কৈ অতি গুৰুত্বপূৰ্ণ কথা কৈছে, আৰু এই সময়ৰ লগত মিলাই আপুনি এই কথাখিনি কৈছে যে অতি সাৱধানে এইখিনি ৰাখিব। যদি কিছু সংখ্যক শিশু বা মাতৃত্ব আমি দেখিছোঁ যে কেম্পত আছে, ৰিলিফ কেম্পত আছে, তাত হয়তো ইমান সুবিধা নাই, কিন্তু তাত গৰম কৰিব নোৱাৰে, ক্লৰিন টেবলেট কিছুমান দিছে, সেই পানীও গ্ৰহণ কৰিব পাৰে নহয়।
0: ক্লৰিন টেবলেটটো মেইনলি আমাৰ ৱাটাৰবৰ্ণ ডিজিজবিলাক নহ'বৰ কাৰণে এইটো দিছে, ক্লৰিনেশ্যনটো কৰিছে, এইটোও বহুত আমি এইটো এনকাৰেজ কৰিব লাগে। আৰু যেতিয়া আমাৰ এৰিয়াত যায় আমি ক্লৰিনেশ্যন কৰিবৰ কাৰণে স্বাস্থ্যকৰ্মীবিলাক সহযোগ কৰিব লাগে। আৰু এটা মই দেখিছোঁ যে বানপানীৰ সময়ত কিছুমান ধৰক কিছুমান যেনেকৈ এন্দুৰ নিগনি এইবিলাকৰ প্ৰাদুৰ্ভাৱ দেখা যায়, সেইবিলাকৰ পৰাও আমি অলপ সাৱধান থাকিব লাগে। সেইবিলাকৰ পৰাও কিছুমান লেপ্টোস্পাইৰা এনেকুৱা বেমাৰ হোৱা দেখা যায় বানপানীৰ সময়ত। আৰু কিছুমান দেখা যায় যে বানপানীৰ সময়ত যেতিয়া আমাৰ ছালত হেৰি হয়, সংক্ৰমণ হয়, ছালৰ কিছুমান মানে ইনফেকশ্যনো হয়, তেতিয়া ইনফেকশ্যনৰ কাৰণে আমাৰ ধৰক ছালৰ এণ্টিছেপ্টিক কিছুমান আমি ইউজ কৰিব লাগে। আমাৰ বিভিন্ন ধৰণৰ স্বাস্থ্য বিভাগে আমাৰ হেৰি কৰিছে, সেইখিনি মানে পৰ্যাপ্ত পৰিমাণে দিয়া গৈছে আৰু সেইখিনি ব্যৱহাৰ কৰিব লাগে। আৰু আটাইতকৈ দেখা গৈছে বানপানীৰ সময়ত কিছুমান আমাৰ পেৰাচিটিক ডিজিজ হয়, যেনেকৈ আমাৰ কৃমি বা এইটো মানে ৱৰ্ম ইনফেষ্টেশ্যন হয়, গতিকে বানপানীৰ সময়ত পেলুজনিত এই যিটো পেলুৰ এপালি শিশুবিলাকক আৰু ডাঙৰবিলাকক আমাৰ স্বাস্থ্য বিভাগে যেনেকৈ দিছে এনেকৈ ল'ব লাগে, এইটো বানপানীৰ সময়তো ল'ব লাগে। যেনেকৈ আমাৰ এলবেণ্ডাজল বানপানীৰ সময়তো এটা ড'জ আমি লোৱাটো আমি ৰিকমেণ্ড কৰোঁ। তো এইখিনিয়ে বানপানীৰ সময়ত, যেতিয়া বানপানীৰ সময়ত যদি বেমাৰ হয় বহুতখিনি আমাৰ ৰাইজৰ বহুত দিগদাৰ হয়, কাৰণ প্ৰথম কথা হ'ল ট্ৰেন্সপৰ্টেশ্যনটো এটা দিগদাৰ হয়, তো এতিয়া
1: হস্পিটেললৈ
0: আহিবৰ কাৰণে দিগদাৰ হয়। আৰু এটা কথা হয় যে যেতিয়া ধৰক মাকজনীৰে বেমাৰ হয়, যেতিয়া শিশুটি ঘৰত থাকিবলগা হয়, সেইটো শিশুটিৰ এটা প্ৰব্লেম হয়, গতিকে বানপানীৰ সময়ত আমি অকণমান এক্সট্ৰা সাৱধানতা অৱলম্বন কৰিব লাগে। নৰ্মেল সময়তো আমি সদায় পানী উতলাই হেৰি কৰিব লাগে, বানপানীৰ সময়ত আৰু সদায় এইটো কৰিবই লাগে, কাৰণ বানপানীৰ সময়ত পানীটো প্ৰদূষিত হয়, যিহেতু বানপানীৰ সময়ত বিভিন্ন ধৰণৰ ইনফেকচিয়াছ এজেণ্ট আমাৰ হেৰি হয় আৰু পানীৰ পৰাই আমাৰ বানপানীৰ সময়ত বহুতখিনি বেমাৰ হয়, মই যেনেকৈ হেপাটাইটিছ হয়। আৰু ছেকেণ্ড কথা হ'ল, যিবিলাক শিশুৰ আমাৰ ভেকচিনেশ্যন বানপানীৰ সময়ত কেতিয়াবা আমাৰ ডিজে হ'ব পাৰে, তেতিয়া বানপানী শেষ হোৱাৰ লগে লগে অনতিপলমে আমাৰ স্বাস্থ্য বিভাগে ব্যৱস্থা কৰিছে, মই সেইটো আহ্বান জনাইছোঁ। ধৰক এতিয়া নমহীয়া শিশু এটা বানপানীৰ কাৰণে কেইদিনমান ধৰক 10-15 দিন আমাৰ পিছুৱাই গৈছে, কিন্তু যেতিয়াই আপোনাৰ বানপানী সুবিধা পায় তেতিয়া লগে লগে আমাৰ টীকাকৰণটো কৰিব লাগে শিশুবিলাকৰ।
1: অতি গুৰুত্বপূৰ্ণ কথা, এই কথাটো আমাৰ মূৰত আছিলে যে আমি আপোনাক সুধিমেই যে টীকাকৰণৰ কথাটো হয়, এতিয়া কৈছে যে বানপানীৰ কাৰণে ডিলে হৈ যায়, কেতিয়াবা বানপানী নহ'লেও এনেকুৱা হয় যে প্ৰচেছটো ধৰক কৰিব লাগিছিলে 9 মাহত, আমি 10-11 মাহলৈ নকৰিলোঁ, থাকি গ'ল, বা তেনেকুৱা প্ৰায়ে হৈ যায় যে ৰৈ যায়, লেপছ হৈ যায় কথা, তেতিয়া কিনে টীকাকৰণ কিমান গুৰুত্বপূৰ্ণ এটা শিশুৰ কাৰণে, এই কথাটো কওকচোন, কিমান নিয়াৰিকৈ কৰিব লাগে, বা যদি কিবা কাৰণত যদি দেৰি হ'ল তাক আমি আৰু পিছত দিব পাৰোঁনে নোৱাৰোঁ, কেতিয়ালৈকে দিব পাৰি, এই কথা।
0: টীকাকৰণটো আমাৰ আজি বিশ্বত বহুত বেমাৰ আমাৰ প্ৰায় নিৰ্মূল হৈছে, যেনে এটা মই এক্সাম্পল দিওঁ, পলিঅ' বেমাৰটো, পলিঅ' বেমাৰটো ভাৰতবৰ্ষৰ পৰা নিৰ্মূল হ'ল। আগতে আমি দেখিছিলোঁ যে পলিঅ'ৰ কাৰণে বহুত আক্ৰান্ত হয়, বহুত মানুহ পেৰেলাইজ হয়, পলিঅ' বেমাৰটো একমাত্ৰ টীকাকৰণৰ কাৰণে আমাৰ নিৰ্মূল হৈছে। যেনেকৈ বাকী বেমাৰবিলাকো আমাৰ বহুত কমি গৈছে, যেনে ডিপথেৰিয়া, তাৰপিছত টিটেনাছ বেমাৰ, টিটেনাছটো আমাৰ পলিঅ'ৰ বহুতখিনি আমাৰ নিৰ্মূল হৈছে, প্ৰায় আমি এতিয়া টিটেনাছ বেমাৰী প্ৰায় নেদেখোঁৱে এতিয়া। তো টীকাকৰণটো এইটোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, আৰু স্বাস্থ্য বিভাগে এইটো সম্পূৰ্ণ বিনামূলীয়া এটা পাব্লিক হেলথ এপ্ৰ'চ, গতিকে টীকাকৰণটো প্রত্যেক শিক্ষককে

0: যিমান পাৰি সিমান টাইমমতে দিব লাগে। কিন্তু আপুনি যেনেকৈ কৈছে যে নমৰে, কেতিয়াবা যদি আমাৰ কিছুমান ইমাৰজেঞ্চি চিটুৱেশ্যনৰ কাৰণে আমাৰ দিলে হয়, তেতিয়া আমাৰ যেতিয়াই সুবিধা হয় নেক্সট আমি টীকাকৰণ স্বাস্থ্য বিভাগত গৈ যে আমাৰ টীকাকৰণটো কৰি দিব পাৰি। নেক্সট
1: নিশ্চয় যদি কিবা থাকিও যায়
0: তেতিয়াও কৰিব
1: লাগে, আৰু বানপীড়িতসকলে যদি এতিয়া কৰিব নোৱাৰে নিশ্চয় কৰিব নোৱাৰিব, তাৰ পাছত যেতিয়াই আপোনালোকে সুবিধা হয়।
0: তাৰ কাৰণে স্পেচিয়েল কেম্প, যিটো মেগা হেলথ কেম্পত আমাৰ স্বাস্থ্য বিভাগে টীকাকৰণৰ ব্যৱস্থা কৰিছে, গতিকে তাতো আপুনি জড়িত হ'ব পাৰে। কেৱল আপুনি স্বাস্থ্যকৰ্মীক জনাব লাগিব যে এইটো সময়ত আমাৰ হেৰি আছে। আৰু আজিকালি কিছুমান আমাৰ ইউইন এনেকুৱা পৰ্টেলো থাকে য'ত মানে মাতৃবিলাকৰ মোবাইল নাম্বাৰত আপোনাৰ মেছেজ আহে কিমান তাৰিখে আমাৰ টীকাকৰণ কৰিবলগীয়া, আগতীয়াকৈ আপোনাৰ মেছেজ আহি যায়। তো সেই মেছেজবিলাক আমি ভালকৈ চালে তেতিয়া আমি আশাকৰ্মীক জনা যে ধৰক অনতি প্ৰজমে এইটো টীকাকৰণটো কৰা
1: কৰিব পৰা যায়, কিবা কথা যদি থাকিও যায় কৰিব পৰা যাব। নিশ্চয় আমাৰ দীঘলীয়া কথা বাৰ্তা হৈছে, আন এটি গীত শুনি লওঁ আপোনাৰ আন এগৰাকী প্ৰিয় সংগীত, আমাৰ সকলোৰে প্ৰিয় সুধাকণ্ঠৰ কথা আপুনি
0: কৈছে, ভূপেন্দ্ৰৰ এটা গান শুনি দিব পাৰি,
1: নিশ্চয় ভাল লাগিব। আমি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এটি গীত শুনো, দুৰ্লভ কথাৰে সাজু কৰিছে নিশ্চয় শুনি লওঁ। তাৰপাছত আমাৰ যিটো শেষৰখিনি কথা, সেইখিনি কথা পাতি ৰাতি দুটি প্ৰশ্ন আহিছে আমাৰ যিটো ফেচবুক পেজ, সেই প্ৰশ্ন আপোনালৈ আগবঢ়াই দিম। আহক আমি গীতটি শুনি লৈছোঁ, তাৰপিছত ডক্টৰ অনলাইন অনুষ্ঠান আৰু শ্ৰোতা আমি পুনৰ অব্যাহত ৰাখিম।

বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ, ৰঙৰ খনি য'তেই দেখিছো ভগাই দিয়াৰ মন, বহু যাযাবৰ লক্ষ্যবিহীন।

0: মই এটি যাযাবৰ ধৰাৰ দিহিঙে দীপাঙে লৰো নিবিচাৰি নিজা ঘৰ
1: আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী আমাৰ আজিৰ এই ডক্টৰ অনুষ্ঠানৰ এটি এই খণ্ডটিত আজি বিশ্ব স্তনপান সপ্তাহ তাত কথা পাতি আছোঁ ডাক্তৰ দিগন্ত বৰ্মনৰ সৈতে। আৰু ডাক্তৰ বৰ্মন আমালৈ প্ৰশ্ন এটি দিছে আমাৰ ফেচবুক পেজত দেৱজিৎ ডেকাই, তেখেতে লিখিছে যে কিছুমান মহিলাৰ অতি কম গাখীৰ ওলায়, কি কৰিলে গাখীৰ বৃদ্ধি হ'ব, ঘৰুৱা উপায় দি

0: নেকি ছাৰ বুলি আপোনাক সুধিছে। সকলোৱে কিনা গাখীৰ কিনিব নোৱাৰে, সামৰ্থ্যও নাথাকে বুলি কৈছে দেৱজিৎ ডেকা। তেখেতে ক'ৰ পৰা লিখিছে আমাক দিয়া নাই, কিন্তু বাৰ্তাটো দিছে। কিবা তেনেকুৱা উপায় আছে নেকি যাৰ ধৰক কম থকা বুলি ভাবে, কিবা আপোনালোকে দিহা পৰামৰ্শ দিয়ে নেকি?
1: ধন্যবাদ ডেকা। প্ৰথমতে আপোনাৰ ছেকেণ্ড পাৰ্টটোৰ কথা কওঁ, যে কিনা গাখীৰৰ কথা যিটো কৈছে, কিনা গাখীৰ সামৰ্থ্য থাকক বা নাথাকক, কিনা গাখীৰ মই যেনেকৈ কৈছোঁ, কিনা গাখীৰৰ কোনো দৰকাৰ নাথাকে। এইটো আপুনি হেৰি লওক, এইটো এটা। আৰু এটা কথা কওঁ, স্তনপানটো এটা মাকৰ শিশুৰ বণ্ডিং যেনেকৈ হয়, স্তনপানটো আমাৰ কিছুমান ইনক্ৰিজ কৰাৰ কাৰণে কিছুমান হৰ্মন থাকে মাতৃদুগ্ধৰ। আৰু মই যেনেকৈ কৈছোঁ, প্ৰত্যেক মাককে নিজৰ শিশুটিক প্ৰতিপালন কৰিবৰ কাৰণে এইটো এটা নেচাৰেল প্ৰাকৃতিকভাৱে প্ৰত্যেক মাককে স্তনপান কৰিবৰ কাৰণে চাফিচিয়েণ্ট গাখীৰ প্ৰভাইড কৰা হয়। কিন্তু মই যেনেকৈ কৈছোঁ, অকণমান সহায় লাগে মাকজনীক। আৰু এইটো এটা অকণমান মানসিক এটা কথাও থাকে, যেনেকৈ আমাৰ দুটা হৰ্মন থাকে, এইটো প্ৰজাক্টিন আৰু অক্সিটোচিন। আৰু এই দুটা হৰ্মন কেতিয়া আমাৰ, যেতিয়া প্ৰজাক্টিন হৰ্মনটো স্তন মাতৃদুগ্ধ প্ৰডিউচ কৰাত সহায় কৰে, এইটো প্ৰজাক্টিন হৰ্মন কেতিয়া হয়, যেতিয়া মাকজনীয়ে পৰিয়ালৰ পৰা আটাই ভালকৈ ছাপৰ্ট পায়, মাকজনী মানসিকভাৱে পূৰা সুস্থ থাকে, আৰু মাকজনীৰ যদি বাকী কেয়াৰখিনি যোৱা হয়, আৰু মাকজনীয়ে যদি শিশুটিৰ যোগত এটা বণ্ডিঙত থাকে, আৰু মাকজনী শিশুটিৰ বিষয়ে ভালকৈ ভাবে, মাকজনীয়ে শিশুটিক কজাত লয়, বুজি পাইছেনে? এইটো এটা কথা হ'ল কি, মাতৃদুগ্ধ প্ৰডিউচ কৰোঁতে এই প্ৰজাক্টিং হৰ্মনটো হেল্প কৰে, আৰু এই প্ৰজাক্টিং হৰ্মনটো ইনক্ৰিজ হয় যেতিয়া মাকজনী আৰু শিশু, মাকজনী আৰু শিশুটিৰ ভালকৈ বণ্ডিং থাকে। মাক যদি ষ্ট্ৰেছত থাকে, প্ৰজাক্টিং হৰ্মনটো কম থাকে। বহুত মাকক কি হয়, আমি ভালকৈ ছাপৰ্ট দিওঁ, জন্মৰ পিছতে ধৰক কেতিয়াবা কিছুমান টেনশ্যনত থাকে, তেতিয়া আপোনাৰ মাতৃদুগ্ধ কমো যাব। গতিকে মাকজনীক সদায় ছাপোর্ট দিব লাগে পরিয়ালে। প্রথম কথাটো, কোনো মেজিক ফর্মুলা নাই মাতৃদুগ্ধ বরাবর কারণে, কোনো মেজিক ফর্মুলা না থাকে। কিন্তু আমি যদি এই প্রজাক্টিক হরমোন যাক বস্তুয়ে বড়াই, যে মাকজনী বেবীটো লয় ভালকৈ, পরিয়ালে ভালকৈ ছাপোর্ট দিয়ে, তারপর আকো শিশুটির কেতিয়াবা বেমার আজার হব বুঝে মাকজনী বহুত টেনশনত থাকে, তেতিয়াও মাকজনীক ভালকৈ কাউন্সিলিং করে বুঝাব লাগে। আৰু ছেকেণ্ড হৰ্মনটো অক্সিটোচিন। অক্সিটোচিনটো হৰ্মনটো কেতিয়া হয়, শিশুটিয়ে যিমান মাতৃদুগ্ধ পান কৰিব সিমানে মাতৃদুগ্ধ বেছিকৈ হয়, যিমান ব্ৰেষ্ট ফিডিং কৰিব চুপিব। সেইকাৰণে আমি যে কৈছোঁ, প্ৰথম এঘণ্টাৰ ভিতৰত ব্ৰেষ্ট ফিডিং কৰিব লাগে, সেইটো এটা উল্লেখযোগ্য কাৰণ। যেতিয়া প্ৰথম এঘণ্টাৰ ভিতৰত শিশুটিয়ে ব্ৰেষ্ট ফিডিং কৰিব, মাতৃদুগ্ধ পান কৰিব, তেতিয়া শিশুটিয়ে যেতিয়া ব্ৰেষ্টত আপোনাৰ স্তনত চুপিব, তেতিয়া এটা ইম্পালছ যায় শিশুটিৰ মাকৰ ব্ৰেইনলৈকে, তেতিয়া যে শিশুটিক মাতৃদুগ্ধ লাগে, তেতিয়া আমাৰ প্ৰজাক্টিং হৰ্মন এক্টিভেট হয় আৰু অক্সিটোচিন হৰ্মন এক্টিভেট হয়, তেতিয়া আমাৰ মাতৃদুগ্ধ বেছি ওলায়। তো এঘণ্টাৰ ভিতৰত যদি আমি স্তনপান কৰোঁ, তেতিয়া মাতৃদুগ্ধ ওলোৱাৰ চান্সটো বেছি থাকে। আৰু আমি দিনত 8-12 বাৰ স্তনপান কৰাব লাগে, যিমান আমি স্তনপান কৰাম সিমানেই আমাৰ গাখীৰ ভালকৈ ওলায়। ছেকেণ্ড কথা, আপোনাৰ হয় ঘৰুৱা পদ্ধতি আছে, আমাৰ সমাজত কেতিয়াবা কি হয়, ডেজিভাৰীৰ পিছতে কিছুমান ৰেষ্ট্ৰিকশ্যন দিয়া হয় মাকক, যে অমুক নাখাব, অমুক নাখাব, অমুক খালে হেৰি হয়, তাৰপিছত সুষম আহাৰ দিয়া নাযায়। তো মাতৃক সদায় জন্মৰ পিছতে সুষম আহাৰ দিব লাগে, কিছুমান এনেকুৱা ৰেষ্ট্ৰিকশ্যন দিব নালাগে। কেতিয়াবা কিছুমান মই দেখোঁ যে কি খাই আছে, অকল মানে ধৰক ভাত আৰু কিবা এটা বস্তু দিছে, চব্জিও এনেকৈ দিয়া নাই। গতিকে এটা সুষম আহাৰ, কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেটছ, যাতে মাছ মাংসও দিব লাগে। আমাৰ বহুত কিছুমান হেল্থ কৰ্তন কৰা হয়, আৰু চাফিচিয়েণ্ট পৰিমাণৰ পানী খুৱাব লাগে, পানী খুৱাব লাগে, জুইচ, পানী, ওৱাৰএছ এনেকুৱা খুৱাব লাগে, তেতিয়া মাতৃদুগ্ধটো বাঢ়ে। এনেকুৱা কোনো মেজিক আহাৰ নাই যিটোৰ কাৰণে আপোনাৰ মাতৃদুগ্ধ হ'ব। মই যেনেকৈ কৈছোঁ, এইটো এটা হৰ্মনেল প্ৰক্ৰিয়া, গতিকে মাকে যিমান শিশুটিক স্তনপান কৰাব আৰু মাকজনীয়ে যিমান আনন্দত থাকিব, সিমানে স্তনপান বাঢ়ি যায়। আৰু মই যেনেকৈ প্ৰথমতে বাৰ বাৰ কথা কৈছোঁ, আপুনি স্তনপান যিবিলাক মাকৰ টেমা গাখীৰ কিনিব নোৱাৰে, সিহঁতে দুখ কৰিবলগীয়া একো নাই, বৰঞ্চ এইটো এটা ভাল কথা, ভালে কথা, এইটো ভাল কথা শিশুটিৰ কাৰণে ভাল। যেতিয়া সেইকাৰণে দেখা যায় যে আমি এটা, যদিও ইনফৰ্মেশ্যন কওঁ যে আমাৰ ধৰক গাঁৱে ভূঞে বহুত বেছি আই কিউ থকা আমাৰ ল'ৰা ছোৱালী ওজাই আহেনে, আমাৰ বিভিন্ন ধৰণৰ পৰীক্ষা পাতি আমি দেখা পাওঁ, যেনেকৈ কিয় দেখা পাওঁ, আৰু আমাৰ বিভিন্ন ধৰণৰ আই কিউ বঢ়াত স্তনপানে সহায় কৰে। যিটো আই কিউ বঢ়োৱা যিবিলাক উপাদান থাকে, এইটো স্তন মাতৃদুগ্ধতে আছে, টেমাৰ গাখীৰত নাথাকে। গতিকে সদায় এইটো হেৰি কৰিব নালাগে যে চব মাকে হেৰি টেমাৰ গাখীৰ কিনিব নোৱাৰে, যিটো ছেকেণ্ড পাৰ্টটোৰ কথা কৈছে, বৰঞ্চ এইটো হেল্পহে কৰিব। টেমাৰ গাখীৰৰ কোনো, আমাৰ ভাৰতীয় শিশু স্বাস্থ্য সংস্থা, আমেৰিকান একাডেমী অফ পেডিয়াট্ৰিক্স, বিশ্ব স্বাস্থ্য সংস্থা, চবে কৈছে টেমাৰ গাখীৰৰ শিশুৰ কাৰণে কোনো উপযোগী দরকার নহয়, একদম রেয়ারেস্ট অফ দ্য রেয়ার অকেশন ডক্টরের পরামর্শ লৈ তেমাৰ গাখীৰ আমি শিশুক দিব লগা হয়।
0: নিশ্চয়কৈ আমি প্ৰায় আহি আহি আজি আমাৰ যি এঘণ্টীয়া অনুষ্ঠান প্ৰায় শেষ হ'বৰ হৈছে। আন এটি প্ৰশ্ন আহিছে নিভাৰাণী হাজৰিকা,

0: আমাৰ এই ফেচবুক পেজত দিছে, তেখেত লিখিছে, শুভ ৰাতি, অনুষ্ঠান শুনি আছোঁ, ঘামচি হ'লে কি চাবোন ব্যৱহাৰ কৰিব লাগে জনাবচোন। এতিয়া ধৰক এই গৰমৰ দিন বহুতৰ
1: হয়
0: শিশুৰ এনেকুৱা হয় ঘামচি ওলায় বা বিভিন্ন ধৰণৰ পাউডাৰো দিয়ে,
1: হয়
0: তেখেতে চাবোনৰ কথা সুধিছে, তেনেকুৱা
1: হয়
0: কিবা বিশেষ চাবোন আপোনালোকে দিয়ে
1: হয়
0: নেকি শিশুক?
1: বিশেষ চাবোন মানে শিশুৰ হয়, শিশুৰ চাবোনটো ডাঙৰৰ চাবোনতকৈ অকণমান বেলেগ হয়, এইটো পিএইচৰ লগত কথা থাকে। তো শিশুৰ চাবোনটো আমাৰ বিভিন্ন বজাৰত উপলব্ধ থকা আমাৰ শিশু উপযোগী চাবোন, যিবিলাক বেবী চপ বুলি কয় বিভিন্ন কোম্পানীত থাকে, সেইবিলাক আমাৰ খামচি হৈ বা গৰমৰ দিনত ব্যৱহাৰ কৰিব পাৰি। কেৱল আমাৰ ডাঙৰৰ চাবোনটো আৰু শিশুৰ চাবোনটো, বিশেষকৈ নৱজাতক শিশুৰ চাবোনটো অকণমান বেলেগ হয়, এইটো পিএইচৰ ওপৰত হেৰি কৰে। গতিকে বজাৰত উপযোগী, মই নামবিলাক নকওঁ এতিয়া, কিন্তু বজাৰত বজাৰত উপলব্ধ থাকে বিভিন্ন শিশু উপযোগী যিবিলাক চাবোন থাকে, কোম্পানীবিলাকৰ হেৰি থাকে, তাত লিখা থাকে আৰু হলমাৰ্কবিলাক থাকে, WHO এপ্ৰুভ থাকে বা আমাৰ আই এছ আই মাৰ্ক থকা, আমাৰ DCGI এপ্ৰুভ, ড্ৰাগ কণ্ট্ৰল জেনেৰেল অফ ইণ্ডিয়াৰ এপ্ৰুভ থকা চাবোন আমাৰ ব্যৱহাৰ কৰিব পাৰে,
0: এইবিলাক লগাব পাৰে,
1: লগাব পাৰে।
0: আৰু আপুনি যে কিছুমানে পাউডাৰ লগায়, পাউডাৰটো লগোৱাটো কিমান, ধৰক ঘামচি ওলালে ঘামচিৰ পাউডাৰ পোৱা যায়,
1: ঘামচিৰ কাৰণে আমাৰ পাউডাৰ কিছুমান থাকে, স্পেচিয়েল পাউডাৰ, এইবিলাক লগাব পাৰে, এইটো লগালে কোনো অপকাৰিতা নাই।
0: নিশ্চয়কৈ আমি পুনৰ আমাৰ আজি যিটো মূল বিষয় তালৈকে আহিছোঁ, বিশ্ব স্তনপান সপ্তাহ। আপুনি ইতিমধ্যে বহুখিনি কথা ক'লে যে কেনেদৰে এতিয়া মাকৰ স্বাস্থ্যৰ কথাটো আপুনি কৈছে, বিভিন্ন বেমাৰৰ পৰা, এইটো এবাৰ আৰু এবাৰ ক'লে ভাল, মাকৰ কোনবিলাক বেমাৰ পাছলৈকে নোহোৱাৰ যিটো সম্ভাৱনা সেইটো বাঢ়ি যায় যে বেমাৰটো নহয়,
1: ঠিকে কৈছে। বৈজ্ঞানিকভাৱে এইটো আমাৰ হেৰি হৈছে যে যেতিয়া আমাৰ শিশু স্তনপান কৰা যায়, মই যেনেকৈ আগতে কৈছোঁ, অক্সিটোচিন হৰ্মনটো ৰিলিজ হয়, এই অক্সিটোচিন হৰ্মনটো আমাৰ যিটো জৰায়ু, জন্মৰ পিছতে যেতিয়া আমাৰ জৰায়ুটো সংকীৰ্ণ হোৱাত অক্সিটোচিন হৰ্মনটো হেল্প কৰে, আৰু জৰায়ুটো যেতিয়া হেৰি হয় তেতিয়া আপোনাৰ ব্লিডিং কম হয়। যেনে আমি জানো যে ডেলিভাৰীৰ পিছতে ৰক্তপান হয়, মাকৰ ৰক্তপান হয়, কেতিয়াবা ৰক্তপানটো বেছি হয়, মাতৃ ইভেন মৃত্যুমুখতো পৰে, এনেকুৱা হয়, PPH বুলি কয়, পষ্টমাৰ্টম হেমৰেজ, ৰক্তক্ষৰণ হৈ কিনে, ৰক্তক্ষৰণ হৈ কিনে, গতিকে এই ৰক্তক্ষৰণটো আপোনাৰ স্তনপান কৰি যে ৰক্তক্ষৰণৰ পৰিমাণটো কম হয়, নেচাৰেলি অক্সিটোচিন হৰ্মনটো ৰিলিজ হৈ ৰক্তক্ষৰণৰ পৰিমাণটো আপোনাৰ কম হয়। গতিকে প্ৰথম কথা, সেইটো পষ্টমৰ্টম হেমৰেজ হেৰি হয়, আৰু সেইকাৰণে মাতৃৰ মৃত্যুৰ হাৰো কম হয় স্তনপান কৰা যায়, যিহেতু আগতে আমাৰ যেতিয়া আগৰ দিনত হৈছে ৰক্তক্ষৰণ হৈ কিনে বহুত মাতৃৰ মৃত্যু হৈছিল, আজিকালি হস্পিটেলত যদি কম হয় তথাপিও এইটোৰ কাৰণে এটা হয়। ছেকেণ্ড, আমি কওঁ যে ব্ৰেষ্ট কেঞ্চাৰ আৰু অভেৰিয়ান কেঞ্চাৰ দুটা ডাঙৰ কেঞ্চাৰ, যিটো যিবিলাক মাতৃবিলাকৰ মানে মহিলাবিলাকৰ হয়, যিবিলাক মাতৃয়ে স্তনপান কৰে, দেখা গৈছে বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে যে ব্ৰেষ্ট কেঞ্চাৰ আৰু অভেৰিয়ান কেঞ্চাৰৰ পৰিমাণ বহুতখিনি কম দেখা গৈছে। আৰু থাৰ্ড কথাটো কৈছোঁ, যিবিলাক মাকৰ মাতৃৰ দুগ্ধ পান কৰে, মাতৃ আৰু শিশুৰ যিটো বণ্ডিং, ফিউচাৰ লাইফৰ যিটো বণ্ডিং, এইটো বেছি পোৱা যায়। গতিকে মাতৃদুগ্ধটো অকল শিশুৰ কাৰণে নহয়, মাতৃৰ কাৰণেও বহুত উপকাৰী,
0: উপকাৰী হয়।
1: ব্ৰেষ্ট আৰু অভিৰাণ কেঞ্চাৰটো বহুত ডাঙৰ কথা,
0: এইটো
1: এইটো দুটাৰ পৰিমাণটো কম হয়।
0: ডাক্টৰ বৰ্মাৰ সুন্দৰ কথা আপোনাৰ এই বাক্যশাৰী আমি সামৰিব লাগিব। ষ্টুডিঅ'ৰ ঘড়ীয়ে ইংগিত দিছে যে অকল মানে শিশুটিৰ উপকাৰে নহয়, মাক আৰু শিশুৰ যিটো বণ্ডিং ভৱিষ্যতলৈ যিটো, সেইটো অতি গাঢ় কৰি তোলে,
1: গাঢ় কৰি তোলে,
0: আৰু শিশুটো সুস্থ হ'বই, শক্তিশালী হ'ব আৰু পৰিয়ালটো শক্তিশালী হয়। আপুনি যেনে আগতে ধুনীয়াকৈ বৰ্ণনা কৰিছে, আদৰ শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈছে। পুনৰবাৰ আমি ডাক্তৰ দিগন্ত বৰ্মক ধন্যবাদ জ্ঞাপন কৰিছোঁ, এই ৰাতিখন তেখেতে পোনে পোনে আহিছে আমাৰ ষ্টুডিঅ'লৈ, ৰোগী চাই আছিলে, তাৰ মাজৰ পৰা আহিছে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমানখিনি প্ৰশ্নৰ উত্তৰ দিলে। আমাৰ নিশ্চয় আমাৰ শ্ৰোতা ইয়াৰ দ্বাৰা উপকাৰ আহিব, শ্ৰোতাৰ যিসকলে শুনি আছে, বিশেষকৈ মাতৃসকল বা আমাৰ যি মাতৃ পিতৃসকল, নিশ্চয় উপকৃত হ'ব। আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰুচিং গগৈ, এই অনুষ্ঠান পূৰ্বীয়লৈ লাইভ কৰিছোঁ ফেচবুক পেজত, ধন্যবাদ জ্ঞাপন কৰিছোঁ দুৰ্লভ কাঠাৰক, সুন্দৰ গীত শুনাইছে আৰু ফোন কল কেতিয়াবা ধৰাত সহায় কৰিছে। যদি পাছত এনেদৰে আলোচনা হয়, নিশ্চয় আমি আপোনাক পুনৰ আমন্ত্ৰণ কৰিম, আজিলৈ ইয়াতে বিদায় জনাব লাগিব। নমস্কাৰ আদৰ শ্ৰোতা, আমি উভতি গৈছোঁ আমাৰ আনটো ষ্টুডিঅ'লৈ এতিয়া, য'ত আছে দুৰ্লভ কাঠাৰ।
2: ডক্টৰ অনলাইন অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশুৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দিগন্ত বৰ্মন। অনুষ্ঠানটিৰ আগ ধৰিলে সীমান্ত বৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:31 আৰু 37 ছেকেণ্ড গৈছে, লগে লগে সামৰা হ'ল আমাৰ আজিৰ প্ৰচাৰণ। আমাৰ কেন্দ্ৰৰ মহাবাহু শাখাৰ কাইলৈৰ প্ৰচাৰণ মুকলি কৰা হ'ব 4:30 বজাত। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই দুৰ্লভ কাঠাৰে এতিয়ালৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।